নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 17 দিন, 1948 শকাব্দৰ আহিন মাহৰ 13 দিন, 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ আজি 5 তাৰিখ। এতিয়া সময় পুৱা 5:33:41। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱাশীষ ৰাজকুমাৰ আৰু চৰণদীপ ঠাকুৰীয়া, নিয়ন্ত্ৰণ কক্ষত পপি চন্দ, লস্মিতা শইকীয়া, নিখিল শৰ্মা আৰু বিশ্বদীপ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই অনামিকা বৰদলৈ বৰুৱা। নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে মালা শৰ্মাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, খনা দাস আৰু সংগীবৃন্দই গোৱা নাম, উপমা শৰ্মাৰ কণ্ঠৰ লোকগীত, জোনমণি শইকীয়া আৰু সহযোগী শিল্পীসকলৰ কণ্ঠৰ চিয়া গীত আৰু শেষত নিবেদিতা ভট্টাচাৰ্যৰ কণ্ঠত এটি ভজনেৰে।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: আকাশবাণী সমাচাৰ কে সাথ মই মনোজ।

0: গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুকুতা মালা।
1: আত্মসংযম সম্পৰ্কে বেণুধৰ ৰাজখোৱাই কৈছিল, আত্মসংযম সাহসৰ এটি ৰূপান্তৰ মাথোন, ইয়াক স্বভাৱৰ এটি প্ৰধান অংগ বুলিব পাৰি। এই কথালৈ মহাকবি শ্বেক্সপিয়েৰে কৈছে, আগপিছ কোনে যি কাৰ্য কৰে তেওঁকেই মানুহ বোলে। এই গুণটিৰ দ্বাৰাই মানুহ আৰু পশুৰ বিভিন্নতা জনা যায়। এই গুণ নাথাকিলে ক'তো যথাৰ্থ মনুষ্যত্ব থাকিব নোৱাৰে। আত্মসংযম সকলো ধৰ্মৰে মূল স্বৰূপ। কোনো কাৰ্যলৈ ঢাল খাব খোজা মনৰ গতিক যদি ভেটা মোকলাই দিয়া যায়, তেন্তে সেই দিনাৰে পৰা মানুহে ভাল বেয়া কামৰ স্বাধীনতা লাভ কৰিবলৈ অসমৰ্থ হ'ব। তেনে মানুহ জীৱনৰ সোঁতত উটি যায় আৰু তেতিয়াই মনৰ একেবাৰে গোলাম হৈ পৰে। ন্যায় অন্যায় বচা বিবেকৰ অধীন হৈ মানুহে পশু গুচি মানুহ হ'ব খুজিলে মনৰ বেগক বাধা দিব পাৰিব লাগে। ইয়াক কেৱল আত্মসংযম গুণে শাৰীৰিক আৰু মানসিক জীৱনক বেলেগ কৰি দিয়ে আৰু ই মানুহৰ স্বভাৱ গঠনৰ প্ৰধান উপায়। যি বুলিয়ে ৰাজ্য দখল কৰে তেওঁ প্ৰশংসনীয় নহয়, কিন্তু যি নিজৰ মনক দমন কৰিব পাৰে তেমেইহে প্ৰশংসাৰ যোগ্য। এইবিধৰ বলি মানুহে শিক্ষাৰ বলত নিজৰ ভাৱ আৰু কাৰ্যক সদায় দমন কৰিব পাৰে। যিবিলাক ইচ্ছাই সমাজক তললৈ নিয়ে আৰু যাক নদমালে পাপৰ সংখ্যা বাঢ়ি সমাজ কলুষিত হয়, তাক মানুহে পুৰুষাৰ্থ কৰি এৰিব লাগে। আত্মশিক্ষা, আত্মসন্মান, আত্মসংযমেইহে মানুহক মনুষ্যত্ব শিকায়। সদায় এইবিলাক গুণলৈ চকু ৰাখি কাম কৰিলে অন্তঃকৰণ আৰু মন বিশুদ্ধ হয় আৰু স্বভাৱ পৰিমিতাচাৰৰ ওপৰত লাহে লাহে থিৰ হয়। স্বভাৱৰ আচল ধৰণী অভ্যাস আৰু মনটোক ভালপিনে যাবলৈ দিলে মন দয়াশীল ৰজা হয় আৰু বেয়াপিনে যাবলৈ দিলে অত্যাচাৰী ৰজা হৈ পৰে। ইচ্ছা কৰিলেই আমি সু চৰিত্ৰৰ উপৰিয়া ৰজা আৰু প্ৰলোভনৰ তলতীয়া গোলাম হ'ব পাৰোঁ। মনেই আমাক ভাল বাটলৈ নিবও পাৰে, বেয়া বাটৰ খালত পেলাবও পাৰে। সাৱধানে শিক্ষা কৰিলেই অভ্যাস গঠিত হয়। বিবেকৰ অধীন হ'বলৈ শিক্ষা কৰিলেই কিমান ভাল কাম কৰিব পাৰি তাক শুনি আচৰিত হ'ব লাগে। সকলো কথাৰেই মূল শিক্ষা। ইয়াৰ বলত মানুহে যে কেনে সাহসী, ধৈৰ্যশীল আৰু পৰোপকাৰৰ নিমিত্তে নিজ প্ৰাণ পৰ্যন্ত দিবলৈও কুণ্ঠিত নোহোৱা হয়, এনেকুৱা উদাহৰণ বহুত আছে। যুদ্ধৰ সময়ত কিম্বা সাগৰত যাওঁতে কোনো কোনো মহাবিপদৰ সময়ত এনেকুৱা শিক্ষিত মানুহে যথাৰ্থ সাহস আৰু বীৰত্বৰ শলাগ ল'বলগীয়া উদাহৰণ দেখুৱায়। নৈতিক শিক্ষা স্বভাৱ গঠনৰ বাবে কম পৰাক্ৰমী নহয়। ই নহ'লে জীৱন সুচাৰুৰূপে অতিবাহিত কৰিবলৈ আন একো উপায় নাই। আত্মসন্মান, বিবেকিতা আৰু কৰ্তব্য পালন এইকেইটি গুণ ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰে। আত্ম অৱলম্বী, আত্মদমনকাৰী মানুহ শিক্ষাৰ অধীনত থাকে। শিক্ষা যিমান সুচাৰুৰূপে সম্পন্ন হয় তেওঁৰ নৈতিক স্বভাৱো সিমানেই ভাল হয়। নিজৰ আকাংক্ষাক শিক্ষা দিব লাগে আৰু এই পৃথিৱীৰ লোভক সৰ্বোত্তম শক্তিৰ তলতীয়া কৰিব লাগে। বিবেকক বিবেকৰ কথা শুনা কৰিব লাগে, নহ'লে সেইবিলাক মনোগতিৰ বশৱৰ্তী হৈ পৰিব। নৈতিক শিক্ষাৰ প্ৰথম আৰু আচল ঠাই হৈছে নিজৰ ঘৰ, তাৰ পাছত পঢ়াশালী, শেহতেই জগত। কামেই জীৱনৰ প্ৰধান বিদ্যালয়। আৰু মানুহে যিহকে নকৰক, অভ্যাসেৰে সৈতে কামৰ সম্বন্ধ আছেই আছে। যদিও নৈতিক স্বভাৱ বহুত পৰিমাণে গৃহস্থালী শিক্ষা আৰু বাল্য শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে, আত্মসংযমৰ সহায়েৰে প্ৰত্যেক মানুহে ইচ্ছানুসাৰে মনুষ্যত্ব লাভ কৰিব পাৰে। প্ৰকৃত আত্মশিক্ষা আৰু আত্মদমন, এই গুণ দুইটিয়েই ধাৰ্মিক মানুহৰ জীৱনৰ প্ৰধান অংগ। মানুহ ধীৰ আৰু চাৰিওপিনে চকু ফুৰোৱা হ'ব লাগে, বেয়া কুকলিয়াই ভালক গেলিব লাগে, জীৱনৰ সহজ বাটত আগবাঢ়ি যাব লাগে, বিবেকৰ বশীভূত হ'ব লাগে।

0: বিপদক হেঁচা দিব লাগে আৰু আপদত সাহ আৰু ধৈৰ্যৰে থিয় হৈ থাকিব লাগে। আধ্যাত্মিক বলেৰে পাৰ্থিৱ পাপসমূহক যুদ্ধত জিনিব লাগে। হৃদয়ত ধৰ্ম গছজুপিক তললৈ শিপা মেলিবলৈ দিব লাগে আৰু কৰ্তব্য কাৰ্যত ভাগৰ লগা হ'ব নালাগে। এইবিলাক উপদেশ মতে চলিব পাৰিলে নিজৰ জীৱনত পৃথিৱীকেই স্বৰ্গ বুলি ভাবিবা।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ বেণুধৰ ৰাজখোৱাৰ লিখনিৰ পৰা লোৱা হ'ল। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লোৱা হৈছে ভি জি যোগৰ বেহেলা বাদন ৰাগ অহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে ভি জি যোগে বজোৱা বেহেলাত ৰাগ অহিৰ ভৈৰৱ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

পুৱা 6:55 জ্ঞান বিজ্ঞান প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7 নিয়োগ বাতৰি। 7:15 আজি পুৱা অনুষ্ঠানটি আগবঢ়াব সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 মোৰ সংগীত

না প্ৰভাল কুমাৰ শৰ্মাৰ পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি 7:15 আজি পুৱা অনুষ্ঠানটি আগবঢ়াব সুদীপ্ত শৰ্মা ভৰালীয়ে প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত সংগীত শিল্পী অতুল মেধিৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড সাক্ষাৎ গ্ৰহণ সঞ্জয় গোস্বামীৰ 8:30 বজাত গীতিমালিকাৰ শিল্পী কল্পনা দত্তপণ্ডিত সমৰ হাজৰিকা গীতাঞ্জলি শৰ্মা বৰা ৰাজেন গোহাঁই আৰু ৰূপাঞ্জলি বৰুৱা 9:20 আৰু নিশা 9:00 বজাত চিত্ৰগীত দিনৰ 10:00 বজাত হাতে বাটে সুৰৰ আৱেগ অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ দিনৰ 11:05 পাৰাগমালা লাইভ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য এখন চিঠি আগবঢ়াব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ 12:15 গীত আৰু গজল 12:30 বজাত সুৰৰ কৰণি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মৃন্ময়ী চেতিয়াৰ কণ্ঠৰ আধুনিক গীত দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ মধমাদ সাৰংগ

দিনৰ 1:50 প্ৰসন্ন বৰুৱাৰ কণ্ঠৰ লোকগীত, আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান, বিয়লি 5:25 গঞা শ্ৰোতাৰ অনুষ্ঠানত চিপাঝাৰৰ গৰুখুঁটিত থলিতে বাণীবন্ধন কৰা অনুষ্ঠান, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বিতীয় খণ্ড, পাঠ আগবঢ়াব সোণপাহি মৰাঙে। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত, এই বিষয়ে হোৱা আলোচনাত ভাগ ল'ব ডক্টৰ বংশীধৰ কলিতা আৰু মৌচম হাজৰিকাই। অনুষ্ঠানটি আঁত ধৰিব মেলোডি পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। 7:05 বৃন্দ গান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত কেশৱ তেৰণ আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত, নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত সুস্থ জীৱনৰ বাবে আয়ুৰ্বেদ, এই বিষয়ে ডক্টৰ দীপক শৰ্মাৰ সৈতে হোৱা কথোপকথনত ভাগ ল'ব সীমান্ত বাৰ্মাই। নিশা 9:30 নাটকৰ অনুষ্ঠানত যামিনী কুমাৰ গোস্বামী ৰচিত নাট পৰিণয় প্ৰস্তুতি, প্ৰযোজনা নয়ন প্ৰসাদৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কিধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

জন্তুৰ লোপ পাইছিল। মেমথ আৰু মাষ্টাডনছৰ দৰে স্তন্যপায়ীৰ প্ৰাণীও লোপ পাইছিল। অন্যান্য অগণন প্ৰাণী আৰু উদ্ভিদো উভয়নদী হৈছিল আৰু সেইদৰে সিহঁতৰ বিলুপ্তিও ঘটিছিল। ভূস্তৰত সংৰক্ষিত জীৱাশ্মৰ পৰা আমি সিহঁতৰ বিষয়ে আজি জানিব পাৰিছোঁ। বিলুপ্তি অপৰিৱৰ্তনীয়, ই হ'ল বিৱৰ্তনৰ প্ৰক্ৰিয়াৰ অংশ, যি প্ৰক্ৰিয়াই উন্নত জীৱপ্ৰজাতিৰ জন্ম দিছে। এই প্ৰক্ৰিয়া লাখ লাখ বছৰ জোৰা এক বিস্তৃত সময় ধৰি সংঘটিত হৈছে। বিৱৰ্তন তত্ত্বৰ জন্মদাতা চাৰ্লছ ডাৰউইনৰ এক মহত্তম অৱদান হ'ল প্ৰাকৃতিক নিৰ্বাচন, যাক আমি বিৱৰ্তন আৰু নতুন নতুন জীৱপ্ৰজাতিৰ উৎপত্তিৰ যুক্তিবাদী বিশ্লেষণ বুলিও ক'ব পাৰোঁ। নতুন প্ৰজাতিৰ সফলতাৰ কাৰণ হ'ল সিহঁতে পৰিৱেশ অনুসৰি জীৱন ধাৰণ আৰু বংশবৃদ্ধিৰ বাবে নিজকে খাপ খুৱাই ল'ব পাৰে। মানুহৰ উৎপত্তিৰ বহু পূৰ্বে লাখ লাখ বছৰ জুৰি অনেক প্ৰজাতিৰ বিলুপ্তি ঘটিছিল। আদিম মানৱে প্ৰকৃতিৰ সৈতে খাপ খাই বনবাস কৰিছিল আৰু প্ৰাণীৰ বিলুপ্তিৰ প্ৰধান কাৰণ হোৱা নাছিল। যি কি নহওক, বিশ্বব্যাপী হোৱা সভ্যতাৰ বিস্তাৰ আৰু প্ৰকৃতিৰ বৰ্ধিত শোষণৰ ফলত বন্যজীৱনৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া পৰে। চিকাৰ, পৰিৱেশৰ পৰিৱৰ্তন, বাসভূমিৰ বিনষ্ট সাধন, মাটি, পানী আৰু বায়ুৰ প্ৰদূষণ, জনসংখ্যা বৃদ্ধি, এইসমূহে প্ৰাণীজগতৰ ধ্বংসৰ কাৰণ হৈ পৰিছে। ক্ৰমবিকাশ প্ৰক্ৰিয়াৰ অংশ হিচাপে কিছুমান প্ৰজাতি বিলুপ্ত হয়, কাৰণ পৰিৱৰ্তিত পৰিৱেশত নিজকে অধিক খাপ খুৱাই ল'ব পৰা উন্নত প্ৰজাতিয়ে বিলুপ্ত প্ৰজাতিৰ ঠাই গ্ৰহণ কৰে। কিন্তু আধুনিক যুগত মানুহৰ ধ্বংসাত্মক কাৰ্যৰ পৰিণতি হিচাপে বহুত প্ৰজাতি ইতিমধ্যে লোপ পাইছে বা পাবলৈ আগবাঢ়িছে। ডোডো, পেছেঞ্জাৰ পিজন আৰু চিতাবাঘ আদি প্ৰাণী বিৱৰ্তনৰ ফলত বিলুপ্ত হোৱা নাই, মানুহে স্বীকাৰ কৰি সিহঁতক বিলুপ্ত কৰিছে। উদ্যোগীকৰণ আৰু সম্পদৰ দ্ৰুত আহৰণৰ ফলত মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণীজগত বিপদৰ সন্মুখীন হৈছে আৰু ফলত বহুত প্ৰজাতি বিলুপ্ত হৈছে আৰু বহুতো বিলুপ্তিৰ পথত। বন্য বিন্যাস হ'ল বন্যপ্ৰাণী বিলুপ্তিৰ প্ৰধান কাৰণসমূহৰ এটা। জনসংখ্যা বৃদ্ধি আৰু প্ৰাকৃতিক সম্পদৰাজিৰ বৰ্ধিত প্ৰয়োজনৰ লগে লগে কৃষিকৰ্মৰ বাবে মানুহৰ বাসস্থান আৰু ঘৰচীয়া প্ৰাণীৰ চৰণীয়া পথাৰ হিচাপে বনাঞ্চল পৰিষ্কাৰ কৰা বা অধিগ্ৰহণ হ'ব লাগিছে। প্ৰাকৃতিক সম্পদৰাজিৰ শোষণত প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি আৰু মানৱ প্ৰগতিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। বনাঞ্চলৰ গছ গছনি কাটি গৃহ নিৰ্মাণ আৰু আচবাবৰ বাবে কাঠ আৰু জুই জ্বলাবলৈ খৰি আহৰণ কৰা হয়। উদ্যোগৰ বাবে বৃহৎ পৰিমাণৰ বনসম্পদৰ প্ৰয়োজন হয়, যেনে কাগজৰ বাবে কাঠ, গম, আঠা আৰু ধূনা সংগ্ৰহ, খনিজ সম্পদৰ বাবে বনাঞ্চলত খনন কাৰ্য, গৃহ নিৰ্মাণৰ সামগ্ৰী আহৰণ আদিকে কৰি বিভিন্ন কাৰ্য চলি আছে। বাসভূমিৰ ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া হয়। বন্যপ্ৰাণীৰ বাবে অন্য একো উপায় নাই, হয় সিহঁতৰ পৰিস্থিতিৰ সৈতে খাপ খাব লাগিব, নহয় অন্য ঠাইলৈ যাব লাগিব, আৰু নহ'লে মৃত্যুক সাৱটি ল'ব লাগিব। সমগ্ৰ দেশজুৰি হোৱা বিস্তৃত বাসভূমিৰ বিন্যাসৰ ফলত বহুবিধ প্ৰজাতিৰ সংখ্যা কমি আহিছে, বিৰল আৰু বিপন্ন হৈছে। প্ৰগতি আৰু প্ৰাচুৰ্যৰ আহৰণৰ দৌৰত মানৱ জাতিয়ে আজি প্ৰকৃতিৰ ভাৰসাম্যত আঘাত আনিছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইছিছ টেকনিচিয়ান 1টা পদ, হেলথ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰিগ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in।

0: আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিভিন্ন শাখাৰ 480টা ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18-27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনে আজি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰতৰ সুৰক্ষা আৰু আঞ্চলিক অখণ্ডতালৈ ভাবুকি অহাৰ সময়ত ৰাছিয়াই বিভিন্ন প্ৰকাৰে ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত সপ্তদশ পেঞ্চন আদালতত অধ্যক্ষতা কৰিব আৰু ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এছিয়ান গেমছত সুন্দৰ প্ৰদৰ্শন কৰা ভাৰতীয় এথলীটসকলক শুভেচ্ছা জনাইছে।

0: এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনাই আজি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শীৰ্ষ বিষয়া আৰু ব্যৱসায় নেতাসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে ৰাষ্ট্ৰপতি পাৰ্মেলিন তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পাৰ্মেলিনে বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন, সংস্কৃতি, জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন বিষয়ত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত বিনিময় কৰিব। ৰাষ্ট্ৰপতি পাৰ্মেলিনে আজি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। উল্লেখযোগ্য যে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিছিল। ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজত দীৰ্ঘদিনীয়া মিত্ৰতাৰ সম্পৰ্ক আছে। দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থ সম্বলিত নতুন নতুন খণ্ডত সহযোগিতা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে কয় যে যেতিয়া ভাৰতৰ সুৰক্ষা আৰু আঞ্চলিক অখণ্ডতালৈ ভাবুকি আহিছিল তেতিয়া ৰাছিয়াই বিভিন্ন প্ৰকাৰে ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। নতুন দিল্লীত অনুষ্ঠিত 62 সংখ্যক মিউনিখ সুৰক্ষা সন্মিলনত ভাষণ দি ডঃ জয়শংকৰে কয় যে যেতিয়া বিশ্বৰ কেইবাখনো দেশে ভাৰতৰ চুবুৰীয়া দেশত সামৰিক শাসনৰ সমৰ্থন কৰিছিল তেতিয়া ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল আছিল। ভাৰত ৰাছিয়াৰ সম্পৰ্ক এই ঐতিহাসিক দিশসমূহৰ জৰিয়তে গঢ় লৈ উঠিছে বুলি ডঃ জয়শংকৰে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমান দ্বিপাক্ষিক সম্পৰ্কৰ ব্যাপক প্ৰসাৰ ঘটিছে আৰু ই অৰ্থনৈতিক সম্পৰ্কৰ ৰূপ লৈছে। দুয়োখন দেশৰ মাজত সম্প্ৰতি সামৰিক, পৰমাণু আৰু মহাকাশ সহযোগিতাৰ লগতে বৃহৎ পৰিমাণত বাণিজ্য আৰু বিনিয়োগো হৈ আছে বুলি ডঃ জয়শংকৰে উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাছিয়া ইউক্ৰেইন সংঘৰ্ষক দুৰ্ভাগ্যপূৰ্ণ বুলি অভিহিত কৰি কয় যে ভাৰতে এই সংঘৰ্ষৰ অন্ত পৰাটো বিচাৰে আৰু এই ক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট। এই সংঘৰ্ষৰ অন্ত পৰাৰ বাবে আলোচনা আৰু কূটনীতিৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে। বিগত কেইটামান মাহত ভাৰতে কেৱল শান্তি আহ্বানৰ পৰিৱৰ্তে এই ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে বুলি স্বীকাৰ কৰি ডঃ জয়শংকৰে কয় যে ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইন দুয়ো দেশৰ সৈতে আলোচনা কৰি ইয়াৰ সমাধানৰ ক্ষেত্ৰত সহায়ৰ চেষ্টা কৰিলে। এই প্ৰয়াসৰ আৰম্ভণি হিচাপে ব্লেক ছিট জাহাজৰ সুৰক্ষিত চলাচলত গুৰুত্ব দিয়া হয় বুলি তেওঁ প্ৰকাশ কৰে।
1: And Russia have historically very good relations, particularly since the 1950s. And that history is not forgotten. I mean, generally in most cases, people neither forget good history or bad history. For us, Russia and Soviet Union before that was a country that stood by us in many ways when our security, when our territorial integrity was under threat. And at a time when, you know, much of the world preferred backing a military regime next to us, Russia was a country with which our relations were very good, and it has, you know, we are obviously shaped in many ways by that legacy.
0: কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা দিনৰ 11 বজাত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত অংশ ল'ব। অসম পেট্ৰকেমিকেল লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া জাহাজখনে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা কৰিব। মালবাহী জাহাজখনে ব্ৰহ্মপুত্ৰৰ ৰাষ্ট্ৰীয় জলপথ 2 আৰু ভাৰত বাংলাদেশ প্ৰট'কল জলপথ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ সামগ্ৰী প্ৰেৰণ কৰা হ'ব। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে স্বাধীনতাৰ পূৰ্বে ডিব্ৰুগড়ে গুৰুত্বপূৰ্ণ নদী বন্দৰ হিচাপে উজনি অসমক ব্ৰহ্মপুত্ৰৰ জৰিয়তে গোলকীয় বজাৰৰ সৈতে প্ৰতিষ্ঠা কৰিছিল। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে আভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি পেঞ্চন দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত সপ্তদশ পেঞ্চন আদালতত অধ্যক্ষতা কৰিব। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ সূত্ৰ প্ৰকাশ কৰা মতে জ্যেষ্ঠ পেঞ্চনাৰ আৰু পেঞ্চনভোগী পৰিয়ালসমূহৰ 897টা দীৰ্ঘদিনীয়া ওজৰ আপত্তিৰ গোচৰ নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ডঃ সিঙে চলিত বছৰৰ 13 মে'ত অনুষ্ঠিত 16 পেঞ্চন আদালতৰ সফলতাৰ বিষয়ে

0: বৰ্ণিত প্ৰচাৰ পত্ৰিকা মুকলি কৰিব। এই অনুষ্ঠানতে পেঞ্চনভোগী পৰিয়ালসমূহে সন্মুখীন হোৱা বিভিন্ন বিষয় সাঙুৰি এখন পুস্তিকাও মুকলি কৰা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পেঞ্চন আদালতত 28,797 ওজৰাপত্ৰিৰ গোচৰৰ ভিতৰত 20,677 থিতাতে নিষ্পত্তি কৰা হৈছে। 2017 চনত এই আদালত আৰম্ভ হোৱাৰ পৰা 16 সংস্কৰণত লাভ কৰা সফলতাৰ হাৰ 71.79% বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় যুৱ মঞ্চ মাই ভাৰতৰ জৰিয়তে কালি দেশৰ 150+ অধিক স্থানত নিচামুক্ত পদযাত্ৰাৰ আয়োজন কৰে। এই পদযাত্ৰাত 1,00,000+ অধিক যুৱক যুৱতী আৰু আন নাগৰিকে অংশগ্ৰহণ কৰে। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ অভিযানৰ অংশ হিচাপে আয়োজন কৰা এই পদযাত্ৰাৰ জৰিয়তে মাদক দ্ৰব্যৰ অপকাৰিতাৰ বিষয়ে সজাগতাৰ সৃষ্টি তথা সুস্থ আৰু নিচামুক্ত জীৱনশৈলীৰ প্ৰসাৰৰ প্ৰয়াস কৰা হয়। পদযাত্ৰাত অংশগ্ৰহণকাৰীসকলে 3-5 কিলোমিটাৰ খোজকঢ়া, বাটৰ নাট, শ্লোগান লিখা আৰু ঐতিহ্য যাত্ৰাৰ দৰে বিভিন্ন সজাগতামূলক কাৰ্যসূচীত ভাগ লয়। বিভিন্ন ঠাইত নিচামুক্ত যুৱৰ শপতবাক্যও পাঠ কৰোৱা হয়। ভাৰত আৰু কানাডাই আজি অটোৱাত প্ৰস্তাৱিত বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি CEPAৰ বাবে 5ম পৰ্যায়ৰ আলোচনা আৰম্ভ কৰিব। দুয়োপক্ষই চলিত বৰ্ষৰ শেষৰ ফালে বাণিজ্য চুক্তি সমাপন কৰাৰ লক্ষ্য লৈছে। এই 5-দিনীয়া আলোচনা চলিত মাহৰ 9 তাৰিখলৈকে অব্যাহত থাকিব। যোৱা মাহৰ 18 তাৰিখে নতুন দিল্লীত পূৰ্বৰ পৰ্যায়ৰ সামৰণি পৰে। দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ কালি সামৰণি পৰে। এছিয়া অলিম্পিক পৰিষদৰ অধ্যক্ষই আনুষ্ঠানিকভাৱে এই ক্ৰীড়াৰ সামৰণি ঘোষণা কৰে। খেলুৱৈসকলৰ কুচকাৱাজ আৰু 2030 চনত কাটাৰৰ দোহাত হ'বলগীয়া এছিয়ান গেমছৰ আয়োজক সমিতিৰ প্ৰতিনিধিক শিক্ষা হস্তান্তৰকে ধৰি পৰম্পৰাগত প্ৰক্ৰিয়াৰে সামৰণিৰ আনুষ্ঠানিকতা সম্পন্ন হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এছিয়ান গেমছত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় এথলীটসকলক শুভেচ্ছা জনাইছে। শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী সদস্যক লৈ দেশ গৌৰৱান্বিত। খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম, দক্ষতা আৰু দৃঢ়তাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈৰ শলাগ লয়। এটা বাৰ্তাত শ্ৰীমোদীয়ে পদকজয়ী সকলোকে শুভেচ্ছা জনায়। এই ক্ৰীড়াই অনাগত দিনত আৰু অধিক সাফল্যৰ বাবে অনুপ্ৰাণিত কৰিব আৰু তৃণমূল পৰ্যায়ত ক্ৰীড়াক শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এছিয়ান গেমছত ভাৰতৰ উল্লেখনীয় সাফল্যৰ বাবে এথলীটসকলক শুভেচ্ছা জনায়। এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে এথলীটসকলে ভাৰতক বিশ্বৰ ক্ৰীড়া মানচিত্ৰত উজ্বলাই তোলাৰ ক্ষেত্ৰত এখোজ আগবঢ়াই দিলে। তেওঁ খেলুৱৈসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। ভাৰতে এইবাৰৰ এছিয়ান গেমছত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰে। ফুটবলত ডিফেণ্ডিং চেম্পিয়ন মোহনবাগান ছুপাৰ জায়েণ্টে কালি কলকাতাত অনুষ্ঠিত হোৱা IFA শ্বিল্ড 2026 ছেমিফাইনেলত পঞ্জাব FC 4-3 গ'লত পেনাল্টিত পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনে আজি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰতৰ সুৰক্ষা আৰু আঞ্চলিক অখণ্ডতালৈ ভাবুকি অহাৰ সময়ত ৰাছিয়াই বিভিন্ন প্ৰকাৰে ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব আৰু ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এছিয়ান গেমছত সুন্দৰ প্ৰদৰ্শন কৰা ভাৰতীয় এথলীটসকলক শুভেচ্ছা জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
2: নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰ আব্দৰ আহিন মাহৰ আজি 17 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 5 অক্টোবৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ 10ম তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:21:22 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:04:19।

ল'ৰা ছোৱালীক প্ৰকৃত মানুহ হ'বলৈ শিক্ষা দিব লাগে, ভদ্ৰলোক বা ভদ্ৰ মহিলা হ'বলৈ নহয়, কথাষাৰ কৈছিল পদ্মনাথ গোহাঁই বৰুৱাই। আজি বিশ্ব শিক্ষক দিৱস। প্ৰতি বছৰে 5 অক্টোবৰত বিশ্ব শিক্ষক দিৱস উদযাপন কৰা হয়। শিক্ষাৰ জৰিয়তে ব্যক্তি, সমাজ আৰু এখন দেশৰ ভৱিষ্যত গঢ়ি তোলা শিক্ষকসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱসটি উদযাপন কৰা হয়। 1994 চনৰ পৰা ইউনেস্কোৰ উদ্যোগত 5 অক্টোবৰটো বিশ্ব শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। শিক্ষক কেৱল পাঠ্যপুথি জ্ঞান দিয়া ব্যক্তি নহয়, এগৰাকী শিক্ষকে এগৰাকী শিশুৰ চিন্তা, চৰিত্ৰ, মূল্যবোধ আৰু ভৱিষ্যত গঢ়ি তোলে। জীৱনৰ বাটত কেতিয়া থমকি ৰ'ব লাগে, কেতিয়া আগুৱাই যাব লাগে, ভুলৰ পৰা কেনেকৈ শিক্ষা ল'ব লাগে, এইবোৰো শিক্ষকৰ পৰাই শিকিব পাৰি। এগৰাকী ভাল শিক্ষকে কেৱল পৰীক্ষাত ভাল নম্বৰ পোৱাৰ বাবেই শিক্ষাৰ্থীক প্ৰস্তুত নকৰে, বৰঞ্চ এগৰাকী ভাল মানুহ আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰে। সেয়েহে এখন দেশৰ উন্নতি আঁৰত শিক্ষক সমাজৰ অৱদান অতি গভীৰ। এগৰাকী ভাল শিক্ষকে ছাত্ৰ ছাত্ৰীৰ মনত জ্ঞানৰ প্ৰতি আগ্ৰহ, যুক্তিবোধ, নৈতিকতা, শৃংখলা, আত্মবিশ্বাস আৰু মানৱীয় মূল্যবোধ গঢ়ি তোলে। সঠিক আৰু ভুল বিচাৰ কৰা, মানৱীয় মূল্যবোধ গঢ়া, জীৱনৰ সিদ্ধান্ত ল'বলৈ সক্ষম কৰি তোলাত শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এগৰাকী শিক্ষক এজোপা গছৰ দৰে, নিজে ছাঁত নাথাকিও আনক ছাঁ দিয়ে, আনৰ জীৱন পোহৰাই তোলে। আহকচোন আজিৰ দিনটোত আমাৰ শিক্ষাগুৰুসকলক আমি শ্ৰদ্ধাৰে স্মৰণ কৰোঁ, যিসকল শিক্ষকে আমাক আখৰ চিনিবলৈ শিকাইছিল, জ্ঞানৰ দুৱাৰ মুকলি কৰিছিল আৰু সপোন দেখিবলৈ সাহস দিছিল। বিশ্ব শিক্ষক দিৱসত দেশ বিদেশৰ সকলো শিক্ষকলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বিশ্ব বাসস্থান দিৱস। বিশ্ব বাসস্থান দিৱস প্ৰতি বছৰে অক্টোবৰ মাহৰ প্ৰথমটো সোমবাৰে পালন কৰা হয়। 1985 চনত জাতিসংঘৰ সাধাৰণ পৰিষদে এই দিনটোক স্বীকৃতি দিছিল। এই দিৱসৰ মূল উদ্দেশ্য হৈছে মানুহৰ বসতিস্থল, চহৰ আৰু নগৰৰ অৱস্থাৰ মূল্যায়ন কৰা, সকলো মানুহৰ বাবে পৰ্যাপ্ত আশ্ৰয় বা বাসস্থানৰ মৌলিক অধিকাৰ নিশ্চিত কৰাৰ সচেতনতা বৃদ্ধি কৰা হয়। এখন সুস্থ সমাজৰ বাবে কেৱল ঘৰেই যথেষ্ট নহয়, পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ, বিশুদ্ধ পানী, অনাময় ব্যৱস্থা, বিদ্যুৎ, যাতায়াত, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ সুবিধাও বাসস্থানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ঘৰ কেৱল ইটা বালিৰে নিৰ্মিত এটি অট্টালিকা নহয়, ঘৰ হৈছে নিৰাপত্তা, মৰম, সন্মান আৰু সুস্থ জীৱনৰ আশ্ৰয়। কিন্তু আজিও পৃথিৱীৰ বহু মানুহে উপযুক্ত বাসস্থানৰ পৰা বঞ্চিত হৈ আছে। কোনোবাই গৃহহীন হৈ পথৰ কাষত, কোনোবাই অস্বাস্থ্যকৰ পৰিৱেশত, আন কোনোবাই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ঘৰ বাৰী হেৰুৱাই জীৱন কটাবলগীয়া হয়। বিশেষকৈ বানপানী, ভূমিস্খলন, ঘূৰ্ণীবতাহ, ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগে বহু পৰিয়ালৰ বাসস্থান ধ্বংস কৰে। বিশ্ব বাসস্থান দিৱসে সেয়েহে গৃহহীনতা দূৰ কৰা, সুলভ গৃহ নিৰ্মাণ, পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ, বিশুদ্ধ পানী, অনাময় ব্যৱস্থা আৰু উন্নত নগৰ পৰিকল্পনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ভাৰতীয় ইতিহাসৰ এগৰাকী অতি সাহসী আৰু প্ৰেৰণাদায়ক নাৰী আছিল ৰাণী দুৰ্গাৱতী। তেখেতে নিজৰ ৰাজ্য, প্ৰজা আৰু স্বাধীনতা ৰক্ষাৰ বাবে মোগল শক্তিৰ বিৰুদ্ধে যি বীৰত্বপূৰ্ণ সংগ্ৰাম কৰিছিল, তাৰ বাবে আজিও ৰাণী দুৰ্গাৱতীক ভাৰতীয় ইতিহাসৰ এগৰাকী বীৰাংগনা হিচাপে স্মৰণ কৰা হয়। ৰাণী দুৰ্গাৱতীৰ জন্ম হৈছিল 1524 চনৰ 5 অক্টোবৰত কালিঞ্জৰ দুৰ্গত। সৰুৰে পৰাই তেওঁ অতি সাহসী আৰু যুদ্ধবিদ্যাত পাৰদৰ্শী আছিল। ঘোঁৰা দৌৰোৱা, ধনুবিদ্যা, অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰত ৰাণী দুৰ্গাৱতীয়ে বিশেষ দক্ষতা অৰ্জন কৰিছিল। পৰৱৰ্তী সময়ত তেখেতৰ বিবাহ ৰাজকুমাৰ দলপত শ্বাহৰ সৈতে হৈছিল। স্বামী দলপত শ্বাহৰ মৃত্যুৰ পাছত অতি কম বয়সতে ৰাজ্যৰ দায়িত্ব তেখেতৰ ওপৰত আহি পৰে। পুত্ৰ বীৰনাৰায়ণ তেতিয়া অতি সৰু আছিল, সেয়েহে ৰাণী দুৰ্গাৱতীয়ে অভিভাৱক আৰু শাসক হিচাপে ৰাজ্য পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰাণী দুৰ্গাৱতীৰ শাসনকালত ৰাজ্যত কৃষি, জলসিঞ্চন, দুৰ্গ নিৰ্মাণ আৰু প্ৰজাৰ কল্যাণৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। তেখেতে প্ৰজাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছিল আৰু ৰাজ্যৰ সুৰক্ষাৰ ক্ষেত্ৰতো বহু সজাগ আছিল। কিন্তু সেইখিনি সময়ত মোগল সাম্ৰাজ্য ক্ৰমাৎ শক্তিশালী হৈ আহিছিল। আকবৰৰ শাসনকালত মোগল সেনাপতি আশফ খানে ৰাণী দুৰ্গাৱতীৰ ৰাজ্য আক্ৰমণ কৰে। ৰাণী দুৰ্গাৱতীয়ে সহজে আত্মসমৰ্পণ নকৰি নিজৰ সৈন্যবাহিনী লৈ আক্ৰমণকাৰীৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হয়। 1564 চনত নৰাইৰ যুদ্ধত ৰাণী দুৰ্গাৱতীয়ে অসীম সাহস দেখুৱাইছিল। তেওঁ নিজেই যুদ্ধক্ষেত্ৰত উপস্থিত থাকি সৈন্যসকলক নেতৃত্ব দিছিল। যুদ্ধত তেখেত আহত হোৱাৰ পাছতো পিছুৱাই অহা নাছিল। অৱশেষত পৰাজয় নিশ্চিত বুলি অনুভৱ কৰি শত্ৰুৰ হাতত বন্দী হৈ অপমানিত হোৱাতকৈ তেখেতে আত্মবলিদানৰ পথ বাছি লৈছিল। 1564 চনৰ 24 জুনত ৰাণী দুৰ্গাৱতীৰ মৃত্যু হয়। ৰাণী দুৰ্গাৱতীৰ জীৱন কেৱল এগৰাকী ৰাণীৰ কাহিনী নহয়, ই হৈছে আত্মমৰ্যাদা।

0: সাহস, স্বাধীনতা আৰু মাতৃভূমিৰ প্ৰতি দায়িত্ববোধৰ এক অনন্য উদাহৰণ। নিজৰ ৰাজ্য আৰু প্ৰজাৰ সুৰক্ষাৰ বাবে তেখেতে শেষ মুহূৰ্তলৈকে যুঁজিছিল। আজিও ৰাণী দুৰ্গাৱতীৰ নাম ভাৰতীয় নাৰী শক্তি আৰু বীৰত্বৰ প্ৰতীক হিচাপে সসন্মানেৰে উচ্চাৰিত হয়। তেখেতৰ জীৱনে আমাক শিকায়, পৰিস্থিতি যিমানেই কঠিন নহওক, সাহস, আত্মবিশ্বাস আৰু নিজৰ আদৰ্শৰ প্ৰতি অটুট বিশ্বাস থাকিলে অন্যায়ৰ বিৰুদ্ধে থিয় দিব পাৰি। ৰাজ্য হেৰুৱাব পাৰি, জীৱন হেৰুৱাব পাৰি, কিন্তু আত্মমৰ্যাদা আৰু স্বাধীনতাৰ সৈতে আপোচ কৰিব নোৱাৰি। ৰাণী দুৰ্গাৱতীৰ জীৱন যেন এই মহান আদৰ্শৰে এক উজ্জ্বল প্ৰতিচ্ছবি। দক্ষিণ ভাৰতৰ এগৰাকী মহান আধ্যাত্মিক সাধক, কবি, সমাজ সংস্কাৰক আৰু মানৱতাবাদী চিন্তাবিদ আছিল ৰামলিংগ স্বামীগল। তেখেতে সমগ্ৰ জীৱন মানৱ সেৱা, জীৱ জন্তুৰ প্ৰতি দয়া, ক্ষুধাৰ্তক অন্নদান আৰু সকলো মানুহৰ মাজত সমতাৰ বাণী প্ৰচাৰ কৰিছিল। তেখেতৰ দৰ্শনৰ অন্যতম মূল কথা আছিল জীৱকাৰুণ্য, অৰ্থাৎ সকলো জীৱৰ প্ৰতি দয়া। তেখেতৰ মতে কোনো জীৱই যাতে ভোকত কষ্ট নাপায় তাৰ বাবে মানুহে নিজৰ সামৰ্থ্য অনুসৰি সহায় কৰা উচিত। মানুহৰ মাজত জাতি, ধৰ্ম, ভাষা বা সামাজিক স্থিতিৰ ভিত্তিত কোনো ভেদাভেদ থাকিব নালাগে বুলি তেখেতে দৃঢ়ভাৱে বিশ্বাস কৰিছিল। 1867 চনত সত্য ধৰ্মশালা প্ৰতিষ্ঠা কৰে। ইয়াত জাতি ধৰ্ম কোনো ভেদাভেদ নকৰাকৈ মানুহক বিনামূলীয়াকৈ খাদ্য যোগান ধৰা হৈছিল। তেওঁৰ এই অন্নদানৰ আদৰ্শ আজিও মানৱ সেৱাৰ এক মহান উদাহৰণ হিচাপে স্মৰণ কৰা হয়। মানুহৰ মাজত ভাতৃত্ববোধ, সমতা আৰু দয়াৰ বাৰ্তা প্ৰচাৰ কৰিছিল। তেখেতে বাহ্যিক আড়ম্বৰ বা অন্ধবিশ্বাসতকৈ আত্মশুদ্ধি, প্ৰেম আৰু মানৱ সেৱাক অধিক গুৰুত্ব দিছিল। ৰামলিংগ স্বামীগলৰ জন্ম হৈছিল 1823 চনৰ 5 অক্টোবৰত তামিলনাডুৰ চিদম্বৰৰ ওচৰত মুৰদুৰ গাঁৱত। ৰামলিংগ স্বামীগলক ভাল্লাল্লাৰ নামেৰে জনা গৈছিল। ভগৱতী চৰণ বৰ্মা হিন্দী সাহিত্যৰ বিশিষ্ট উপন্যাসিক, কবি আৰু সাহিত্যিক আছিল। সহজ সৰল ভাষাৰে মানুহৰ মন, সমাজ, প্ৰেম, নৈতিকতা আৰু জীৱনৰ জটিলতাক তুলি ধৰাৰ ক্ষেত্ৰত তেখেতৰ বিশেষ দক্ষতা আছিল। ভগৱতী চৰণ বৰ্মাৰ সাহিত্যকৰ্মই হিন্দী উপন্যাসক এক সুকীয়া পৰিচয় প্ৰদান কৰিছিল। তেখেতৰ আটাইতকৈ বিখ্যাত উপন্যাসৰ ভিতৰত চিত্ৰলেখা বিশেষভাৱে উল্লেখযোগ্য। তেখেতৰ ৰচনাত মধ্যবিত্ত সমাজ, ব্যক্তিগত দ্বন্দ্ব, সামাজিক পৰিৱৰ্তন আৰু মানৱ মনৰ বিভিন্ন দিশ সুন্দৰভাৱে প্ৰতিফলিত হৈছে। সাহিত্যলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে 1970 চনত সাহিত্য একাডেমি বঁটা আগবঢ়োৱা হৈছিল। পৰৱৰ্তী সময়ত 1974 চনত ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছিল। ভগৱতী চৰণ বৰ্মাৰ মৃত্যু হৈছিল 1981 চনৰ 5 অক্টোবৰত। ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন টেষ্ট খেলুৱৈ আছিল মাধৱ আপ্তে। 1950ৰ দশকত ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী প্ৰতিভাৱান অপেনাৰ হিচাপে তেখেতে পৰিচিতি লাভ কৰিছিল। মাধৱ আপ্তেৰ জন্ম হৈছিল 1932 চনৰ 5 অক্টোবৰত। উদ্যোগী, উদ্ভাৱক আৰু প্ৰযুক্তিবিদ আছিল ষ্টিভ জবছ। তেখেত এপলৰ সহপ্ৰতিষ্ঠাপক আৰু দীৰ্ঘদিনীয়া মুখ্য কাৰ্যবাহী বিষয়া হিচাপে আধুনিক প্ৰযুক্তি বিকাশত অসাধাৰণ ভূমিকা গ্ৰহণ কৰিছিল। এপলৰ বাহিৰেও এনিমেচন চলচ্চিত্ৰৰ সৈতে জড়িত হৈ চলচ্চিত্ৰ উদ্যোগৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। থিংক ডিফাৰেণ্ট এপলৰ এই বিখ্যাত ভাৱধাৰণাৰ সৈতে ষ্টিভ জবছৰ নাম আজিও বিশ্বৰ প্ৰযুক্তিৰ ইতিহাসত অমৰ হৈ আছে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজাৰ পাছত 2011 চনৰ 5 অক্টোবৰত 56 বছৰ বয়সত ষ্টিভ জবছৰ পৰলোকপ্ৰাপ্তি হয়। দ্য ইণ্ডিয়ান এক্সপ্ৰেছ গোষ্ঠীৰ প্ৰতিষ্ঠাপক আছিল ৰামনাথ গোৱেংকা। 1932 চনত দ্য ইণ্ডিয়ান এক্সপ্ৰেছ সংবাদ পত্ৰ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত এই সংবাদ গোষ্ঠী ভাৰতীয় সাংবাদিকতাৰ এক শক্তিশালী প্ৰতিষ্ঠান হিচাপে গঢ় লৈ উঠে। ৰামনাথ গোৱেংকাৰ সাংবাদিকতাৰ মূল আদৰ্শ আছিল সত্য, স্বাধীনতা আৰু জনস্বাৰ্থ। তেখেতৰ নাম আজিও ভাৰতত নিৰ্ভীক আৰু স্বাধীন সাংবাদিকতাৰ প্ৰতীক হিচাপে সন্মানেৰে লোৱা হয়। 1991 চনৰ 5 অক্টোবৰত ৰামনাথ গোৱেংকাৰ পৰলোকপ্ৰাপ্তি হয়। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ কলকাতাত ভয়ংকৰ ঘূৰ্ণী বতাহত বহু লোকৰ মৃত্যু হৈছিল 1864 চনত। ব্ৰাজিলে নতুন সংবিধান গ্ৰহণ কৰিছিল 1988 চনত। অভিনেতা আদিল হুছেইনৰ জন্ম হৈছিল 1963 চনত। ফৰাচী দাৰ্শনিক, নাট্যকাৰ আৰু সাহিত্য সমালোচক ডেনিছ ডিডেৰুৰ জন্ম হৈছিল 1713 চনত। চলচ্চিত্ৰ কেমেৰাৰ আৱিষ্কাৰক লুমিয়েৰ ভাতৃদ্বয়ৰ লুই লুমিয়েৰৰ জন্ম হৈছিল 1864 চনত। শৰতৰ অনুভৱ ব্যক্ত কৰি আমাৰ সৈতে এয়া লোক সংস্কৃতিৰ সাধক ডক্টৰ অনিল শইকীয়া।
1: শৰত বুলি ক'লেই শেৱালি, কহুৱা, শুকুলা, মেঘ, এইখিনি কথা আমাৰ মনলৈ আহে। আজি কিছু বছৰৰ আগৰ পৰা বা যোৱা 2-3 বছৰত আমাৰ বতৰৰ পৰিৱেশ এনেকুৱাকৈ সলনি হৈছে, এই যে আহিন মহীয়া আহে, অলপ অলপ নিয়ৰ পৰে, শেৱালি ফুল ফুলে, নিয়ৰ লগত কুঁৱলী ওলায়, যে কুঁৱলীয়ে বাট নেদেখা সময়বোৰ, তাৰ মাজত শেৱালি ফুল বুটলা, মাজতে উৎসৱ মুখৰ এটা পৰিৱেশ, এই সময়ছোৱা

0: এনেকুৱা হয় যে ঠিক গৰম যাব খুজিছে আৰু শীত আহিব খুজিছে, গৰমো নহয় শীতো নহয়। সেইকাৰণে এটা উৎসৱমুখৰ পৰিৱেশ আহে, আৰু এই উৎসৱমুখৰ পৰিৱেশটো অহাৰ আমি যদি অকণমান আগলৈ যাওঁ, 100, 200, 300 বছৰ আগলৈ অকণমান শেষ বুলি কৈছো, তে দেখিম যে মানুহ আছিলে কৃষিজীৱী, কৃষকে খেতি শেষ কৰে, কৃষি শেষ কৰে, পথাৰবোৰ সেউজীয়া হৈ পৰে, গোটেই সেউজীয়া পথাৰ, আৰু সেউজীয়া পথাৰৰ পৰা এটা গোন্ধ আহি যায়, ধান ধান ফুলাৰ গোন্ধ, গোটেইখিনি মিলি সেউজীয়া পথাৰ, ধানত গেৰ লাগিব, তাতে আহিনৰ শেষত কাতি বিহু হব, লক্ষী পূজা হব, দেৱালী হব, দুৰ্গা পূজা হব, ছট পূজা হব, গোটেই এটা উৎসৱ মুখৰ পৰিৱেশ। আমাৰ উৎসৱসমূহ ইয়াতে হয়, আহিন মাহতে হয়, ইফালে ফাগুন চ'ত বহাগ মাহত আমাৰ উৎসৱ মুখৰ পৰিৱেশটো আহে, যিটো যিটো আমাৰ নাতি শীতোষ্ণ, না অতি শীত আৰু না অতি উষ্ণ, তেনেকুৱা সময়ছোৱাত আমাৰ শৰত আহে। শৰতক লৈ বহু কবিয়ে গীত লিখিছে, লোকগীততো আছে, দুৰ্গা পূজে ৰামচন্দ্ৰই এই এই সময়ত শৰত কালতে বুলি আছে, শৰত কালৰ ৰাতি অতি বিতুপন, আধুনিক গীতৰতো কথাই নাই। এই গীত ৰচনা কৰাৰ সময়টো যে সেই যে যি সুন্দৰ মহাসুন্দৰ সময় শৰতৰ, কিবা কাৰণত যেন গ্লোবেল উষ্ণতাৰ বাবেই হওক বা যি কাৰণেই হওক, আমি যেন পূৰ্বৰ কৃষিজীৱী সমাজখনৰ শৰত কালৰ যি মহিমা, যি গৰিমা, যি আনন্দ আছিল, কেতিয়াবা হেৰুৱাই পেলোৱাৰ নিচিনা অনুভৱ হয়। মানুহৰ কৰ্ম ব্যস্ততা বাঢ়িল, জীৱন ধাৰাৰ জীৱন সজ্জাৰ সলনি হৈছে। সেইকাৰণে এই যে আমাৰ সম্পদসমূহ, এই যে কুঁৱলী, এই যে নিয়ৰ, এই যে শেৱালি ফুল, এই যে এই যে দুৰ্গা পূজা আহিলে, এই যে লক্ষ্মী পূজা, লক্ষী সভা, এই যে আমি লক্ষী সভাৰ নাম গাওঁ, এই যে মই মৰাণত থাকো, লক্ষীয়াই সুন্দৰী মৰাণৰ জীয়ৰী, খৰা হুচুঙৰে জি, এনেকুৱা গীত গীত আছে। এইখিনি যিটো চৰ্চা, চৰ্চা হয়তো বহুত ঠাইত হৈ আছে কাৰণে আমি পাইছো, কিন্তু শৰত বুলি কলে আমাৰ যিটো আপোন অনুভৱ, ভাল লগা অনুভৱ, মনটো গুণগুণাই যোৱা অনুভৱ, নদীৰ পাৰলৈ গৈ সেই কুঁহুৱা বতাহৰ, কুঁহুৱা ফুলৰ পৰা ভাঁহি অহা বতাহৰ সুঘ্ৰাণ লোৱাৰ যি অনুভৱ, নিয়ৰত তিতি তিতি কুঁৱলীৰ মাজে মাজে আগবাঢ়ি গৈ কণ কণ শেৱালি ফুল বুটলাৰ যি আনন্দ, সেই আনন্দ আমি হয়তো মনেৰে অনুভৱ কৰিম, কিন্তু বাস্তৱ ক্ষেত্ৰত কি হৈ গৈছে আমি সঠিকভাৱে ক'ব নোৱাৰিম। তথাপি মানুহৰ যুগে যুগে কাব্যিক হৃদয় এখন থাকিবই, মানুহে যুগে যুগে শৰতক অনুভৱ কৰিবই। শৰতক স্বাগতম।
1: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। পাকিস্তান ইণ্টেলিজেন্স অপাৰেটিভৰ নিৰ্দেশত ভাৰত বিৰোধী ষড়যন্ত্ৰ, অসমত গ্ৰেপ্তাৰ দুটা পাকিস্তানী চোৰাংচোৱা, ধনৰ বিনিময়ত দেশৰ নিৰাপত্তা সম্পৰ্কে গোপন তথ্য প্ৰেৰণ কৰিছিল চিৰবৰি ৰাষ্ট্ৰলৈ, মোবাইল ফোন, চিম কাৰ্ডসহ বহু আপত্তিজনক নথি পত্ৰ জব্দ। সংবাদমেলত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ তথ্য সদৰী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, ডালমিয়া ভাৰতৰ 10,200 কোটিৰ ক্লিংকাৰ উৎপাদন গোটৰ বাবে অনুকূলিত উদগনি অনুমোদন, মধুপুৰ সত্ৰলৈ প্ৰতিমাহে 1,00,000 টকা প্ৰদানৰ সিদ্ধান্ত, বাহনৰ মালিকানা হস্তান্তৰ আৰোপ হ'ব সেউজ উপকৰ, ৰাজ্যৰ স্থায়ী বাসিন্দা প্ৰাক্তন অগ্নিবীৰৰ বাবে অসম আৰক্ষীসহ বিভিন্ন বিভাগৰ 11টা শ্ৰেণীৰ পদত নিযুক্তিত থাকিব 12% সংৰক্ষণ, গৰু এৰাল দিবলৈ যাওঁতে অঘটন, ঘিলামৰাৰ মেৰবিলত নাও বুলি 3গৰাকীৰ মৃত্যু, বিলত অবৈধভাৱে পতা বৰ জালেই হ'ল কাল, মাজুলীত প্ৰসাদৰ বিষক্ৰিয়া, 50গৰাকীৰো অধিক লোক অসুস্থ, পৰ্যটকৰ বাবে মুকলি হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মাতৃ শিশুৰ পুষ্টি সুৰক্ষা নিশ্চিত কৰাটো আমাৰ সামূহিক দায়িত্ব, অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন, কণ কণ শিশুৰ সৈতে মত বিনিময়, প্ৰলয়ংকাৰী বানৰ পিছত ৰোগৰ প্ৰাদুৰ্ভাৱ, শিৱসাগৰত চবকা ৰোগত আক্ৰান্ত কেইবাটাও পশুধনৰ মৃত্যু, মৃত্যুৰ ক্ষণ গণিছে বহু পশুধনে। সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কলে অসমত চিজেপিৰ কোনো প্ৰভাৱ নাই, ক্ৰেডিট লাভৰ বাবে ধৰ্মঘটত বহিছে বিধায়ক অখিল গগৈ, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰে বাৰ্তালাপ, আক্ৰমণৰ লোমহৰ্ষক বিৱৰণ দিলে পাইলট স্মিথে, নামাজ পঢ়াৰ ভাও জুৰিছিল বুলি জনাইছে, আনহাতে পাইলট স্মিথক বিশ্ববীৰ আখ্যা নেতানিয়াহুৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ইজৰাইলৰ স্বাধীনতা দিৱসত বন্তি প্ৰজ্বলন কৰিবলৈ আমন্ত্ৰণ। খেলৰ পৃষ্ঠত আই চি নাগয়াত 350টাৰ অভিলেখ ভংগ।

দোহাক 21 সংখ্যক সংস্কৰণৰ দায়িত্ব। বৰ্ণিল অনুষ্ঠানৰ অন্ত পৰিল এছিয়ান গেমছ। জাপানৰ এছিয়ান গেমছৰ শ্ৰেষ্ঠ খেলুৱৈ চীনৰ 13 বছৰীয়া ইউ জিৰি। কলকাতাত আন্তঃৰাষ্ট্ৰীয় প্ৰীতি ফুটবল মেছ। ছল্টলেকত 5 বাৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ হাতত পৰাস্ত ভাৰত। চীন অপেনৰ কোৱাৰ্টাৰ ফাইনেলত জেৰেফ আৰু জকোভিছ। অপ্ৰত্যাশিত বিদায় ৰায়বেকেনা আৰু ছাবালেংকাৰ। প্ৰশ্ন আজিপৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালীয়ে ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ।
1: আকাশবাণী গুৱাহাটী, মোৰ সংগীত যাত্ৰা।

মোৰ সংগীত যাত্ৰাৰ এইবাৰ অতিথি কণ্ঠশিল্পী তথা সংগীত পৰিচালক অতুল মেধি। ছাত্ৰ জীৱনৰ পৰাই সংগীত চৰ্চা কৰা অতুল মেধিয়ে 1969 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনাতাঁৰ শিল্পীৰ স্বীকৃতি পায়। তেখেতৰ যাত্ৰা পথৰ বিভিন্ন স্মৃতিৰ কথাৰে এয়া মোৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড।

0: দাদা নমস্কাৰ।
1: নমস্কাৰ।
0: আমি আগৰ যিটো খণ্ড আছিলে সেই খণ্ডটোত আপুনি আকাশবাণীত কেনেকৈ গান গাবলৈ আহিলে আৰু অসমত ইতিমধ্যে আপোনাৰ এটা পৰিচয় হৈছে আৰু লগে লগে এটি জুতি বান্ধিছিল,
1: হয়
0: সেই জুতি বান্ধাৰ কথাটো ৰাইজে গম পাইছিল। তাৰ লগে লগে আপোনালোকে সেইখিনি সময়ত আমি যেতিয়া ৰমেনদাৰ লগত কথা পাতিছিলোঁ তেতিয়া ৰমেনদাই উল্লেখ কৰিছিল আপোনালোকৰ কথা যে আপোনালোকৰ এটি যন্ত্ৰ সংগীতৰ
1: দল এটা
0: আছিল আৰু গোটেই অসমখন ভ্ৰমণ কৰি ফুৰিছিল আৰু সেই দলটোৱে সেই সময়ত যথেষ্ট নাম কৰিছিল। গতিকে আপুনিও এগৰাকী তাৰ সংগী আছিল। গতিকে আজি আমি এই মেলোডিকাৰ কথাখিনিৰে কথা আৰম্ভ কৰিব বিচাৰিছোঁ। এতিয়া সেই কথাখিনিৰ লগত আপোনাৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি অকণমান জানিব বিচাৰিছোঁ।
1: অভিজ্ঞতা মানে কি, আমি গধূলি সময় পানবজাৰত গোটেইবিলাক গোট খাওঁ,
0: যিসকল সংগীতৰ লগত জড়িত, এনে কাৰ কাৰ কথা মনলৈ আহে সময়ত?
1: তাত গ্লোবৰ আহে, ৰমেন চৌধুৰী আহে, তাৰপিছতে ৰাণা বৰকাকতি, মানে ৰণেন বৰকাকতি যি ৰেডিঅ'ত ষ্টাফাৰ ধৰিছিল, তেওঁ যায়। আমি দুটা তোমাৰ পৰা একেলগে খোজকাঢ়ি আহোঁ পানবজাৰলৈ আড্ডা মাৰিবলৈ। আৰু তেতিয়া সেই পানবজাৰ ৰেডিঅ'ফনিক্সত নতুন ৰেকৰ্ড আহিলে তেওঁলোকে আধা ঘণ্টামান সেই গীতবিলাক, নতুন গীতবিলাক বজায়, গানো শুনো, লগতে আড্ডাও মাৰোঁ। ৰমেনটো ওচৰতে তেতিয়া পানবজাৰত থাকে ওচৰত, তো ৰমেন মোতকৈ অকণমান দুবছৰমান চিনিয়ৰ হ'ব, তথাপি আমি তৈমকে মাতোঁ আৰু একেলগে দণ্ডচুক পৰা মোতকৈ দুবছৰমান চিনিয়ৰ আছিলে। যিয়ে নহওক, সেই তেনেকৈ মানে এই দলটো সৃষ্টি হ'ল। দলটো কেনেকৈ সৃষ্টি হ'ল, এখন আমি ফাংচন পাতিলোঁ, সেই ফাংচনত শ্বিলঙৰ পৰা আমাৰ শ্বেৰ চৌধুৰী, তেওঁ প্ৰয়াত দিয়া, তেওঁ খুব সুন্দৰ মেণ্ডলিন বজাইছিলে। শ্বেৰ চৌধুৰী আহিছিলে তাত বজাবলৈ শ্বিলঙৰ পৰা, আৰু কোনোবা কোনোবা আছিলে পাহৰিলোঁ। যি নহওক, তেনেকৈ আমি এটা শ্ব' কৰিছিলোঁ।
0: ফাংচন ক'ত হৈছিলে?
1: ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হৈছিল।
0: ৰবীন্দ্ৰ ভৱন তেতিয়ালৈকে অহা নাই?
1: নাই নাই নাই। সেইখন কিন্তু মানে চেৰিটি শ্ব' আছিলে, তেনেকৈ কিছু অৰ্থ
0: সংগ্ৰহ হৈছিলে। সেই সময়ততো তেনেকুৱাই উপায়,
1: এনেকৈ উপায়, অন্য উপায় নাই, কোনো নাগৰিকীয়াকৈ আৰু। গতিকে সেইধৰণে আৰম্ভ হৈছিলে। কিছুতো যাৱতীয় বস্তু লাগিল, একৰ্ডিয়ন লাগিল বা ইনষ্ট্ৰুমেণ্ট লাগিলে, এনেকৈ এতিয়া মূল ইনষ্ট্ৰুমেণ্ট সেইটো একৰ্ডিয়নটো ৰমেন চৌধুৰী, আৰু গীটাৰ যিয়ে বজায় গীটাৰ নিজাখন লৈ আহে, বা তবলা, ঠিক তেনেকৈ আমাৰ দলটো গঠন হ'ল, ৰমেন চৌধুৰীৰ নেতৃত্বতে হৈছে। আৰু এজন আছিলে শিৱ গগৈ, গীটাৰ বজাইছিলে, পিছলৈ তেওঁ চাকৰি পাই গুচি গ'লগৈ। এনেকৈ এনেকৈ আৰু কোনোবা কোনোবা আহে বজায়, এনেকুৱা ধৰণৰ। আমি তেতিয়া লাহে লাহে
0: মানে তেতিয়া যন্ত্ৰ সংগীতৰ দল হিচাপে পৰিচিত হৈছিল নে আপোনালোকে তাত গীতো পৰিৱেশন কৰিছিল?
1: কেতিয়া মাজে মাজে গীতো পৰিৱেশন কৰিছিলোঁ, আৰু কুলবৰুৱাই কেতিয়াবা হেৰি বজাইছিলে, ইয়াত হাৱান গীটাৰ বজাইছিলে, কেতিয়াবা

0: মানুহ গাইছিলে, ময়ো কেতিয়াবা গান গাইছিলোঁ, ফাংচন নাই কেতিয়াবা দৰকাৰ হ'লে আৰু বজাইছিলোঁ, মই কংগো বজাইছিলোঁ।
1: আপুনি সেই সময়ত মূলতে কংগো বজাইছিলোঁ?
0: মই কংগো বজাইছিলোঁ আৰু আমাৰ ৰণেন বৰগতি তবলা ধুলুক বজাইছিলে, ড্ৰাম ছেট বজাইছিলে, ড্ৰাম ছেটো কিনা গৈছিলে তেনেকৈ। গতিকে এনেকৈ দলটো গঠন হ'ল, লাহে লাহে দলটো খুব জনপ্ৰিয় হ'ল। পিছলৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি মানে আহৰি নাই আৰু, আমি ফাংচন কৰি ফুৰোঁ।
1: পঢ়া শেষ হৈছিলে আপোনাৰ?
0: সেই সময়ত মই ইউনিভাৰ্চিটি আছিলোঁ, ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিত মই পঢ়ি আছিলোঁ।
1: কি বিষয়ত পঢ়িছিলোঁ?
0: মই জিঅ'লজিত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ।
1: পঢ়াত অসুবিধা হোৱা নাছিলে?
0: পঢ়াত অসুবিধা হোৱা নাছিলে, মানে তেনেকৈ মিলাই লৈছিলোঁ আৰু আমি। পিছলৈ মেলেৰকীয়াৰ বেনাৰতে এখন ছবিৰ সংগীতো পৰিচালনা হৈছিলে, বিভ্ৰাট বুলি পেলাই, চাৰিজন ডাইৰেক্টৰ আছিলে, ফণীত তালুকদাৰ আছিলে মুখ্য, আৰু বৰপেটাজন আছিলে, গিৰিজ দাস নেকি আৰু কোন, এনেকৈ চাৰিজন ডাইৰেক্টৰ আছিলে। অতুল বৰদলৈও আছিল বোধহয়, সেইখন
1: হাস্যৰসিক আছিলে,
0: হাস্যৰসিক আছিলে। মই তেতিয়া যোৰহাটত আছিলোঁ, মই কৰ্মক্ষেত্ৰলৈ গুচি গ'লোঁগৈ পিছলৈ, কিন্তু যোগাযোগটো মই কৰি দিছোঁ। যোৰহাটত তেতিয়া ট্ৰাম্পেট বজোৱা এজন আছিলে, বিখ্যাত আছিলে, তাৰমানে ৰমেন চৌধুৰী মোলৈ ফোন কৰিলে যে এনেকৈ ডেনিছ বেংকক কণ্টেক্ট কৰিব লাগে, সেইটো কাৰণে তেতিয়া মই তেনেকৈ ডেনিছ বেংকৰ লগত যোগাযোগ কৰাই দিছিলোঁ। এনেকেই মানে মেলোডিকা
1: মেলোডিকাৰ হৈ পেলাই বিভ্ৰাটৰ সংগীত পৰিচালনাও কৰিছিলোঁ,
0: হয়,
1: আৰু এইটো এটা দলগত আছিলে,
0: দলগত আছিলে।
1: এতিয়া মেলোডিকাত আপোনালোকে গীত পৰিৱেশন কৰি গৈ আছে,
0: হয়,
1: আৰু সেইখিনি সময়তে লাহে লাহে আপোনালোকে কুল অতুল জ্যোতি, যিটো
0: হয়
1: সমগ্ৰ অসমতে আপোনালোকৰ এটা পৰিচয় হ'ল,
0: হয়,
1: কুল বৰুৱা আৰু অতুল মেধি, কুল অতুল, এইটোৰ জ্যোতি হোৱাৰ কিবা এটা পৰিৱেশ নিশ্চয় আছিলে,
0: হয়,
1: আৰু আপুনি কৈছে বাল্যকালৰ বন্ধু বুলি, গতিকে সেই জ্যোতিটো কেনেকৈ হ'ল?
0: কুল বৰুৱা মানে মোৰ জ্যেষ্ঠ ভাতৃস্বৰূপ।
1: আপোনালোকে ডাঙৰ আছে?
0: ডাঙৰ হ'লেও আমি তোমাতুমীয়া, সংগীতৰ যেনেকৈ কোনো হেৰি নাই, বান্ধোন নাই, বয়সৰ সুৰৰ মাধ্যমেৰে চিনাকি। তাৰমানে মই এটা গান সুৰ কৰিছিলোঁ তেতিয়া, এই গানটো তিনিচুকীয়া মোৰ ক্লাছমেট আছিলে এজন খগেন দত্ত বুলি, বৰ ভাল গান গাইছিলে আৰু গজল বিশেষকৈ খুব ভাল গান গাইছিলে, আৰু এনেও মডাৰ্ণ গানো গাইছিলে। সেই তাৰ পৰা গানটো শিকিলে, তেতিয়ালৈকে মোক কুল বৰুৱাৰ লগত চিনাকি হোৱা নাছিলে। সেই গানটো আনি পেলাই কুল বৰুৱাক দিলে, সেই মাধ্যমেৰে পিছত মোৰ কুল বৰুৱাৰ লগত চিনাকি হ'ল আৰু, যে মই সেইজন সুৰাকাৰ। আচ্ছা, তাৰপিছত আৰু আমিতো লগ পাওঁ আৰু ওচৰ আছে। পিছত ৰেডিঅ'ত যেতিয়া পালোঁ, মোতকৈ এবছৰ আগতে বোধহয় কুল বৰুৱাই ৰেডিঅ'ত স্বীকৃতি প্ৰাপ্তি হৈছে, তেতিয়া গান পাঁচটা গাব লাগে, আৰু যিহেতু আৰ্টিষ্ট তেতিয়া কম আছিলে, আমাৰ মানে অল্টাৰনেট মান্থত এমাহৰ মূৰে মূৰে প্ৰায় মানে গান প্ৰগ্ৰেম কৰিবই লাগে আৰু, গতিকে পাঁচটা গান, গতিকে আমি মিলিজুলি পেলাই সুৰ কৰোঁ, বহুত গান কৰিছোঁ আমি তেনেকুৱা গান দুজনে মিলি। তাৰ বেছিভাগ গানে আমি এনেকৈ ৰেডিঅ'ত জেনেৰেল ব্ৰডকাষ্ট গাইছিলোঁ, সেইধৰণে আমাৰ চিনাকি হ'লগৈ।
1: তাৰপিছত আগবাঢ়িলে, তাৰমানে
0: তেনেকৈ আগবাঢ়িলোঁ আমি, মানে গান মানে আৰু কেতিয়াবা মোৰ তালৈ যায়, ময়ো আহোঁ, তেনেকৈ আমাৰ গানৰ আদান প্ৰদান চলি থাকিলে। আৰু মাজতে দুখনমান তেতিয়া নাটক হৈছিলে গুৱাহাটীত, থানেশ্বৰ শৰ্মা বুলি পেলাই, আৰু ৰেডিঅ'ৰো তেওঁ এপ্ৰুভ নাটকৰ ভাগ লৈছিল, হয়, থানেশ্বৰ শৰ্মা, ভাল মানে তেওঁৰ ভইচটোৱে অলপ বিশেষ ধৰণৰ ভইচ আছিলে, তেওঁ আছিলে, বিষ্ণু বৰুৱা আছিলে, ইফালে টিমনত কাম কৰিলে তেতিয়া পবিত্ৰ ৰেখা, এওঁলোকৰ উদ্যোগত ফৰিয়াদ বুলি পেলাই নাটকখন, মোৰ নামটো মনত পৰিছে, ফৰিয়াদ দুদিন কৰিছিল বোধহয় ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। তেতিয়া সংগীতৰ দায়িত্ব কুলহৰ মোক দিলে, তেতিয়া কুল বৰুৱা অতুল মেধি হিচাপে আমি তেনেকৈ কাম কৰিছিলোঁ, কিন্তু জইণ্টলি আমি গোটেই মিউজিকখিনি কৰিছিলোঁ, বিশেষকৈ আৱহ সংগীত, আৱহ সংগীত।
1: তেতিয়া মূলতঃ নাটকত আৱহ সংগীতেই আছে,
0: আৱহ সংগীতেই আছে,
1: আজিকালিৰ নিচিনাকৈ গান নাছিল,
0: নাই নাই, আৱহ সংগীতেই আছে বেছিভাগ, মানে সেই লাইভ চলিছিলে। আমাৰ যিমান দূৰ মন পৰে, মানে প্ৰসিদ্ধ গীতাৰবাদক ভূপেন হাজৰিকা আছিল, বোধহয় গীতাৰ ভূপেন হাজৰিকা আছিলে, আৰু অন্যান্য বাঁহী তাহি তেনেকৈ আৰু কোনোবাকে মই পাহৰি গৈছোঁ এই মুহূৰ্তত, তেনেকৈ আমি লাইভ মানে ড্ৰামা চাই চাই আমি মিউজিক
1: কৰিবলগীয়া হৈছিল,
0: কৰিবলগীয়া
1: কঠিন আছিলে, কিন্তু
0: হয় কঠিন আছিলে, কিন্তু হ'লেও সেই মুহূৰ্তত মানে সেইটো এপ্ৰপ্ৰিয়েট মানে সেইটো বজাব লাগিব, গতিকে অলপমান আছে, গতিকে এইধৰণে আমি এতিয়া মই ধৰক এই সান্নিধ্য পোৱা মানুহ নাম ল'লোঁ যিখিনি, তাৰ মাজতে আৰু এজন আমি তাতে শিলপুখুৰীত যেতিয়া আড্ডা মাৰোঁ, পুলক গগৈ বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক।

0: গগৈ তেতিয়া এই শিলপুখুৰীতে এতিয়া ভাড়া কৰি থাকে, গধূলি তেওঁকো লগ পাওঁ। তেতিয়া বুলু গগৈ মানে তেখেতে পৰৱৰ্তী ছবি তেওঁৰ দ্বিতীয়খন ছবি বোধ হয়, প্ৰথমখন খোজ আছিলে, দ্বিতীয়খন শ্ৰীমতীময় মামৈ ছবি, এইখনৰ মানে যুঁজা চলি আছে আৰু আমাক প্ৰস্তাৱ দিছিলে যে আপোনালোক দুজনে এই ছবিখনৰ সংগীত পৰিচালনা কৰিব। তাৰপিছত আমি কৰিলোঁ
1: চিনেমাৰ সংগীত পৰিচালনা প্ৰথম শ্ৰীমতী পুলক গগৈ।
0: আচ্ছা, সেইখন কলিকতাত ৰেকৰ্ডিং হৈছিলে, ডলি গোচাই গাইছিলে আৰু পুলক বেনাৰ্জী গাইছিলে, কুলবৰুৱাই গাইছিলে, গতিকে সেইখনো গীত যথেষ্ট,
1: সেইখনত আপুনি গীত গোৱা নাছিলে?
0: মই গীত গোৱা নাই,
1: খালি সংগীত পৰিচালনা
0: কৰিছোঁ। সেইখন যথেষ্ট গানবিলাক জনপ্ৰিয় হৈছে, ৰাইজে আদৰি লৈছে, তেনেকৈ সেইখন ছবি আমি কৰিলোঁ। তাৰ পিছৰ ছবিখন আকৌ দ্বিতীয় ছবি এখন তেওঁ ক'লে যে এইবাৰ মই
1: সেই বিশেষ ছবিখনত শ্ৰীমতী মহিমা মই তেতিয়াতো চিনেমা বনোৱা বৰ সহজ কথাও নাছিলে,
0: নাছিলে
1: অৰ্থ
0: আমি তেতিয়া মিউজিকৰ কাৰণে সেইখিনি গান চানখিনি হৈ গ'ল আৰু লিখালোঁ, আমি কিছু সুৰত লিখাইছোঁ আৰু কিছু গানত সুৰো আৰোপ কৰিছোঁ, এই পাঁচটা গান আছিলে, এই পাঁচটা গানৰ পাছৰ গানেই নিৰ্মল প্ৰভাৱলৈ লিখিছে, চানমাৰিতে আছিলে, এটা ভূপেন দাই গাইছিলে আৰু এটা পুলক বেনাৰ্জী গাইছিলে, ডলি কোচে এটা গাইছিলে, কুলপুৰে এটা গাইছিলে, এই ধৰণে গীতবিলাক আমাৰ হৈ গ'ল আৰু। মানে
1: অকণমান মই এইখিনিতে মনলৈ আহিছে এটা কথা, আপোনালোক তেতিয়া একেবাৰে ডেকা ল'ৰা
0: হয়
1: আৰু ভূপেন দা তেতিয়া প্ৰতিষ্ঠিত
0: হয় হয়
1: নহয় জানো,
0: হয়
1: আপোনালোকৰ তত্বাৱধানত ভূপেন দাক সংগীত
0: হয়
1: গোৱাবলগীয়া হৈছিল,
0: হয়
1: কেনেকুৱা অনুভৱটো কি আছিলে, বা আপুনি কিবা অসুবিধা পাইছিল নে, বা তেখেতে আপোনালোকক অনুপ্ৰেৰণা কৰিছিলে?
0: নাই নাই,
1: ইতিমধ্যে আপোনালোকৰ লগতো তেওঁৰ পৰিচয় আছিলে?
0: আছিলে আছিলে, গতিকে আমি আগতে কোৱা মতে তেওঁ তেনেকৈ ডেট এটা ঠিক কৰি ৰাখিছিলে, তাৰপিছত ঘৰত গৈ পেলাই কলিকতাৰ ঘৰত তেখেতৰ ঘৰত আমি দুজনে গৈ পেলাই দুজনমান তিনিজনে আৰু পুলক গগৈ পৰিচালক আছিলে আৰু কুলবৰুৱা মই গৈ পেলাই তেওঁক গানটো শিকালোঁ, ৰেকৰ্ডিংটো তাৰ পিছদিনা বোধহয় আছিলে। তাৰপিছতে মিউজিক ট্ৰেকবিলাক কৰা হৈছে, অ' কৰা নহয় মিউজিক ট্ৰেক তেতিয়া নহয়, এই তেতিয়া লাইভ বজাব লাগে, লাইভ বজাব লাগে, তাৰপিছত আৰু ৰেকৰ্ডিংটো সেইদিনাখন যিদিনাখন ডেট তেতিয়া ভূপেন দা গৈ ওলালগৈ, গৈ পেলাই ঠিক গাব আৰু গাবৰ সময়তে কিবা এটা তেওঁৰ খুব আৰ্জেণ্ট কল এটা আহিলে, মানে যাবলগীয়া হ'ল, তেওঁ যে হ'ব দিয়া গানটো পিছত মই গাই দিম বাৰু, সেই তেনেকৈ পিছত ৰেকৰ্ডিং হ'ল গানটো।
1: আপোনালোকে একো অসুবিধা পোৱা নাছিল?
0: একো অসুবিধা পোৱা নাই,
1: তেখেতে যথেষ্ট আপোনালোকক সহায় কৰিছে,
0: যথেষ্ট সহায় কৰিছে, আমাক যথেষ্ট অনুপ্ৰেৰণা দিছে, হ'ব দিয়া মই গাই দিম, তোমাৰ চিন্তা কৰিব নালাগে, গাই দিম আৰু ভালকৈ গাম।
1: গীতটো অকণমান আপোনাৰ মনত আছে নেকি?
0: অকণমান আছে, কৈছিলে নিজক কিয় চাওঁ বুজি।

0: নিজকীয় চাওঁ বুজিতো নেপাওঁ নিজে নিজকীয়।
1: এতিয়া আমি আহিব বিচাৰিছোঁ দ্বিতীয়খন ভুল ছবিৰ কথা আপুনি উল্লেখ কৰিছিলে, দ্বিতীয়খন পুলক গগৈৰে।
2: হয় হয়, পুলক গগৈৰে
1: সেইখন আছিলে
2: সাদৰী।
1: সাদৰী
2: হয়,
1: প্ৰথমখনৰ আপোনালোকৰ ইতিমধ্যে পৰিচয় এটা আহিলে আৰু তেতিয়াই আপোনালোকে দুইজনৰ নাম আপুনি নাটকৰ ক্ষেত্ৰত কৈছিলে যে বেলেগ হৈ আছিলে, চিনেমাত একলগ হ'ল নেকি? কুলৰটো জ্যোতিটোৰ চিনেমাখন প্ৰথম চিনেমাখনতে আৰম্ভ হ'ল নে?
2: অঁ, প্ৰথম চিনেমাখনত আপোনালোকে গগৈ ক'লে যে এতিয়া আৰু কুলৰ অতুল মিধি হৈ থাকিব নালাগে, মানে কুল অতুল কৰি দিয়ক, কুল কৰি দিয়ক। তেতিয়াৰ পৰা মানে প্ৰথম দুটামান মানে হেৰি দুখনমান পেপাৰত গৈছিলে কুলহুৰা হোটেল মেধি বুলি পেলাই, কিন্তু পিছত কৈছে যে এইটো চৰ্টফৰ্মত কুল হোটেল কৰি দিওঁ। তাৰপিছতে
1: আপোনালোকৰ পৰিচয়ৰ ক্ষেত্ৰতো সুবিধা হ'ল?
2: অঁ, তেনেকৈ সুবিধা হ'ল আৰু কুল হোটেল, কুল হোটেল হিচাপে জ্যোতি তাতে মানে গোটেই অসমতে তেনেকেই পৰিচিতি লাভ কৰিলে আৰু।
1: হয়, আপোনালোক দুয়ো দ্বৈত সংগীত দুৱেট গাইছিলে নেকি একেলগে?
2: একেলগে ছবিত গোৱা নাই, কিন্তু এনেই মঞ্চত আমি প্ৰগ্ৰেম কৰিছিলোঁ তেনেকৈ এটা সময়ত, বিহুৰে হওক বা অন্যান্য মঞ্চৰ মঞ্চতো আমি বহুত প্ৰগ্ৰেম কৰিছিলোঁ, যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, এনেকুৱা ধৰণৰ, তিনিচুকীয়া, গুৱাহাটীতো কৰিছিলোঁ
1: বিহুৰ সময়ত।
2: বিহুৰ সময়ত আমি তেনেকৈ কৰি ফুৰিছিলোঁ দুটা যুটীয়াভাৱে, তেতিয়া দুৱেটো গাওঁ আৰু আমি ইণ্ডিভিজুৱেলো গাওঁ।
1: দ্বিতীয়খন ছবি কথালৈ আহোঁ, সেইখনৰ পটভূমি যিহেতু আহিলে তেতিয়া আপোনালোকক নিশ্চয় পুলক গগৈ আকৌ আপোনালোকেই কৰিব লাগিব তেনেকুৱা এটা কথালৈ আহিলে।
2: অঁ, তেনেকুৱা মানে ইতিমধ্যে কৈ থৈছিলে যে এইখন ছবি আপোনালোকে কৰিব, তেওঁৰ নিজা প্ৰডাকশ্যন আছিলে দুইখনেই, প্ৰথমখনো আছিলে, এইখনো নিজা প্ৰডাকশ্যনে আছিলে, গতিকে ঠিক আছে হ'ব কৰিম, নকৰাটো প্ৰশ্নই উঠে। গতিকে আমি আগবাঢ়িলোঁ, প্ৰথমে গানবিলাক লিখাব লাগে আৰু সুৰ কৰিব লাগে, তেতিয়া গান কাক দি লিখাম এইবুলি পেলাই কয় যে হেমন্ত দত্ত,
1: গীতিকাৰ
2: তেখেত তেতিয়া চেনিকুঠিতে আছিলে ভাড়া কৰি, তো আমি তেওঁৰ ঘৰত গৈ পেলাই গান লিখাওঁ, তাত কেতিয়া গান আছিলে পাহৰিলোঁ, গতিকে তাত আমি গানবিলাক সম্পূৰ্ণ কৰিলোঁ, লিখালোঁ সুৰত, তাত কলপুৰুৱা গাইছিলে আৰু ফেমিলিটোৰ নমিতা ভট্টই গাইছিলে আৰু কলিকতাৰ হৈমন্তী শুক্লাই গাইছিলে, নমিতা আৰু হৈমন্তী শুক্লা এটা ডুৱেট আছিলে, আৰু কুলবৰুৱা আৰু নমিতা ভট্ট এটা দুৱেট আছিলে, কুলবৰুৱাৰ অকলে এটা জোকোৱা গান এটা আছিলে মানে অকলে গোৱা, আৰু এটা দুৱেট মই গাইছিলোঁ আৰু নমিতা ভট্টই গাইছিলোঁ।

মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে কণ্ঠশিল্পী তথা সংগীত পৰিচালক অতুল মেধিৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। অনুষ্ঠানটি প্ৰযোজনা কৰিলে সঞ্জয় গোস্বামীয়ে, প্ৰযোজনা সহযোগী ৰুণা মণিবৰা।

0: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আৰে ৱাহ,
2: পছিলে।
3: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
5: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
6: Our voice gets you heard everywhere.
5: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
6: 6900453528।
5: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
7: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা দিনৰ 11 বজাত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত অংশ ল'ব। অসম পেট্ৰকেমিকেল লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া জাহাজখনে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা কৰিব। মালবাহী জাহাজখনে ব্ৰহ্মপুত্ৰৰ ৰাষ্ট্ৰীয় জলপথ 2 আৰু ভাৰত বাংলাদেশ প্ৰট'কল জলপথ ব্যৱস্থাৰ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ পণ্য সামগ্ৰী প্ৰেৰণ কৰা হ'ব। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ অভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে স্বাধীনতাৰ পূৰ্বে ডিব্ৰুগড়ে গুৰুত্বপূৰ্ণ নদী বন্দৰ হিচাপে উজনি অসমক ব্ৰহ্মপুত্ৰৰ জৰিয়তে গোলকীয় বজাৰৰ সৈতে প্ৰতিষ্ঠা কৰিছিল। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে অভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কালি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে শিশুৰ সুস্বাস্থ্য, মাতৃৰ পুষ্টি আৰু শিশুৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাটো সকলোৰে সামূহিক দায়িত্ব। অংগনবাড়ী কেন্দ্ৰসমূহে এই ক্ষেত্ৰত পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰশংসা কৰি তেওঁ

0: অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ নিষ্ঠা আৰু সেৱাৰ মনোভাৱৰ শলাগ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে অংগনবাড়ী কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভিজ্ঞতা আৰু কাম কাজৰ অগ্ৰগতিৰো বুজ লয়। শ্ৰী সোণোৱালে সুস্বাস্থ্যৰ গুৰুত্বত আলোকপাত কৰি এই ক্ষেত্ৰত পোষণ মাহৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে।
1: আমাৰ অংগনবাড়ী আমাৰ দায়িত্ব, এই লক্ষ্যৰে সমগ্ৰ ভাৰতবৰ্ষতে নৱম ৰাষ্ট্ৰীয় পোষণ মাহ 9 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে, 8 অক্টোবৰলৈকে চলিব আৰু আমি সকলোৱে এই অংগনবাড়ী কেন্দ্ৰৰ গৈ আমাৰ কৰ্মী, সহায়িকা, আশাকৰ্মী, ANM সকলোকে উৎসাহিত কৰিব লাগিব। কাৰণ এই কেন্দ্ৰৰ যোগেদি আমাৰ দেশৰ ভৱিষ্যত নিৰ্মাণ কৰা হ'ব। কাৰণ শিশু আৰু মাতৃ যদি সুস্থ সবল হৈ থাকিলে আৰু সেই শিশু আৰু মাতৃয়ে এখন আদৰ্শ সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰিব।
0: ৰাজ্যিক মন্ত্ৰীসভাই অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে অসম আৰক্ষী, APRO, SDRF, অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা, বন সুৰক্ষা বাহিনী তথা আবকাৰী বিভাগৰ 11টা শ্ৰেণীৰ পদত নিযুক্তিৰ ক্ষেত্ৰত 12% সংৰক্ষণত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰে। মন্ত্ৰীসভাই লগতে ৰাষ্ট্ৰীয় ঘাইপথ শাখাত এগৰাকী অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লয়। পূৰ্বে লোক নিৰ্মাণ বিভাগত থকা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ভৱন বিভাগক পৃথক কৰি ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ কাম চোৱা চিতাৰ বাবে অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ কাইলৈ অনুষ্ঠিত হ'ব। সমষ্টিটোৰ 19,02,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰে 9,58,549 জন পুৰুষ আৰু 9,33,300 গৰাকী মহিলা ভোটদাতা। 2,307টা ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে। নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও বটদ্ৰৱা, ৰহা আৰু মৰিগাঁও জিলাৰ জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203গৰাকী ছেক্টৰ বিষয়া নিয়োগ কৰিছে। আজি বিষয়াসকল সংশ্লিষ্ট ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হ'ব। এই নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে। শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি অন্তিম দিনা প্ৰচাৰ অভিযান চলায়। সদৌ অসম মটক মহিলা পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত কালি জিলাখনৰ কৌপিটিঙত কৃষিভিত্তিক নাঙল ধোৱা পিঠা খোৱা উৎসৱ পালন কৰা হয়। সময়ৰ বুকুত হেৰাই যাবলৈ ধৰা এই কৃষিভিত্তিক পৰম্পৰা পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে পুৱাৰে পৰা পুৰুষ মহিলাসকলে নাঙল ধোৱা পিঠা খোৱা উৎসৱ পালন কৰে। পথাৰত খেতি সামৰি কৃষিজীৱী ৰাইজে তৰাপাত বা কলপাতত প্ৰস্তুত কৰা পিঠা সকলোকে পৰিৱেশন কৰা হয়। লখিমপুৰ জিলাৰ ঘিলামৰাত কালি এটা নাও দুৰ্ঘটনাত 3জন লোকৰ মৃত্যু হয়। ঘিলামৰাৰ দেৱলীয়া গাঁৱৰ মেৰবিল নদী পাৰ হৈ গৰু এৰাল দিবলৈ যোৱাৰ সময়ত নাও দুৰ্ঘটনাত পতিত হৈ গাঁওখনৰ 3জন লোকৰ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আমাৰ ইটাৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।
2: मुख्य समाचार। प्रधानमंत्री नरेंद्र मोदी और स्विट्जरलैंड के राष्ट्रपति गी पहमला आज नई दिल्ली में द्विपक्षीय वार्ता करेंगे। केंद्रीय मंत्री सर्बानंद सोनोवाल आज असम के डिब्रूगढ़ से पहले अंतर्राष्ट्रीय मालवाहक पोत को रवाना करेंगे। मौसम विभाग ने आज कर्नाटका, केरलम, तमिलनाडु और पुदुचेरी में तेज वर्षा की चेतावनी जारी की। भारत और कनाडा प्रस्तावित व्यापक आर्थिक साझेदारी समझौते पर बातचीत का 5वां दौर आज से ओटावा में शुरू करेंगे। फ्लाई दुबई फ्लाइट के ओमानी सह पायलट ने विमान अपहरण की साजिश नाकाम होने के बाद उसे सऊदी अरब के रेगिस्तान में गिराने की कोशिश की थी। और भारत ने जापान एशियाई खेलों में क्रिकेट, हॉकी और कबड्डी में स्वर्ण के साथ 85 पदकों पर अपना अभियान समाप्त किया। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी और स्विट्जरलैंड के राष्ट्रपति गी पहमला आज नई दिल्ली में द्विपक्षीय वार्ता करेंगे। राष्ट्रपति पहमला वरिष्ठ अधिकारियों और उद्योग जगत के दिग्गजों सहित उच्च स्तरीय शिष्टमंडल के साथ आज सुबह 3 दिवसीय राजकीय दौरे पर भारत आ रहे हैं। दोनों नेता व्यापार, निवेश, विज्ञान, प्रौद्योगिकी, नवाचार, आवागमन, संस्कृति और जनसंपर्क सहित कई क्षेत्रों में आपसी सहयोग की प्रगति की समीक्षा करेंगे। इस दौरान बहुपक्षीय मंचों में सहयोग सहित क्षेत्रीय और वैश्विक घटनाक्रमों

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিছোঁ কল্পনা দত্তপণ্ডিতৰ কণ্ঠৰ এটি গীতেৰে। গীতৰ কথা ছহিৰুদ্দিন আলী আহমেদৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

কল্পনা দত্ত পণ্ডিতৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল চাহিৰুদ্দিন আলী আহমেদৰ, প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সমৰ হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ শিৱপ্ৰসাদ বৰুৱা।

সমৰ হাজৰিকাৰ কণ্ঠত শিৱপ্ৰসাদ বৰুৱা ৰচিত গীতটি শুনিলে। গীতি মালিকা সুগম সংগীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী গীতাঞ্জলি শৰ্মা বৰা, গীতৰ ৰচনা প্ৰণৱীৰাম বৰুৱাৰ।

প্ৰণৱীৰাম বৰুৱাৰ কথাৰে গীতাঞ্জলি শৰ্মা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ নৱকান্ত বৰুৱাৰ কথাৰে ৰাজেন গোহাঁইৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা ছৈয়দ সাদুল্লাৰ।

নবকান্ত বৰুৱাৰ কথা আৰু সৈয়দ সাদুল্লাৰ প্ৰযোজনাৰে ৰাজেন গোহাঁইৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক ৰূপাঞ্জলি বৰুৱাৰ কণ্ঠত ৰজনী হাজৰিকাৰ ৰচনাৰে এই গীতটি, প্ৰযোজনা দীপক শৰ্মাৰ।

ৰূপাঞ্জলি বৰুৱাৰ কণ্ঠত ৰজনী হাজৰিকা ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল দীপক শৰ্মাৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
2: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
3: আজি নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত সুস্থ জীৱনৰ বাবে আয়ুৰ্বেদ, এই বিষয়ে ডক্টৰ দীপক শৰ্মাৰ সৈতে হোৱা কথোপকথন। তেখেতৰ সৈতে কথোপকথনত ভাগ ল'ব সীমান্ত বাৰ্মায়।

নিশা 9:30 নাটক পৰিণয় প্ৰস্তুতি, ৰচনা যামিনী কুমাৰ গোস্বামীৰ, প্ৰযোজনা নয়ন প্ৰসাদৰ।

দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য এখন চিঠি আগবঢ়াব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। অসমৰ প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 11টা শ্ৰেণীৰ পদত নিযুক্তিৰ ক্ষেত্ৰত 12% সংৰক্ষণত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বগীবিল টাৰ্মিনেলৰ পৰা আজি দিনৰ 11 বজাত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ যাত্ৰাত নতুন সংযোজন হিচাপে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল মুকলি। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। আৰু এছিয়ান গেমছত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় এথলীটসকলক ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ শুভেচ্ছা। ৰাজ্যিক মন্ত্ৰীসভাই অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে অসম আৰক্ষী, APRO, SDRF, অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা, বন সুৰক্ষা বাহিনী তথা আবকাৰী বিভাগৰ 11টা শ্ৰেণীৰ পদত নিযুক্তিৰ ক্ষেত্ৰত 12% সংৰক্ষণত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰে। মন্ত্ৰীসভাই লগতে ৰাষ্ট্ৰীয় ঘাইপথ শাখাত এগৰাকী অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লয়। পূৰ্বে লোক নিৰ্মাণ বিভাগত থকা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ভৱন বিভাগক পৃথক কৰি ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ কাম চোৱা চিতাৰ বাবে অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে। জল জীৱন মিছনৰ আঁচনিসমূহৰ ৰূপায়ণৰ বাবে মন্ত্ৰীসভাই BTC, কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সৈতে বুজাবুজিৰ চুক্তিৰ 3খন খচৰা প্ৰস্তুত কৰে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
1: জল জীৱন মিছনৰ আঁচনিসমূহ ৰূপায়ণৰ কাৰণে কেবিনেটে আজি BTC, কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিলৰ লগত মেমৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং 3টা খচৰা প্ৰস্তুত কৰে, যাতে জল জীৱন মিছনৰ আঁচনিসমূহ জলমিত্ৰকে ধৰি আমি যেনেকৈ দৰমহা দিওঁ, প্লেইন এৰিয়াত যেনেকৈ সুচাৰুৰূপে গোটেই বিষয়টো পৰিচালনা কৰি থকা হৈছে, ঠিক একেই সুচাৰুৰূপে যাতে BTC, ডিমা হাছাও আৰু কাৰ্বি আংলঙতো পৰিচালনা হয়, তাৰ বাবে 3খন মেমৰেণ্ডাম অৱ

0: আন্ডারস্ট্যান্ডিংত আজি কেবিনেটে অনুমোদন দিয়ে আর এই তিনিখনত সিগনেচার হয়ে গেলে সেই তিনিটা অটোনমাস কাউন্সিল এরিয়াটো জলজীবন মিশন সুচারুরূপে পরিচালনা করিব পৰা হব।
1: ৰাজ্যিক মন্ত্ৰীসভাই মধুপুৰ সত্ৰলৈ মাহিলী 1,00,000 টকাকৈ প্ৰদান আৰু আছাম ৰেজিমেণ্টৰ আন্তঃগাঁথনিৰ বাবে 10 কোটি টকা প্ৰদানত অনুমোদন জনায়। তদুপৰি মন্ত্ৰীসভাৰ বৈঠকত কালি পুৰণি বাহন ক্ৰয় বিক্ৰয়ত অনুমোদন জনোৱা হয়। এই অনুসৰি 3 বছৰ পুৰণি বাহনত গ্ৰীণ চেজ দিব নালাগে। ইয়াৰ পৰিৱৰ্তে ইলেক্ট্ৰনিক আৰু চি এন জি বাহনত গ্ৰীণ চেজ দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীসভাই নীলাচল পাহাৰৰ সমীপৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈ উন্নয়ন প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ টাটা কনচাল্টিং ইঞ্জিনিয়াৰ্ছ লিমিটেডক নিয়োগ কৰাত অনুমোদন জনাইছে। তদুপৰি পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কীয় বিষয়সমূহত সংশ্লিষ্ট জিলা ন্যায়াধীশৰ আদালতক ক্ষমতা অৰ্পণ কৰাৰ বাবে অসম পৌৰ নিগম নিৰ্বাচন বিধি 2026তো মন্ত্ৰীসভাই অনুমোদন জনায়। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা দিনৰ 11 বজাত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল'ব। নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া 2খনকৈ মালবাহী জাহাজে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা কৰিব। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে প্ৰতিখন জাহাজত 27টাকৈ কণ্টেইনাৰ থাকিব আৰু মুঠ 1,080 টন মিথানল লৈ যোৱা হ'ব। মালবাহী জাহাজ দুখনে ব্ৰহ্মপুত্ৰৰ ৰাষ্ট্ৰীয় জলপথ 2 আৰু ভাৰত বাংলাদেশ প্ৰটকল জলপথ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ পণ্য সামগ্ৰী প্ৰেৰণ কৰা হ'ব। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে স্বাধীনতাৰ পূৰ্বে ডিব্ৰুগড়ে গুৰুত্বপূৰ্ণ নদী বন্দৰ হিচাপে উজনি অসমক ব্ৰহ্মপুত্ৰৰ জৰিয়তে গোলকীয় বজাৰৰ সৈতে জড়িত কৰিছিল। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে আভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইকে ধৰি কেইবাগৰাকী বিধায়ক তথা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ দুগৰাকী উপস্থিত থাকিব। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ যাত্ৰাত নতুন সংযোজন হিচাপে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ মাজগাঁৱত স্থাপন কৰা এই চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অনুমোদন মৰ্মে 611 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চিকিৎসা মহাবিদ্যালয়খনে 100খন MBBS আসনেৰে ৰাজ্যৰ 5ম চিকিৎসা মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছে। আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আৰু আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত অভয়াপুৰী, খুৰাগাঁও, কছাৰীপাৰা আদৰ্শ আৱাসিক বিদ্যালয়, টুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, সৃজনগ্ৰামৰ ৰঘুনাথ বিক্ৰম মন্দিৰ সত্ৰ আৰু বীৰঝৰা চাহ বাগিচা আদৰ্শ মাধ্যমিক বিদ্যালয় আছে। তদুপৰি বঙাইগাঁৱৰ বিসৰ্জন ঘাটত 34,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৰনাৰায়ণৰ প্ৰতিমূৰ্তি অনাৱৰণ কৰা হ'ব। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল, বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তকে ধৰি আন কেইবাগৰাকী মন্ত্ৰী বিধায়ক উপস্থিত থাকিব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ কাইলৈ অনুষ্ঠিত হ'ব। সমষ্টিটোৰ 19,02,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰে 9,58,549 জন পুৰুষ আৰু 9,43,300 গৰাকী মহিলা ভোটদাতা। 2,307টা ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে। নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও বটদ্ৰৱা, ৰহা আৰু মৰিগাঁও জিলাৰ জাগিৰোড, মৰিগাঁও আৰু লাহৰীঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203গৰাকী ছেক্টৰ বিষয়া আৰু 53গৰাকী জ'নেল বিষয়া নিয়োগ কৰিছে। নগাঁও জিলাৰ বাবে নিয়োজিত 54জন মাইক্ৰ' অবজাৰ্ভাৰে কাইলৈ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰিব। ভোটগ্ৰহণত নিয়োজিত প্ৰিজাইডিং আৰু পলিং বিষয়াসকল আজি সংশ্লিষ্ট ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হ'ব। ভোটগ্ৰহণৰ সময়ছোৱাত সম্ভাৱ্য যিকোনো ধৰণৰ কোটাঘাত ৰোধ কৰাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে

0: লেগমাৰ্চ অব্যাহত ৰাখিছে। এই নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে। শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি অন্তিম দিনা প্ৰচাৰ অভিযান চলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি সামগ্ৰী আৰু সেৱাকৰ অৰ্থাৎ GST এখন ৰাষ্ট্ৰ এটা কৰ ব্যৱস্থাৰ জৰিয়তে দেশৰ আৰ্থসামাজিক দিশত হোৱা ৰূপান্তৰ সন্দৰ্ভত আলোকপাত কৰা হৈছে।
1: সামগ্ৰী আৰু সেৱাকৰ অৰ্থাৎ GST এখন ৰাষ্ট্ৰ এটা কৰ ব্যৱস্থা ভাৰতত গ্ৰহণ কৰা অন্যতম উল্লেখযোগ্য কৰ সংস্কাৰ। 2017 চনৰ 1 জুলাইত প্ৰৱৰ্তন কৰা এই ব্যৱস্থাই কেইবাটাও কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ এক উমৈহতীয়া পৰিকাঠামোৰ আওতালৈ আনি দেশৰ পৰোক্ষ কৰ ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰে। এখন ৰাষ্ট্ৰ এটা কৰ ব্যৱস্থা এখন বজাৰ সৃষ্টিৰ দৃষ্টিভংগীৰে এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল। ইয়াৰ পূৰ্বে ভাৰতৰ পৰোক্ষ কৰ ব্যৱস্থাত কেন্দ্ৰ আৰু ৰাজ্যসমূহে আৰোপ কৰা কেইবাটাও কৰ আছিল। কেন্দ্ৰীয় আবকাৰী শুল্ক, কেন্দ্ৰীয় বিক্ৰী কৰ, প্ৰৱেশ কৰ ইত্যাদিৰ ফলত প্ৰায়ে ব্যৱসায়ীসকলে জটিলতাৰ সন্মুখীন হৈছিল। GST সামগ্ৰী আৰু সেৱাৰ যোগানৰ ওপৰত সৰ্বাত্মক আৰু উৎস আধাৰিত কৰ সংযোজন কৰি সমগ্ৰ ব্যৱস্থাটোৰ পৰিৱৰ্তন সাধন কৰিলে। ইয়াৰ অধীনত কেন্দ্ৰ আৰু ৰাজ্যৰ দ্বৈত ব্যৱস্থাৰে GST আৰোপ কৰে। GST ভাৰতীয় অৰ্থনীতিৰ আনুষ্ঠানিকৰণতো উদগনি যোগাইছে। পঞ্জীয়ন, কৰ ৰিটাৰ্ণ দাখিল, কৰ পৰিশোধ আদি ডিজিটেল মঞ্চলৈ লৈ যোৱাৰ লগতে সমগ্ৰ ব্যৱস্থাটো প্ৰযুক্তি নিৰ্ভৰ আৰু স্বচ্ছ হৈছে। গ্ৰাহকৰ বাবেও GST স্বচ্ছতা আনিছে। GST দেশৰ অৰ্থনৈতিক যাত্ৰাত সাধন কৰা গুৰুত্বপূৰ্ণ সংস্কাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে মত প্ৰকাশ কৰে।
2: সবী ৰাজ্যো কো সবকো সাথ লেকৰ আজাদ ভাৰত কা ইতনা বড়া টেক্স ৰিফৰ্ম সম্ভৱ হো পায়া ইয়ে কেন্দ্ৰ और राज्यों के प्रयासों का नतीजा था कि देश दर्जनों टैक्सों के जाल से मुक्त हुआ और पूरे देश के लिए एक जैसी व्यवस्था बनी। वन नेशन वन टैक्स का सपना साकार हुआ। रिफॉर्म एक अनवरत चलने वाली प्रक्रिया होती है। जब समय बदलता है, देश की जरूरत बदलती है, तो नेक्स्ट जनरेशन रिफॉर्म भी उतने ही आवश्यक होते हैं। इसलिए देश की वर्तमान जरूरतों और भविष्य के सपनों को देखते हुए GST के ये नए रिफॉर्म्स लागू हो रहे हैं। नए स्वरूप में मुख्य रूप से अब सिर्फ 5% और 18% के ही टैक्स स्लैब रहेंगे। इसका मतलब है रोजमर्रा के इस्तेमाल की ज्यादातर चीजें और सस्ती हो जाएगी।
0: দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখনা সংহত শিশু উন্নত প্ৰকল্পৰ অধীনত কালি এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰকল্পটোৰ অধীনৰ ডিমৰুগুৰি পঞ্চায়তৰ নামনি আলিমূৰ ডাংধৰা অংগনবাড়ী কেন্দ্ৰ, খেৰকটা পঞ্চায়তৰ বকুলগুৰি অংগনবাড়ী কেন্দ্ৰ আৰু পূব ঢকুৱাখনা পঞ্চায়তৰ বান্দেনা কেন্দ্ৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক উৎসাহিত কৰাৰ বাবে চৰকাৰে আগবঢ়োৱা আৰ্থিক অনুদান আৰু সম্বৰ্ধনা পত্ৰ বিতৰণ কৰা হয়। মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত কালি মধুপুৰ মিচিং আদৰ্শ অংগনবাড়ী কেন্দ্ৰত অংগন মিলন সেৱা অনুষ্ঠিত হয়। দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্ত জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ কালি সামৰণি পৰে। এছিয়া অলিম্পিক পৰিষদৰ অধ্যক্ষ আনুষ্ঠানিকভাৱে এই ক্ৰীড়াৰ সামৰণি ঘোষণা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এছিয়ান গেমছত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় এথলীটসকলক শুভেচ্ছা জনাইছে। শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী সদস্যক লৈ দেশ গৌৰৱান্বিত। খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম, দক্ষতা আৰু দৃঢ়তাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈৰ শলাগ লয়। ভাৰতে এইবাৰৰ এছিয়ান গেমছত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত 4ৰ্থ স্থান দখল কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।

0: সঞ্জীৱনী পাঠকৰ সৈতে।
1: ৰাজ্যিক মন্ত্ৰীসভাই অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে বিভিন্ন পদত নিযুক্তিৰ ক্ষেত্ৰত 12% সংৰক্ষণত অনুমোদন জনোৱাৰ বাতৰিটো দৈনিক অসম, দ্য চেণ্টিনেল, অসমীয়া খবৰ কাকতে মুখ্য বাতৰিত স্থান দিছে। ৰাজ্যত পুৰণি বাহন ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত 3 বছৰ পুৰণি বাহনত গ্ৰীণ চেজ দিয়াৰ পৰিৱৰ্তে ইলেক্ট্ৰনিক আৰু চি এন জি বাহনত গ্ৰীণ চেজ দিব নালাগে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা বাতৰিটো দৈনিক অগ্ৰদূত, দি আছাম ট্ৰিবিউন, আমাৰ অসম কাকতে বিতংভাৱে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনীয়ে শোণিতপুৰ আৰক্ষীৰ সহযোগত বিভিন্ন সময়ত ভাৰতীয় সেনাৰ নিৰাপত্তা সম্পৰ্কীয় গোপন তথ্য বিভিন্ন উপায়েৰে পাকিস্তানলৈ প্ৰেৰণ কৰাৰ অভিযোগত 2 পাকিস্তানৰ চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰাৰ বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰিত স্থান দিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দাখিল হোৱা 2 লেখ আবেদনৰ আজি উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ হ'ব। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে আজি সুপ্ৰীম কোৰ্টত শুনানি শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া গ্লোবেল হেলথ এষ্টিমেটৰ প্ৰতিবেদনৰ তথ্য অনুসৰি ভাৰতত জন্মৰ সময়ত গড় জীৱনকাল 71 বছৰলৈ বৃদ্ধি পাইছে। এই বাতৰিটোক দৈনিক জনমভূমি কাকতে তথ্য সহকাৰে মুখ্য বাতৰিত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সঞ্জীৱনী। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। অসমৰ প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 11টা শ্ৰেণীৰ পদত নিযুক্তিৰ ক্ষেত্ৰত 12% সংৰক্ষণত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বগীবিল টাৰ্মিনেলৰ পৰা আজি দিনৰ 11 বজাত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ। ৰাজ্যৰ স্বাস্থ্যকেন্দ্ৰৰ বিকাশৰ যাত্ৰাত নতুন সংযোজন হিচাপে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল মুকলি। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। আৰু এছিয়ান গেমছত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় এথলীটসকলক ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ শুভেচ্ছা। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: যুৱক বিকাশৰ বাবে এক সুৰক্ষিত আৰু অনুকূল স্থান বুলি অভিহিত কৰে। ইয়াৰ উপৰি যুৱ প্ৰজন্মক প্ৰযুক্তি নিৰ্ভৰ আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত হ'বলৈ পৰামৰ্শ আগবঢ়ায়। ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযানৰ সৈতে সংগতি ৰাখি এক ড্ৰাগ মুক্ত ডিব্ৰুগড় গঢ়ি তোলাৰ বাবে তেওঁ নিৰৱচ্ছিন্ন সমূহীয়া প্ৰচেষ্টাৰ আহ্বান জনায়। ডিব্ৰুগড়ৰ শিল্পী সমাজৰ সমূহীয়া সংগীত পৰিৱেশনৰ পিছতে বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা 22গৰাকী বিশিষ্ট ব্যক্তিক্ৰমে গ্ৰীষ গোৱালা, ইশাৰাণী বৰুৱা, ৰাজু দত্ত, দুলাল কোঁৱৰ, কিৰণ গগৈ, যতীন গোহাঁই, ডাক্তৰ উমা শংকৰ, কুটুম ভাস্কৰ জ্যোতি গগৈ, ৰঞ্জন শইকীয়াকে আদি কৰি বিশিষ্ট ব্যক্তিসকলক ডিব্ৰুগড় জিলাৰ প্ৰতিষ্ঠা দিৱসত সম্বৰ্ধনা জনোৱা হয়। বিশেষ অতিথি হিচাপে উপস্থিত থাকি সুবক্তা সাহিত্যিক হোমন দত্তই বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানৰ সাংসদ তেজ গোৱালে ডিব্ৰুগড় জিলাৰ ঐতিহাসিক যাত্ৰাৰ অৱদানৰ ভৱিষ্যতৰ সম্ভাৱনালৈ আলোকপাত কৰে। ৰূপলেখা বৰবৰা দেশৰ নিৰ্দেশনত অনুষ্ঠিত সত্ৰীয়া নৃত্য ৰুবি গগৈ সন্দিকৈ নেতৃত্বত এটি নৃত্য পৰিৱেশন কৰাৰ অনুষ্ঠানত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনকে আদি কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
1: অসম লোকভৱনৰ উদ্যোগত ৰাজ্যপাল অসম জ্যেষ্ঠ নাগৰিক সন্মানৰ অন্তৰ্গত 21 ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ নাহৰণী মণ্ডলৰ কুঁৱৰী গাঁও পঞ্চায়তৰ 96 বছৰীয়া মুক্তিযুঁজাৰু তথা অৱসৰপ্ৰাপ্ত শিক্ষক ফণীধৰ গগৈৰ বাসগৃহত উপস্থিত হৈ অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সন্মান আগবঢ়ায়। দেশৰ স্বাধীনতা সংগ্ৰামত আগবঢ়োৱা অৱদান আৰু সুদীৰ্ঘ শিক্ষকতা জীৱনেৰে সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে ফণীধৰ গগৈলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়। 96 বছৰীয়া জীৱন যাত্ৰাত তেখেতৰ অভিজ্ঞতা, ত্যাগ, সংস্কাৰ আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতা আমাৰ সমাজৰ এক অমূল্য সম্পদ বুলি ৰাজ্যপালগৰাকীয়ে মত প্ৰকাশ কৰে। জ্যেষ্ঠ নাগৰিকসকল আমাৰ অতীতৰ জীৱন্ত সাক্ষী, বৰ্তমানৰ পথ প্ৰদৰ্শক আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক অনন্য প্ৰেৰণাৰ উৎস বুলি ৰাজ্যপাল আচাৰ্যই ব্যক্ত কৰে। ৰাজ্যপাল অসম জ্যেষ্ঠ নাগৰিক সন্মানৰ জৰিয়তে সমাজৰ এই বৰেণ্য জ্যেষ্ঠসকলক সন্মান জনোৱাৰ পদক্ষেপে তেওঁলোকৰ প্ৰতি থকা আমাৰ সামূহিক শ্ৰদ্ধা আৰু কৃতজ্ঞতাক অধিক শক্তিশালী কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আপোনালোকে আজি ডিব্ৰুগড় জিলাৰ ৰেহৰূপ শুনিলে। কাইলৈ এই একে সময়তে লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

অনিমা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত শুনোৱা হওক। গীতটি লোৱা হৈছে বিশেষ এৰাতি ছবিখনৰ পৰা। গীতৰ কথা আৰু সংগীত উপেন কাকতিৰ।

0: কাঁচঘৰ ছবিত সুমন কল্যাণপুৰৰ কণ্ঠৰ গীতটি শুনিলে। চিত্ৰগীত চিনেমা গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হাতে বাটে সুৰৰ আবেগ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আবেগ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আবেগ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়টো জনাব।
3: গোবৰ্ধন দাস।
2: আপুনি ক'ত থাকে?
3: মই ভাঙা ঘৰতে থাকো।
2: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
3: মই এইবিলাক কাম কৰি আছো।
2: আপোনাৰ সৰুকৈ এখন জোতা চেণ্ডেলৰ দোকান আছে, লগতে আপুনি জোতা চিলায়ো, গতিকে এতিয়া ব্যৱসায় কেনে চলি আছে?
3: চলে 200-300 হয়।
2: এতিয়াতো পূজা আহি আছে, পূজাৰ কাৰণে কিবা বজাৰ, কিবা বিশেষ কিবা বজাৰ কৰিছেনে?
3: বস্তুটি আগৰ নিচিনা নাই।
2: কিয়?
3: বিক্ৰী বাৰ্তা নাই, মানুহ কৰি পইচা নাই, পইচা নাই।
2: এই ডাঙৰ ডাঙৰ মলসমূহ হোৱাৰ পৰা আপোনালোকৰ অকণমান লছ হৈছে নেকি?
3: নাই হোৱা।
2: মানে যিসকল ব্যক্তি আপোনালোকৰ পৰা লৈ থাকে তেওঁলোকে আপোনালোকৰ পৰা আকৌ
3: লৈ আছে।
2: তেতিয়াহ'লে কমিছে কেলে?
3: কমিছে, এতিয়া মানুহ কৰি পইচা নাই, দাম বাঢ়িছে, মহাই হৈছে, সেইকাৰণে কাষ্টমাৰে ইমান ৰেচপেক্ট নিদিয়ে।
2: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি কি গান শুনিব বিচাৰিব?
3: জুবিন দাৰ গান দিলেও
2: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: জনাবচোন।
1: ৰাজু সূত্ৰধৰ।
0: সূত্ৰধৰ, আপুনি ক'ত থাকে?
1: মই ভাঙৰতে থাকোঁ।
0: ভাঙৰত বৰ্তমান আপুনি কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে আমাৰ শ্ৰোতাসকলক জনাবচোন।
1: মই পাণ দোকান দিওঁ ফুটপাথৰ ওপৰতে, সেইটো দি মই জীৱন চলাই আছোঁ।
0: কিমান বছৰ হ'ল ফুটপাথত দোকান দিয়া?
1: ইয়াতে মই আজি 16 বছৰ হ'ল।
0: 16 বছৰ। আপুনি ইয়াৰ আগতে কি কৰিছিলে, নে পাণ দোকানে চলাই আছে?
1: দোকানে চলাই আছে।
0: কিমান বছৰ বয়সৰ পৰা কৰি আছিলে?
1: মই আপোনাৰ 25ৰ পৰা কৰি।
0: আপোনাৰ পঢ়া শুনা কিমানলৈকে কৰিছিলে?
1: মই গ্ৰেজুৱেট কৰিছিলোঁ।
0: গ্ৰেজুৱেট কৰিছিলে। চাকৰিলৈ কিয় মনটো নেমেলিলে?
1: চাকৰিলৈ নগৰিলোঁ, মানে ইচ্ছা নাই মোৰ কৰিবৰ কাৰণে। মই ব্যৱসায়ৰ প্ৰতি বেছি আগ্ৰহ আছিলোঁ।
0: এনে মই যদি আপোনাৰ ব্যৱসায়টোৰ বিষয়ে সোধোঁ, তেতিয়াহ'লে বেপাৰ পাতি কেনেকুৱা চলিছে?
1: আগত ভাল আছিলে, কিন্তু লাহে লাহে তললৈ গৈয়ে আছে। বেপাৰ আগৰ নিচিনা নাই এতিয়া বৰ্তমান।
0: আপোনাৰ পৰিয়ালৰ বিষয়ে জানিব বিচাৰিছোঁ, কোন কোন আছে আপোনাৰ?
1: মোৰ আইভ আছে, মোৰ ভাইটি আছে, আৰু মোৰ ল'ৰা এটা আছে।
0: তেওঁ নিশ্চয় পঢ়ি আছে?
1: অঁ, ক্লাছ 2 পঢ়ি আছে।
0: আপোনালোকে গুৱাহাটীত ভাড়া ঘৰত খুব এটা সুন্দৰ পৰিয়ালেৰে জীৱন যাপন কৰি আছে, সুখী জীৱন এটা
1: ধুনীয়া সুখী চলি আছে ধুনীয়াকৈ।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ। গতিকে আজি আপুনি কি গান শুনিব বিচাৰিব?
1: অঁ, জুবিনৰ মাই মিনিটো মই বেছি ভাল পাওঁ।
0: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাম। ধন্যবাদ, ভাল লাগিল আপোনাৰ সৈতে কথা পাতি।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম বাবু হয়।
0: আপুনি ক'ত থাকে?
1: শ্ৰীমন্তপুৰ।
0: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
1: মোৰ নিজৰ বিজনেছ হয় আপোনাৰ ফেচ লাইম চ'ডা পায় ইয়াতে, আৰু তাৰপিছত আপোনাৰ চুইটকৰ্ণ, আবেলি হ'লে ঠাণ্ডা দিনত চুইটকৰ্ণ, আপোনাৰ চুইটকৰ্ণ পায়।
0: কিমান বছৰ ধৰি কাম কৰি আছে?
1: আপোনাৰ 2009 পৰা।
0: এই ব্যৱসায়টোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ, আপুনি কিদৰে ৰেছপঞ্চ পাইছে গ্ৰাহকৰ পৰা, কাৰণ এতিয়া বহুত গৰম আৰু সকলোৱে বিচাৰে এটা হেল্ডি খানা খাবলৈ, সেই বিষয়ে অকণমান কওকচোন।
1: চাওক, খানাটো হৈ গ'ল আপোনাৰ ভালকৈ চাফাকৈ দিয়ে, কাষ্টমাৰ ৰেছপঞ্চটো আমি ভালকৈ পাওঁ। কিছুমান কাষ্টমাৰ আহে অকণমান মানে সিহঁতৰ বেয়া, মানে ব্যৱহাৰটো অলপ বেয়া, কিছুমান আহে মানে বহুত ভালকৈ ব্যৱহাৰ কৰে, কিছুমানে অলপ 10 টকা বেছিকৈও দি থৈ যায়, বেছি ভাল লাগে। আৰু আমাৰ খাচকৈ আমাক চেল হ'লে ভাল লাগে, চাফাকৈ যিমান দিব পাৰোঁ সিমানে ভাল।
0: আপোনাৰ অভিজ্ঞতাটোৰ বিষয়ে জানিব বিচাৰিছোঁ।
1: অভিজ্ঞতা বাকী এনেকুৱা নাই আৰু, মোটামুটি চলি আছোঁ আৰু কিবাকৈ।
0: এবাৰ আপোনাৰ ঠাইখিনিৰ লোকেশ্যনটোৰ কথা ক'ব নেকি?
1: ভাওঘৰ, স্মাৰ্ট বজাৰ, জি এছ ৰোড, বিজয় তলত।
0: আপোনাৰ পৰিয়ালৰ বিষয়ে জানিব বিচাৰিছোঁ, আপোনাৰ পৰিয়াল কোন কোন আছে?
1: মোৰ মা, মই, মোৰ মিছেছ, মোৰ বাচ্চা এটা।
0: এই ব্যৱসায়টো আপুনি এইদৰে জুচ বেচিব বা ঠাণ্ডাৰ দিনত কৰ্ণ বেচিব, এইটো কেনেকৈ আহিল?
1: এইটো মানে আগতে গোলা বিক্ৰী কৰিছিলোঁ, গোলাটো মানে এইবাৰ চেল নাই হেনেকুৱা, সেইকাৰণে গোলা বাদি কিনে লাইম চ'ডাটো বিক্ৰী কৰি আছোঁ। আৰু ঠাণ্ডা দিনত আমি মানে চুইটকৰ্ণে বিক্ৰী কৰোঁ, কিন্তু লাইম চ'ডা নচলে, নেমু পানী নাখায় মানুহে, সেইকাৰণে চুইটকৰ্ণ বিক্ৰী কৰোঁ।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰিব?
1: মন যায়।
0: ঠিক আছে, মই মন যায় গীতটি শুনো।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা ৯ বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান।

0: और उसकी टेल लाइट ही नहीं चली, बस एक छोटा सा डिम बल्ब था, वो भी धुंधला सा। मुझे लगा मैं सीधा टकरा जाऊंगी, एक छोटा सा बल्ब ही तो है, पर अगर ना चले तो सब कुछ अंधेरा हो जाता।
1: वाहन चलाते समय
2: श्रोताসকলে ইমান পৰে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল'ব। নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া দুখনকৈ মালবাহী জাহাজে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা কৰিব। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে প্ৰতিখন জাহাজত 27টাকৈ কণ্টেইনাৰ থাকিব আৰু মুঠ 1,080 টন মিথানল লৈ যোৱা হ'ব। মালবাহী জাহাজ দুখনে ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় জলপথ 2 আৰু ভাৰত বাংলাদেশ প্ৰট'কল জলপথ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ পণ্য সামগ্ৰী প্ৰেৰণ কৰা হ'ব। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে স্বাধীনতাৰ পূৰ্বে ডিব্ৰুগড়ে গুৰুত্বপূৰ্ণ নদী বন্দৰ হিচাপে উজনি অসমক ব্ৰহ্মপুত্ৰৰ জৰিয়তে গোলকীয় বজাৰৰ সৈতে সংযোগ কৰিছিল। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে আভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইকে ধৰি কেইবাগৰাকী বিধায়ক তথা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ দুগৰাকী উপস্থিত থাকিব। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ যাত্ৰাত নতুন সংযোজন হিচাপে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ মাজগাঁৱত স্থাপন কৰা এই চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অনুমোদন মৰ্মে 611 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চিকিৎসা মহাবিদ্যালয়খনে 100খন MBS আসনেৰে ৰাজ্যৰ পঞ্চদশ চিকিৎসা মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছে। আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সংহত জিলায়ুক্তৰ কাৰ্যালয় আৰু আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত অভয়াপুৰী, খুৰাগাঁও, কছাৰীপাৰা আদৰ্শ আৱাসিক বিদ্যালয়, টুলুঙিয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, সৃজনগ্ৰামৰ ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰ আৰু বীৰঝৰা চাহবাগিচা আদৰ্শ মাধ্যমিক বিদ্যালয় আছে। তদুপৰি বঙাইগাঁৱৰ বিসৰ্জন ঘাটত 34 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৰনাৰায়ণৰ প্ৰতিমূৰ্তিও অনাৱৰণ কৰা হ'ব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ কাইলৈ অনুষ্ঠিত হ'ব। সমষ্টিটোৰ 19,02,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰে 9,58,549 জন পুৰুষ আৰু 9,43,300 গৰাকী মহিলা ভোটদাতা। 2,307টা ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে। নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও বটদ্ৰৱা আৰু ৰহা আৰু মৰিগাঁও জিলাৰ জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203গৰাকী ছেক্টৰ বিষয়া আৰু 53গৰাকী জ'নেল বিষয়া নিয়োগ কৰিছে। নগাঁও জিলাৰ বাবে নিয়োজিত 54জন মাইক্ৰ' অবজাৰ্ভাৰে কাইলৈ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰিব। ভোটগ্ৰহণত নিয়োজিত প্ৰিজাইডিং আৰু পলিং বিষয়াসকল আজি সংশ্লিষ্ট ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। আদালতত আজি ছিংগাপুৰৰ নিবাসী ৰূপকমল কলিতাই দ্বিতীয় দিনৰ বাবে সাক্ষ্য প্ৰদান কৰিব। শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত অভিযুক্ত পক্ষৰ অধিবক্তাই

0: কমল কলিতাক জেৰা কৰাৰ সম্ভাৱনা আছে। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত কাৰাগাৰত থকা অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিন আবেদনৰো আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ'ব। ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে দিনৰ 2 বজাত অমৃত প্ৰভাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী দেৱানেৰ আলগাছৰ এলেকাত গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে কালি অভিযান চলোৱাৰ সময়ত সৰবৰাহকাৰী আক্ৰমণত এজন আৰক্ষী কনিষ্টবল আহত হয়। এই ঘটনাৰ পাছতে হুকছৰ আৰক্ষীয়ে 9 লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত হুকছৰ থানাত নিজাববীয়াকৈ গোচৰ ৰুজু কৰে। লোককেইজনক কালি সন্ধিয়া হাতিঙিমাৰী জিলা আদালতত হাজিৰ কৰোৱা হয়। আদালতে আটাইকেইজনকে ধুবুৰী কাৰাগাৰলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নিমিষা ভৰালী দাস, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ কুমাৰ বৈশ্য, কৌস্তুভ দাস, ট্ৰেন্সমিটাৰত বিপুল কলিতা, বিজিত শৰ্মা, শেখ আব্দুল্লা আহমেদ, FM ট্ৰেন্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পৰাগমালা লাইভ। আগবঢ়াব জয়শ্ৰী ডেকাই।
2: পৰাগমালা

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিৰিহাই আপোনাক আদৰণি জনাইছোঁ। আজি আগবঢ়াইছোঁ এখনি সংগীতালক্ষ্য।
1: এখন চিঠি, কাগজৰ বুকুত ৰৈ যোৱা মানুহৰ মাত। এখন চিঠি আহিবলৈ কেতিয়াবা 7 দিন লাগিছিল, কেতিয়াবা 15 দিন, কেতিয়াবা 1 মাহ।
2: তথাপিও মানুহে অপেক্ষা কৰিছিল। ডাকোৱালৰ চাইকেলখন গাঁৱৰ আলিটোৰে দেখা দিয়াৰ লগে লগে কাৰোবাৰ বুকুত যেন হঠাৎ এজাক চৰাই উৰিছিল।
1: চিঠি আহিল নেকি? এটা খাম, এটুকুৰা কাগজ, কেইখাৰিমান আখৰ,
2: কিন্তু সেই কেইখাৰি আখৰৰ মাজতেই লুকাই আছিল এখন ঘৰ, এটা সম্পৰ্ক, এটা বছৰ, এটা অপেক্ষা, আৰু কেতিয়াবা এটা সম্পূৰ্ণ জীৱনৰ আলোকপাত।

চিঠি, কথাকৰ আটাইতকৈ পুৰণি অথচ আটাইতকৈ কোমল মাধ্যম, য'ত শব্দবোৰ কেৱল পঢ়া নহয় অনুভৱ কৰা হয়। আহক আজি অলপ সময়ৰ বাবে আমি উভতি যাওঁ সেই পৃথিৱীখনলৈ, চিঠিৰ পৃথিৱীলৈ।

0: এসময়ত গাঁওখনৰ ৰাস্তাৰে এজন মানুহ আহিছিল, কান্ধত এটা মোনা, মূৰত টুপি, হাতত কেতিয়াবা দুটামান মানি অৰ্ডাৰ, কেতিয়াবা পোষ্টকাৰ্ড আৰু কেতিয়াবা এখন চিঠি।
1: তেওঁৰ নামটো হয়তো সকলোৱে নাজানিছিল, কিন্তু তেওঁৰ অপেক্ষাত থকা মানুহবোৰে তেওঁৰ খোজৰ শব্দ চিনি পাইছিল। সেইজনেই ডাকুৱাল।

0: কাৰোবাৰ ল'ৰাই চহৰৰ পৰা লিখিছে, কাৰোবাৰ জীয়ৰীৰ বিয়াৰ খবৰ আহিছে, কাৰোবাৰ সৈনিক পুত্ৰই সীমান্তৰ পৰা লিখিছে, কাৰোবাৰ প্ৰেমিকৰ চিঠি আহিছে, আৰু কোনোবা বৃদ্ধাই প্ৰতিদিনে দুৱাৰমুখলৈ চাই এটাই কথা ভাবিছে,
1: আজি হয়তো মোৰ ল'ৰাৰ চিঠিখন আহিব।

সেই চিঠিবোৰ যিবোৰে খাম খোলাৰ আগতেই মুখত হাঁহি বিৰিঙাইছিল, প্ৰেমৰ চিঠি। তেতিয়া প্ৰেমৰ এটা বাক্য লিখিবলৈ কলমে বহু সময় লৈছিল, কাৰণ ভালপোৱা সদায় সহজে ক'ব নোৱাৰি।

কেতিয়াবা সকলো চিঠিৰ উত্তৰ নাহে। কিছুমান চিঠি ডাকঘৰত হেৰাই যায় আৰু কিছুমান ঠিকনালৈ গৈও উত্তৰ নাপায়।

0: চিঠিৰ পৃথিৱীত প্ৰেমৰ উপৰি আন এটা শব্দ বৰ সুন্দৰ, বন্ধুত্ব। একেলগে স্কুললৈ যোৱা দুজন বন্ধু এদিন দুখন বেলেগ চহৰত থাকে, বাৰ্তালাপ কৰিবলৈ সময় নাথাকে। তথাপি কোনোবা এদিন এখন চিঠি আহে, এজন বন্ধুৰ প্ৰতি আন এজন বন্ধুৱে লিখা আন্তৰিকতাৰ চিঠি।
1: কিছুমান চিঠিৰ অপেক্ষা অন্য সকলো অপেক্ষাতকৈ কঠিন। সীমান্তত থকা এজন সৈনিকৰ ঘৰৰ মানুহে ডাকুৱালৰ হাতলৈ চাই থাকে, খোজৰ শব্দৰ উমানৰ অপেক্ষাত দিন ৰাতি এক কৰে।
0: কেতিয়াবা এই চিঠি কেন্দ্ৰ কৰি কবিয়ে লিখে এনেদৰে।
1: কবিতা এখন চিঠি, কবি হেম।

0: এজন সৈনিকৰ ঘৰৰ মানুহে ডাকোৱালৰ হাতলৈ চাই থাকে। খোজৰ শব্দৰ উমানৰ অপেক্ষাত দিন ৰাতি এক কৰে।
1: কেতিয়াবা ই চিঠি কেন্দ্ৰ কৰি কবিয়ে লিখে এনেদৰে
0: কবিতা এখন চিঠি, কবি হেম বৰুৱা। মৰমৰ মেঘাচন্ন পৰ্বতৰ এই মোহনাত নিবিড়ভাৱে মোৰ মনত পৰিছে মমতা। বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল। তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰলোঁ। সেইবোৰ অনাখৰি কথা আজিও অন্তৰত পৰ্বতীয়া বনপুৰা জুই হৈ আছে।
1: ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বাহুবন্ধনত কল্পনা ছাই হৈ যায়। এই পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জুই শিখা আৰু মৰমৰ মৰিশালিবোৰ।
0: এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লিখি যোৱা তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈ এয়া শুনিছোঁ কি, শত্ৰুৰ কামনাৰ গৰ্জন দেখিছোঁ কি, ধোঁৱা আৰু ধোঁৱা। এই কথা জানি থোৱা, শুনা, মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰ অনুৰোধ কৰোঁ, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা।
1: সিহঁতক মাথোন একেষাৰ কথাকে ক'বা, যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ। আজিলৈ সামৰো দেই, দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই, মৰম জানিবা। ইতি তোমাৰ।
0: আকৌ এয়া আদেশ আহিছে, যাব লাগে, শত্ৰু সৈন্যই চেলাগিৰি পথ অতিক্ৰম কৰিছে, চিঠিখন আজি ডাকত দিয়া নহ'ব। আকৌ মৰম।

প্ৰকৃতিও যেন বাতৰি কঢ়িয়াই সুখ দুখৰ, বতৰা দিয়ে কেতিয়াবা গানেৰে কেতিয়াবা কথাৰে, চিঠিৰ ভাষাৰে প্ৰকৃতিৰ এক অনামিল আনন্দ কঢ়িয়ায়।

0: ইতিহাসৰ পাততো চিঠি আছে, কাৰাগাৰৰ অন্ধকাৰ কোঠাৰ পৰা লিখা চিঠি, স্বাধীনতাৰ সপোন দেখা ব্যক্তিৰ চিঠি, য'ত নিজৰ জীৱনতকৈ দেশৰ ভৱিষ্যতক গুৰুত্ব দিছিল। আহক শেষত এখন চিঠি লিখোঁ, কোনো এজন মানুহলৈ নহয়, কোনো এজন মানুহৰ নামত। আকৌ এবাৰ উভতি যাওঁ চিঠিৰ পৃথিৱীলৈ।
1: কাগজৰ বুকুত ৰৈ যোৱা মানুহৰ মাতৰ সেই আন্তৰিকতা ভৰা পৃথিৱীখনৰ মাজলৈ।

এখন চিঠি। ইমানপুৰে শ্ৰোতাই সংগীতালক্ষ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তিক পিছতে 12 বজাত হিন্দী বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে বিষয়া কৰ্মচাৰী দল সংশ্লিষ্ট ভোট কেন্দ্ৰলৈ ৰাওনা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত মণিৰাম দেৱানৰ প্ৰতিমূৰ্তি উন্মোচন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বগীবিল টাৰ্মিনেলৰ পৰা আজি দিনৰ ভাগত আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ, নৱেম্বৰৰ প্ৰথম সপ্তাহত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণৰ বাবে আজি ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰী দল সংশ্লিষ্ট ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। নগাঁও জিলাৰ পৰা মুঠ 11,535গৰাকী বিষয়া কৰ্মচাৰী ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। আনহাতে 2,307গৰাকী নিৰাপত্তাৰক্ষী ভোটগ্ৰহণৰ সময়ত শান্তি শৃংখলা ৰক্ষাৰ দায়িত্ব পালনৰ বাবে ৰাওনা হৈছে। মৰিগাঁও জিলাতো নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকল 970টা ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে বুলি জিলা আয়ুক্ত সৃষ্টি সিঙে জানিবলৈ দিয়ে। তেওঁ কয় যে স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে আৰু নিৰাপত্তাৰ সামগ্ৰিক দিশটো শক্তিশালী কৰি তোলা হৈছে।
1: আমাৰ আজি 970 পলিং ষ্টেচন, দুটা অক্সিলাৰী আৰু 968 ৰেগুলাৰ পলিং ষ্টেচনৰ কাৰণে আমি পল পাৰ্টিছটো পঠিয়াই আছো। বাকী তেখেতৰ কাৰণে আমাৰ চবে মেটেৰিয়েলছ EVM খিনি আমি কমিশনিং কৰি ৰেডি কৰাইছো আৰু আজি একেবাৰে ভালকে চলি আছে আমাৰ গোটেই কাৰ্যসূচীটো। আৰু চবৰ কাৰণে ৰিফ্ৰেছমেণ্ট ট্ৰান্সপৰ্টেশ্যন ব্যৱস্থাও হৈছে, ছিকিউৰিটি কাৰণে পুলিচ ভালকে ডিপ্লয়মেণ্টো কৰা হৈছে। ক্ৰিটিকেল আমাৰ যিমানখিনি এৰিয়াজ আছে তাত আমি বেছিকে CAPF ডিপ্লয় কৰিছো, এতিয়া একো চিন্তাৰ কথা নাই।
0: নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি থিং, ৰূপহীহাট, চামগুৰি, নগাঁও বটদ্ৰবা, ৰহা আৰু মৰিগাঁও জিলাৰ জাগিৰোদ, মৰিগাঁও আৰু লাহৰীঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203গৰাকী ছেক্টৰ বিষয়া আৰু 53গৰাকী জোনেল বিষয়া নিয়োগ কৰিছে। সমষ্টিটোৰ 19,02,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰে 9,58,549 পুৰুষ আৰু 9,43,300গৰাকী মহিলা ভোটদাতা। 2,307টা ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। নগাঁও জিলাৰ বাবে নিয়োজিত 54জন মাইক্ৰ অবজাৰভাৰে কাইলৈ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰিব। ভোটগ্ৰহণৰ সময়ছোৱাত সম্ভাৱ্য যিকোনো ধৰণৰ কুটাঘাত ৰোধ কৰাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত মণিৰাম দেৱানৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ লগতে কেন্দ্ৰটোত আয়োজিত চাহৰ এটা বিশেষ নিলাম কাৰ্যসূচীতো উপস্থিত থাকে। এই অনুষ্ঠানত অংশ লোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বাবে এই বিশেষ নিলাম অনুষ্ঠিত হৈছিল। এই নিলামৰ জৰিয়তে সংগৃহীত ধনৰাশি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে।
2: আজি গুৱাহাটী টি অপশ্যন চেণ্টাৰত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বাবে এটা স্পেচিয়েল টি অপশ্যন অৰ্গেনাইজ কৰা হৈছিলে আৰু ইয়াতে বিভিন্ন স্পেচিয়েলিটি টি, অৰ্থডক্স, অৰ্গেনিক চিটিচি, মাটচা আৰু দাৰ্জিলিঙৰ পৰাও টি আহিছিলে অপশ্যনৰ কাৰণে। আৰু এই অপশ্যনত যি টকা উঠিব তেওঁলোকে CM ৰিলিফ ফাণ্ডত দিব। 2012 চনত আগতে এনেকৈ স্পেচিয়েল টি অপশ্যন হৈছিল, বহুদিনৰ মূৰত আকৌ এবাৰ স্পেচিয়েল টি অপশ্যন হৈছে। মই গুৱাহাটী টি অপশ্যন চেণ্টাৰ, টি বায়াৰ্ছ আৰু টি প্ৰডিউচাৰসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
0: আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল'ব। নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া দুখনকৈ মালবাহী জাহাজে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা কৰিব। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে প্ৰতিখন জাহাজত 27টাকৈ কণ্টেইনাৰ থাকিব আৰু মুঠ 1,080 টন মিথানল লৈ যোৱা হ'ব। মালবাহী জাহাজ দুখনে ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় জলপথ 2 আৰু ভাৰত বাংলাদেশ প্ৰটকল জলপথ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ পণ্য সামগ্ৰী

নিৰ্ধাৰণ কৰা হ'ব। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ অভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে স্বাধীনতাৰ পূৰ্বে ডিব্ৰুগড়ে গুৰুত্বপূৰ্ণ নদীবন্দৰ হিচাপে উজনি অসমক ব্ৰহ্মপুত্ৰৰ জৰিয়তে গোলকীয় বজাৰৰ সৈতে সংযোগ কৰিছিল। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে অভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। আজিৰ অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইকে ধৰি কেইবাগৰাকীও বিধায়ক তথা ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ দুগৰাকীও উপস্থিত থকাৰ কথা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্যদান প্ৰক্ৰিয়া অব্যাহত আছে। আদালতত আজি ছিংগাপুৰ নিবাসী ৰূপকমল কলিতা দ্বিতীয় দিনৰ বাবে সাক্ষ্য প্ৰদানৰ বাবে উপস্থিত হৈছে। শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত অভিযুক্ত পক্ষৰ অধিবক্তাই তেওঁক জেৰা কৰাৰ সম্ভাৱনা আছে। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত কাৰাগাৰত থকা অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰো আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে দিনৰ 2 বজাত অমৃতপ্ৰভাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। ইপিনে উচ্চতম ন্যায়ালয়ত আজি অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হয়। ন্যায়ালয়ে নৱেম্বৰৰ প্ৰথম সপ্তাহত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। আজি গোলাঘাট জিলা দিৱস। 1987 চনৰ 5 অক্টোবৰত গোলাঘাটে জিলাৰ মৰ্যাদা লাভ কৰিছিল। মন্ত্ৰী অতুল বৰাই জিলা দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে ঐতিহ্য, সংস্কৃতি, প্ৰাকৃতিক সৌন্দৰ্য আৰু অপাৰ সম্ভাৱনাৰে গোলাঘাট এখন সমৃদ্ধ জিলা। ইয়াৰ চহকী ইতিহাস, সাংস্কৃতিক পৰম্পৰা তথা প্ৰাকৃতিক সম্পদে জিলাখনৰ সুকীয়া পৰিচয় প্ৰদান কৰিছে বুলি শ্ৰীবৰাই উল্লেখ কৰে। জিলাখনৰ শিক্ষা, স্বাস্থ্য, কৃষি, পৰ্যটন, উদ্যোগ আৰু যোগাযোগ ব্যৱস্থাকে ধৰি প্ৰতিটো ক্ষেত্ৰত সৰ্বাংগীন উন্নয়নৰ জৰিয়তে জনসাধাৰণৰ জীৱন যাত্ৰা সুগম আৰু সমৃদ্ধ কৰি তোলাই চৰকাৰৰ লক্ষ্য বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিপিএফ নেতৃত্বাধীন বিটিচি চৰকাৰৰ দায়িত্বভাৰ গ্ৰহণৰ আজি এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কোকৰাঝাৰত এলানি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াৰ অংশ হিচাপে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে পাৰিষদসকলক লৈ আজি পুৱা দতমাৰ টুলুঙাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু বাটিপাৰাত প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। বিটিচি বিধানসভাত উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীয়ে পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে বডোফা নগৰৰ বিটিচি সচিবালয় খেলপথাৰত এখন বৈঠকৰ আয়োজন কৰা হৈছে। বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। দৰং জিলাৰ চিপাৰজাৰ মহাবিদ্যালয়ৰ যুৱ গ্ৰন্থাগাৰিক ডঃ নিৰ্মালী চক্ৰৱৰ্তীক বেদৱতী দেৱী উদীয়মান মহিলা গ্ৰন্থাগাৰিক বঁটা প্ৰদান কৰা হৈছে। গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞানৰ ক্ষেত্ৰলৈ আগবঢ়োৱা উদ্ভাৱনীমূলক অৱদান, পেছাদাৰী উৎকৰ্ষতা আৰু উদীয়মান নেতৃত্বৰ স্বীকৃতিস্বৰূপে এই বঁটা প্ৰদান কৰা হয়। যোৱা শনিবাৰে সোণাপুৰত অনুষ্ঠিত অসম মহিলা গ্ৰন্থাগাৰিক সন্থাৰ দ্বিতীয় সন্মিলন তথা কৰ্মশালাত শ্ৰীমতী চক্ৰৱৰ্তীক এই বঁটা প্ৰদান কৰা হয়। বঁটাত এখন শৰাই, চিলিং চাদৰ, প্ৰশংসা পত্ৰ আৰু নগদ 10,000 টকা আগবঢ়োৱা হয়। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক অলকা বুঢ়াগোহাঁই উপস্থিত থাকে। উল্লেখযোগ্য যে ডঃ নিৰ্মালী চক্ৰৱৰ্তীয়ে চিপাৰজাৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰী হিচাপে কেইবাটাও উদ্ভাৱনীমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত প্ৰাতিষ্ঠানিক ভঁৰাল গঠন, স্থানীয় সাহিত্য সংৰক্ষণ ইত্যাদি আছে। হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ইণ্ডোৰ ষ্টেডিয়ামৰ সন্মুখত আজি পুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াৰ পাছতে আৰক্ষীয়ে ফৰেনচিক বিশেষজ্ঞৰ সৈতে ঘটনাস্থলীত উপস্থিত হয়। কাৰ্যবাহী দণ্ডাধীশ অতুল কাঠাৰৰ উপস্থিতিত মৃতদেহটো পৰীক্ষা কৰা হয় আৰু পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰা হয়। মৃত যুৱকজন মানকাছৰ ডাকেৰ গাঁৱৰ বাবু মিয়া বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে বিষয়া কৰ্মচাৰীৰ দল সংশ্লিষ্ট ভোটকেন্দ্ৰলৈ ৰাওনা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত মণিৰাম দেৱানৰ প্ৰতিমূৰ্তি উন্মোচন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ, নৱেম্বৰৰ প্ৰথম সপ্তাহত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে গীত আৰু গজল। অনুষ্ঠানত প্ৰথমেই শুনক দিলনাশী এলবামটিৰ পৰা হৰিহৰণৰ কণ্ঠৰ এটি গজল। গজলটিৰ কথা তাহিৰ ফৰাজৰ, সংগীত শিল্পীৰ নিজা।

গীত আৰু গজল অনুষ্ঠানত সেয়া আছিল চন্দন দাস এক মেহফিল এলবামটিৰ পৰা। গীত আৰু গজল অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

অসমীয়া আধুনিক গীতৰ অনুষ্ঠান সুৰৰ কৰণি। অনুষ্ঠানত প্ৰথমেই শুনক দীপ্তি দাসৰ কণ্ঠৰ এটি গীত, গীতটিৰ কথা অপূৰ্বজ্যোতি ভূঞাৰ।

সুৰৰ কৰণী অনুষ্ঠানটিত এইবাৰ আগবঢ়োৱা হৈছে ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজা।

যাব, মায়ে কি যা যাব।

সুৰৰ কৰণী অনুষ্ঠানটিত ডিজেন কাকতিৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানৰ এইবাৰৰ শিল্পী সুনীল দেৱ, গীতটিৰ কথা অমিত চৰকাৰৰ, সুৰ শিল্পীৰ নিজা।

সুৰৰ কৰণী অনুষ্ঠানটিত খগেন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজা।

অনিমা ভট্টাচাৰ্য আৰু হেমেন দাসৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল নিৰ্মল প্ৰভা বৰদলৈ, সুৰ জ্যোতিপ্ৰসাদ দাসৰ। অনুষ্ঠানত এইবাৰ আগবঢ়াবলৈ লৈছোঁ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ দ্বৈতকণ্ঠৰ এটি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে এক বজাত হিন্দীত আৰু 1:05 বজাত ইংৰাজী বাতৰি শুনিবলৈ পাব।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে মৃন্ময়ী চেতিয়াৰ কণ্ঠত ইদ্ৰিছ আলী ৰচিত দুটি আধুনিক গীত শুনিলে। শিল্পীৰ লগত বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিলে তবলাত তুলতুল দাস, গীটাৰত ৰাজু আনচাৰী আৰু বাঁহীত যোগেন বসুমতাৰীয়ে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন। আজি শুনোৱা হৈছে ৰাগ মধমত সাৰংগ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে। পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদনত ৰাগ মধমত চাৰং শুনিলে। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছে। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰে। অসমৰ

0: নগাঁও লোকসভা সমষ্টিৰ লগতে দেশৰ 5খন বিধানসভা আসনত কাইলৈ হ'বলগীয়া উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শিখ গুৰু গুৰু নানক দেৱৰ জ্যোতি জ্যোত দিৱস উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছে। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱন, সংস্কৃতি, জনসাধাৰণৰ মাজৰ সংযোগকে ধৰি বিভিন্ন বিষয়ত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত বিনিময় কৰিব। ৰাষ্ট্ৰপতি পাৰ্মেলিন দেশখনৰ শীৰ্ষ বিষয়া আৰু ব্যৱসায়িক নেতাসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে আজি পুৱা তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অজয় টামটাই তেওঁক বিমান বন্দৰত আদৰণি জনায়। ইয়াৰ পাছত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীপাৰ্মেলিনক আদৰণি জনায়। আদৰণি অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু ছুইজাৰলেণ্ডৰ সম্পৰ্কক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই ভ্ৰমণ এটা বিশেষ সুযোগ। তেওঁ কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক গণতান্ত্ৰিক প্ৰমূল্য, আস্থা আৰু পাৰস্পৰিক সন্মানৰ ভিত্তিত গঢ় লৈ উঠিছে।
1: The visit is an excellent opportunity to emphasize the importance that both Switzerland and India attach to this relationship. The relationship between our two countries is built on shared democratic values as well as on trust and mutual respect. My visit is a stepping stone towards a further growth, deepening and strengthening of our close, broad and long-standing partnership.
0: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ৰাষ্ট্ৰপতি পাৰ্মেলিনক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য সংঘ, বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ আধাৰত গঢ়ি উঠা ভাৰত ছুইজাৰলেণ্ড অংশীদাৰিত্ব সুদৃঢ় কৰাৰ দিশত ৰাষ্ট্ৰপতি পাৰ্মেলিনৰ মনোভাৱৰ প্ৰশংসা কৰে। তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতিগৰাকীৰ মাজৰ বৈঠকে বিভিন্ন ক্ষেত্ৰ সামৰি ল'ব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে নতুন দিল্লীত উপস্থিত হৈ অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰীপাৰ্মেলিনে আজি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। শ্ৰীমুৰ্মুৱে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিব। উল্লেখযোগ্য যে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকী চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিছিল। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক প্ৰশংসা কৰি কয় যে এই চুক্তিয়ে বাণিজ্য চুক্তি সন্দৰ্ভত আলোচনা আৰু চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত মিউনিখ নেতৃবৃন্দৰ সৈতে দিয়া ভাষণত শ্ৰীমতী সীতাৰমণে কয় যে সকলো চুক্তিৰ ভেটি হিচাপে অভিহিত এই চুক্তিয়ে প্ৰায় 2 বিলিয়ন লোকক প্ৰতিনিধিত্ব কৰা অৰ্থনীতি আৰু বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় 1/4 সামৰি লৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিয়ে প্ৰতিযোগিতামূলক মনোভাৱ অক্ষুণ্ণ ৰখাৰ লগতে পৰিপূৰক বজাৰৰ লভ্যতাও নিশ্চিত কৰিব। তেওঁ কয় যে এই চুক্তিৰ অধীনত ভাৰতে নিজৰ শুল্কৰ 92.5% মুকলি কৰিছে আৰু বাণিজ্য মূল্যৰ ক্ষেত্ৰত এই পৰিমাণ 97% বুলি মন্ত্ৰীগৰাকীয়ে কয়।
2: The mother of all deals is absolutely appropriate in that it is going to be an agreement between people totaling 2 billion, 1/4 of global GDP is covered through this agreement. India has opened up 92.5% of all its tariff lines through this agreement and about 97% of all its value. And when you're looking at the European Union side, they've opened up 99% in terms of value, possibly 97% of all the tariff lines.
0: অনুষ্ঠানত ফ্ৰান্সৰ ইউৰোপীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বেঞ্জামিন হেডেডে ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য চুক্তিক ভাৰত আৰু ইউৰোপৰ ৰাষ্ট্ৰসংঘৰ মাজত বাণিজ্য দুগুণলৈ বৃদ্ধি কৰাৰ অন্যতম সুযোগ বুলি অভিহিত কৰে। এই সন্মিলনতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ভাৰতে আৰু কমেও 3খন দেশৰ সৈতে দ্বিপাক্ষিক বিনিয়োগ সুৰক্ষা চুক্তি সম্পাদন কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে। তেওঁ কয় যে দ্বিপাক্ষিক বিনিয়োগ সন্ধিৰ বাবে নতুন আৰ্হি সাজু হৈছে আৰু ইয়াক অধিক বিনিয়োগকাৰীৰ অনুকূল কৰি তুলিবলৈ অতি সোনকালে কেবিনেটৰ অনুমোদন পোৱাৰ সম্ভাৱনা আছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে নতুন এই আৰ্হিয়ে দুয়োপক্ষৰ বিনিয়োগকাৰীক অধিক সুৰক্ষিত কৰাত গুৰুত্ব আৰোপ কৰিব বিচাৰিছে। মন্ত্ৰী শ্ৰীমতী সীতাৰমণে কয় যে ভাৰতে

0: সংযুক্ত আৰব আমিৰি, ওমান আৰু মধ্য এছিয়া আদি দেশৰ সৈতেও একেধৰণৰ চুক্তি সম্পন্ন কৰিছে। মন্ত্ৰীগৰাকীয়ে আৰু জনোৱা মতে কানাডা আৰু ৰাছিয়াকে ধৰি কেইবাখনো দেশৰ সৈতে দ্বিপাক্ষিক বিনিয়োগ সুৰক্ষা চুক্তিৰ আলোচনা চলি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে পৰিবহণৰ যাতায়াতৰ ক্ষেত্ৰত জলপথৰ ব্যৱহাৰ সুচল আৰু কম খৰচী বুলি মত প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰাচীন কালৰে পৰা ব্যৱসায়, বাণিজ্য, পৰ্যটন আৰু জনসম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত প্ৰাকৃতিকভাৱে সৃষ্ট জলপথসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে এই জলপথসমূহৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ কয়। আজি নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া দুখনকৈ মালবাহী জাহাজে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা আৰম্ভ কৰিছে। প্ৰতিখন জাহাজত 27টাকৈ কণ্টেইনাৰ আছে আৰু মুঠ 1,080 টন মিথানল লৈ যোৱা হৈছে। মালবাহী জাহাজ দুখনে ব্ৰহ্মপুত্ৰৰ ৰাষ্ট্ৰীয় জলপথ 2 আৰু ভাৰত বাংলাদেশ প্ৰটকল জলপথ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ পণ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে আভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। এই অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ উপৰি কেইবাগৰাকী বিধায়ক তথা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ দুগৰাকী উপস্থিত থাকে। অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগৰ 5খন বিধানসভা আসনত কাইলৈ হ'বলগীয়া উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে দায়িত্বত নিয়োজিত বিষয়াসকল ৰাওনা হৈছে। ভোটগ্ৰহণ হ'বলগীয়া প্ৰতিখন জিলাৰ প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এই আসনসমূহৰ বাবে শুকুৰবাৰে ভোটগণনা কৰা হ'ব। অসমৰ নগাঁও লোকসভা আসনখনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ'ব। সমষ্টিটোৰ পূৰ্বৰ সাংসদ কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈয়ে পদত্যাগ কৰাৰ ফলত আসনখন খালী হৈছিল। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে জিলাখনৰ পৰা মুঠ 11,535গৰাকী বিষয়া কৰ্মচাৰী ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শিখ গুৰু গুৰু নানক দেৱৰ জ্যোতিৰ্যোত দিৱস উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীবিৰলাই কয় যে গুৰু নানক দেৱে তেওঁৰ জীৱনকালত সত্য, সহমৰ্মিতা, মানৱতা আৰু বিশ্বৰ কল্যাণৰ বাৰ্তা দিছিল। তেওঁ লগতে কয় যে গুৰু নানক দেৱে সমাজৰ অন্ধবিশ্বাস, বৈষম্য, জাতিগত বিভেদ আদিৰ বিৰুদ্ধে নিৰ্ভয়ে মাত মাতিছিল। গুৰু নানক দেৱৰ প্ৰেম, সহমৰ্মিতা, সেৱা, সত্য, ভাতৃত্ববোধ আৰু পাৰস্পৰিক সন্মানৰ বাৰ্তা আজিও সমাজত প্ৰাসংগিক হৈ আছে বুলি লোকসভাৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মিলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছে। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী প্ৰতিফলিত কৰিছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰে। অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে দেশৰ 5খন বিধানসভা আসনত কাইলৈ হ'বলগীয়া উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শিখ গুৰু গুৰু নানক দেৱৰ জ্যোতিৰ্যোত দিৱস উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: এতিয়া আগবঢ়োৱা হৈছে প্ৰসন্ন বৰুৱাৰ কণ্ঠৰ দুটি লোকগীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। বঙাইগাঁৱত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। জিলাখনৰ আন চাৰিটা প্ৰকল্পও আজি মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰাৰ কথা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ মজিয়াত অভিযুক্ত শ্যামকানু মহন্তই জামিন পোৱাত বিফল হয়। উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনখনৰ আজি শুনানি গ্ৰহণ কৰে যদিও অহা 4 নৱেম্বৰলৈ শুনানি গ্ৰহণ পিছুৱাই দিয়া হয়। আজিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই যে গোচৰটো ফাষ্ট ট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন অহা 4 নৱেম্বৰলৈ পিছুৱাই দিয়ে। এই কথা সদৰি কৰি বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰে সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এই পৰ্যন্ত 122 জন সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। অৱশ্যে গোচৰত সাক্ষী হিচাপে অন্তৰ্ভুক্ত হৈ থকা সকলোৰে সাক্ষ্য গ্ৰহণৰ প্ৰয়োজনীয়তা নাই বুলিও বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰে জানিবলৈ দিয়ে। তেওঁ জনোৱা মতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখন কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। ইপিনে প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাই আজি দ্বিতীয় দিনৰ বাবে সাক্ষ্য প্ৰদানৰ উদ্দেশ্যে আদালতত উপস্থিত হৈছে। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি সেৱা সংকল্প অভিযান আৰু সেৱা অভিযানৰ বিশেষ সেৱা শিবিৰ মুকলি কৰে। জিলা আয়ুক্ত চিমি কৰণৰ উপস্থিতিত তামোলপুৰ দুৰ্গা মন্দিৰত হোৱা এই অনুষ্ঠানত মন্ত্ৰী শ্ৰী দৈমাৰীয়ে এইদৰে কয়।
1: আজি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 25 বছৰীয়া যিটো সেৱাৰ জীৱন, কৰ্মজীৱন, তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পৰা আৰম্ভ কৰি আজি ভাৰতৰ তৃতীয়টো প্ৰধানমন্ত্ৰী হৈ ফালে সম্পূৰ্ণ 25 বছৰ যিটো

0: সেবা করিলে, গতিকে তার লগত সম্পর্ক রাখি আমি মোদি ডাঙরিয়ার নামতে মানুষক সেবা করার একটা কার্যসূচী লৈছে। সরকারিভাবে আজি হেতু আমার তামলপুর সেবা সংকল্প হিসাবে সেবা সেতু কার্যসূচী হয়েছিল, যত আমার সাধারণ মানুষবিলাকে সরকারি আসনিবিলাকর পোয়ার ক্ষেত্রত কিছু রয়ে যায়, কিছু থাকি যায়, অজর আপত্তি বিলাক এনেকয় বিভিন্ন অফিসত দরখাস্ত দিয়ে, কিন্তু সেইবর হয়তো কেতিয়াবা কারোবা ভাল দৃষ্টিত নপরার কারণে বঞ্চিত হয়ে যায়। আজি যিখিনি কিবা পাব সেইটা সম্পূর্ণভাবে মানে উপর লেভেলকে সব চাই ফেলে সিদ্ধান্ত দিব যদি কবাত জেনুইন হয় আর কোনবা একটা নিয়মর কারণে যদি এইটু রদ হয়েছে, তেতিয়ালে দরকার হলে সেই নিয়মর ক্ষেত্রটো সরকারে সিদ্ধান্ত লৈ ফেলে সেইটো সহজ করে দিব।
1: তেও কয় যে রাইজৰ পদূলিত চৰকাৰ মূল মন্ত্ৰৰে চৰকাৰে জনসাধাৰণলৈ সেৱা আগবঢ়াই আহিছে। তামোলপুৰ উন্নয়ন খণ্ডৰ সহযোগত আয়োজিত এই শিবিৰত অৰুণোদয়, আয়ুষ্মান ভাৰত আৰু স্বাস্থ্য সেৱা পি এম কিষাণ সন্মান নিধি আদি সন্দৰ্ভত ৰাইজৰ আগত ইয়াৰ সুফলসমূহৰ বিষয়ে কোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত মণিৰাম দেৱানৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ লগতে কেন্দ্ৰটোত আয়োজিত চাহৰ এটা বিশেষ নিলাম কাৰ্যসূচীতো উপস্থিত থাকে। এই অনুষ্ঠানত অংশ লোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বাবে এই বিশেষ নিলাম অনুষ্ঠিত হৈছিল। এই নিলামৰ জৰিয়তে সংগৃহীত ধনৰাশি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণৰ বাবে আজি ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল সংশ্লিষ্ট ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। নগাঁও জিলাৰ পৰা মুঠ 11,535 গৰাকী বিষয়া কৰ্মচাৰী ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। আনহাতে 2,307 গৰাকী নিৰাপত্তাৰক্ষী ভোটগ্ৰহণৰ সময়ত শান্তি শৃংখলা ৰক্ষাৰ দায়িত্ব পালনৰ বাবে ৰাওনা হৈছে। মৰিগাঁও জিলাতো নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ 970টা ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে বুলি জিলা আয়ুক্ত সৃষ্টি সিঙে জানিবলৈ দিয়ে। তেওঁ কয় যে স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে আৰু নিৰাপত্তাৰ সামগ্ৰিক দিশটো শক্তিশালী কৰি তোলা হৈছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন মৰিগাঁও জিলাত সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি মহিলা ভোটগ্ৰহণ কৰ্মীসকল তেওঁলোকৰ নিৰ্ধাৰিত ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয়। আত্মবিশ্বাস, নিষ্ঠা আৰু দায়িত্ববোধেৰে আগবাঢ়ি অহা এই মহিলা ভোটগ্ৰহণ কৰ্মীসকলে গণতান্ত্ৰিক প্ৰক্ৰিয়া শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁলোকৰ নিষ্ঠা আৰু দায়িত্বশীলতাই নিৰ্বাচনী প্ৰক্ৰিয়াত নাৰী শক্তিৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰিব পাৰে বুলি আশা কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে শ্ৰব্য সফুৰা নীলাঞ্জনাৰ পৰা লতা বৰদলৈৰ কণ্ঠৰ গীত। প্ৰথমটি গীতৰ কথা গীতাঞ্জলি মহন্ত বৰুৱাৰ, সুৰ জে পি দাসৰ আৰু সংগীত ৰূপম তালুকদাৰৰ।

নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। বঙাইগাঁৱত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত মণিৰাম দেৱানৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভণি কৰে। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি সেৱা সংকল্প অভিযান আৰু সেৱা সেতু অভিযানৰ বিশেষ সেৱা শিবিৰ মুকলি কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে আজি ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল সংশ্লিষ্ট ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ মজিয়াত অভিযুক্ত শ্যামকানু মহন্ত জামিন পোৱাত বিফল হয়। কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন দপ্তৰ মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত সপ্তদশ পেঞ্চন আদালতত অধ্যক্ষতা কৰিব। বিপিএফ নেতৃত্বাধীন বিটিচি চৰকাৰৰ দায়িত্বভাৰ গ্ৰহণৰ আজি এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কোকৰাঝাৰত এলানি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন মৰিগাঁও জিলাত সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি মহিলা ভোটগ্ৰহণ কৰ্মীসকল তেওঁলোকৰ নিৰ্ধাৰিত ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয় আৰু দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব। নমস্কাৰ।

0: বড়ো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰণীতা দাস নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা বিজয় কুমাৰ বাৰ্মা পম্পা চন্দ আৰু হৰমোহন বৰ্মন ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন এফ এম ট্ৰান্সমিটাৰত বিজয় দাস ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত এয়া মই কাৰ্বি চলিহা। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল ভোটকেন্দ্ৰলৈ ৰাওনা, বি পি এফ নেতৃত্বাধীন বি টি চি চৰকাৰৰ দায়িত্বভাৰ গ্ৰহণৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কোকৰাঝাৰত এলানি কাৰ্যসূচীৰ আয়োজন, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পৰৱৰ্তী দিন ধাৰ্য আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থাক দেশৰ গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰা অভিযোগত অসম আৰক্ষীৰ এজন লোকক গ্ৰেপ্তাৰ। এতিয়া শুনক বিতং বাতৰি। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণৰ বাবে আজি ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল সংশ্লিষ্ট ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। নগাঁও জিলাৰ পৰা মুঠ 11,535 বিষয়া কৰ্মচাৰী ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। আনহাতে 2,307 নিৰাপত্তাৰক্ষী ভোটগ্ৰহণৰ সময়ত শান্তি শৃংখলা ৰক্ষাৰ দায়িত্ব পালনৰ বাবে ৰাওনা হৈছে। মৰিগাঁও জিলাতো নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকল 970 ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে বুলি জিলা আয়ুক্ত সৃষ্টি সিঙে জানিবলৈ দিয়ে। জিলাখনত ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি মহিলা ভোটগ্ৰহণ কৰ্মীসকল তেওঁলোকৰ নিৰ্ধাৰিত ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয়। জিলা আয়ুক্তগৰাকীয়ে কয় যে স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে আৰু নিৰাপত্তাৰ সামগ্ৰিক দিশটো শক্তিশালী কৰি তোলা হৈছে। নগাঁও সংসদীয় সমষ্টিৰ 8 বিধানসভা সমষ্টি থিং, ৰূপহীহাট, চামগুৰি, নগাঁও বটদ্ৰৱা, ৰহা আৰু মৰিগাঁও জিলাৰ জাগিৰোড, মৰিগাঁও আৰু লাহৰিঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203 ছেক্টৰ বিষয়া আৰু 53 জনেল বিষয়া নিয়োগ কৰিছে। সমষ্টিটোৰ 19,2,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰে 9,58,549 পুৰুষ আৰু 9,43,300 মহিলা ভোটদাতা। 2,307 ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে। নগাঁও জিলাৰ বাবে নিয়োজিত 54 মাইক্ৰ' অবজাৰ্ভাৰে কাইলৈ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰিব। ভোটগ্ৰহণৰ সময়ছোৱাত সম্ভাৱ্য যিকোনো ধৰণৰ কুটাঘাত ৰোধ কৰাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ অব্যাহত ৰাখিছে। বি পি এফ নেতৃত্বাধীন বড়োলেণ্ড আঞ্চলিক পৰিষদ বি টি চিৰ এবছৰীয়া বৰ্ষৱতী অনুষ্ঠান আজি কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই অনুষ্ঠানৰ অংশ হিচাপে বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কাৰ্যবাহী সদস্য আৰু এম চি এল এসকলৰ সৈতে দোতমাৰ, টুলুঙাপুৰীত বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু বাটিপাৰাত বড়োলেণ্ড আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। বি টি চি বিধানসভাত উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহান দৈমাৰীয়ে পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে বডফা নগৰৰ বি টি চি সচিবালয় খেলপথাৰত এখন বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি টি চিৰ এবছৰীয়া বৰ্ষৱতীৰ বাবে অভিনন্দন জ্ঞাপন কৰে। বি টি আৰত শান্তি আৰু প্ৰগতিৰ গতি ত্বৰান্বিত কৰাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি মল্লবৰুৱাই ভাষণত উল্লেখ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিন আবেদন নাকচ কৰিছে। ন্যায়ালয়ে শ্যামকান্ত মহন্তৰ জামিন আবেদনখনৰ আজি শুনানি গ্ৰহণ কৰে যদিও অহা 4 নৱেম্বৰলৈ শুনানি গ্ৰহণ পিছুৱাই দিয়ে। আজিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়ে উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই কয় যে গোচৰটো ফাষ্ট ট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন 4 নৱেম্বৰলৈ

0: পিছুৱাই দিয়ে। এই কথা সদৰি কৰি বিশেষ লোক অধিবক্তা জিয়াউল কামৰে সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এই পৰ্যন্ত 122 জন সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। অৱশ্যে গোচৰত সাক্ষী হিচাপে অন্তৰ্ভুক্ত হৈ থকা সকলোৰে সাক্ষ্য গ্ৰহণৰ প্ৰয়োজনীয়তা নাই বুলি বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে জানিবলৈ দিয়ে।
1: আমি অলৰেডি টীমৰ লগত কথা পাতিছোঁ, তাৰ পৰা দেখা যায় যে প্ৰায় আধা আমি কৰ্তন কৰিব লাগিব, কাৰণ চব 86খন ইনফৰ্মেণ্ট আছে, FIR আছে, তাৰে ইনফৰ্মেণ্টছ আছে 86জন। তো সেইকেইজনক এক্সামিন কৰি আৰু একো লাভ নাই বুলি ভাবোঁ, কাৰণ FIR সদায় এখনেই হয়, সেইখনক অলৰেডি কৰা হৈছে PW1 হিচাপে। তো সেইকাৰণে আৰু মই ভাবোঁ কোনো তেনেকুৱা দৰকাৰ নাই, কাৰণ চববিলাক কেছ FIRবিলাক আল্টিমেটলি এমালগেমেট কৰি এখনেই কৰা হৈছে, এটাই কেছ কৰা হৈছে।
0: তেওঁ জনোৱা মতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখন কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। ইপিনে প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাই আজি দ্বিতীয় দিনৰ বাবে সাক্ষ্য প্ৰদানৰ উদ্দেশ্যে আদালতত উপস্থিত হৈছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বঙাইগাঁৱত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত জিলা আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। জিলাখনৰ বিভিন্ন ঠাইত মুঠ 711 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কেইবাটাও প্ৰকল্প আজি মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ উচৰ্গা কৰে। মুখ্যমন্ত্ৰীয়ে অভয়পুৰীৰ খৰাগাঁৱত 30 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত আদৰ্শ আৱাসিক বিদ্যালয়, টুলুঙিয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ 11 কোটি টকীয়া আন্তঃগাঁথনি, অভয়পুৰীৰ সৃজনগ্ৰামত থকা শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ 6 কোটি টকীয়া আন্তঃগাঁথনি আৰু সদৰ চহৰৰ কাষতে থকা বীৰজৰা চাহ বাগিচাৰ আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ 3 কোটি টকীয়া আন্তঃগাঁথনি ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে উদ্বোধন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 17 ফুট উচ্চতাৰ কোচ ৰজা নৰনাৰায়ণৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তিও অনাৱৰণ কৰে। তেওঁ ভাষণত বঙাইগাঁও ৰাইজে অচিৰে এখন অভিযান্ত্ৰিক মহাবিদ্যালয় লাভ কৰিব বুলি উল্লেখ কৰে। এই সভাত স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল, ৰাজ্যমন্ত্ৰী কেশৱ মহন্ত, বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, বঙাইগাঁৱৰ বিধায়ক দীপ্তিময় চৌধুৰী আৰু বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীও উপস্থিত থাকে। কামৰূপ জিলাৰ পলাবাৰী সমষ্টিৰ ফুলগুৰিৰ PM3 আঞ্চলিক হাইস্কুলত আজি অনুষ্ঠিত বিশেষ সেৱা সংকল্প অভিযানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে অংশগ্ৰহণ কৰে। যোৱা 17 ছেপ্টেম্বৰৰ পৰা অহা 17 অক্টোবৰলৈ ৰাজ্যত চলি থকা সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে এই অনুষ্ঠানত PM পোষণ আঁচনিৰ অধীনত নিয়োজিত ৰান্ধনি আৰু সহায়িকাসকলক চেক তথা প্ৰশংসাপত্ৰ প্ৰদান কৰা হয়। ব্লক পৰ্যায়ৰ এই অনুষ্ঠানত মন্ত্ৰী পেগুৱে সেৱা সংকল্প অভিযানৰ উদ্দেশ্যৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰাৰ লগতে কেতবোৰ ব্যক্তিগত বিদ্যালয় সন্দৰ্ভত চৰকাৰী নিৰ্দেশনাৰ কথা উল্লেখ কৰি এইদৰে কয়।
2: শিক্ষা ব্যৱস্থাটো কিছুমান নিৰ্দিষ্ট নীতি নিয়মৰ মাজত আমাৰ যিমানবোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে তেওঁলোকৰ কাৰণে 2006 চনতে মানে নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউচন এক্ট আইন এখন পাছ কৰা হৈছিল। গতিকে নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউচন এক্ট 2006 তাৰ বিধি পালন কৰি আমাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ পৰিচালিত হ'ব লাগে। ইয়াৰ কাৰণে এখন ৰাজ্যিক কমিটি আছে, কমিটিখনে দেখিছে যে কিছুমান বিদ্যালয়ে সেই নীতি বিধিবিলাক পালন কৰা নাই, গতিকে ব্যৱস্থা গ্ৰহণ কৰিছে।
0: পাকিস্তান চোৰাংচোৱা সংস্থা গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে পুনৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটী মহানগৰৰ সাতগাঁৱৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা লোকজন বিহাৰৰ বেগুচৰাইৰ ৰিতেশ কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে সুৰক্ষা বাহিনীৰ গোপন তথ্য পাকিস্তান চোৰাংচোৱা সংস্থালৈ প্ৰেৰণ কৰাৰ অভিযোগত বিশেষ কাৰ্যবাহিনীয়ে কালি বিহাৰৰ অভিষেক কুমাৰ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল। এই দেশ বিৰোধী কাৰ্যত অভিষেক কুমাৰ সিঙক সহায় কৰাৰ অভিযোগত বিশেষ কাৰ্যবাহিনীয়ে ৰিতেশ কুমাৰ সিঙক আটক কৰে। সোধাবোচাৰ অন্তত বিশেষ কাৰ্যবাহিনীয়ে আজি লোকজনক গ্ৰেপ্তাৰ কৰে। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি তামোলপুৰ জিলাত সেৱা সংকল্প অভিযান আৰু সেৱা সেতু অভিযানৰ বিশেষ সেৱা শিবিৰ মুকলি কৰে। জিলা আয়ুক্ত চিমি কৰণৰ উপস্থিতিত তামোলপুৰ দুৰ্গা মন্দিৰত হোৱা এই অনুষ্ঠানত তেওঁ কয় যে ৰাইজৰ পদূলিত চৰকাৰ মূল মন্ত্ৰৰে চৰকাৰে জনসাধাৰণলৈ সেৱা আগবঢ়াইছে। তামোলপুৰ উন্নয়ন খণ্ডৰ সহযোগত আয়োজিত এই শিবিৰত অৰুণোদয়, আয়ুষ্মান ভাৰত আৰু স্বাস্থ্যসেৱা, PM কিষাণ সন্মান নিধি, PM সূৰ্যঘৰ, নতুন ৰেচন কাৰ্ড, PM আৱাস যোজনা, ইশ্ৰম আৰু সামাজিক সুৰক্ষা বীমা যোজনাকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ পঞ্জীয়ন, আবেদন গ্ৰহণ আৰু তাৎক্ষণিক সমাধানৰ সুবিধা দিয়া হয়। খণ্ড উন্নয়ন বিষয়া দেৱকুমাৰ বসুমতাৰীৰ তত্বাৱধানত আয়োজিত এই কাৰ্যসূচীত বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে জনসাধাৰণলৈ

0: পোনপটীয়াকৈ সেৱা আগবঢ়ায়। সেৱা হাতী অভিযানৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য আৰু কল্যাণ শিবিৰ আয়োজন কৰা হৈছে। কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিত আজি সেৱা হেতু অভিযানৰ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল ভোটকেন্দ্ৰলৈ ৰাওনা। বি পি এফ নেতৃত্বাধীন বি টি চি চৰকাৰৰ দায়িত্বভাৰ গ্ৰহণৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কোকৰাঝাৰত এলানী কাৰ্যসূচীৰ আয়োজন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পৰৱৰ্তী দিন ধাৰ্য আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থাক দেশৰ গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ এজন লোকক গ্ৰেপ্তাৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক গয়া শ্ৰোতাৰ অনুষ্ঠান।
2: সমূহ গয়া শ্ৰোতাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ পশ্চিম হাতীমৰীয়াৰ গৰুখুটি অঞ্চলত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান।
3: নমস্কাৰ, আমি পশ্চিম হাতীমৰীয়া গৰুখুটিৰ পৰা। এই নামটো আমি ধৰ পথাৰত আমাৰ হাতীমৰীয়াত খেতি পথাৰৰ মাজত আমি এই নামটো পৰিৱেশন কৰিলোঁ।

0: ইমান পৰে শ্ৰোতাসকলে, পশ্চিম হাতীমুৰীয়া অঞ্চলৰ গৰুখুঁটিত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানত ভাগ ল'লে বাপুকণ নাথ আৰু তেওঁৰ সংগীবৃন্দই। আমাৰ আজিৰ অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি। আজি বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ অসমীয়া পাঠ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বিতীয় খণ্ড পাঠ আগবঢ়াব সোণপাহী মৰাঙে। 6:10 কৃষিজগত অনুষ্ঠানত মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত, এই সম্পৰ্কে এক আলোচনাত ভাগ ল'ব ডক্টৰ বংশীধৰ কলিতা আৰু মৌচম হাজৰিকাই। আঁতৰিব মেলোডি পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। 6:40 ক্ৰীড়া বাৰ্তা, 7:00 নিয়োগ বাতৰি, 7:05 এটি বৃন্দগান। আকৌ শুনোৱা হওক 7:35 পূবালীৰ সুৰ অনুষ্ঠানত কেশৱ তেৰণ আৰু লগৰীয়াসকলে গোৱা কাৰ্বি গীত। 7:45 মৃণ্ময়ী চেতিয়াৰ কণ্ঠৰ আধুনিক গীত। 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত সুস্থ জীৱনৰ বাবে আয়ুৰ্বেদ, এই সম্পৰ্কে ডক্টৰ দীপক শৰ্মাৰ সৈতে এক সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 8:30 অসমীয়া এলবামৰ গীত শুনিবলৈ পাব। চিত্ৰগীত নিশা 9:00, 9:30 নাট্যানুষ্ঠানৰ নিবেদন। য়ামিনী কুমাৰ গোস্বামীৰ ৰচিত নাট পৰিণয় প্ৰস্তুতি, প্ৰযোজনা নয়ন প্ৰসাদৰ। এতিয়া শুনক কাইলৈৰ অনুষ্ঠান সূচী। কাইলৈ পুৱা 6:55 জ্ঞান বিজ্ঞান, যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, আগবঢ়াব সুদীপ্ত শৰ্মা ভৰালীয়ে। 7:30 লোপালী লহ।

মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি নৱম শ্ৰেণীৰ বাবে অসমীয়া বিষয়ৰ পাঠ আছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে পাণ্ডু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা সোণপাহী মৰাঙে। ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ ওচৰলৈ পুনৰ আহিছোঁ নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ পাঠৰ দ্বিতীয়টো খণ্ডলৈ। তোমালোকে ইতিমধ্যে আগৰ পাঠৰ জৰিয়তে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কি সেই বিষয়ে বুজিব পাৰিছা, আৰু লগতে আমাৰ অসমত যে অপদেৱতা, ডাইনী, সোপাধৰা, আই বা শিৱলম্ভা আদি বিভিন্ন ধৰণৰ অন্ধবিশ্বাসৰ উদাহৰণ পোৱা যায় সেই কথাও তোমালোকে জানিব পাৰিছা। তেনেহ'লে আজিৰ পাঠত আহা, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কাৰণসমূহনো কি বা কিয় এই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ সৃষ্টি হয় সেই বিষয়ে কথা পাতোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও ভাবাচোন, কি কাৰণে বাৰু মানুহ অন্ধবিশ্বাসী হয়? এনেকুৱা কি কথা আছে যাৰ কাৰণে মানুহে কুসংস্কাৰকে সংস্কাৰ বুলি গ্ৰহণ কৰে? আকৌ এনেকুৱা কি কথা আছে যাৰ বাবে মানুহে উৰা বাতৰিৰ দৰে বাতৰি সৃষ্টি কৰিব পাৰে আৰু সেইবোৰৰ প্ৰচাৰ কৰিব পাৰে? আকৌ কিবোৰ কাৰণতনো সমাজৰ এচাম মানুহে বিনা দ্বিধাই কোনো ধৰণৰ চিন্তা নকৰাকৈ সেই উৰা বাতৰি বা অপপ্ৰচাৰকে সত্য বুলি গ্ৰহণ কৰিব পাৰে?

ছাত্ৰীসকল, ইয়াৰ কাৰণসমূহ যদি আমি বিচাৰ কৰোঁ, তেন্তে প্ৰথম আৰু প্ৰধান কাৰণ হিচাপে আমি ইয়াকেই ক'ব পাৰোঁ যে জ্ঞানৰ অভাৱৰ বাবেই মানুহ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বশৱৰ্তী হয়। জ্ঞানৰ অভাৱৰ বাবেহে, শিক্ষাৰ অভাৱৰ বাবে নহয়। এই কথা কিয় কৈছোঁ তোমালোকে ধৰিব পাৰিছানে? অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই পাঠটোত লেখকে স্পষ্টকৈ উল্লেখ কৰিছে যে অসমত শিক্ষিত লোকৰ সংখ্যা কম নহয়। এই ক্ষেত্ৰত তেখেতে এটা পৰিসংখ্যাও উল্লেখ কৰিছে। উল্লেখ কৰা পৰিসংখ্যা অনুসৰি সম্প্ৰতি অসমৰ সাক্ষৰতাৰ হাৰ 73.18%। এইফালৰ পৰা চাবলৈ গ'লে ইয়াকেই ক'ব পাৰি যে অসমত শিক্ষিত লোকৰ সংখ্যা বহুখিনি। 73.18% মানুহ শিক্ষিত হোৱাৰ পাছতো, অৰ্থাৎ শিক্ষিত লোকৰ সংখ্যা বহুখিনি হোৱাৰ পাছতো জ্ঞানৰ অভাৱ বুলি কিয় কোৱা হৈছে তোমালোকে ভাবাচোন। তোমালোকে নিশ্চয়কৈ অনুমান কৰিব পাৰিছা যে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হ'লেই মানুহ জ্ঞানী নহ'বও পাৰে। অৰ্থাৎ এজন মানুহ শিক্ষিত হ'লেই তেওঁ জ্ঞানী বুলি ক'ব নোৱাৰি। প্ৰকৃত শিক্ষিত বা জ্ঞানী বুলি সেইজন ব্যক্তিকহে ক'ব পাৰি যিজন ব্যক্তিৰ দৃষ্টিভংগী তথা চিন্তাধাৰা আধুনিক, বিজ্ঞানসন্মত আৰু ইতিবাচক। তোমালোকে জানি ভাল পাবা যে আজিৰ পৰা বহু বছৰৰ আগেয়ে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নোহোৱা আমাৰ সমাজৰ বহু লোকৰ চিন্তাধাৰা ইমান আধুনিক, বিজ্ঞানসন্মত আৰু বৈপ্লৱিক আছিল, সেই চিন্তা আজিও প্ৰাসংগিক আৰু মানৱ সমাজৰ বাবে কল্যাণকামী বুলি প্ৰমাণিত হৈছে। এই পাঠটোত লেখকে শংকৰদেৱৰ মানৱতাবাদী বৈষ্ণৱ দৰ্শনৰ প্ৰসংগও গুৰুত্ব সহকাৰে এই ক্ষেত্ৰত উল্লেখ কৰিছে। পাঠটোত লেখকে উল্লেখ কৰিছে যে সম্প্ৰতি ভোগবাদী মানসিকতাই শিক্ষাক জ্ঞান আহৰণৰ এক গুৰুত্বপূৰ্ণ আধাৰ হিচাপে গ্ৰহণ কৰাতকৈ এটা চাকৰি লাভ কৰাৰ অনিবাৰ্য পথ হিচাপে গ্ৰহণ কৰিবলৈহে বাধ্য কৰাইছে। বৰ্তমান সময়ত ভোগবিলাস আৰু সস্তীয়া আনন্দ আহৰণৰ প্ৰৱণতাই মানুহক জ্ঞানৰ সাধনা দিশটোৰ পৰা আঁতৰাই আনিছে। সেয়েহে শিক্ষা আৰু শিক্ষানুষ্ঠানক জ্ঞানৰ চৰ্চা, জ্ঞানৰ সাধনাৰ গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে ভবাতকৈ এটা ডিপ্ল'মা বা ডিগ্ৰী লাভৰ পথ হিচাপে গ্ৰহণ কৰিবলৈহে উৎসাহিত কৰিছে। গতিকে বহুসংখ্যক শিক্ষিত লোক থকাৰ পাছতো প্ৰকৃত শিক্ষিত বা জ্ঞানী লোকৰ অভাৱৰ ফলত আমাৰ সমাজত সময়ে সময়ে বিভিন্ন ধৰণৰ কুসংস্কাৰ বা অন্ধবিশ্বাসজড়িত ঘটনা, পৰিৱেশ, পৰিস্থিতিয়ে গা কৰি উঠা দেখিবলৈ পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকল, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ আঁৰৰ আন এটা কাৰণ হৈছে মানুহৰ দৃষ্টিভংগী। প্ৰত্যেক মানুহেই নিজৰ স্বভাৱ, চৰিত্ৰ আৰু জীৱনৰ পৰা পোৱা শিক্ষাৰ ওপৰত ভিত্তি কৰি সন্মুখত দেখা ঘটনা একোটাক বিশ্লেষণ কৰে। ঘটনাটোত তেওঁৰ ভূমিকা ইতিবাচক হ'ব নে নেতিবাচক হ'ব সেইটো নিৰ্ভৰ কৰে তেওঁৰ দৃষ্টিভংগীৰ ওপৰত। আচলতে প্ৰতিটো কথাই ইতিবাচক দৃষ্টিভংগীৰে চাব লাগে, চাবলৈ যত্ন কৰিব লাগে। যদিহে সমাজৰ প্ৰতিজন ব্যক্তিয়েই একো একোটা কথা বা ঘটনাক ইতিবাচক দৃষ্টিভংগীৰে, সুস্থ বিচাৰ বিবেচনাৰে গ্ৰহণ কৰে, তেতিয়াহ'লে নিশ্চয়কৈ সমাজৰ পৰা নেতিবাচক চিন্তা আৰু ধাৰণাবোৰ আঁতৰি যাব নহয় জানো? আৰু এনেহ'লে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ফলত সৃষ্ট অপ্ৰীতিকৰ, অমানৱীয় ঘটনাবোৰো সমাজত নঘটা হ'ব। ছাত্ৰ ছাত্ৰীসকল, অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই পাঠটোত লেখকে অন্ধবিশ্বাস আৰু কুসংস্কাৰ সৃষ্টিৰ আৰু কেইটামান কাৰণ উল্লেখ কৰিছে। তাৰ ভিতৰত এটা হৈছে মানুহৰ স্বাৰ্থপৰতা, অৰ্থাৎ নিজৰ লাভালাভৰ কথাটোত অধিক গুৰুত্ব দিয়া। দেখা যায় যে সমাজৰ কল্যাণৰ বাবে কাম কৰিবলৈ দায়িত্ব দিয়া আৰু দায়িত্ব পোৱা কিছুমান ব্যক্তিয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থসিদ্ধিৰ বাবে কেতিয়াবা সমাজ এখনৰ ক্ষতি হোৱা কাৰ্য কৰে। নেতৃস্থানীয় ব্যক্তিসকলৰ তেনে

কাজ লাহে লাহে তেওঁলোকৰ অনুগামীসকলেও অনুকৰণ কৰে। এনে কাৰ্য সমাজৰ কাৰণে কেতিয়াবা ভয়ংকৰভাৱে ক্ষতিকাৰক হৈ পৰে। ছাত্ৰ ছাত্ৰীসকল, সহজে সকলো লাভ কৰাৰ মনোভাৱ মানুহ অন্ধবিশ্বাসী আৰু কুসংস্কাৰৰ বশৱৰ্তী হোৱাৰ আন এটা কাৰণ। আমাৰ সমাজত এনেকুৱা বহু মানুহ আছে যিসকলে কষ্ট নকৰাকৈ সহজে সকলো পাবলৈ বিচাৰে। তেওঁলোকে কষ্ট নকৰাকৈ সফলতা পাব বিচাৰে, ধন সম্পত্তি ঘটিব বিচাৰে, ভোগ বিলাসৰ জীৱন কটাব বিচাৰে আৰু ফলস্বৰূপে তেওঁলোকে অন্ধবিশ্বাস, কুসংস্কাৰ আদি সমাজৰ বাবে ক্ষতিকৰ দিশবোৰকেই সহজে পোৱাৰ এক উপায় হিচাপে গ্ৰহণ কৰে। উদাহৰণস্বৰূপে বেজ, মঙল চোৱা মানুহ, তন্ত্ৰমন্ত্ৰ জনা মানুহৰ কথাও এইখিনিতে উল্লেখ কৰিব পাৰি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা ভ্ৰমণে আমাক বিভিন্ন নজনা কথা জনাৰ, বিভিন্নজনৰ লগত পৰিচয় হোৱাৰ এক সুবিধা প্ৰদান কৰে। ভ্ৰমণে আমাৰ মনৰ পৰিধি বহল কৰে, ফলত কেতিয়াবা দেখা যায় যোগাযোগ ব্যৱস্থাৰ সুবিধা নথকা ভিতৰুৱা অঞ্চলৰ বহুলোকে মনৰ ভাৱ বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়। যদি ভাৱৰ বিনিময়েই নহয় তেনেহ'লে মনৰ দিগন্ত কেনেকৈ প্ৰসাৰিত হ'ব? সেয়েহে লেখকে কৈছে, মানুহ অন্ধবিশ্বাসী হোৱাৰ, কুসংস্কাৰক সাবটি থকাৰ ইও এটা কাৰণ বুলি অভিহিত কৰিছে। অৱশ্যে এই কথাও মন কৰিবলগীয়া যে সংখ্যাত কম হলেও তেনে দুৰ্গম ভিতৰুৱা অঞ্চলতো আশাবাদী আৰু যোগাত্মক চিন্তা চৰ্চাৰ মানুহ নোহোৱা নহয়। সংখ্যাত কম হলেও সেই মানুহখিনিয়েই ঠাইখনৰ উন্নয়নৰ বাবে অহৰহ লাগি থাকে। ছাত্ৰ ছাত্ৰীসকল, মনোবৃত্তি অৰ্থাৎ কোনো কথা বা ঘটনা সম্পৰ্কে আমাৰ মনৰ ক্ৰিয়া প্ৰতিক্ৰিয়াও অন্ধবিশ্বাস বা কুসংস্কাৰ সৃষ্টিৰ আন এটা কাৰক হিচাপে লেখকে পাঠটোত উল্লেখ কৰিছে। আমাৰ মনোবৃত্তি যদি ভাল হয় বা আমি যদি প্ৰতিটো কথা বা ঘটনাক যুক্তিৰে চালি জাৰি চাওঁ, বৈজ্ঞানিক দৃষ্টিভংগীৰে ঘটনা একোটাক যদি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ বহুখিনি নাইকিয়া হ'ব। আচলতে কি জানানে, বিজ্ঞান বুলি ক'লে আমি বহুতে বহুত ডাঙৰ কিবা এটা বিষয় বুলি ভাবি লওঁ ই কেৱল শ্ৰেণীকোঠাত পঢ়া এটা বিষয়। আচলতে কথাটো ঠিক তেনেকুৱা নহয়। আমাৰ সমগ্ৰ

বিশ্বাস আৰু কুসংস্কাৰ বহুখিনি নাইকিয়া হ'ব। আচলতে কি জানানে, বিজ্ঞান বুলি ক'লে আমি বহুতে বহুত ডাঙৰ কিবা এটা বিষয় বুলি ভাবি লওঁ, ই কেৱল শ্ৰেণীকোঠাত পঢ়া এটা বিষয়। আচলতে কথাটো ঠিক তেনেকুৱা নহয়। আমাৰ সমগ্ৰ জীৱন প্ৰক্ৰিয়াতেই বিজ্ঞান জড়িত হৈ থাকে। আমি ক'ব নোৱাৰাকৈয়ে বিজ্ঞানৰ বিভিন্ন ধাৰণাসমূহ আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিও আছোঁ। এটা সৰু উদাহৰণ দিছোঁ। পূৰ্বতে আমাৰ সমাজত ঘৰৰ কোনো ব্যক্তি ৰাতি বিয়লি বাহিৰৰ পৰা আহিলে জুইত হাত সেকিহে ঘৰৰ ভিতৰলৈ সোমাইছিল বা সোমাব পাৰিছিল। তেতিয়া তেওঁলোকৰ মনত এটা বিশ্বাস আছিল যে ৰাতি বাহিৰৰ পৰা অহা বাবে সেই ব্যক্তিজনৰ গাত কিবা অপশক্তি লাগি আহিব পাৰে। তেওঁলোকৰ মনত বিশ্বাস আছিল যে জুই দেখিলে অপশক্তি আঁতৰি যায় আৰু সেয়েহে জুইত হাত সেকি ঘৰৰ ভিতৰলৈ সোমোৱাটো সেই সময়ত বাধ্যতামূলক আছিল। তেতিয়া তেওঁলোকে এই কথা জনা নাছিল যে হাতত লাগি অহা বিভিন্ন ধৰণৰ ৰোগ সৃষ্টিকাৰী বীজাণুসমূহ জুইত হাত সেকাৰ জৰিয়তে তেওঁলোকে ধ্বংস কৰি পেলাইছে। গতিকে চোৱা, কেনেকৈ আমাৰ সমাজ জীৱনত অতীজৰে পৰা মানুহে নিজে নজনাকৈ বিজ্ঞানৰ নীতিসমূহ মানি আহিছিল। ছাত্ৰ ছাত্ৰীসকল, আমি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কাৰণসমূহ জানিলোঁ। এতিয়া আহা, এইবোৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে কিছু কথা পাতোঁ। অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত এটা শক্তিশালী আহিলা হ'ল সজাগতা, জন সচেতনতা। এতিয়া কথা হ'ল এই সজাগতা কেনেকৈ সৃষ্টি কৰিব পাৰি। বিভিন্ন উপায়েৰে আমি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে মানুহক সজাগ কৰিব পাৰোঁ, নহয়নে বাৰু? এতিয়া তোমালোকৰ পাঠ্যক্ৰমত এই পাঠটো যে আমি আলোচনা কৰিলোঁ, ইয়ো সজাগতা সৃষ্টিৰেই এক অংশ। ইয়াৰ উপৰিও বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত ৰচনা প্ৰতিযোগিতা বা তেনেধৰণৰ অন্যান্য প্ৰতিযোগিতাৰ আয়োজন কৰিও এই বিষয়ৰ সৈতে ছাত্ৰ ছাত্ৰীক জড়িত কৰি সজাগতা সৃষ্টি কৰিব পাৰি। নাটক, চিনেমা বা তথ্যচিত্ৰ আদিৰ মাধ্যমেৰেও জনসাধাৰণক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগ কৰিব পাৰি। প্ৰয়োজন বিশেষে এইবোৰ নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰি সেই আইনৰ কঠোৰতাৰ বিষয়ে জনসাধাৰণক জনাব পাৰি আৰু জনসাধাৰণক অৱগত কৰাটো উচিত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া নিশ্চয় বুজিব পাৰিছা যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই কথাবোৰ এজন ব্যক্তিৰ বাবে, এখন সমাজৰ বাবে, এটা জাতিৰ বাবে কিমান চিন্তনীয় আৰু ভয়াৱহ কথা হ'ব পাৰে। কেতবোৰ মানুহৰ অজ্ঞানতা, কিছুমান মানুহৰ স্বাৰ্থপৰতা, কিছুমান মানুহৰ অদূৰদৰ্শিতা তথা সজাগতাৰ অভাৱত অন্ধবিশ্বাস, উৰাবাতৰি আৰু কুসংস্কাৰ জড়িত কিমান অমানৱীয় ঘটনা আমাৰ সমাজত ঘটি গৈছে তোমালোকে নিশ্চয় গম পাইছা। ডাইনীৰ সন্দেহত মানুহেই মানুহক কিমান নাৰকীয় কষ্ট দিয়ে। ডাইনী বা ভূত প্ৰেত লম্ভাৰ সন্দেহতে সেই ব্যক্তিজনৰ ওপৰত কিমান শাৰীৰিক নিৰ্যাতন চলিব পাৰে তোমালোকে ভাবাচোন। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটো তোমালোকে মন দি পঢ়িবা আৰু এই পাঠৰ পৰা লাভ কৰা জ্ঞান তথা শিক্ষাক তোমালোকে নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিবা। যুক্তিবাদী চিন্তা চৰ্চাৰে, আধুনিক ধ্যান ধাৰণাৰে, নিজৰ সুস্থ বিচাৰ বিবেচনাৰে তথা দয়া, প্ৰেম, ক্ষমা, ধৈৰ্য, মানৱতা আদি মানৱীয় প্ৰমূল্যবোধেৰে পৃথিৱীত মানুহ হৈ থাকিবলৈ যত্ন কৰিবা। তোমালোক সকলো ভালে থাকা। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ পাঠ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ আজি দ্বিতীয় খণ্ড আলোচনা কৰা হ'ল। তোমালোকৰ বাবে পাঠ যুগুতাই দিলে পাণ্ডু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা সোণপাহী মৰাঙে। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ পৰিবহণ আৰম্ভ, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল ভোট কেন্দ্ৰলৈ ৰাওনা, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পৰৱৰ্তী দিন ধাৰ্য, আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থাক দেশৰ গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ এজন লোকক গ্ৰেপ্তাৰ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভণি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে পৰিবহণৰ যাতায়াতৰ ক্ষেত্ৰত জলপথৰ ব্যৱহাৰ সুচল আৰু কম খৰচী বুলি উল্লেখ কৰি এইদৰে কয়।
1: ভাৰতবৰ্ষৰ বুকুত থকা নদীসমূহৰ আৰু সাগৰ আৰু মহাসাগৰ ইয়াক সঠিকভাৱে আজি ব্যৱহাৰ কৰাৰ ফলত ইয়াত যিটো আমাৰ বন্দৰসমূহ হওক, নদী বন্দৰে হওক বা আমাৰ সাগৰ বন্দৰে হওক, সকলো পৰ্যায়ে বন্দৰক উন্নত মানদণ্ডৰে নিৰ্মাণ কৰি ইয়াত যাতে মালবাহী জাহাজ, যাত্ৰীবাহী জাহাজ আৰু ক্ৰুজ জাহাজ, পৰ্যটক কঢ়িওৱা জাহাজ যাতে সঠিকভাৱে চলাচল কৰিব পাৰে, যাৰ ফলত উঠি অহা প্ৰজন্মই ইয়াত কৰ্ম সংস্থাপন পাব পাৰে আৰু ব্যৱসায় বাণিজ্যৰ লগত জড়িত থকা MSME ছেক্টৰৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ উদ্যোগপতিলৈকে তেখেতসকলৰ যিবিলাক উৎপাদিত সামগ্ৰী কম খৰচত এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ নিয়াৰ উপৰিও এখন দেশৰ পৰা আন এখন ৰাষ্ট্ৰলৈ নিয়াৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত যোৱা 12 বছৰে যিমানবিলাক পদক্ষেপ গ্ৰহণ কৰা হ'ল সাগৰমালা প্ৰগ্ৰামৰ পৰা আৰম্ভ কৰি, তাৰ ফলত আজি ভাৰতবৰ্ষৰ এখন লিডিং আগশাৰীৰ মেৰিটাইম নেশ্যন হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল।
0: তেওঁ কয় যে প্ৰাচীন কালৰে পৰা ব্যৱসায়, বাণিজ্য, পৰ্যটন আৰু জনসম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত প্ৰাকৃতিকভাৱে সৃষ্ট জলপথসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে এই জলপথসমূহৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ কয়। আজি নামৰূপৰ অসম পেট্ৰকেমিকেলছ লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া দুখন মালবাহী জাহাজে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা আৰম্ভ কৰিছে। প্ৰতিখন জাহাজত 27টাকৈ কণ্টেইনাৰ আছে আৰু মুঠ 1080 টন মিথানল লৈ যোৱা হৈছে। মালবাহী জাহাজ দুখনে ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় জলপথ 2 আৰু ভাৰত বাংলাদেশ প্ৰটকল জলপথ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ পণ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে আভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। আজিৰ অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ উপৰি কেইবাগৰাকীও বিধায়ক তথা ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ দুগৰাকী উপস্থিত থাকে। বঙাইগাঁৱত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। জিলাখনৰ বিভিন্ন ঠাইত মুঠ 711 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কেইবাটাও প্ৰকল্প আজি মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ উচৰ্গা কৰে। মুখ্যমন্ত্ৰীয়ে অভয়াপুৰীৰ খোৰাগাঁৱত 30 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত আদৰ্শ আৱাসিক বিদ্যালয়, টুলুঙিয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ 11 কোটি টকীয়া আন্তঃগাঁথনি, অভয়পুৰীৰ সৃজনগ্ৰামত থকা শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ 6 কোটি টকীয়া আন্তঃগাঁথনি আৰু সদৰ চহৰৰ কাষতে থকা বীৰঝৰা চাহবাগিচাৰ আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ 3 কোটি টকীয়া আন্তঃগাঁথনি ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে উদ্বোধন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 17 ফুট উচ্চতাৰ কোচৰজা নৰনাৰায়ণৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তিও অনাৱৰণ কৰে। তেওঁ ভাষণত বঙাইগাঁৱৰ ৰাইজে অচিৰেই এখন অভিযান্ত্ৰিক মহাবিদ্যালয় লাভ কৰিব বুলি উল্লেখ কৰে। তেওঁ এই সভাত স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল, ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, বঙাইগাঁৱৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী আৰু বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীও

উপস্থিত থাকে। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ফুলগুৰিৰ পি এম শ্ৰী আঞ্চলিক হাইস্কুলত আজি অনুষ্ঠিত বিশেষ সেৱা সংকল্প অভিযানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে অংশগ্ৰহণ কৰে। যোৱা 17 ছেপ্টেম্বৰৰ পৰা অহা 17 অক্টোবৰলৈ ৰাজ্যত চলি থকা সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে এই অনুষ্ঠানত পি এম পোষণ আঁচনিৰ অধীনত নিয়োজিত ৰান্ধনী আৰু সহায়িকাসকলক চেক তথা প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। ব্লক পৰ্যায়ৰ এই অনুষ্ঠানত মন্ত্ৰী পেগুৱে সেৱা সংকল্প অভিযানৰ উদ্দেশ্যৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰাৰ লগতে কেতবোৰ ব্যক্তিগত বিদ্যালয় সন্দৰ্ভত চৰকাৰী নিৰ্দেশনাৰ কথা উল্লেখ কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণৰ বাবে আজি ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল সংশ্লিষ্ট ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। নগাঁও জিলাৰ পৰা মুঠ 11,535 গৰাকী বিষয়া কৰ্মচাৰী ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। আনহাতে 2,307 গৰাকী নিৰাপত্তাৰক্ষী ভোটগ্ৰহণৰ সময়ত শান্তি শৃংখলা ৰক্ষাৰ দায়িত্ব পালনৰ বাবে ৰাওনা হৈছে। মৰিগাঁও জিলাতো নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকল 970টা ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে বুলি জিলা আয়ুক্ত সৃষ্টি সিঙে জানিবলৈ দিয়ে। জিলাখনত ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি মহিলা ভোটগ্ৰহণ কৰ্মীসকল তেওঁলোকৰ নিৰ্ধাৰিত ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয়। জিলা আয়ুক্তগৰাকীয়ে কয় যে স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে আৰু নিৰাপত্তাৰ সামগ্ৰিক দিশটো শক্তিশালী কৰি তোলা হৈছে। নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও বটদ্ৰৱা, ৰহা আৰু মৰিগাঁও জিলাৰ জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203 গৰাকী ছেক্টৰ বিষয়া আৰু 53 গৰাকী জ'নেল বিষয়াক নিয়োগ কৰিছে। সমষ্টিটোৰ 19,02,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰে 9,58,549 জন পুৰুষ আৰু 9,43,300 গৰাকী মহিলা ভোটদাতা। 2,307টা ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে। নগাঁও জিলাৰ বাবে নিয়োজিত 54 জন মাইক্ৰ' অবজাৰ্ভাৰে কাইলৈ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰিব। ভোটগ্ৰহণৰ সময়ছোৱাত সম্ভাৱ্য যিকোনো ধৰণৰ কুটাঘাত ৰোধ কৰাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ অব্যাহত ৰাখিছে। পাকিস্তানৰ চোৰাংচোৱা সংস্থাক দেশৰ গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে পুনৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটী মহানগৰৰ 7 গাঁৱৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা লোকজনক বিহাৰৰ বেগুচৰাইৰ ৰিতেশ কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে সুৰক্ষা বাহিনীৰ গোপন তথ্য পাকিস্তান চোৰাংচোৱা সংস্থালৈ প্ৰেৰণ কৰাৰ অভিযোগত বিশেষ কাৰ্যবাহিনীয়ে কালি বিহাৰৰ অভিষেক কুমাৰ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল। এই দেশবিৰোধী কাৰ্যত অভিষেক কুমাৰ সিঙক সহায় কৰাৰ অভিযোগত বিশেষ কাৰ্যবাহিনীয়ে ৰিতেশ কুমাৰ সিঙক আটক কৰে। সোধা পোছাৰ অন্তত বিশেষ কাৰ্যবাহিনীয়ে আজি লোকজনক গ্ৰেপ্তাৰ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদনখনৰ আজি শুনানি গ্ৰহণ কৰে যদিও অহা 4 নৱেম্বৰলৈ শুনানি গ্ৰহণ পিছুৱাই দিয়ে। আজিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই কয় যে গোচৰটো ফাষ্ট ট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন 4 নৱেম্বৰলৈ পিছুৱাই দিয়ে। এই কথা সদৰি কৰি বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এই পৰ্যন্ত 122 জন সাক্ষীয়ে সাক্ষ্যদান কৰিছে। অৱশ্যে গোচৰত সাক্ষী হিচাপে অন্তৰ্ভুক্ত হৈ থকা সকলোৰে সাক্ষ্যগ্ৰহণৰ প্ৰয়োজনীয়তা নাই বুলি বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে জানিবলৈ দিয়ে। তেওঁ জনোৱা মতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখন কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। ইপিনে প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাৰ সাক্ষ্য প্ৰদান আজি সম্পূৰ্ণ হয়। এই সাক্ষ্য প্ৰদান কালত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই ৰূপকমল কলিতাক জেৰা কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত আজি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিনৰ শুনানি অনুষ্ঠিত হয়। আজিৰ শুনানিত চৰকাৰী পক্ষৰ যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়াৰ অন্ত পৰে। সেই অনুসৰি কাইলৈ অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাই চৰকাৰী পক্ষৰ বিৰুদ্ধে পুনৰ যুক্তি প্ৰদৰ্শন কৰিব।

0: মৃত্যুৰ গোচৰ সংক্ৰান্তত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পৰৱৰ্তী দিন ধাৰ্য আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থাক দেশৰ গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ এজন লোকক গ্ৰেপ্তাৰ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব। নমস্কাৰ।
1: নকল অফাৰৰ পৰা সাৱধান।
2: RBIয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো কৃষি জগত।
2: এয়া
5: আজিৰ কৃষি জগত অনুষ্ঠানলৈ মই মেলোডী পাটগিৰিয়ে শ্ৰোতাক আদৰিছোঁ। আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত। এই বিষয়ে আলোচনা কৰিবলৈ আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ অৱসৰী যুটীয়া কৃষি সঞ্চালক ডক্টৰ বংশীধৰ কলিতা। নমস্কাৰ।
6: নমস্কাৰ।
5: আৰু অসম বীজ আৰু জৈৱিক প্ৰামাণীকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক মৌচম হাজৰিকা।
7: নমস্কাৰ।
5: নমস্কাৰ। আজি আমাৰ আলোচনাৰ বিষয় আপোনালোকে গম পাইছে, মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত। প্ৰথমেই মনলৈ আহিছে প্ৰাকৃতিকভাৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কিদৰে কৰিব পাৰি। মৌচম হাজৰিকা ডাঙৰীয়া, আপোনাকে সুধিছোঁ।
7: হয়, প্ৰথমতে ক'ব লাগিব যে কৃষিৰ মূল আধাৰ হৈছে মাটি। সুস্থ আৰু উৰ্বৰ মাটিৰ অবিহনে ভাল শস্য উৎপাদন সম্ভৱ নহয়। আৰু মাটিত থকা প্ৰয়োজনীয় পুষ্টি, জৈৱিক পদাৰ্থ, পানী আৰু অনুজীৱবিলাকে শস্যৰ বৃদ্ধি আৰু উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰমানে মাটি এনেকুৱা নহয় যে আমি দেখি থকা মাটিখিনিৰ ভিতৰত এইখিনি বস্তু থাকিব লাগিব, এনেই যিখিনি ধূলিকণা, বালি, শিল বা এনেকুৱা ধৰণৰ থাকে, তাৰ লগতে যদি পুষ্টি নাথাকে, জৈৱিক পদাৰ্থ নাথাকে, পানী আৰু অনুজীৱ, সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে অনুজীৱ, এই গোটেইখিনি থাকিলেহে মাটিৰ উৰ্বৰতা অক্ষুণ্ণ থাকে আৰু যিটো মানে শস্য উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা লয়। কিন্তু বৰ্তমান সময়ত অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰাৰ বাবে আৰু একেদৰে মাটিতে বাৰে বাৰে খেতি কৰি থকাৰ কাৰণে জৈৱিক পদাৰ্থৰ অভাৱ হৈছে আৰু বহু ঠাইত এই যিখিনি উৰ্বৰতাৰ যিখিনি উপাদানৰ কথা ক'লোঁ সেইখিনি কমি আহিছে। এনে পৰিস্থিতিত মাটিৰ স্বাস্থ্য পুনৰুদ্ধাৰৰ বাবে আৰু উৰ্বৰতা বৃদ্ধিৰ বাবে জৈৱিক কৃষি পদ্ধতিৰ গুৰুত্ব বৃদ্ধি পাইছে। আৰু জৈৱিক কৃষি পদ্ধতিয়ে হওক বা প্ৰাকৃতিক কৃষি পদ্ধতিয়ে হওক, এই ক্ষেত্ৰত মানে জীৱামৃতৰ অৱদান অতি উল্লেখযোগ্য অৱদান আছে।
5: এবাৰ বংশীধৰ কলিতাৰ ওচৰলৈ আহিছোঁ।
6: হয়,
5: আপোনাক সুধিব বিচাৰিছোঁ জীৱামৃত কি বাৰু আৰু ইয়াৰ উপাদানসমূহ কি কি?
6: জীৱামৃত হৈছে এবিধ পনীয়া অনুজীৱ সাৰ আৰু ইয়াত আমাৰ উপাদান কি কি আছে আমি সেই কথাখিনি কওঁ। আমাৰ হাজৰিকা ডাঙৰ ইতিমধ্যে কৈছে যে অনুজীৱৰ এটা গুৰুত্ব বহুত বেছি, পানী বা জলীয় ভাৱ মাটিত এইবিলাকৰ গুৰুত্ব বহুত আছে আৰু জৈৱিক পদাৰ্থ এইকেইটাই মেইন ৰোল, মানে প্ৰধান ৰোলবিলাক পালন কৰি থাকে মাটিক উৰ্বৰ কৰি ৰখাৰ কাৰণে। এতিয়া আমাৰ এটা চিন্তা হৈছে যে ভাৰত চৰকাৰে এইটো কথা চিন্তা কৰি আছে যে এই মাটিৰ উৰ্বৰতা ৰক্ষা কৰাৰ কাৰণে কৃষকে কম খৰচত নিজৰ ঘৰতে উপলব্ধ হোৱা বস্তুৰে কেনেকৈ সামগ্ৰীৰে কেনেকৈনো সাৰ উৎপাদন কৰিব পাৰে তাৰ এটা মানে কথা তেওঁলোকে কৈছে। তাৰ ভিতৰত হাজৰিকা আমাৰ আৰু বহুত আছে সাৰ, আজি আমি জীৱামৃতই কওঁ। যে জীৱামৃত হৈছে কি, এইটো এটা সংস্কৃত শব্দ, জীৱ যোগ অমৃত, জীৱামৃত। তাৰমানে এনেকুৱা যে এইবিধ পনীয়া যিটো মই জৈৱিক অনুজীৱ সাৰ বুলি কৈছোঁ, এইটো এনেকুৱা যে ই মাটিক সাৰুৱা প্ৰাকৃতিকভাৱে কৰিবই আৰু তাৰে কাৰণে আমাৰ কৃষকৰ খৰচটো কম হ'ব লাগে। আমাৰ টাৰ্গেট আৰু এটা ডাঙৰ টাৰ্গেট আমি ৰাখিছোঁ যে কৃষকৰ খৰচটো কম হ'ব লাগিব, নহ'লে কি হয় মাৰ্কেটত মানে কম্পিটিশ্যন কৰিব নোৱাৰা হয়, মানে বজাৰত প্ৰতিযোগিতাত হাৰি যায়। সেইকাৰণে আমি আমাৰ ঘৰতে কি কি সামগ্ৰী উপলব্ধ হ'ব পাৰে কৃষকৰ, আমাৰ ঘৰত দুজনী বা তিনিজনী দেশী গাই থকা ভাল থাকিবলৈ, আজিকালি বলদ গৰুটো নাথাকেই, পাৱাৰ ট্ৰেক্টৰ অহাৰ পাছত

বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ পৰিবহণ আৰম্ভ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল ভোটকেন্দ্ৰলৈ ৰাওনা। জুবিন গাৰ্গৰ

0: বোৰ নাইকিয়া হৈ গৈছে। গতিকে এই আমি দেশী গাই আমি পুহিবই লাগিব, এক নম্বৰ ওৱান। সেই দেশী গাইৰ পৰা আমি দুটা উপাদান লৈ ল'ম। এক নম্বৰ আমি ল'ম যে গোবৰ, কিমান ল'ম? 10 কেজি। গোমূত্ৰ 10 কেজি। তাৰপিছত গুড়ো আমাক লাগিব, গুড় 2 কেজি। তাৰপিছত যিকোনো দাইলৰ মিহি গুড়ি, আৰু ধৰক বুটৰ হ'লে বেচন বুলি কওঁ আমি, তেনেকুৱা ধৰণৰ পাউডাৰ টাইপৰ গুড়ি আমাক লাগিব মাহজাতীয় শস্যৰ। গতিকে আমাৰ আৰু এটা কথা হ'ল যে আমাক এক আজলি মাটি লাগিব। কেনেকুৱা মাটি? মানে অতি উৰ্বৰ ঠাইৰ পৰা আনিব লাগে, গছৰ তলৰ পৰা আমি এইটো সংগ্ৰহ কৰিব পাৰোঁ। আৰু সেইবোৰ বৰ সাৰুৱা হৈ থাকে, কাৰণ তাৰ ডাল পাত পুচি তাত অণুজীৱবিলাকৰ মানে যথেষ্ট বংশ বৃদ্ধি পায়। চৰাই চিৰিকটিও গুটিবোৰ খাবলৈ আহে, বিস্তাৰ ত্যাগ কৰি সেই বিস্তাৰবিলাক বৰ সাৰুৱা হয়। সেইকাৰণে আমি তাৰ পৰা আমি একাজলি আনো, যাতে আমি আমাৰ হাজৰিকা ডাঙৰীয়া আৰম্ভণিতে কৈছে যে অণুজীৱৰ এটা সাংঘাতিক ৰোল আছে, ভূমিকা আছে মাটি সদোৱা কৰি ৰখাৰ কাৰণে। সেইকাৰণে তাৰ পৰা সেইটো আমি সংগ্ৰহ কৰিলোঁ। আৰু গৰুৰ গোবৰ একদম ফ্ৰেছ আজি ৰ'ব লাগিব। গোমূত্ৰটো 2-3 দিনৰ হ'লেও ইমান কথা একো নাই, কিন্তু গৰুৰ গোবৰ ফ্ৰেছ লাগিব। আৰু ফ্ৰেছ গৰুৰ গোবৰত উপকাৰী অণুজীৱ ভৰ্তি হৈ থাকে, আমাক লাগিব উপকাৰী অণুজীৱ, আৰু মাটিত অপকাৰী অণুজীৱ আছে। গতিকে তাৰ মাজত এটা কম্পিটিশ্যন চলে, সেই কম্পিটিশ্যনটো চলিলে যাতে উপকাৰী অণুজীৱে সিহঁতক পৰাস্ত কৰিব পাৰে অপকাৰীবিলাকক। গতিকে আমি এইখিনি আমাৰ হ'ল উপাদান।
1: এতিয়া এই জীৱামৃত কিদৰে প্ৰয়োগ কৰা হয়?
0: প্ৰয়োগৰ আগতে মই কেনেকৈ প্ৰস্তুত কৰি তো কৈ দিলে ভাল হ'ব নেকি?
1: প্ৰস্তুতকৰণটো
0: তাৰমানে আমাৰ এই গোটেই বস্তুখিনি আমি এটা 200 লিটাৰ কেপাচিটি থকা ড্ৰামত আমি ভৰাই ল'ম। তাত 180 লিটাৰমান পানী দি দিম। ডিবেদাৰ আৰু শুকান কাঠৰ ডাঙৰ হ'লে ভাল, বা বাঁহৰ হ'লেও হ'ব শুকান, সেইটো আমি ঘূৰাব লাগে। ৰাতিপুৱা গধূলি 1 ঘণ্টাকৈ ঘূৰাব লাগিব, ঘড়ীৰ কাঁটাৰ দিশত বা ঘড়ীৰ কাঁটাৰ
2: বিপৰীত
0: দিশত এনেকৈ আমি কি কৰিম, ঘূৰাম। ইমান জোৰত স্পীডত ঘূৰাব লাগে যে তাত এটা দ খালৰ এই চাকনৈয়াৰ দৰে, ৰাইট, চাকনৈয়াৰো ভাল হ'ব, ভৰ্টেক্স বুলি কয় এইটো, চাকনৈয়াৰো আমাৰ হাজোগাৰীয়ে ভাল শব্দ ব্যৱহাৰ কৰিছে, চাকনৈয়াৰ দৰে হ'ব লাগে। আৰু যেতিয়া হ'ব তৎক্ষণাত আৰু উল্টাকৈ ঘূৰাব লাগিব ঘড়ী কাঁটাৰ। এবাৰ যদি ঘড়ী কাঁটাৰ দিশত ঘূৰাইছোঁ, এনেকৈ আমি 7 দিনলৈকে ঘূৰাব লাগে, মানে তাতকৈ আৰু নালাগে। আৰু এই যিখন ঢাকনি থাকিবতো এখন, সেই ঢাকনিখন আমি সৰু বাঁহ, একদম বিজুলী বাঁহ হ'লেও ভাল, ফালি পেলাই ঢাকনিখন দি দিম যাতে বতাহ সোমাই থাকিব পাৰে। তাৰমানে 7 দিনৰ ওচৰত প্ৰস্তুত হৈ গ'ল আৰু জীৱামৃত এনেকৈ প্ৰস্তুত কৰা হয়। তাৰপিছত আমাৰ 180 লিটাৰ দিছোঁ নহয়, আৰু ধৰক 19 লিটাৰ 18 লিটাৰমান পানী আমি দি দিলোঁ। দি পেলাই আৰু অলপমান শ্ল' মোচনত ঘূৰালোঁ, ঘূৰাই মানে আমি এই পানীখিনি তৈয়াৰ কৰিলোঁ,
2: অলপ পনীয়া তৰল হৈ গ'ল আৰু।
0: এইকাৰণে তৰল, মই যে পনীয়া বুলি কৈছিলোঁ, সেইকাৰণে হাজৰিকাত মই যে পনীয়া বুলি কৈছিলোঁ, এইটো অণুজীৱ সাৰ, গতিকে এইটো মানে তৰল হৈ গ'ল। তৰল হৈ যোৱাৰ পাছত এইটো আমাৰ আৰু প্ৰয়োগৰ কাৰণে সি উপযোগী হৈ গ'ল।
2: এই তেখেতে কোৱাৰ নিচিনা যিটো প্ৰস্তুত ঘৰতে তেখেতসকলে কৰি ল'লে 7 দিনৰ ভিতৰত, তাৰপাছত তৰল কৰিলে,
0: হয়,
2: কৰাৰ পিছত যিটো মানে আমি জুলীয়া জীৱামৃত পালোঁ, সেইটোৱে কি কৰিব? এইটো খেতিয়কসকল বা আমাৰ শ্ৰোতাসকলে হয়তো প্ৰশ্ন জাগিব যে আমি যে কৈ আছোঁ যে মাটিৰ উপকাৰী অণুজীৱ সক্ৰিয়তা বৃদ্ধি কৰিব, মাটিত এই অণুজীৱ সক্ৰিয়তা বৃদ্ধি কৰাৰ কাৰণে এইখিনিয়ে বহুত সহায় কৰিব, আৰু যিমানে অণুজীৱৰ সক্ৰিয়তা বৃদ্ধি হ'ব সিমানে আমাৰ মাটিখিনিৰ উৰ্বৰতা বৃদ্ধি হ'ব,
0: বৃদ্ধি হ'ব, সেইটো এটা। আৰু এটা লগতে কথা আছে যে এই জীৱামৃতই আমাৰ নাইট্ৰজেন, ফচফৰাছ, পটাছ যথেষ্ট পৰিমাণে আমাৰ মাটিত এড কৰিব, যোগ কৰিব, সেই এটা কথা। আৰু এটা ইম্পৰ্টেণ্ট কথা, আমাৰ হাজৰিকা ডাঙৰ আৰম্ভণিতে কৈছিল যে আমাক পানী বা জলীয় ভাৱ আমাক লাগে। গতিকে এই যেতিয়া জুলীয়া হৈ গ'ল, মাটিটোত অলপ জলীয় ভাৱো পাব, পানীও পাব, আৰু জৈৱিক পদাৰ্থৰ লগতে গুচি যাব। গৰুৰ গোবৰটো জৈৱিক পদাৰ্থ, গুড়ো জৈৱিক পদাৰ্থ, কুঁহিয়াৰৰ গাত জীৱ আছিল নহয়, গতিকে আমি গুড়ো জৈৱিক পদাৰ্থ, বেচনটো আমি ধৰি ল'লে বেচন দিছোঁ, বেচনো জৈৱিক পদাৰ্থ, কাৰণ বুটৰটো বুটৰ গাছতো জীৱ আছিল নহয়, গতিকে এইবিলাক জৈৱিক পদাৰ্থ হয়। মাটিটোত আৰু সংসাৰৰ অণুজীৱ সভা তাত দিয়ে দিছোঁ আমি।
2: আৰু ইয়াৰ ফলত মানে মাটিৰ এইখিনি প্ৰয়োগ কৰা, জীৱামৃত প্ৰয়োগ কৰাৰ পিছত মাটিৰ ভিতৰত বায়ু চলাচলৰ যিটো পৰিৱেশ সেইটো বৃদ্ধি পাব, আৰু মানে মাটিৰ গঠন ভাল হ'ব, আৰু যিটো পানী ধাৰণ কৰা ক্ষমতা, পানীখিনি আমাৰ এইটো দিয়াৰ লগে লগে মাটিয়ে নিজেই এটা পানী ধাৰণ কৰা
0: ক্ষমতাটো
2: বৃদ্ধি পাব।
0: মানে এটা উদাহৰণ দিলে কৃষক ৰাইজৰ কাৰণে বুজিবলৈ ভাল, আমাৰ চৰণীয়া পথাৰত গৰুৱে যেতিয়া হাগে, গোবৰ থাকে, শুকাই যায়,

0: এই শুকাই যোৱা গোবৰখিনি গুচাই চালে তলত দেখা যায় যে মাটিখিনি
1: সেমেকা
0: সেমেকা হৈ আছে। কিয়? তাৰমানে আমি এইটোৰ দ্বাৰাই বুজি পাওঁ যে গৰুৰ গোবৰটো জৈৱিক পদাৰ্থ। জৈৱিক পদাৰ্থই মাটিৰ পানী ধাৰণ কৰাৰ ক্ষমতাটো বৃদ্ধি কৰে বা জলীয় ভাৱ ধৰি ৰখাৰ ক্ষমতাটো বৃদ্ধি কৰিব পাৰে। গতিকে যদি পানী ধাৰণ ক্ষমতাটো বাঢ়িল, অনুজীৱ বাঢ়িল আৰু জৈৱিক পদাৰ্থও বাঢ়ি গ'ল, তেতিয়াহ'লে মাটি সাৰুৱা হোৱাৰ ৰাস্তাটো আমাৰ ক্লিয়াৰেই হ'ল। কিন্তু এটা কথা মোৰ ৰৈ গ'ল ক'বলৈ, এই যে জীৱামৃত আমি প্ৰস্তুত কৰোঁ, এই প্ৰস্তুত কৰোঁতে কিন্তু ছায়াত কৰিব লাগে। সেইটো বহুত মানে গুৰুত্বপূৰ্ণ কথা যে ছায়াত কৰাটো বহুত দৰকাৰ আৰু বৰষুণ পৰিব নপৰা ঠাইত কৰা দৰকাৰ।
1: আৰু এটা কথা আপুনি কৈছে, এতিয়া ঢাকনখন দিব লাগিব, কিন্তু এটা
0: বতাহটো চলাচল কৰি থাকিব, আৰু বতাহটো চলাচল এইকাৰণে কৰিব লাগে যাতে অনুজীৱৰ জনসংখ্যাটো বৃদ্ধি পায় আৰু সিহঁতে অক্সিজেন লোৱাত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। সেইকাৰণে আমি এইধৰণে ৰাখিব লাগিব আৰু ঘূৰাব এইকাৰণে লাগে খুব স্পীডত। আমাৰ বিজ্ঞানসন্মতভাৱে মানে এইবাৰ প্ৰমাণো আছে যে এঘণ্টা ঘূৰালে তাত অৰিজিনেলি যিখিনি প্ৰাৰম্ভিক অৱস্থাত যিমানখিনি অনুজীৱ আছিল সি প্ৰায় দুগুণমানৰ ওচৰলৈ গুচি যায়,
1: সংখ্যাটো বাঢ়ি যায়,
0: সংখ্যাটো বহুত বাঢ়ি যায়। বায়'ডাইনামিক এগ্ৰিকালচাৰ বুলি এটা এগ্ৰিকালচাৰ আছে, তাত এইবিলাক কথা আলোচনা কৰা হয়।
1: জীৱামৃত প্ৰয়োগ কৰাৰ ফলত উদ্ভিদতনো কি প্ৰভাৱ পৰিব বা আমাৰ শস্যত কি প্ৰভাৱ পৰিব? ভালটোতো হ'ব, মাটিৰ গঠন ভাল হ'ল, উৰ্বৰতা বৃদ্ধি হ'ল, কিন্তু চবতকৈ দেখা গৈছে যে উদ্ভিদৰ যিটো শিপা, শিপাৰ মানে বিকাশটো খুব ভাল হয়। আৰু গছৰ যিকোনো শস্যৰে শিপা যেতিয়া ভাল হ'ব তাৰ ফল ভাল হ'ব, উৎপাদন ভাল হ'ব, এনেকুৱা ধৰণৰ কথাটো আহি যায়। আমি খৰচটো কমাব লাগিব, এতিয়া আমি ৰাসায়নিক সাৰৰ ওপৰত আমি এইটো বিকল্প নহয়, কিন্তু ৰাসায়নিক সাৰ যিটো আমি বিচাৰোঁ যে ইউৰিয়া, পটাছ বা নাইট্ৰজেন, ফচফৰাছ বা এনেকুৱা যিবিলাক সাৰ আমি ওপৰত নিৰ্ভৰশীল, সেই নিৰ্ভৰশীলতাটো এই জৈৱ জীৱামৃত প্ৰয়োগৰ ফলত কমি আহিব। আমি ইয়াত যিমানেই এইটো দিম, মাটিৰ গঠন ভাল হ'ল, শিপা গাঠনটো ভাল হ'ল, কিন্তু আৰু তাৰ বিপৰীতে ৰাসায়নিক সাৰৰ ওপৰত আমাৰ নিৰ্ভৰশীলতাটো কমি আহিব,
0: সেইটো বহুত দৰকাৰী
1: প্ৰাকৃতিক, সেইকাৰণে সেইটোৱে ডাঙৰ কথা। আৰু লগতে পৰিৱেশৰ ওপৰত মানে সাংঘাতিক এটা ভাল প্ৰভাৱ পেলাব, কৃষকে মানে বিভিন্ন ধৰণৰ পৰা লাভ হয়, মানে লাভ হয়। বিশেষকৈ গৰু পালন কৰা কৃষকৰ গোবৰখিনি, গোমূত্ৰ যদি নিজে সংগ্ৰহ কৰি পেলাই প্ৰস্তুত কৰিব পাৰে, তেতিয়াহ'লে জৈৱিক যিটো স্বাস্থ্য আৰু দীৰ্ঘম্যাদী যিটো বহন ক্ষমতা, সেইখিনি মানে খেতিত আকৌ গগা কৰি উঠিব। আমি সকলোৱে কওঁ যে জৈৱিক খেতি কৰিব লাগে, প্ৰাকৃতিক খেতি কৰিব লাগে, কিন্তু কৰিবলৈ হ'লে আমাৰ এইবিলাক হৈছে আধাৰ,
0: মানে দেশী গৰু আমাৰ লাগিব,
1: দেশী গৰু লাগিব। এতিয়া এনেকুৱা হৈছে যে আমি পাৱাৰ টিলাৰ, ট্ৰেক্টৰ, যান্ত্ৰিক কৃষি আমি কৰি কৰি পাহৰিছিলোঁ দেশী গৰুৰ কথা। এতিয়া মানে আমাৰ ঘৰত অন্ততঃ দেশী গৰু দুটাৰ পৰা যিমান থাকে সেইটো খুব ভাল, সতেজ গোবৰ,
0: সতেজ গোবৰ,
1: সেইখিনি অবিহনে প্ৰাকৃতিক কৃষি বা জৈৱিক কৃষিৰ কথাটো ভবাটো অলপমান
0: দিগদাৰী
1: দিগদাৰী
2: হয়। জীৱামৃতৰ বিষয়ে আপোনালোকে বৰ ধুনীয়াকে বুজাই ক'লে।
0: হয়,
2: এতিয়া এই জীৱামৃত
0: হয়
2: কোনটো কৃষি পদ্ধতিত বাৰু সাধাৰণতে ব্যৱহাৰ কৰা?
0: সাধাৰণতে আমি প্ৰাকৃতিক কৃষি ব্যৱস্থাত জীৱামৃতটো অপৰিহাৰ্য অংগ হিচাপে ব্যৱহাৰ কৰা হয়। এইটো এইকাৰণে অপৰিহাৰ্য অংগ হিচাপে ব্যৱহাৰ কৰা, এইটো হাজৰিকা ডাঙৰে কৈছে প্ৰসংগত, যে এইটো ব্যৱহাৰ কৰিবলৈ কৃষকৰ একো খৰচ নাই, মাত্ৰ ড্ৰামটোহে প্ৰাথমিক অৱস্থাত কিনিব লাগে আৰু ভালকৈ ধুই মেলি ছায়াত ড্ৰামটো দিছিলোঁ 50 বছৰ একো চিন্তাই নাই। আৰু কেৱল ঘূৰাওঁতে এইটো সাৱধান হ'ব লাগিব, সাৱধান হ'ব লাগে যাতে ড্ৰামটোৰ গাত নালাগে আৰু ৰ'দত ড্ৰামটো দিব নালাগে। গতিকে প্ৰাৰম্ভিক খৰচে অলপ থাকিল, বাকী গোবৰ গোমূত্ৰ ঘৰতে পেলে আৰু গাখীৰখিনিও ল'ৰা ছোৱালীকো খোৱালে, নিজেও খালে, কৃষকৰো স্বাস্থ্য ভালে থাকিল আৰু মাটিৰো স্বাস্থ্য ভালে থাকিল, গতিকে দুটা কাম একেলগে হৈ যায়। গতিকে প্ৰাকৃতিক চিন্তাটো এতিয়া আমাৰ চৰকাৰে অত্যন্ত সেইকাৰণে গুৰুত্ব দিছে, বহুত ফালৰ পৰা ইয়াৰ উপকাৰিতাটো আহি থাকে, আপোন আপুনি আহি থাকে।
1: আৰু মানে এই জীৱামৃতটো বনাওঁতে গোবৰ বা গোমূত্ৰ ব্যৱহাৰ কৰা হয় বা যিখিনি কৰা হয় চাব লাগে। আমাৰ ডক্টৰ কলিতা দেৱে কৈছে যে আমি খুব পৰিষ্কাৰ পৰিচ্ছন্নতাটো অৱলম্বন কৰিব লাগে,
0: সেইটো সাংঘাতিক
1: নহয়নে,
0: খুব
1: মানে দূষিত পৰিৱেশ বা পচা অৱস্থাটোলৈ যাতে নাযায়
0: গোবৰটো
1: তেখেতে কৈছে সতেজ হেৰি, সেইখিনি কথা সৰু সৰু কথা, মই মাত্ৰ পুনৰাবৃত্তি কৰিছোঁ। মই ভাবোঁ তেনেকৈ যদি কৰে, মই ভাবোঁ আমাৰ খেতিখিনি এবাৰ অনুজীৱ আৰু সাৰুৱাভাৱে উৰ্বৰতা বৃদ্ধি পাব, আৰু এবাৰ যিখন পথাৰত উৰ্বৰতা বৃদ্ধি পাব প্ৰত্যেকবাৰে কৰোঁতে কৰোঁতে হয়তো 3 বছৰমান লাগিব পাৰে, তাৰপিছত কিন্তু সেই মাটিখিনি আৰু ইমান উৰ্বৰ হ'ব, মই ভাবোঁ যে আমি প্ৰাকৃতিক কৃষিৰ কাৰণে উপযোগী হৈ উঠিব, নহয়নে,
0: উপযোগী হৈ যাব। আৰু জীৱামৃত

0: ধৰণৰ জীৱামৃত আছে, দুই ধৰণে আমি জীৱামৃত প্ৰস্তুত কৰিব পাৰোঁ। এইটো পনীয়াটোতো ক'লোৱে, আৰু এক ধৰণে জীৱামৃত প্ৰস্তুত কৰিব পাৰি, সেইটো ঘন জীৱামৃত বুলি কয়। ঘন জীৱামৃত মানে ঘন মানে ডেন্স, মানে কি কৰে, 100 কেজি ধৰক গোবৰ ফ্ৰেছ, আমাৰ প্ৰাকৃতিক কৃষি পদ্ধতিত ষ্টেণ্ডাৰ্ড বুলি কয়, মানে কি কৰিব পাৰি কি কৰিব নোৱাৰে তেনেকুৱা কথাও আছে, যে ওচৰৰ মানুহৰ বিশ্বাসযোগ্য মানুহৰ পৰা গোবৰ সংগ্ৰহ কৰি ল'ব আমি পাৰোঁ, এইটো এটা মানে ষ্টেণ্ডাৰ্ডৰ ভিতৰত পৰে, আকৌ একো আপত্তি নাই। 100 কেজি একেদিনাই নিজৰ নহ'ব নহয়, গতিকে ওচৰৰ মানুহৰ পৰা আনিব পাৰিব, বিশ্বাসযোগ্য মানুহৰ পৰা আনি সেই গোবৰটো আমি মেলি দিব লাগে অলপ সময়, একদিনমান দি অলপমান শুকাব। তাৰপিছত বাকী যি বস্তু আছে, গোমূত্ৰৰ পৰা আৰম্ভ কৰি গুড়, তাৰপিছত এই মাটি,
1: দালিৰ গুড়ি,
0: দালিৰ গুড়ি একেই পৰিমাণ থাকিব, দি পেলাই সেই গোবৰখিনি ভালদৰে মিহলাব লাগিব। আৰু দুজন মানুহ লাগে, এজনে এনেকৈ অলপ অলপকৈ সেই মিহলাই মগ এটাৰে পানীৰে দি থাকিব, আৰু আন এজনে কোৰেৰে মিক্স কৰি থাকিব, কোৰেৰে মিক্স কৰি থাকি সেই ছায়াত কৰিব লাগিব কামটো, গোটেই মেলি দিব। মেলি দিয়াৰ পাছত আৰু এনেকুৱা জেগাতে হ'ব লাগিব যাতে চাৰিওফালে খোলা থাকে,
1: যাতে
0: বতাহ চলাচল হৈ পেলাই শুকাই যাব লাগিব। শুকাই গ'লে আকৌ এইটো আমি মাটিত ব্যৱহাৰ কৰিব পাৰোঁ। কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, যে ধৰক 50 কেজিলৈকে, তাতকৈও বেছি দিব পাৰে আপুনি 1 বিঘা মাটিত, গতিকে 100 কেজি হ'লে আমি 2 বিঘা মাটিয়ে ধৰি ল'লোঁ। 2 বিঘা মাটিত আমি এইটো হাল বোৱাৰ শেষ চাহ কৰাৰ আগে আগে তাক মাটিত দি দিলোঁ, মিহলাই দিলোঁ, চাহ কৰি দিলোঁ। 2 নম্বৰ কথা হ'ল কি, তাৰপাছত এই পনীয়াটো দিব পাৰোঁ নে নোৱাৰোঁ, সেইটো প্ৰশ্নটো আমাৰ ৰাইজৰ আহি যাব, যে ঘন জীৱামৃত দিলোঁ আৰু এই পনীয়াটোৰ আৰু এটা কষ্ট কিয় কৰোঁ, সেই চিন্তাটো আহিব পাৰে। দিয়া ভাল, পনীয়াটিও দিয়া ভাল, কিয় আমি সাধাৰণতে নেচাৰেল ফাৰ্মিঙত, প্ৰাকৃতিক খেতিত জলসিঞ্চনটোক আমি এনকাৰেজ নকৰোঁ, আমি জলসিঞ্চনটোক আমি মানে উৎসাহ নিদিওঁ যে আপুনি জলসিঞ্চনত যাওক। এতিয়া ধৰক আমি ঘন জীৱামৃত দি দিলোঁ, ঘন জীৱামৃত দি দিয়াৰ লগে লগে মোৰ মাটি জৈৱিক পদাৰ্থৰে ভৰি গ'ল, অণুজীৱৰে ভৰি গ'ল, কিছু পৰিমাণে গছৰ নিউট্ৰিয়েণ্টো তাত খাদ্য বা মাটিৰ তলত যোগদান হৈছে। আকৌ আমি এই যিটো পনীয়া জীৱামৃত আছে, সেই পনীয়া জীৱামৃতটো তাৰপাছত আমি খেতি, যদি বেঙেনা লগালোঁ ধৰক 10 পৰা 15 দিনৰ ভিতৰত আপুনি 0.5 লিটাৰমান কৰি গুড়িত আপুনি অলপ অলপ দি যাব পাৰে, দিলে কি হ'ব, সেই যিটো আমাৰ মানে জলসিঞ্চনৰ ব্যৱস্থাৰ দৰকাৰ আছিল, সেই দৰকাৰটো নাই, অলমষ্ট নাইকিয়া হৈ যাব। কিয় নাইকিয়া হ'ব, আমাৰ অৰিজিন যে ঘন জীৱামৃতই আমাক কি দিব, মাটিত জলীয় ভাৱ ধৰি ৰখাৰ ক্ষমতাটো দিব। আকৌ ই জলীয় জল দিলেই নহয়, পানী দিলেই নহয়, গতিকে ফলত কি হয় যে আমি কৃত্ৰিমভাৱে যি জলসিঞ্চন কৰোঁ তাৰ নিৰ্ভৰতাটো কমিব আৰু আমাৰ খাদ্যশস্য উৎপাদনটো কমিব। সেইকাৰণে প্ৰাকৃতিক কৃষিক সাধাৰণতে
1: মানে গোটেইখিনি প্ৰাকৃতিকভাৱেই মানে কৰা হ'ব,
0: মানে পৰাপক্ষত আমি প্ৰাকৃতিকভাৱে যাম। গতিকে আমাৰ যদি এই দুটা জীৱামৃত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ পানী ধাৰণ ক্ষমতাটো থাকিব। আৰু ডক্টৰ পালেকাৰে কৈছে, মানে যিজন জৈৱিক কৃষিৰ মানে চিন্তা চৰ্চা কৰোঁতাজন, যে মাটিত জলীয় ভাৱ থাকিলেও কৃষি হৈ যাব। তাৰমানে তেওঁ কৈছে যে মাটিত যদি আমি পানী বেছিকৈ নাথাকেও, যদি জলীয় ভাৱো থাকে, যেনে এই গৰুৰ গোবৰটো গুচাই দিলে যিটো জলীয় ভাৱ সেই আমাৰ চৰণীয়া পথাৰত, তেনেকুৱা ধৰণৰ যদি থাকে,
1: সেমেকা ভাৱটো মানে
0: চাফিচিয়েণ্ট, যথেষ্ট চাফিচিয়েণ্ট হৈ যায়,
1: মানে পানী একদম মানে বোৱাই দিব লাগিব বুলি কথা নাই,
0: বোৱাই দিব লাগিব বুলি কথা নাই। কিন্তু সৰিয়হত কেনেকৈ কৰিম, সৰিয়হটো আমাৰ সিঁচিহে দিয়ে, লাইন লাইন সাধাৰণ কৃষক নকৰেই নহয়, তেতিয়া আমি স্প্ৰে কৰিব লাগিব। ঘন জীৱামৃত আমি দিলোঁ, তাৰপাছত এই জীৱামৃতটো আমি মিনিমাম 2 বাৰ আমি স্প্ৰে কৰিব লাগিব। গতিকে ঘন জীৱামৃত 50 প্ৰতি বিঘাত দি দিলে, মাটিৰ লগত মিক্স কৰি দিলে, সিটো পানী ধৰণ ক্ষমতা দিব, নিউট্ৰিয়েণ্ট দিব, অণুজীৱ দিব, আৰু আমি স্প্ৰেও কৰি দিলোঁ অলপ। স্প্ৰেটো মিনিমাম 60 লিটাৰ মিনিমামটো আমাৰ এই পনীয়া যিটো জীৱামৃত আমি বনাইছোঁ প্ৰথম অৱস্থাত, 60 লিটাৰ মিনিমাম আমি প্ৰয়োগ কৰিব লাগে 1 বিঘা মাটিত, তাতকৈ কম হ'ব নালাগে। গতিকে যেতিয়া প্ৰয়োগ কৰিম 60 লিটাৰ, একদম গছৰ পাতত পুৰি গুৰিৰে একদম মাটিৰ তললৈ গুচিয়ে যাব এটা পাৰ অংশ, মাটিৰ তলৰ অংশ গুচি গ'ল নহয়, সেই অংশ যে মাটিৰ তলত গ'ল, সেই জলীয় ভাৱটো ধৰি ৰখাত সহায় কৰিব, কিয় অলৰেডি ঘন জীৱামৃত আমি সোমাই থৈছোঁ নহয় তাত। গতিকে আমি এই ধৰণে প্ৰয়োগ কৰিব আমি পাৰোঁ, আলুটো তেনেকুৱাই প্ৰয়োগ
1: আৰু খেতিয়কসকলে।

0: প্ৰথমবাৰৰ কাৰণে যদি জীৱামৃত কৰে, মই আগতেও কৈছোঁ, এইটো কৰি পেলাই হয়তো প্ৰথম ফচলত যিমানখিনি পাব তেওঁ যদি পুনৰ আকৌ পিছৰ ফচলত কৰে আৰু দুবছৰ তিনি বছৰ ধৈৰ্য ধৰে ইমান চমকপ্ৰদ ফল পাব আৰু তেওঁ মাটিখিনি ইমান সুন্দৰ জৈৱিক এটা উৰ্বৰ মাটি তেওঁ নিজে সমৃদ্ধভাৱে কৰি ল'ব, তেতিয়া আৰু তেওঁ মানে আৰু অন্য ৰাসায়নিক সৰ্বস্ব যিটো কৃষি নহয় তাৰ কাৰণে তেওঁ পইচা বাচিব। আৰু ভাৰত চৰকাৰে যিটো কথা কৈ আছে যে আমি ৰাসায়নিক সাৰ আমি বিদেশৰ পৰাও আনিব লগা হয়, তাৰ কাৰণে বহু বৈদেশিক মুদ্ৰা আমাৰ ক্ষয় হয়, সেইখিনি আমাৰ ৰাহি হ'ব নহয়,
1: সেইটো এটা ৰাহি হ'ব। আৰু এটা কথা, আৰু ইয়াত মাটিত আমি প্ৰাকৃতিক কৃষিত আমি মাটি সাৰুৱা কৰাৰ বিভিন্ন পদ্ধতি আৰু বহুত বস্তু আছে,
0: আৰু আছে,
1: আমি কেৱল এটাহে কৈছোঁ আজি। ইয়াৰ লগত আমাৰ যিটো সেউজীয়াৰ
0: হাজৰিকা
1: সেউজাৰ আছে, সেউজাৰ আছে, আমি ধৈঞ্চা দি সেউজাৰো কৰিব পাৰোঁ। সেই সেউজাৰবিলাক প্ৰায় 100 কেজিৰ ওপৰত পাৰ হেক্টাৰ সেউজাৰে আমাৰ মাটিত নাইট্ৰজেন যোগান ধৰিব পাৰে। 15-18 টনমানলৈকে জৈৱিক পদাৰ্থৰ প্ৰতি হেক্টাৰত সি কেঁচা জৈৱিক পদাৰ্থ মাটিত দিব পাৰে। গতিকে আমাৰ জৈৱিক পদাৰ্থই জৈৱিক পদাৰ্থ হৈ গ'ল ন, মাটিত ঘনজীৱামৃত দিলোঁ, ধৈঞ্চা দিলোঁ, পনীয়াটোও দিলোঁ জীৱামৃত, গতিকে মাটিৰ স্বাস্থ্য ভাল নহয় ক'ত থাকিব, মাটিৰ স্বাস্থ্য মানে সি ভাল হ'বই লাগিব, আৰু হ'বই নহয়। কেৱল আমাৰ দায়িত্ব এটা, কামটো আমাৰ, বাকীখিনি বসুমতি যি কৰে তাকে কৰি থাকিব। তাৰমানে কৰ্মণ্য অধিকাৰ আছে মা ফলেশ্বু গণেশন, কৰ্মতহে অধিকাৰ আছে ফলত নাই। আমি আমাৰ কৰ্ম কৰিলোঁ আৰু বসুমতিয়াই যি কৰে তাকে কৰি থাকোঁ।
2: হয়, এইবাৰ সুধিব বিচাৰিছোঁ জীৱামৃত কিমান সময়ৰ ব্যৱধানত প্ৰয়োগ কৰিব পাৰি?
1: প্ৰথমটো ঘনজীৱামৃতটো আমি দিলোঁৱে, মাটিতটো দিয়ে দিম খেতি কৰাৰ আগত। এতিয়া আমাৰ পনীয়া জীৱামৃতৰ কথাটো আহিব, 15-20 ডেজ ইণ্টাৰভেলত 15-20 দিনৰ মূৰে মূৰে আমি ইয়াক মিনিমাম দুইবাৰ আমি স্প্ৰে কৰা দৰকাৰ। দুইবাৰ মানে কোন সময়ত প্ৰথম জীৱামৃতটো আৰম্ভ হ'ব? প্ৰথম হ'ব আমাৰ যেতিয়া গছে শ্ৰীবৃদ্ধি আৰম্ভ হ'ব, একদম শ্ৰীবৃদ্ধি আৰম্ভ হোৱাৰ লগে লগে 60 লিটাৰ পানী, মই সেইটো কৈছোঁৱে মিনিমাম 60 লিটাৰ, এই জীৱামৃত যি বনাই ল'লোঁ আমি 200 লিটাৰৰ, 60 লিটাৰ মিনিমাম আমি স্প্ৰে কৰিব লাগিব। স্প্ৰে কৰাৰ টাইমটো বহুত ইম্পৰ্টেণ্ট, সূৰ্য ঠিক উদয় হ'ব ধৰিছে সেইখিনি সময়ত কৰিব পাৰে, নহ'লে 2-3 বজাৰ পাছত কৰিব লাগে।
0: এইটো কথা জৈৱিক কথাটো আৰু অনুজীৱৰ বসুমতিৰ কথা যেতিয়া আহি গ'ল, মানে ইয়াত তাপৰ কথা আছে, সেমেকা পৰিৱেশ আৰু ছাঁ, এই গোটেইখিনিৰ লগত মিলাই এইখিনি অলপ বহলাই ক'ব লাগিব। আমি যিহেতু আমি আৰম্ভ কৰিছোঁ এই লাইনৰ আলোচনা,
1: বহুত আছে ক'বলৈ, যিখিনি আমাৰ উপাদান আজিতো জীৱন গৃহ হয়তো শুনি আছে, সকলোৱে হয়তো কাগজ কলম হাতত নল'বও পাৰে। আজি
2: উপাদানখিনি এবাৰ আকৌ কৈ দিব নেকি?
1: দাম কৈ দিব পাৰোঁ, উপাদানটো হ'ল আমাৰ একেবাৰে আজিৰ গোবৰ 10 কেজি দেশী গৰুৰ, 10 লিটাৰ গোমূত্ৰ, 2 কেজি গুড়, 2 কেজি ধৰক বেচনে ক'লোঁ আৰু খুব পাউডাৰ মাহজাতীয় শস্যৰ, আৰু 1 আঁজলি এই ধৰক ডাঙৰ গছৰ তলৰ মাটি, ভাৰ্জিন চইল বুলি যিটো কয়, সেইখিনি 1 আঁজলি দিব লাগে। দি পেলাই ঘূৰোৱা কেনেকৈ ছিষ্টেম মইতো ক'লোৱে, গতিকে সেই ছিষ্টেমত তেওঁ মানে কৰিব পাৰিব, ছায়াত কৰিব বৰষুণ নপৰা ঠাইত। মই পুনৰাবৃত্তি এইকাৰণে কৰিলোঁ যে গুণগত মানটো সদায় কি ধৰণে কি প্ৰক্ৰিয়া মাজেৰে কৰিছোঁ আৰু সেই প্ৰক্ৰিয়াটোতো সদায় শুদ্ধ হ'ব লাগিব, তেতিয়াহে শুদ্ধ ফল আশা কৰিব পাৰি।
2: আপুনি উপাদানখিনি ক'লে, এতিয়া সকলোৰে ঘৰে ঘৰে গাই গৰু নাথাকিব পাৰে, কোনোবা কৃষকে যদি অতিৰিক্ত পৰিমাণৰ গোবৰ বা গোমূত্ৰ নাপায় তেতিয়া তেওঁলোকে কি পদ্ধতি,
1: মানে প্ৰয়োজনীয় বস্তুখিনি
2: নাপালে
1: তেতিয়া কি কৰিব? ওচৰৰ কৃষকসকলৰ ৰাইজৰ পৰা ল'ব পাৰিব, কাৰণ তেওঁ জানে নহয়, বিশ্বাসযোগ্য মানুহ পাব, তেওঁ জানে কোনজন মানুহে কি কাম কৰি আছে, কোনে সাৰ দিছে দিয়া নাই, সেইবিলাকৰ পৰাও তেওঁলোকৰ পৰা তেওঁ সেইটো আনিব পাৰিব, তা সেইটো কালেকশ্যন কৰি সংগ্ৰহ কৰি অনাত কোনো বাধা নাই জৈৱিক কৃষি। গতিকে এইটো এটা মানে আমাৰ
0: খুব বাস্তৱ প্ৰশ্ন সুধিছে আপুনি, কাৰণ এনেকুৱা এটা দিন আহি গ'ল আমি এতিয়া গৰু নাথাকাৰ কথাটো মানে চিন্তা কৰিব লগা হৈ গৈছে, কাৰণ কিন্তু খেতিয়কৰ পৰম বন্ধু দেশী গৰু আমাৰ লাগিব, আৰু যদি নাই গাঁওখনত নিশ্চয় থাকিব, বেলেগৰ পৰা আনি হ'লেও গোমূত্ৰ আৰু সতেজ গোবৰ আমাক লাগিবই, আৰু বাকী ধৰক দালিৰ গুড়ি বেচন

0: একাজনী মাটি বা এইখিনি হয়তো তেওঁলোকে নিজে গোটাব পাৰিব আৰু তো বিশেষ বস্তু নালাগে
1: আৰু বিশেষ একো নাই আৰু এইখিনি কথা গতিকে এইখিনি কাম কৰিব লাগে আৰু এটা আৰু মই কৃষকৰাজক অনুৰোধ কৰি থওঁ এজনী গাইনো কিয় বহিব নোৱাৰি নোৱাৰাৰ কাৰণ কি আছে গাখীৰখিনিও খালোঁ ঘিখিনিও ল'ৰা ছোৱালীক খোৱালোঁ মগজু চকু ভালে থাকিল গৰুকো মানে পিছত ভাল খাদ্য খুৱাম নহয় মা মা খেতিয়ে কৰিলোঁ মাহৰ গছকেইডাল দি দিম ন গৰুক খাবলৈ আকৌ সিহঁতৰ চেহেৰা পাতি ভাল হৈ থাকিব সেইটো আৰু
2: শেষত মৌচুম হাজৰিকা ডাঙৰীয়া আপুনি সামগ্ৰিকভাৱে এই বিষয়ে কি ক'ব বিচাৰিব
0: আজি যিটো বিষয় এইটো এটা বৃহৎ প্ৰাকৃতিক কৃষিৰ যিটো এটা আন্দোলন আৰম্ভ হৈছে আমি সেউজ বিপ্লৱৰ পিছত আমি ৰাসায়নিক সাৰ সৰ্বস্ব বা ৰাসায়নিক কীটনাশকৰ যিবিলাক অপকাৰী দিশ আহি গ'ল সেইখিনিৰ পৰা এতিয়া কৃষকসকল বা আমাৰ বিজ্ঞানীসকলেও নতুনকৈ চিন্তা কৰিছে যে আমি প্ৰাকৃতিক কৃষিলৈ ঘূৰি যাব লাগিব আৰু প্ৰাকৃতিক কৃষিটো এনেকুৱা নহয় যে আমি ক'ৰ পৰা কিনি আনি পেলাই মাটিত প্ৰয়োগ কৰিলোঁ প্ৰাকৃতিক কৃষি হৈ যাব এইটো নহয় এইটো প্ৰাকৃতিক আমি আমাৰ ডক্টৰ কলিতা নাৰ্বে যেনেকৈ কৈছে এটা প্ৰাকৃতিকভাৱে যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো বসুমতীৰ লগত পৃথিৱীৰ লগত ভূমিৰ লগত আমি মানুহৰ আৰু জীৱৰ লগত যিটো সংযোগ এইটো এনেকৈ এখোজ এখোজকৈ আৰম্ভ হ'ব এই আলোচনাৰ দ্বাৰা আমি আজি এটা প্ৰাৰম্ভিক খোজ দিব বিচাৰিছোঁ যে জীৱামৃত্যু আমাৰ খেতিয়কসকলে কৰক আৰু মাটিৰ উৰ্বৰতা বৃদ্ধিৰ কাৰণে প্ৰথম খোজটো দিয়ক তাৰপিছত আমি আৰু এই বিষয়ত আমি আৰু অধিক আলোচনা কৰাৰ ফল থাকিব
1: বহুত আলোচনা কৰিবলগীয়া আছে
2: আজি আমি জানিলোঁ জীৱামৃতৰ বিষয়ে আৰু প্ৰাকৃতিকভাৱে কিদৰে খেতি কৰিব পাৰি তাৰ গুৰুত্ব কি সেই বিষয়ে আজি আমি জানিলোঁ আপোনালোকে ইমান মূল্যৱান কথা কিছুমান আজি ক'লে তাৰ বাবে অশেষ ধন্যবাদ আগলৈ আপোনালোকক আকৌ ষ্টুডিঅ'ত বিচাৰিম
0: ধন্যবাদ নমস্কাৰ
1: নমস্কাৰ
3: কৃষি জগত অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত এই বিষয়ে এটি আলোচনা শুনিলে আলোচনাটিত ভাগ ল'লে অৱসৰী যুটীয়া কৃষি সঞ্চালক ডক্টৰ বংশীধৰ কলিতা আৰু অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক মৌচুম হাজৰিকাই আলোচনাটিৰ আঁত ধৰিলে মেলোডী পাটগিৰিয়ে কৃষিজগত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল মেলোডী পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰাই

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কিধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ক্ৰীড়া বাৰ্তা।

0: ক্রীড়া বার্তা। নমস্কাৰ। ক্ৰীড়াক্ষেত্ৰৰ শেহতীয়া বা বাতৰিৰে সমৃদ্ধ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ সৈতে মই অংকুৰ জ্যোতি শৰ্মা।
1: জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত 20 সংখ্যক এছিয়ান গেমছৰ কালি সামৰণি পৰে। নাগোয়াৰ মিজুহু পাৰ্ক এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হয় সামৰণি অনুষ্ঠান। এই অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা বহন কৰে শ্বুটাৰ নিৰু ধান্দাই। ইয়াৰ পূৰ্বে ছৌদি আৰবৰ হামাদ আল দুহামীয়ে ইকুৱেষ্ট্ৰিয়ানত এইবাৰৰ এছিয়াডৰ অন্তিমটো স্বৰ্ণ পদক জয় কৰে। 2030 চনৰ এছিয়ান গেমছ অনুষ্ঠিত হ'ব কাটাৰৰ ৰাজধানী দোহাত। অলিম্পিক কাউন্সিল অৱ

0: চিয়াৰ সভাপতি শ্বেখ জোৱান বিন থানিয়ে কালি নাগোয়া এছিয়েডৰ আনুষ্ঠানিক সামৰণি ঘোষণা কৰে। এই অনুষ্ঠানতে দোহাই পৰৱৰ্তী এছিয়েডৰ বেতন লাভ কৰে। 17,000 এথলিটে অংশ লোৱা এইবাৰৰ এছিয়াডত চীনে 169টা স্বৰ্ণসহ মুঠ 341টা পদকেৰে শীৰ্ষস্থান দখল কৰে। আয়োজক জাপানে 83টা স্বৰ্ণসহ 269টা পদকেৰে দ্বিতীয় স্থান লাভ কৰে। ইপিনে কালিৰ সামৰণি অনুষ্ঠানত কাটাৰৰ প্ৰধানমন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমানো উপস্থিত থাকে। অংশগ্ৰহণকাৰী দেশৰ এথলীটসকলে ভাগ লোৱা অনুষ্ঠানৰ সামৰণি পৰে জাপানৰ ওৱান এছিয়া মূল মন্ত্ৰৰে। ইপিনে 2030 চনৰ দোহা এছিয়ান গেমছৰ মূল মন্ত্ৰ নিৰ্ধাৰণ কৰা হৈছে দ্য গেমছ উই লিভ ফৰ। আই চি নাগোয়া এছিয়ান গেমছৰ পদক তালিকাত ভাৰতে 21টা স্বৰ্ণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে চতুৰ্থ স্থান অধিকাৰ কৰে। এয়া হৈছে এছিয়ান গেমছত ভাৰতৰ দ্বিতীয় শ্ৰেষ্ঠ প্ৰদৰ্শন। ভাৰতৰ 5গৰাকী খেলুৱৈয়ে এইবাৰ পদকৰ হেট্ৰিকেৰে উজ্বলি উঠে। অন্য 23গৰাকী খেলুৱৈয়ে লাভ কৰে 2টাকৈ পদক। 3টাকৈ পদক লাভ কৰা ভাৰতীয় খেলুৱৈ 5গৰাকী হৈছে ক্ৰমে কুমকুম মহত, নীৰু ধান্দা, গুলবীৰ সিং, ৰুদ্ৰাংশ পাটিল আৰু বিথা ৰামৰাজ। আৰ্চাৰ কুমকুমে মহিলাৰ ৰিকাৰ্ড দলীয় শাখা আৰু ব্যক্তিগত ৰিকাৰ্ড শাখাত স্বৰ্ণ পদক জয় কৰে। মিক্সড ৰিকাৰ্ড দলীয় শাখাত তেওঁ লাভ কৰে ৰূপৰ পদক। আনহাতে শ্বুটিঙৰ মহিলাৰ ট্ৰেপ ইভেণ্টত স্বৰ্ণ বিজয়ী নিৰুৱে মিক্সড দলীয় ট্ৰেপতো প্ৰথম স্থান দখল কৰে। মহিলাৰ ট্ৰেপ দলীয় ইভেণ্টতো তেওঁ লাভ কৰে ৰূপৰ পদক। এথলিট গুলবীৰ সিঙে 10,000 মিটাৰ, 1500 মিটাৰত ৰূপ আৰু 5,000 মিটাৰত লাভ কৰে ব্ৰঞ্জৰ পদক। ৰুদ্ৰাংশই 10 মিটাৰ ব্যক্তিগত ৰাইফল ইভেণ্টত ব্ৰঞ্জ, 10 মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্ট আৰু 50 মিটাৰ ৰাইফল থ্ৰী পজিচনৰ দলীয় শাখাত ৰূপৰ পদক লাভ কৰে। ইপিনে বিথা ৰামৰাজে মহিলাৰ 4x400 মিটাৰ ৰিলেট স্বৰ্ণ, মিক্স 4x400 মিটাৰ ৰিলেট ৰূপ আৰু 800 মিটাৰ হাৰ্ডলছত ব্ৰঞ্জৰ পদকেৰে উজ্বলি উঠে। ইপিনে এথলেটিক্সত 8গৰাকী, আৰ্চাৰী শ্বুটিঙত 5গৰাকীকৈ আৰু স্কোৱাছত 4গৰাকী খেলুৱৈয়ে 2টাকৈ পদক লাভ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সাপ্তাহিক ক্ৰীড়াবাৰ্তা শুনিলে, যুগুতালে অংকুৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়াবাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰে একেই সময়তে। নমস্কাৰ।
1: ক্ৰীড়া বাৰ্তা শুনিলে।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: ক'ত আছা? মাজনী নতুন একাউণ্ট আৰু মোৰ KYC আপডেট, এই কামটো ফটাফট হ'ব। কেনেকৈ? যদি KYC-ত কোনো চেঞ্জ নাই বা মাত্ৰ ঠিকনা সলনি হৈছে, তেন্তে ৰেজিষ্টাৰ্ড ইমেইল, মোবাইল, অনলাইন বা পত্ৰ যোগে ছেল্ফ ডিক্লেৰেশ্যন দি দিয়া। আৰু বাকী চেঞ্জেছ? ঘৰতে বহি ভিডিঅ' KYC বা আধাৰ OTP আধাৰিত eKYC-ৰে কেৱল বেংক অনুমোদিত চেনেলছৰ পৰা। এয়া নুডলছ বনোৱাৰ দৰে উজু। RBI-এ কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
4: PLI है ना?
5: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा, और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
1: अपना सा ये मैं भरा कैसे मैनेज करूं?
6: एटा उपाय আছে, ভাল পয়সা।

0: পাবা কেনেকৈ?
1: তোমাৰ বেংক ডিটেইলছ দিবা, কেইজন মানে পইচা পঠিয়াব, তেওঁলোকে জনোৱা একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিবা, কমিশ্যন পাবা।
2: ইমান উজু ক'ত নো উজু, এইটো মানি মিউল।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ পৰিবহণ আৰম্ভ, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল ভোটকেন্দ্ৰলৈ ৰাওনা, পাকিস্তানৰ চোৰাংচোৱা সংস্থাক দেশৰ গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত পুনৰ এজন লোকক অসম আৰক্ষীৰ গ্ৰেপ্তাৰ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পৰৱৰ্তী দিন ধাৰ্য, আৰু BPF নেতৃত্বাধীন BTCৰ এবছৰীয়া বৰ্ষপূৰ্তি বিভিন্ন কাৰ্যসূচীৰে কোকৰাঝাৰত উদযাপন। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস, আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভণি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিবহণ আৰু যাতায়াতৰ ক্ষেত্ৰত জলপথৰ ব্যৱহাৰ সুচল আৰু কম খৰচী বুলি উল্লেখ কৰি এইদৰে কয়।
1: ভাৰতবৰ্ষৰ বুকুত থকা নদীসমূহৰ আৰু সাগৰ আৰু মহাসাগৰ ইয়াক সঠিকভাৱে আজি ব্যৱহাৰ কৰাৰ ফলত ইয়াত যিটো আমাৰ বন্দৰসমূহ হওক, নদী বন্দৰে হওক বা আমাৰ সাগৰ বন্দৰে হওক, সকলো পৰ্যায়ে বন্দৰক উন্নত মানদণ্ডৰে নিৰ্মাণ কৰি ইয়াত যাতে মালবাহী জাহাজ, যাত্ৰীবাহী জাহাজ আৰু ক্ৰুজ জাহাজ, পৰ্যটক কঢ়িওৱা জাহাজ যাতে সঠিকভাৱে চলাচল কৰিব পাৰে, যাৰ ফলত উঠি অহা প্ৰজন্মই ইয়াত কৰ্ম সংস্থাপন পাব পাৰে আৰু ব্যৱসায় বাণিজ্যৰ লগত জড়িত থকা MSME ছেক্টৰৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ উদ্যোগপতিলৈকে তেখেতসকলৰ যিবিলাক উৎপাদিত সামগ্ৰী কম খৰচত এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ নিয়াৰ উপৰিও এখন দেশৰ পৰা আন এখন ৰাষ্ট্ৰলৈ নিয়াৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত যোৱা 12 বছৰে যিমানবিলাক পদক্ষেপ গ্ৰহণ কৰা হ'ল সাগৰমালা প্ৰগ্ৰামৰ পৰা আৰম্ভ কৰি, তাৰ ফলত আজি ভাৰতবৰ্ষৰ এখন লিডিং আগশাৰীৰ মেৰিটাইম নেশ্যন হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল।
0: তেওঁ কয় যে প্ৰাচীন কালৰে পৰা ব্যৱসায়, বাণিজ্য, পৰ্যটন আৰু জনসম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত প্ৰাকৃতিকভাৱে সৃষ্ট জলপথসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে এই জলপথসমূহৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ কয়। আজি নামৰূপৰ অসম পেট্ৰকেমিকেলছ লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া দুখন মালবাহী জাহাজে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা আৰম্ভ কৰিছে। প্ৰতিখন জাহাজত 27টাকৈ কণ্টেইনাৰ আছে আৰু মুঠ 1,080 টন মিথানল লৈ যোৱা হৈছে। মালবাহী জাহাজ দুখনে ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় জলপথ 2 আৰু ভাৰত বাংলাদেশ প্ৰট'কল জলপথ ব্যৱস্থাৰ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ পণ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ অভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে অভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। আজিৰ অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তিলি, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ উপৰি কেইবাগৰাকীও বিধায়ক তথা ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ দুগৰাকী উপস্থিত থাকে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে আজি ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল সংশ্লিষ্ট ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। নগাঁও জিলাৰ পৰা মুঠ 11,535 গৰাকী বিষয়া কৰ্মচাৰী ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। আনহাতে 2,307 গৰাকী নিৰাপত্তাৰক্ষী ভোটগ্ৰহণৰ সময়ত শান্তি শৃংখলা ৰক্ষাৰ দায়িত্ব পালনৰ বাবে ৰাওনা হৈছে। মৰিগাঁও জিলাতো নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকল 970টা ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে বুলি জিলা আয়ুক্ত সৃষ্টি সিঙে জানিবলৈ দিয়ে। জিলাখনত ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি মহিলা ভোটগ্ৰহণ কৰ্মীসকল তেওঁলোকৰ নিৰ্ধাৰিত ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে ৰাওনা হয়। জিলায়ুক্তগৰাকীয়ে কয় যে স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে আৰু নিৰাপত্তাৰ সামগ্ৰিক দিশটো শক্তিশালী কৰি তোলা হৈছে। নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও বটদ্ৰৱা, ৰহা আৰু মৰিগাঁও জিলাৰ জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাটত

0: নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203গৰাকী ছেক্টৰ বিষয়া আৰু 53গৰাকী জোনেল বিষয়াক নিয়োগ কৰিছে। সমষ্টিটোৰ 19,02,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰে 9,58,559 পুৰুষ আৰু 9,43,300 মহিলা ভোটদাতা। 2,307 ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে। নগাঁও জিলাৰ বাবে নিয়োজিত 54জন মাইক্ৰ অবজাৰ্ভাৰে কাইলৈ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰিব। ভোটগ্ৰহণৰ সময়ছোৱাত সম্ভাৱ্য যিকোনো ধৰণৰ কুটাঘাত ৰোধ কৰাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ অব্যাহত ৰাখিছে। পাকিস্তান চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে পুনৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটী মহানগৰৰ সাতগাঁৱৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা লোকজন বিহাৰৰ বেগুচৰাইৰ ৰিতেশ কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে সুৰক্ষা বাহিনীৰ গোপন তথ্য পাকিস্তান চোৰাংচোৱা সংস্থালৈ প্ৰেৰণ কৰাৰ অভিযোগত বিশেষ কাৰ্যবাহিনীয়ে কালি বিহাৰৰ অভিষেক কুমাৰ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল। এই দেশ বিৰোধী কাৰ্যত অভিষেক কুমাৰ সিঙক সহায় কৰাৰ অভিযোগত বিশেষ কাৰ্যবাহিনীয়ে ৰিতেশ কুমাৰ সিঙক আটক কৰে। সোধা পোছাৰ অন্তত বিশেষ কাৰ্যবাহিনীয়ে আজি লোকজনক গ্ৰেপ্তাৰ কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদনখনৰ আজি শুনানি গ্ৰহণ কৰে যদিও অহা 4 নৱেম্বৰলৈ শুনানি গ্ৰহণ পিছুৱাই দিয়ে। আজিৰ শুনানিত ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই কয় যে গোচৰটো ফাষ্টট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন 4 নৱেম্বৰলৈ পিছুৱাই দিয়ে। এই কথা সদৰি কৰি বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰে সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এই পৰ্যন্ত 122জন সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। অৱশ্যে গোচৰত সাক্ষী হিচাপে অন্তৰ্ভুক্ত হৈ থকা সকলোৰে সাক্ষ্য গ্ৰহণৰ প্ৰয়োজনীয়তা নাই বুলি বিশেষ লোক অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে।
2: আমি অলৰেডি টীমৰ লগত কথা পাতিছোঁ, তাৰ পৰা দেখা যায় যে প্ৰায় আধা আমি কৰ্তন কৰিব লাগিব। কাৰণ চব 86খন ইনফৰ্মেণ্ট আছে, এফ আই আৰ আছে, তাৰে ইনফৰ্মেণ্টছ আছে 86জন। তো সেইকেইজনক এক্সামিন কৰি আৰু একো লাভ নাই বুলি ভাবোঁ, কাৰণ এফ আই আৰ সদায় এখনেই হয়, সেইখনক অলৰেডি কৰা হৈছে PW1 হিচাপে। তো সেইকাৰণে আৰু মই ভাবোঁ কোনো তেনেকুৱা দৰকাৰ নাই, কাৰণ চববিলাক কেছ এফ আই আৰবিলাক আল্টিমেটলি এমালগেমেট কৰি এখনেই কৰা হৈছে, এটাই কেছ কৰা হৈছে।
1: তেওঁ জনোৱা মতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখন কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। ইপিনে প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাৰ সাক্ষ্য প্ৰদান আজি সম্পূৰ্ণ হয়। আজি সাক্ষ্য প্ৰদান কালত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই ৰূপকমল কলিতাক জেৰা কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত আজি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিনৰ শুনানি অনুষ্ঠিত হয়। আজিৰ শুনানিত চৰকাৰী পক্ষৰ যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়াৰ অন্ত পৰে। সেই অনুসৰি কাইলৈ অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাই চৰকাৰী পক্ষৰ বিৰুদ্ধে পুনৰ যুক্তি প্ৰদৰ্শন কৰিব। সেৱা সেতু অভিযানৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য আৰু কল্যাণ শিবিৰ আয়োজন কৰা হৈছে। কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিত আজি সেৱা সেতু অভিযান উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। আজি পুৱাৰে পৰা শিবিৰত সেৱাৰ ব্যৱস্থা আৰম্ভ হয়। সেৱা সংকল্প অভিযানৰ অধীনত ডিব্ৰুগড় জিলাত আজি খণ্ড আৰু পৌৰসভা পৰ্যায়ৰ স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহ আৰম্ভ হৈছে। চৰকাৰী সেৱা আৰু আঁচনিসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানত ৰাইজৰ উৎসাহজনক সঁহাৰি দেখিবলৈ পোৱা যায়। নাহৰকটীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত খণ্ড পৰ্যায়ৰ শিবিৰটো স্থানীয় বিধায়ক তৰংগ গগৈয়ে উদ্বোধন কৰে। শিবিৰটোত প্ৰায় 300ৰো অধিক লোকে স্বাস্থ্য গ্ৰহণ কৰে। একেদৰে নাহৰকটীয়া, নামৰূপ আৰু চাবুৱা পৌৰসভাতো স্বাস্থ্য শিবিৰ সফলতাৰে সম্পন্ন হয়। শিবিৰসমূহত ৰাইজে নাক, কাণ, ডিঙি, চকু, স্ত্ৰীৰোগ, দাঁত, হাড়ৰ ৰোগ, মানসিক ৰোগ আৰু শল্য চিকিৎসা বিশেষজ্ঞৰ লগতে আয়ুষ চিকিৎসকৰ পৰামৰ্শৰ সুবিধা লাভ কৰে। সেৱা সংকল্প অভিযানৰ অধীনত অনাগত দিনসমূহতো জিলাখনৰ বিভিন্ন প্ৰান্তত শিবিৰসমূহ অনুষ্ঠিত হ'ব। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ফুলগুৰিৰ PM3 আঞ্চলিক হাইস্কুলত আজি অনুষ্ঠিত বিশেষ সেৱা সংকল্প অভিযানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। যোৱা 17 ছেপ্টেম্বৰৰ পৰা অহা 17 অক্টোবৰলৈ ৰাজ্যত চলি থকা সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে এই অভিযানত PM পোষণ আঁচনিৰ অধীনত নিয়োজিত ৰান্ধনি আৰু সহায়িকাসকলক চেক তথা প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। ব্লক পৰ্যায়ৰ এই অনুষ্ঠানত মন্ত্ৰী পেগুৱে সেৱা সংকল্প অভিযানৰ উদ্দেশ্যৰ বিষয়ে

0: আদি কৰাৰ আগত প্ৰকাশ কৰাৰ লগতে কেতবোৰ ব্যক্তিগত বিদ্যালয় সন্দৰ্ভত চৰকাৰী নিৰ্দেশনাৰ কথা উল্লেখ কৰি এইদৰে কয়।
1: শিক্ষা ব্যৱস্থাটো কিছুমান নিৰ্দিষ্ট নীতি নিয়মৰ মাজত আমাৰ যিমানবোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে তেওঁলোকৰ কাৰণে 2006 চনতে মানে নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউচন এক্ট আইন এখন পাছ কৰা হৈছিল। গতিকে নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউচন এক্ট 2006 তাৰ বিধি পালন কৰি আমাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ পৰিচালিত হ'ব লাগে। ইয়াৰ কাৰণে এখন ৰাজ্যিক কমিটি আছে, কমিটিখনে দেখিছে যে কিছুমান বিদ্যালয়ে সেই নীতি বিধিবিলাক পালন কৰা নাই, গতিকে ব্যৱস্থা গ্ৰহণ কৰিছে।
0: ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি তামোলপুৰ জিলাত সেৱা সংকল্প অভিযান আৰু সেৱা সেতু অভিযানৰ বিশেষ সেৱা শিবিৰ মুকলি কৰে। জিলা আয়ুক্ত চিমি কৰণৰ উপস্থিতিত তামোলপুৰ দুৰ্গা মন্দিৰত হোৱা এই অনুষ্ঠানত মন্ত্ৰী শ্ৰী দৈমাৰীয়ে কয় যে ৰাইজৰ পদূলিত চৰকাৰ মূল মন্ত্ৰৰে চৰকাৰে জনসাধাৰণলৈ সেৱা আগবঢ়াই আহিছে। তামোলপুৰ উন্নয়ন খণ্ডৰ সহযোগত আয়োজিত এই শিবিৰত অৰুণোদয়, আয়ুষ্মান ভাৰত আৰু স্বাস্থ্য সেৱা, পি এম কিষাণ সন্মান নিধি, পি এম সূৰ্যঘৰ, নতুন ৰেচন কাৰ্ড, পি এম আৱাস যোজনা,

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইছিছ টেকনিচিয়ান 1টা পদ, হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ গ্ৰেড 2

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক এটি বৃন্দগান ৰচনা ফণী তালুকদাৰৰ।

0: খনি তালুকদাৰ ৰচিত বৃন্দগানটি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু, তেতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে তিনিখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিছে। 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰা।

হৈছে। সমাগত উত্তৰ প্ৰদেশৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি 8 গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে আৰু এপ ভিত্তিক আৰু ডিজিটেল পৰিবহণ সেৱা ব্যৱহাৰ কৰা মহিলা যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন, সংস্কৃতি, জনসাধাৰণৰ মাজৰ সংযোগকে ধৰি বিভিন্ন বিষয়ত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত বিনিময় কৰে। ৰাষ্ট্ৰপতি পাৰ্মেলিন শীৰ্ষ বিষয়া আৰু ব্যৱসায় নেতাসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে আজি পুৱা তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়। ভাৰতত উপস্থিত হোৱাৰ পাছত আদৰণি অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকী কয় যে ভাৰত আৰু ছুইজাৰলেণ্ডৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই ভ্ৰমণ এটা বিশেষ সুযোগ। তেওঁ কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক গণতান্ত্ৰিক প্ৰমূল্য, আস্থা আৰু পাৰস্পৰিক সন্মানৰ ওপৰত গঢ় লৈ উঠিছে। ইপিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰেও আজি ৰাষ্ট্ৰপতি পাৰ্মেলিনক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য সংঘ, বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ আধাৰত গঢ়ি উঠা ভাৰত ছুইজাৰলেণ্ড অংশীদাৰিত্ব সমৃদ্ধ কৰাৰ দিশত ৰাষ্ট্ৰপতি পাৰ্মেলিনৰ মনোভাৱৰ প্ৰশংসা কৰে। তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতিগৰাকীৰ মাজৰ বৈঠকে বিভিন্ন ক্ষেত্ৰ সামৰি ল'ব বুলিও আশা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে নতুন দিল্লীত উপস্থিত হৈ অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰীপাৰ্মেলিনে আজি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। শ্ৰীমুৰ্মুৱে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে অভ্যৰ্থনা অনুষ্ঠানৰো আয়োজন কৰিছে। ভাৰত আৰু ছুইজাৰলেণ্ডে প্ৰশিক্ষণ আৰু প্ৰতিৰক্ষা উদ্যোগসমূহৰ মাজত প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ বাবে কাম কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম শাখাৰ সচিব চি বি জৰ্জে কয় যে ছুইজাৰলেণ্ডৰ কোম্পানীসমূহে যৌথ উৎপাদন আৰু প্ৰতিৰক্ষা খণ্ডৰ উন্নয়নৰ জৰিয়তে মেক ইন ইণ্ডিয়াৰ অধীনত সুযোগৰ অন্বেষণ কৰিব পাৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি বৰ্তমান ভাৰত ভ্ৰমণত আছে আৰু দুয়োপক্ষই দ্বিপাক্ষিক বিষয়লৈ আলোচনা কৰিছে। ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুপৰীয়া এক প্ৰীতিভোজৰ আয়োজন কৰে। ভাৰত আৰু ছুইজাৰলেণ্ডে আন্তঃগাঁথনি, বিজ্ঞান প্ৰযুক্তি, মহাকাশ আৰু পাৰমাণৱিক শক্তিৰ দৰে ক্ষেত্ৰত নিৰন্তৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। সচিবগৰাকীয়ে জনোৱা অনুসৰি ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বুধবাৰে হ'বলগীয়া সমৃদ্ধি সন্মিলনত অংশগ্ৰহণ কৰিব। ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ প্ৰযোজ্য হোৱাৰ এবছৰ উপলক্ষে এই সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰীজৰ্জে কয় যে এই সন্মিলন ভাৰত আৰু ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ দেশসমূহৰ নীতি নিৰ্ধাৰক আৰু ব্যৱসায়ীসকলক একত্ৰিত কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ। শ্ৰীজৰ্জে লগতে কয় যে 2027 চনৰ জুন মাহত ছুইজাৰলেণ্ডৰ জেনেভাত পৰৱৰ্তী সন্মিলন অনুষ্ঠিত হ'ব। তেওঁ লগতে কয় যে ছুইজাৰলেণ্ড ভাৰতীয় পৰ্যটক আৰু চিনেমাৰ শ্বুটিঙৰ বাবে জনপ্ৰিয় গন্তব্যস্থান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী বছৰটোত হ'বলগীয়া ৱেবছ 2.0 সন্মিলনত ছুইজাৰলেণ্ডৰ সৃষ্টিশীল উদ্যোগসমূহক অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে বুলি তেওঁ সদৰি কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 3খন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। সামাজিক মাধ্যমত এটা বাৰ্তাযোগে আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে জনাইছে যে ৰাষ্ট্ৰপতিয়ে গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুনীতা আগৰৱাল, দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দেৱেন্দ্ৰ কুমাৰ উপাধ্যায় আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অপৰেশ কুমাৰ সিঙক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। ইপিনে ন্যায়িক বিষয়া গুৰবিন্দৰ পাল সিঙক দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপেও ৰাষ্ট্ৰপতিগৰাকীয়ে নিযুক্তি দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ২০২৬ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা ঘোষণা কৰা হৈছে। অপ্টোজেনেটিক্সৰ সৈতে জড়িত বিষয়ত কৰা গৱেষণাৰ বাবে কাৰ্ল ডাইছেৰেট, পিটাৰ হেগেমান আৰু জৰ্জ নাগেললৈ এই বঁটা আগবঢ়োৱা হৈছে। ষ্টকহোমৰ কেৰলিনস্কা ইনষ্টিটিউটেড নবেল কমিটিয়ে আজি এই বঁটা ঘোষণা কৰে। উল্লেখযোগ্য যে কাৰ্ল ডাইছেৰেট হৈছে আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক, পিটাৰ হেগেমান হৈছে এগৰাকী জাৰ্মান জৈৱ

0: কোণে কলে।
1: আকৌ শুনো আহক অনুষ্ঠানত এবাৰ শুনক খগেন মহন্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কেশৱ মহন্তৰ, প্ৰযোজনা কেশৱ মহন্ত আৰু দিলীপ দাসৰ।

আকৌ শুনোৱা হওক অনুষ্ঠানটিৰাজিলৈ ইমানতেই অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া পূবালীৰ সুৰ অনুষ্ঠানক শুনক কেশৱ তেৰণ আৰু লগৰীয়াসকলে গোৱা কাৰ্বি গীত।

পূবালীৰ সুৰ অনুষ্ঠানত কেশৱ তেৰণ আৰু লগৰীয়া সকলে গোৱা কাৰ্বি গীত শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক মৃন্ময়ী চেতিয়াৰ কণ্ঠৰ আধুনিক গীত। প্ৰথমটি গীতৰ কথা ইদ্ৰিছ আলীৰ।

মৃন্ময় চেতিয়াৰ কণ্ঠৰ আধুনিক গীত শুনিলে। বাদ্যযন্ত্ৰত সহযোগ কৰিছিল তবলাত টুলটুল দাস, গীটাৰত ৰাজু আনচাৰী, বাঁহীত যোগেন বসুমতাৰী।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সোণোৱালে ইয়াৰ ফলত পৰিবহণ আৰু যাতায়াতৰ ক্ষেত্ৰত জলপথৰ ব্যৱহাৰ সুচল আৰু কম খৰচী বুলি উল্লেখ কৰে। বঙাইগাঁৱত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণৰ বাবে আজি ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল সংশ্লিষ্ট ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। এই নিৰ্বাচনত সমষ্টিটোৰ 19,02,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। বি পি এফ নেতৃত্বাধীন বড়োলেণ্ড আঞ্চলিক পৰিষদ বি টি চিৰ এবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান আজি কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ফুলগুৰিৰ পি এম শ্ৰী হাইস্কুলত আজি অনুষ্ঠিত বিশেষ সেৱা সংকল্প অভিযানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। পাকিস্তান চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে পুনৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়

0: ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি তামোলপুৰ জিলাত সেৱা সংকল্প অভিযান আৰু সেৱা হেতু অভিযানৰ বিশেষ সেৱা শিবিৰ মুকলি কৰে। আৰু গুৱাহাটী দবা একাডেমীয়ে কালি অনুষ্ঠিত কৰা গুৱাহাটী একাডেমী দেওবৰীয়া দবা প্ৰতিযোগিতাত ৰিয়ান নবিছে চেম্পিয়নৰ খিতাপ দখল কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25
1: পৰিয়াল কল্যাণ অনুষ্ঠান
2: নমস্কাৰ আদৰ শ্ৰোতা, পৰিয়াল কল্যাণ অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰ শ্ৰোতা, নতুন খণ্ড তথা এটা বিশেষ খণ্ড এইবাবেই যে এগৰাকী আমি আজি আয়ুৰ্বেদ চিকিৎসা পদ্ধতিৰ সৈতে জড়িত এগৰাকী জ্যেষ্ঠ চিকিৎসকক আমি আজি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ষ্টুডিঅ'লৈ। এটা উদ্দেশ্য আগত ৰাখি, এটা বিষয় আগত ৰাখি তেখেতক আমন্ত্ৰণ কৰিছোঁ যে সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদে কেনেদৰে সুস্থ ভৱিষ্যত নিৰ্মাণ কৰিব পাৰে বা এখন সুস্থ ভাৰত নিৰ্মাণ কৰিব পাৰে, সেয়া উদ্দেশ্য ৰাখি আজি জ্যেষ্ঠ চিকিৎসক তথা তেখেত সহকাৰী অধ্যাপক চৰকাৰী আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয় জালুকবাৰীৰ পৰা তেখেত আহিছে, ডক্টৰ দীপক শৰ্মা ডাঙৰীয়া। ডক্টৰ শৰ্মা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই পৰিয়াল কল্যাণ অনুষ্ঠানলৈ।
3: ধন্যবাদ অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীলৈ, মই সকলোকে ধন্যবাদ জনাইছোঁ।
2: হয় ডক্টৰ শৰ্মা, আজি মানে বিশেষ বিষয় লৈ এই খণ্ডটো কৰিব খুজিছোঁ।
3: হয়,
2: সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ, আয়ুৰ্বেদ ফৰ হেলডিয়াৰ টুমৰো, এই বিষয়টো লৈ। এই বিষয়টো লোৱাৰ লগে লগে প্ৰথম প্ৰশ্নটো আহে, আজি আমি হেলডি নহয় নেকি? আৰ ইউ নট হেলডি টুডে? কিয় আমি ভৱিষ্যতৰ কথা পাতিছোঁ?
3: হয় হয়, আপুনি ঠিকেই কথাটো কৈছে। এইবাৰ আমাৰ যিটো 11th আয়ুৰ্বেদ ডে আমাৰ উদযাপন হৈ গ'ল 23rd September 2026, এইবাৰ এই বছৰৰ আমাৰ আয়ুৰ্বেদিকৰ আমাৰ যিটো আয়ুৰ্বেদ ডেৰ থিম আছিল যে আয়ুৰ্বেদা ফৰ হেলডিয়াৰ টুমৰ, মানে আয়ুৰ্বেদ ভৱিষ্যতৰ বাবে, ভৱিষ্যতৰ বাবে আমি আয়ুৰ্বেদ কেনেকুৱাকৈ আগুৱাই লৈ যাম। এইটো ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ আগুৱাই লৈ যোৱাৰ কথাটো আমি চিন্তাটো আমাৰ কেনেকৈ আহিল যে আজি আমি আনহেলডি নেকি, আনহেলডি বা কিবাকিবি কাৰণত আমাৰ কিবাকিবি ডেফিচিয়েঞ্চি হৈছে নেকি যাৰ কাৰণে আমি আয়ুৰ্বেদৰ ফৰ হেলডিয়াৰ টুমৰ কথাটো ভাবিবলগীয়া হৈছে? এই ক্ষেত্ৰত মই এটা কথা কওঁ যে আমাৰ যিটো আয়ুৰ্বেদৰ স্বাস্থ্যৰ যিটো ডেফিনিশ্যন, মানে সংজ্ঞা, স্বাস্থ্যৰ ডেফিনিশ্যনটোত আয়ুৰ্বেদিক শব্দটো এনেকুৱা কৈছে যে সম দোষ সম অগ্নি সম ধাতু মলক্ৰিয়া প্ৰচন্ন আত্ম ইন্দ্ৰিয় মন স্বাস্থ্য ইতি অবিদ্যতে। অৰ্থাৎ এইটোৰ মিনিংটো হৈছে যে আমাৰ আয়ুৰ্বেদিকৰ মতে আমাৰ তিনিটা দোষ আছে, যেনেকুৱা বাত, পিত্ত, কফ। আমাৰ শাৰীৰিক দোষবিলাকৰ, শাৰীৰিক যিবিলাক বেমাৰ আছে, এই শাৰীৰিক বেমাৰবিলাকৰ মূল কাৰণ হ'ল যে বাত, পিত্ত, কফ, এইকেইটা দোষ যদি আমাৰ শৰীৰত সাম্য অৱস্থাত নাথাকে তেতিয়া মানুহৰ আমাৰ বিভিন্ন ধৰণৰ ৰোগ উৎপন্ন হ'ব। ঠিক তেনেকুৱা আমাৰ দুটা মানসিক কাৰক আছে, যেনেকুৱা ৰজ আৰু তম। এই ৰজতম গুণৰ যদি আমাৰ বৈষম্য হয় তেতিয়াহ'লে আমাৰ মানসিক বেমাৰ কিছুমানৰ সৃষ্টি হয়, যেনেকুৱা আজিৰ তাৰিখত আমাৰ এনজাইটি, ষ্ট্ৰেছ, এইবিলাক উদ্বেগ, আমাৰ ডিপ্ৰেশ্যন, হতাশাজনিত কাৰণ, এইবিলাক হ'ল মানসিক ৰোগৰ ভাৰাম্যহীনতাৰ কাৰণে হোৱা কিছুমান আমাৰ এতিয়া উপসৰ্গ আজি সমাজত আমি দেখা পাওঁ। তাৰপিছত কৈছে যে সমা অগ্নি, অগ্নি মানে আমাৰ যিবিলাক ডাইজেষ্টিভ ছিষ্টেম, ডাইজেষ্টিভ আমাৰ জুইচ আছে, মেটাবলিজিমৰ কাৰণে যিবিলাক আমাৰ হজম শক্তিৰ কাৰণে যিবিলাক দৰকাৰী, সেই অগ্নি মানে আমাৰ যিবিলাক মেটাবলিক হৰম'ন আছে, সেই গোটেইবিলাকক আমি অগ্নিৰ লগত তুলনা কৰিছে যে সেইটো যদি আমাৰ ঠিকে থাকে তেতিয়াহ'লে আমাৰ কেতিয়াও আমাৰ যিবিলাক মেটাবলিজিক ডিচৰ্ডাৰ বা আমাৰ যিবিলাক এনজাইমেটিক ডেফিচিয়েঞ্চি ডিচৰ্ডাৰ, সেই বস্তুবিলাকৰ পৰা আমি হাত সাৰিব থাকিব পাৰিম, সেইটো আমাৰ আয়ুৰ্বেদিকৰ ডেফিনেশ্যনত কৈছে। তাৰপিছত কৈছে যে সম ধাতু, আমাৰ যি আমাৰ আয়ুৰ্বেদিকৰ মতে সপ্ত ধাতুৰে আমাৰ শৰীৰটো গঠন হৈছে, যেনেকুৱা ৰস, ৰক্ত, মাংস, মেদ, অস্থি, মজ্জা, শুক্ৰ। এই সপ্ত ধাতু যদি আমাৰ শৰীৰত সাম্য অৱস্থাত থাকে তেতিয়াহ'লে আমাৰ মানুহৰ শৰীৰটো বেমাৰ আজাৰ নোহোৱাকৈ ধুনীয়াকৈ চলি থাকিব পাৰে। তাৰপিছত নেক্সট ডেফিনেশ্যনটোত কৈছে যে প্ৰচন্ন আত্ম ইন্দ্ৰিয় মন স্বাস্থ্য ইতি অভিদ্যতে, আমাৰ শৰীৰটো, আমাৰ মনটো প্ৰসন্ন হৈ থাকিব, মানে আমি এটা হেপী ফিলিং কৰি থাকিব লাগিব আমাৰ নিজৰ ভিতৰত। প্ৰচন্ন আত্ম ইন্দ্ৰিয় মন, আমাৰ ইন্দ্ৰিয়বিলাক, যেনেকুৱা আমাৰ কৰ্মেন্দ্ৰিয়, আমাৰ জ্ঞানেন্দ্ৰিয়, চেন্স অৰ্গেন,

0: আৰু আমাৰ মটৰ অৰ্গেন, যেনেকৈ আমি আমি চকুৱেদি কিবা এটা বস্তু চাওঁ, আমি মনেদি যদি বস্তুটো আমি বেলেগ ভাবোঁ তেতিয়াহ'লে আমাৰ কি হ'ব, আমি চোৱাটো আৰু ভবাটোৰ মাজত আমাৰ যোগসূত্ৰ স্থাপন নহ'ব। তাৰমানে আমি কিবা এটা বস্তু দেখিলোঁ, তাৰ দেখাৰ পিছত যদি আমি তাৰ এনালাইচিছটো আমি খুব বেয়াকৈ লওঁ, তেতিয়াহ'লে আমাৰ সেইটোৰ পৰা আমাৰ কি হ'ব, এটা আমাৰ মানসিক আমাৰ বিকাৰ আমাৰ নিজৰ মাতে সৃষ্টি হ'ব, যাৰ কাৰণে আজিকালি কিছুমান এতিয়া প্ৰব্লেম সৃষ্টি হৈছে যে আমাৰ এতিয়া শৰীৰ আমাৰ সমাজখনত আমি দেখিছোঁ বিভিন্ন ধৰণৰ হতাশাগ্ৰস্ত বা আপোনাৰ আজি প্ৰায়ে আমি দেখিছোঁ মানসিক বিকাৰগ্ৰস্ততা বহুত বাঢ়ি গৈছে, আমাৰ হতাশা ডিপ্ৰেশ্যন
1: আৰু
0: বিশৃংখল এটা সমাজ আমি দেখিছোঁ। ধৰক আমি ডেকা ল'ৰা ছোৱালীবিলাকৰ মাজত আজিকালি বিভিন্ন আপোনাৰ চিগাৰেট স্মকিং, আপোনাৰ এলকোহল বা ড্ৰাগছ এইবিলাকৰ পৰা তাৰ পিছৰ সময়খিনিত গৈ সেইটোৱে গৈ আকৌ বিভিন্ন অপৰাধজনিত হত্যা ধৰ্ষণ হিংসা এনেকুৱা বিভিন্ন ধৰণৰ আমি এতিয়া আজিবিলাক বিভিন্ন আমি সমাজৰ বিভিন্ন স্তৰৰ মাজত শিক্ষিত সমাজেই হওক বা অশিক্ষিত সমাজেই হওক এইবিলাক আমি দেখিব পাইছোঁ। এইটো কাৰণে যে আমাৰ এতিয়া অলপ মানসিক স্থিতিবিলাক খুব ঠিক নহয়, আমাৰ মনটো আমি আমাৰ ইন্দ্ৰিয়ৰ দ্বাৰাই আমি নিয়ন্ত্ৰণ কৰিব এতিয়া নোৱাৰা হৈ গৈছোঁ, তাৰ কাৰণে ছ'চাইটিটো এতিয়া অলপমান বিশৃংখল হৈছে। গতিকে এই বস্তুটো যে সম দোষ সমাগ্নিশ সম ধাতু মলক্ৰিয়া প্ৰচন্ন আত্ম ইন্দ্ৰিয় মন, মন আমাৰ যদি ঠিক থাকে তেতিয়া মানসিক ঠিক থাকে তেতিয়া আমাৰ শৰীৰটো এনেই ঠিক থাকিব, তেতিয়া সেইটো কৈছে যে এইটো এটা আয়ুৰ্বেদিকৰ স্বাস্থ্যৰ ডেফিনিশ্যন
1: হয়। ডক্টৰ শৰ্মা, আয়ুৰ্বেদ হৈছে ভাৰতৰ আটাইতকৈ পুৰণা চিকিৎসা পদ্ধতি, 5000 বছৰৰ পুৰণা বুলি কয়। গতিকে এই আয়ুৰ্বেদ, এতিয়া আপুনি যিবিলাক কথা কৈছে, যিবিলাক ব্যাধি, সামাজিক ব্যাধি বৰ্তমান মই দেখিবলৈ পাইছোঁ, যাৰ বাবে আমি এনেকুৱা ধৰণৰ এটা বিষয় ল'বলগীয়া হৈছে যে সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ, এই আয়ুৰ্বেদে কেনেদৰে মাৰ্গদৰ্শন কৰিব পাৰে, আপুনি কি কয় এগৰাকী বিশেষজ্ঞ চিকিৎসক হিচাপে?
0: আয়ুৰ্বেদ বুলি ক'লে আয়ুৰ্বেদ শব্দটোৰ অৰ্থটো হ'ল যে আয়ু মানে হ'ল আমাৰ লাইফ মানে জীৱন, আৰু বেদ হ'ল নলেজ, তাৰমানে য'ত আমাৰ নলেজ অফ লাইফ মানে জীৱনৰ আপোনাৰ জ্ঞান আছে। আয়ুৰ্বেদ কেৱল এটা চিকিৎসা বিজ্ঞান শাস্ত্ৰই নহয়, আয়ুৰ্বেদিকত আমি আমাৰ জীৱনৰ দৰ্শনো বিচাৰি পাওঁ, আয়ুৰ্বেদিকত জীৱন দৰ্শনৰ কথাও কৈছে, হা ধৰ্ম অৰ্থ মোক্ষ এইবিলাক চব আয়ুৰ্বেদিকত গোটেই জীৱনটো আমাৰ আমি জন্মৰ পৰা গোটেই জীৱনৰ দৰ্শনটো আয়ুৰ্বেদিকত সামৰি লৈছে। গতিকে এইটো এটা কেৱল চিকিৎসা বিজ্ঞান নহয়, আয়ুৰ্বেদৰ অধ্যয়ন কৰিলে এজন মানুহ কেতিয়াও বিচলিত পথত নাযায়, আৰু এইকাৰণে আয়ুৰ্বেদিকৰ যিটো আমাৰ সূত্ৰটো কৈছে সেই সূত্ৰটোৰ তাতে আমি প্ৰমাণ পাওঁ। আয়ুৰ্বেদিকত ইমান ডিটেইলছ ইমান ধুনীয়াকৈ তাৰ সংজ্ঞাটো দিছে, আৰু আয়ুৰ্বেদৰ আমাৰ আমি যিটো আমি কওঁ যে আয়ুৰ্বেদৰ আমাৰ বস্তুটো কি এনেকুৱা এটা আছে যে স্বাস্থ্যস্থ স্বাস্থ্য ৰক্ষণম আতুৰিষ্য বিকাৰ প্ৰশমনম, তাৰমানে আয়ুৰ্বেদৰ ট্ৰিটমেণ্টো কেনেকুৱা ভাগত ভাগ কৰিছে যে স্বাস্থ্যৱান ব্যক্তিবিলাকৰ আমি স্বাস্থ্যটো ৰক্ষা কৰিব লাগে, আৰু যিবিলাক বেমাৰী মানুহ ৰোগী মানুহ তেওঁলোকৰ ৰোগটো আমি ঠিক কৰিব লাগে, তাৰমানে প্ৰিভেনশ্যন পাৰ্ট যিটো আমাৰ প্ৰতিৰোধ পাৰ্টটো অংশটো আয়ুৰ্বেদিকত যথেষ্ট গুৰুত্ব দিছে,
1: বেছি গুৰুত্ব দিছে।
0: তাৰমানে বেমাৰ এটা হোৱাৰ আগতে আমি যদি বেমাৰটো আগতে ধৰা পেলাব পাৰোঁ, তেতিয়া বেমাৰটো হোৱাৰ আগতে তাৰ আমি উপযুক্ত ব্যৱস্থা ল'লে মানুহজনৰ বেমাৰটো নহ'ব, তেতিয়া আমি তাৰ যিবিলাক প্ৰতিকাৰৰ ব্যৱস্থা সেই ব্যৱস্থাবিলাক আমি আগতে ল'ব পাৰোঁ।
1: এটা উদাহৰণ দি কওক,
0: এতিয়া উদাহৰণ হৈছে মই যদি ক'ব যাওঁ, যেতিয়া ধৰক এতিয়া আমাৰ এতিয়া ঋতু পৰিৱৰ্তন হৈছে, এতিয়া আমাৰ গৰম গ্ৰীষ্ম পৰি আছিল, এতিয়া লাহে লাহে এই শৰৎকালৰ পৰা লাহে লাহে অলপ ঠাণ্ডাৰ ফালে গুচি যাব, এইটো এটা ঋতু পৰিৱৰ্তন। এই ঋতু পৰিৱৰ্তন, এই ঋতু সন্ধি, এইটোৰ পিছত গৰমৰ পৰা ঠাণ্ডাৰ মাজত যাওঁতে আমাৰ এটা যিটো চেঞ্জ হ'ব, আমাৰ প্ৰাকৃতিক যিটো এটা চেঞ্জ হয় এইটো এটা নেচাৰেল চেঞ্জ, প্ৰকৃতিয়ে সদায় এইবিলাক নেচাৰেলি কৰি থাকে, কেৱল আমি ব্ৰেক কৰি থাকোঁ ৰুলবিলাক, তাৰ কাৰণে আমি বেমাৰত
1: ভুক্তভোগী
0: এতিয়া এই যে গৰমৰ পৰা ঠাণ্ডালৈ আহিল এই সময়খিনিত আমাৰ কিছুমান আমাৰ শৰীৰৰ নিজা নিজা পৰিৱৰ্তন হ'ব, সেই পৰিৱৰ্তনখিনিৰ লগত আমি যদি খাপ নাখাওঁ, যেনেকুৱা গৰমত যেনেকুৱা আমি বহুত মানুহে ক'ল্ড ড্ৰিংকছ খায় বা ফ্ৰিজৰ পানী ঠাণ্ডা পানী খায়, এতিয়া এইটো পৰিৱৰ্তন যেতিয়া ঠাণ্ডালৈ আহিল তেতিয়াও যদি সেই অভ্যাসটো ৰাখি থয় তেতিয়া আমি বিভিন্ন যেনেকুৱা আমাৰ চৰ্দি হ'ব, কাহ হ'ব, ডিঙিৰ বিষ, টনচিলাইটিছ, বিভিন্ন ধৰণৰ আমাৰ হাপানী বেমাৰ হ'ব, এনেকুৱা ধৰণৰ বেমাৰবিলাকত ভুগি থাকিম। আৰু এইখিনি সময়ৰ ভিতৰতে আমাৰ এতিয়া ইয়াৰ পিছতে এইটো যে শৰৎ ঋতু পৰিছে, ইয়াৰ পিছতে আমাৰ যেতিয়া এইটো আমাৰ পিছৰ ঋতুটো যেতিয়া ঠাণ্ডা আৰম্ভ হ'ব, তাত আমাৰ ঠাণ্ডাৰ পৰা হোৱা বেমাৰ আৰু যিবিলাক পিত্তজ কিছুমান পিত্তজ ব্যাধি যিবিলাক আয়ুৰ্বেদিকত কওঁ, হজম শক্তিৰ বেমাৰ, এইবিলাক আমাৰ ডাইজেশ্যন পাৱাৰটো অলপ ল' হৈ যাব।

0: কাৰণ সূৰ্যৰ ৰশ্মিটো তেতিয়া অলপ কমি যায়। গতিকে সূৰ্যৰ ৰশ্মিৰ লগত আমাৰ ডাইজেশ্যনৰ বহুত নিৰ্ভৰ কৰে। গতিকে এতিয়া আমাৰ কি হয়, এই ঋতুসন্ধিৰ সময়তে আমাৰ আয়ুৰ্বেদিকৰ কাৰণে কি এনেকুৱা ব্যৱস্থা আছে যে আমি এতিয়া ঋতু পৰিৱৰ্তনত আমি কিছুমান আমাৰ শৰীৰত পিউৰিফিকেশ্যন ছিষ্টেম কৰিব পাৰোঁ, যিটো আমাৰ আয়ুৰ্বেদিকৰ পঞ্চকৰ্ম চিকিৎসা ব্যৱস্থাত কৈছে যে এই শৰৎ ঋতুত আমি বিৰেচন চিকিৎসা কৰি দিব পাৰোঁ। বিৰেচন এটা আয়ুৰ্বেদিকৰ পঞ্চকৰ্ম ব্যৱস্থা, যাৰ দ্বাৰা আমি শৰীৰত আমি বিভিন্ন ব্যৱস্থাৰ দ্বাৰা শৰীৰটো আমি তাৰ আমি শোধন কৰি দিব পাৰোঁ। এই বিৰেচন কৰিলে পিত্তজয় ডিজিজবিলাক আহিবলগীয়া নেক্সট ঋতুটোত তাত পিত্তজয় বেমাৰবিলাক আমাৰ নহয়। গতিকে আমি এইটো এটা প্ৰিভেনশ্যন,
1: এটা প্ৰতিৰোধ পদ্ধতি,
0: প্ৰতিৰোধ পদ্ধতি এটা আমি আগতে কৰি দিলোঁ যে তাৰ পিছত যিখিনি বেমাৰ হয় সেই বেমাৰখিনি যাতে আমাৰ শৰীৰটোৱে উপযুক্ত ধৰণে আমি আমি তাক প্ৰতিৰোধ কৰিব পাৰোঁ। গতিকে সেইটো এটা আমি কৰি দিলোঁ। আৰু আমাৰ তাত যেনে আমাৰ সাধাৰণতে কি হয়, মানুহে সদায় বেমাৰ হ'লেহে হস্পিটেলত আহে বা ডক্টৰৰ ওচৰত যায়, গতিকে আয়ুৰ্বেদিকত সেইটো কথা কোৱা নাই। সেইকাৰণে কৈছে যে স্বস্থস্য স্বস্থৰস্তনম, সুস্থ মানুহবিলাকো খুব মাজে মাজে সুস্থ মানুহবিলাকো ডক্টৰৰ ওচৰত যাব লাগে, তেওঁৰ কিবা হৈছে নেকি সেইটো চাব লাগে, নহ'লেও যাব লাগে, তেওঁ কিবা এটা অসুবিধা হ'ল নেকি বা হোৱা নাই, যদি ঠিক ঠাক আছে কোনো প্ৰব্লেম নাই। গতিকে এই ব্যৱস্থাবিলাক আয়ুৰ্বেদিকত খুব ধুনীয়াকৈ কৈছে যে এই এই বস্তুটো স্বস্থস্য স্বাস্থ্যৰক্ষণ আঁতৰ আছে, আৰু বেমাৰ হ'লেতো বেমাৰ চিকিৎসা কৰিবৰ কাৰণে যাবই, সেইটোৱে কথা
1: নিশ্চয়কৈ। এতিয়াতো আপুনি বৰ সুন্দৰকৈ ব্যাখ্যা কৰিছে যে সুস্থ মানুহজন যাব লাগে, আয়ুৰ্বেদত তেনেধৰণৰ ব্যাখ্যা আছে যাতে তেওঁ অসুস্থ নহয় বা বেমাৰ আজাৰৰ সময়ত তেওঁ সুস্থ হৈ থাকিব পাৰে, প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পাৰে। এতিয়া বৰ্তমান সময়ত যিহেতু আমাৰ ইয়াতে কথা এটা কোৱা হৈছে, ভৱিষ্যতৰ কথা কৈছে, আৰু ভৱিষ্যতটো বৰ্তমানত ভাল থাকিলে ভৱিষ্যত নিৰ্মাণ হ'ব, কিন্তু বৰ্তমান আমাৰ জীৱনশৈলীটো ইমান বেলেগ ধৰণৰ এটা হৈছে, পৰিৱৰ্তন হৈছে। আহাৰ বিহাৰৰ কথা যদি মই ক'বলৈ যাওঁ, এই আহাৰ বিহাৰ আমাৰ আগৰ নিচিনাকৈ নাই। আমি যিকোনো সময়ত খাই আছোঁ, শুবলগীয়া সময়ত নাই খোৱা, মোবাইল চাই আছোঁ, শুইছোঁ ৰাতি 2 বজাত, উঠিছোঁ ৰাতিপুৱা 8 বজাত উঠিছোঁ। এই গোটেই পৰিৱৰ্তন হৈছে খোৱা পদ্ধতিৰ পৰা শোৱা পদ্ধতিলৈকে আহাৰ বিহাৰ। এই কথাটোত আয়ুৰ্বেদে কেনেদৰে আমাক এটা মানে সুস্থ জীৱনশৈলী দিব পাৰে?
0: এতিয়া এই কথাটো, এতিয়া আগত আমাৰ যিটো পদ্ধতি আছিল, আমাৰ আগত ভাৰতীয় মানুহৰ বা আমাৰ অসমৰ মানুহখিনিৰ আগৰ যিখিনি সময় আছিল, সময়ৰ যিটো ঘড়ি, যিটো আমি বায়োলজিকেল ক্লক বুলি কওঁ, আমাৰ চবৰ মানুহৰ তাত থাকে, এতিয়া সেই বায়'লজিকেল ক্লকটো এতিয়া বিভিন্ন প্ৰেক্ষাপটত বহুতখিনি সলনি হৈ গৈছে। এতিয়া সলনি হ'ব, কেতিয়াবা বাধ্য হৈ গৈছে, ধৰক কিছুমান এনেকুৱাও হৈছে বেছিভাগ নাইট ডিউটি থাকে, তো নাইট ডিউটিটো কৰিব লাগিব। কিন্তু ঘটনা হ'ল কি, কৰিব লগাটো বাৰু ঠিকে আছে, কিন্তু কেতিয়াবা কৰিব নলগা অৱস্থাতো আমি কিছুমান কাম কৰি থাকোঁ। ধৰক আমি যদি মিনিমাম কমচে কম 10-11 বজাত শুব লাগে, আমি 2-3 বজালৈ মোবাইল, যিটো এতিয়া মোবাইলৰ প্ৰয়োগটো বেছি, তাৰ মোবাইল ঠিক আৰু পুৱা 8-9 বজালৈ শুই থাকিব। গতিকে আমাৰ যিটো আমাৰ শোৱা আৰু উঠা, যিটো আমি শ্লিপ এৱেক চাইকেল বুলি কওঁ, এইটো এটা যথেষ্ট আমাৰ ডিষ্টাৰ্ব হৈ গৈছে। আৰু এই কথাটোকে আজিৰ পৰা 4 বছৰমান আগতে এজন জাপানৰ বৈজ্ঞানিকে এই কথা বায়'লজিকেল ক্লকটো তেওঁ আৱিষ্কাৰ কৰি তেওঁ নোবেল প্ৰাইজ পাই গৈছিল। আৰু এই বস্তুটো আমাৰ ভাৰতবৰ্ষৰে আছিল যে আমাৰ যে ব্ৰহ্ম মুহূৰ্তত মানুহ উঠিব লাগে,
1: ব্ৰহ্মমুহূৰ্ত
0: যেনেকুৱা 4 বজাত মানুহ উঠিব লাগে, তাৰপিছত ৰাতি সোনকালে শুব লাগে, আমি প্ৰকৃতিৰ নিয়ম পালন কৰি যেনেকুৱা চৰাই চিৰিকটি যেনেকুৱা নিয়ম পালন কৰিব লাগে, সেইখিনি নিয়ম পালন কৰি সেইখিনি ভাৰতবৰ্ষৰ বস্তুৱে আছিল। সেয়ে এইজন জাপানৰ চাইণ্টিষ্টে কৈ এনালাইচিছ কৰি চাইণ্টিফিকভাৱে তেওঁ নোবেল প্ৰাইজ পাই গৈছে। গতিকে এতিয়া এই বস্তুবিলাকে আমি এতিয়া আমি যথেষ্ট ধৰণে আমি নিয়মবিলাক ভাঙি দিছোঁ, ভাঙি দিয়াৰ কাৰণে আমাৰ শৰীৰৰ এতিয়া বিভিন্ন ধৰণৰ বেমাৰ আৰম্ভ হয়। যেনেকৈ আমি উদাহৰণস্বৰূপে এতিয়া ডায়েবেটিছ বেমাৰটো, আমাৰ যিটো মধুমেহ কয়, এই ডায়েবেটিছ বেমাৰটোক এতিয়া আমাৰ ভাৰতবৰ্ষত ইয়াক মানে ডায়েবেটিছৰ এটা ৰাজধানী বুলি কয়,
1: বিশ্বৰ ৰাজধানী বুলি কয়।
0: এতিয়া আমাৰ ডায়েবেটিছক আমাৰ ভাৰতবৰ্ষৰ এনেকুৱা বেমাৰ, আপুনি আজি যদি 10টা মই বেমাৰী হস্পিটেলত চাওঁ, 20টা বেমাৰী চাওঁ, তাৰে আপুনি 80% মানুহৰে ডায়েবেটিছ আছে। কাৰণ আগতে এনেকুৱা ডায়েবেটিছ বেমাৰ আছিল যে ধনী ধনী মানুহৰ বেমাৰ হয়, ভাল ভাল খাদ্য খালে মানুহৰ বেমাৰ হয়, শাৰীৰিক ব্যায়াম নকৰিলে মানুহৰ ডায়েবেটিছ হয়, বা মাক দেউতাকৰ ডায়েবেটিছ থাকিলে ল'ৰা ছোৱালীৰ বেমাৰ ডায়েবেটিছ। কিন্তু এতিয়া আমি দেখিছোঁ যে মাক দেউতাকৰ ডায়েবেটিছ নাই, যথেষ্ট পৰিশ্ৰমো কৰে, নিয়মমতে থাকে, তথাপিও ডায়েবেটিছ হৈছে। তাৰমানে বস্তুবিলাক বহুত ধৰণে সলনি হৈছে, এনেকুৱা নহয় যে মানুহে নিজে তাৰ কাৰণে দোষী নহয়, আমি বিভিন্ন ফালৰ পৰা আমি দোষী। আমাৰ এতিয়া বিভিন্ন খাদ্য যিবিলাক আমি খাওঁ, খাদ্যবিলাক তাৰ

0: উপযুক্ত পরিমাণে আমি পোৱা নাই, তাৰ ভেজাল খাদ্য হৈছে। বিভিন্ন ক্ষেত্ৰত আমি যিবিলাক বিভিন্ন বস্তু খাওঁ তাত আমাৰ যিবিলাক অইলবিলাক ব্যৱহাৰ হয়, সেই অইলবিলাকৰ পৰা আমাৰ অসুবিধা হৈছে। তাৰ কাৰণে আমাৰ শৰীৰৰ যি মেটাবলিক ছিষ্টেম, এই মেটাবলিক ছিষ্টেমটো ডিষ্টাৰ্ব হৈছে। তাৰ কাৰণে আমাৰ শৰীৰৰ যিটো ডায়েবেটিছৰ কাৰণে যিটো দৰকাৰী আমাৰ অৰ্গেন আছে পেনক্ৰিয়াছ, তাৰ পৰা যিবিলাক বিটা চেল বুলি আমাৰ যিটো বিটা চেলে যিটো ইনচুলিন চিক্ৰিয়েট কৰে, তো এইবিলাকত আমাৰ কিছুমান এতিয়া চেঞ্জ হৈ গৈছে। সেই চেঞ্জ হোৱাবিলাকৰ কাৰণে এতিয়া মানুহে কষ্ট কৰিলেও নিয়ম কৰি থাকিলেও কেতিয়াবা চুগাৰ ডায়েবেটিছ বেমাৰ আৰম্ভ হৈ গৈছে। তাৰপিছত আমাৰ যেনেকুৱা প্ৰেছাৰ, যিটো আমাৰ ব্লাড প্ৰেছাৰ বেমাৰটো এতিয়া যথেষ্ট বাঢ়ি গৈছে।
1: হাই বিপি
0: যিটো যথেষ্ট বাঢ়ি গৈছে, তাৰমানে বিভিন্ন কাৰণ আমাৰ এতিয়া খাদ্যবিলাক প্ৰিজাৰ্ভেটিভ খাদ্য যথেষ্ট হৈছে, তাত যথেষ্ট পৰিমাণৰ চল্টেড ফুড থাকে, বা আপোনাৰ সেই খাদ্যবিলাকত বিভিন্ন কলেষ্ট্ৰল প্ৰডিউচ হোৱা বা ফেটি ফুড আমি যথেষ্ট খাওঁ। তাৰ কাৰণে আমাৰ শৰীৰত যিবিলাক আমাৰ ব্লাড তেজ চলাচল কৰা নলীবিলাক আছে, সেই নলীবিলাক এটা সময়ত তাত কলেষ্ট্ৰল ডিপজিট হয়, গতিকে তাৰপৰাও আমাৰ হাইপাৰ কলেষ্ট্ৰলেমিয়া হয়। মানে তাত যথেষ্ট ভিতৰৰ তেজৰ নলীৰ ভিতৰত যথেষ্ট কলেষ্ট্ৰল জমা হ'ব, আৰু তাৰপৰা এটা সময়ত প্ৰেছাৰ বাঢ়ি যায়, তাৰপৰা এটা সময়ত এদিন আমাৰ হাৰ্ট এটাক বা আমি যিটো ইস্কেমিক হাৰ্ট ডিজিজ বা মায়োকাৰ্ড ইনফাৰ্কশ্যন বুলি কওঁ, তেনেকুৱা ধৰণৰ বেমাৰৰ ফালেও আগবাঢ়ি যায়।
1: হয়, কোনবিলাক ৰোগ বেছিকৈ আয়ুৰ্বেদ চিকিৎসাৰ বাবে আহে, কেনেকুৱা ধৰণৰ চিকিৎসা কৰিবলৈ আপোনাৰ ওচৰৰ ৰোগীসমূহ?
0: এতিয়া ঘটনা হ'ল, তাৰমানে এনেকুৱা হৈছে যে আমাৰ আয়ুৰ্বেদিকত আচলতে কোনখিনি ধৰণৰ বেমাৰী আমাৰ তাত চিকিৎসা কৰিবৰ কাৰণে আহে। মানুহৰ এটা ধাৰণা আছে যে আয়ুৰ্বেদিকত সাধাৰণতে বিষৰ বেমাৰবিলাক যথেষ্ট ভাল হয়। বিষৰ বেমাৰ বুলি ক'লে আমি যিবিলাক কওঁ, ধৰক আমাৰ যিবিলাক আৰ্থ্ৰাইটিছ বেমাৰ, যিবিলাক জেনেৰেল আমি অসমীয়াত বাত বিষ বুলি কওঁ, তাৰপিছত আমাৰ অষ্টিঅ'আৰ্থ্ৰাইটিছ, আমাৰ আঁঠুৰ বিষ, বা আমাৰ যিবিলাক আমাৰ ৰাজহাড়ৰ বিষ, আমি যিবিলাক লাম্বাৰ স্পণ্ডাইলাইছিছ বা চাৰ্ভাইকেল স্পণ্ডাইলাইছিছ, এনেকুৱা ধৰণে কওঁ আমি মেডিকেল ভাষাত। গতিকে এই ধৰণৰ বেমাৰবিলাক আয়ুৰ্বেদিকত মানুহে চিকিৎসা কৰিব আহে, এটা কাৰণতে আহে, কাৰণ এনেকুৱা ধৰণৰ বেমাৰবিলাকৰ তাৰ যিটো চিকিৎসা প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া হয়, আৰু সেই মানুহবিলাকে জেনেৰেলি যে যথেষ্ট বিষ হৈ থাকে, সেই বিষৰ কাৰণে তেওঁলোকে যথেষ্ট দীঘলীয়া বিষৰ ঔষধবিলাক খাই থাকে। গতিকে এনেকুৱা ধৰণৰ বিষৰ ঔষধ বহুত দীঘলীয়াকৈ খালে অন্য শৰীৰত বেলেগ বেলেগ সমস্যাই দেখা দিয়ে, ধৰক আপোনাৰ পেটৰ সমস্যা হ'ব, গেষ্ট্ৰাইটিছ হ'ব, বহুত দীঘলীয়াকৈ খালে কিডনিৰ বেমাৰ হ'ব পাৰে, আৰু বিভিন্ন ধৰণৰ ব্লাড চেলবিলাক ডেষ্ট্ৰাকশ্যন কৰি দিয়ে। গতিকে তাৰ কাৰণে আমাৰ আয়ুৰ্বেদিকত চিকিৎসা ব্যৱস্থা ল'বৰ কাৰণে মানুহবিলাক আহে। আয়ুৰ্বেদিকত ঔষধ আছে, দীঘলীয়া ঔষধ খালেও তাত যিখিনি ছেফটি মেডিচিন আমি দিওঁ, তাৰ দীঘলীয়া খালেও তাৰ কোনো এনেকুৱা পাৰ্শ্বক্ৰিয়া আমি দেখিব নাপাওঁ, আৰু তাত আমাৰ যিটো পঞ্চকৰ্ম ডিপাৰ্টমেণ্ট আছে, তাৰ এই পঞ্চকৰ্ম ট্ৰিটমেণ্টখিনি একদম কমপ্লিট নেচাৰেল তাত ট্ৰিটমেণ্ট, সেইখিনি কৰি মানুহে ঔষধ আৰু পঞ্চকৰ্ম চিকিৎসাৰ দ্বাৰা যথেষ্ট উপশম লাভ কৰিব পাৰে। তাৰ উপৰিও আমাৰ যিখিনি মানসিক যিখিনি হতাশাগ্ৰস্ত বা তাৰ কাৰণে আমাৰ আয়ুৰ্বেদিকত যথেষ্ট ধুনীয়া ভাল ভাল ঔষধো আছে। তাৰোপৰি আমাৰ যিটো পঞ্চকৰ্ম চিকিৎসা ব্যৱস্থা, তাৰো চিৰধাৰা, চিৰবস্তি, এনেকুৱা ধৰণৰ চিকিৎসা ব্যৱস্থা আছে, এইখিনিৰ দ্বাৰাই আমি মানুহক এই মানসিক হতাশাগ্ৰস্ততা বা যিবিলাক আমাৰ মেমৰি, যিবিলাক আমি আমাৰ যিবিলাক বয়সীয়া মানুহখিনিৰ জেৰিয়াট্ৰিক ডিছঅৰ্ডাৰ আমি কওঁ, যেনেকুৱা ডিমেনচিয়া, মেমৰি লছ, এলজাইমাৰ্ছ বা পাৰ্কিনচন, যিবিলাকতো আমি মানুহৰ কিছু পৰিমাণে আমি তেওঁলোকক মানে ৰোগৰ তেওঁলোকৰ যিটো এটা এইটো এটা দীঘলীয়া প্ৰক্ৰিয়াৰ ডিজিজ, মেমৰি লছ, ডিমেনচিয়া, এইবিলাকৰ তেওঁলোকে আমাৰ আয়ুৰ্বেদিকৰ পঞ্চকৰ্ম বিভাগত চিকিৎসা কৰিলে এটা ভাল উপশম তেওঁলোকে পাব পাৰে।
1: হয়, ইয়াত বাহিৰৰ আটাইবিলাক যদি মই চিধাকৈ কওঁ যে প্ৰায় সকলোবিলাক ৰোগৰে চিকিৎসা আছেনে আয়ুৰ্বেদত বৰ্তমান সময়ত দেখা দিয়া বেছিভাগ ৰোগৰ, সকলো বুলি
0: বেছিভাগ বুলি ক'লে এতিয়া যিখিনি আমাৰ ইমাৰ্জেঞ্চি যিখিনি, ধৰক এতিয়া তৎক্ষণাত মানুহ এটা হঠাৎ পৰি গৈছে, হঠাৎ কিবা এটা হাৰ্ট এটাক হৈছে বা কিবা এটা ইমিডিয়েট অপাৰেশ্যন লাগে, ধৰক সেই বস্তুখিনি ইমাৰ্জেঞ্চিখিনি আয়ুৰ্বেদিকত সেইখিনি অকণমান অসুবিধা হয়। ইমাৰ্জেঞ্চিটো ধৰক যিখিনি হয় 5%, 10% বা 25% পৰ্যন্ত মই ক'লোঁ, সেই বস্তুখিনি আমি যিখিনি আমাৰ এতিয়া এলোপেথিক চিকিৎসা আছে সেইখিনিৰ ওপৰতে সেইখিনি নিৰ্ভৰ কৰিব লাগে ইমাৰ্জেঞ্চিখিনি। কিন্তু তাৰ বাহিৰে যিখিনি আমি সদায় সদায় আমি দেখিব পাওঁ, যিখিনি আমাৰ ডায়েবেটিছ হওক, কলেষ্ট্ৰল হওক, বা আৰু আমাৰ যিখিনি মানসিক উদ্বেগ, আৰু বিভিন্ন ধৰণৰ পেটৰ সমস্যা, বিষৰ সমস্যা বা

0: আমাৰ যিখিনি নিউৰলজিকেল ডিজিজ, ক্ৰনিক নিউৰলজিকেল ডিজিজখিনিতো আমাৰ যিখিনি স্নায়ুবিক সমস্যা, ক্ৰনিক দীৰ্ঘদিনীয়া সমস্যা, সেইখিনিতো আয়ুৰ্বেদিকৰ ভাল আমাৰ চিকিৎসা আছে, আমাৰ ঔষধ আছে। আৰু পঞ্চকৰ্ম চিকিৎসাটোৰ দ্বাৰা আমি ক্ৰনিক নিউৰলজিকেল ডিজিজবিলাক আমি যথেষ্ট পৰিমাণে উপশম কৰিব পাৰোঁ। আমি তাৰ আমি নিজৰ আমাৰ ব্যক্তিগত আমাৰ অভিজ্ঞতা আছে, সেইখিনি যথেষ্ট ভাল পায়। এতিয়া মই আপোনাক ক'ব পাৰোঁ, যেনেকৈ আমাৰ কিছুমান ডিজিজ আছে, অটো ইমিউন ডিজিজ বুলি কওঁ যিবিলাকক, অটো ইমিউন ডিজিজ প্ৰক্ৰিয়াৰ ভিতৰত আমাৰ যেনেকুৱা কিছুমান ডিজিজ আছে, যেনেকুৱা ৰিউমেটইড আৰ্থ্ৰাইটিছ, আয়ুৰ্বেদিকৰ আমবাট বুলি কওঁ, ৰিউমেটইড আৰ্থ্ৰাইটিছ বা আপোনাৰ চৰিয়াচিছ, তাৰপিছত আৰু এটা ডিজিজ আছে জোগ্ৰেন চিনড্ৰম। হাঁ, জোগ্ৰেন চিনড্ৰম এটা ৰিউমেটইড আৰ্থ্ৰাইটিছ, য'ত আমাৰ আৰ্থ্ৰাইটিছৰবিলাক বিষৰ চিমটমছবিলাক থাকে, তাৰ লগে লগে আমাৰ হেৰি চকুটোৰ পানীটো শুকাই যায় আৰু মুখৰ পানীটো কমপ্লিট শুকাই যায়, ড্ৰাই হৈ যায়। গতিকে এই যিখিনি বেমাৰী, এই বেমাৰীখিনি অটো ইমিউন ডিজিজতো আমাৰ আয়ুৰ্বেদিকত ভাল চিকিৎসা ব্যৱস্থা আছে। অটো ইমিউন ডিজিজখিনি আমি আমাৰ আয়ুৰ্বেদিকৰ ঔষধ আৰু পঞ্চকৰ্ম চিকিৎসা ব্যৱস্থাৰ দ্বাৰা শৰীৰটো আমি শোধন কৰি চিকিৎসা কৰিলে আমি আমাৰ নিজৰ আমি অভিজ্ঞতাৰ পৰা গম পাইছোঁ এনেকুৱা ধৰণৰ বেমাৰীখিনি যথেষ্ট উপশম পায়।
1: ডক্টৰ শৰ্মা, আপুনি কেইবাবাৰো উল্লেখ কৰিছে পঞ্চকৰ্ম চিকিৎসা, আয়ুৰ্বেদৰ মূল চিকিৎসা, সেই বিভাগৰ আপুনি এগৰাকী চিকিৎসক, গতিকে পঞ্চকৰ্ম চমুকৈ বুজাই কওকচোন।
0: পঞ্চকৰ্ম চিকিৎসা বুলি ক'লে আমাৰ যিটো পঞ্চকৰ্ম চিকিৎসা ব্যৱস্থাত পাঁচটা তাত বিশেষ কম্পনেণ্ট লগ লাগি পঞ্চকৰ্ম হৈছে। প্ৰথম ভ্ৰমণ, ভ্ৰমণ মানে আমি থেৰাপিউটিক এমেচিছ বুলি কওঁ, যিটো আমি কফজ বেমাৰবিলাকৰ কাৰণে কৰোঁ, যেনেকুৱা হাঁপানী বেমাৰ, বিভিন্ন স্কিন ডিচৰ্ডাৰ, যেনেকুৱা চৰিয়াচিছ, এনেকুৱা ধৰণৰ বেমাৰবিলাকত আমি, বা আমাৰ পলিচিষ্টিক অভেৰিয়ান ডিজিজ বা আমাৰ থাইৰয়ড ডিজিজ, এইবিলাক বিভিন্ন বেমাৰ আছে, এইবিলাক বেমাৰত আমি এই কফজ বেমাৰবিলাকৰ আমি ভ্ৰমণ চিকিৎসা কৰোঁ বিভিন্ন প্ৰট'কল এপ্লাই কৰি। আৰু তাৰপিছত এটা আছে বিৰেচন, বিৰেচনটো আমাৰ থেৰাপিউটিক পাৰ্গেচন, মানে সেইটো এটা প্ৰট'কল আমি বিভিন্ন কৰি তাৰপিছত আমি এটা মানুহজনৰ এটা পাৰ্গেচন কৰাই দিওঁ। হাঁ, সেইবিলাকৰ দ্বাৰা আমাৰ শৰীৰটো আমাৰ পিউৰিফিকেশ্যন হৈ যায়, ইণ্টাৰনেল পিউৰিফিকেশ্যন
1: শোধন কৰে।
0: পঞ্চকৰ্মৰ মানে মেইন তাৰ যিটো আমাৰ ডেফিনেশ্যনটোৱে হ'ল বায়' পিউৰিফিকেশ্যন অফ দ্য ইণ্টাৰনেল ছিষ্টেম অফ দ্য হিউমেন বডি। গতিকে শৰীৰত যিবিলাক আমাৰ বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ শৰীৰৰ বেয়া বস্তু কিছুমান জমা হৈ থাকে, সেই বস্তুবিলাক আমি বিভিন্ন বেমাৰৰ অনুযায়ী তাৰ আমি শৰীৰৰ পৰা সেইবিলাক শৰীৰৰ পৰা শোধন কৰি এইবিলাক বাহিৰ কৰি দিওঁ। সেইটোৱে হ'ল পঞ্চকৰ্মৰ মেইন আমাৰ ডেফিনেশ্যন। তাৰপিছত আহিল আমাৰ বস্তি চিকিৎসা। বস্তি চিকিৎসা দুটা ভাগ কৰি দিয়ে, এটা অনুবাচন বস্তি আৰু এটা নিৰুবস্তি, তাৰপিছত এটা নৈশ চিকিৎসা। নাকৰ যিবিলাক বেমাৰ আছে, ধৰক ৰাইনা কণি চাইনাচাইটিছ, ৰাইনাইটিছ, হেডেক, মাইগ্ৰেইন, মূৰৰ কিছুমান প্ৰব্লেম, গতিকে এই বেমাৰবিলাকৰ আমি নৈশ চিকিৎসা বুলি কওঁ নাকৰ। আৰু আমাৰ সুশ্ৰুত আচাৰ্য এজন, তেওঁ ৰক্তমোক্ষণ বুলি যিটো ব্লাড লেটিং, সেই ব্লাড লেটিংটো তেওঁ এড কৰি দিছে। সেইটোৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ যেনেকুৱা ভেৰিকোজ ভেইন, এইবিলাক আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। তাৰ আগত আমি দুটা ট্ৰিটমেণ্ট কৰোঁ পঞ্চকৰ্মৰ আগত, আমাৰ যিটো অভ্যংগ মেডিকেটেড মাছাজ আৰু এটা স্বেদন, যিটো ফমেণ্টেশ্যন, এই দুটা চিকিৎসাৰ দ্বাৰা আমি যথেষ্ট পৰিমাণৰ মানুহক চিকিৎসা কৰোঁ। যেনেকুৱা আমি আঁঠুৰ বিষলে চিকিৎসা কৰোঁ, স্পণ্ডাইলাইছিছ হ'লে চিকিৎসা কৰোঁ, এইবিলাকৰ দ্বাৰা আমি ধুনীয়া তাৰ ৰিজাল্ট আমি পাই যাওঁ। যেনেকৈ ইণ্টাৰভাৰ্টিবল ডিস্ক প্ৰলাপ্স, এইবিলাকত আমি যথেষ্ট আমি ৰোগীক যথেষ্ট আৰাম দিব পাৰোঁ।
1: হয়, আয়ুৰ্বেদৰ এই যিটো আপোনাৰ পঞ্চকৰ্ম চিকিৎসা, তাৰ জৰিয়তে সকাহ দিব পাৰে। এতিয়া আমি আজি মূল বিষয়টো শ্ৰোতাইটো আৰম্ভণিতে কৈছিলোঁ, আৰু যিহেতু আমাৰ প্ৰায় সময় লাহে লাহে শেষৰ ফালে আহিছে, যে কৈছিলোঁ যে আয়ুৰ্বেদ ফৰ হেলডিয়াৰ টুমৰ আমাৰ বিষয়টো আছিলে, সুস্থ ভৱিষ্যতৰ বা আয়ুৰ্বেদ, এইবিলাক কথা ক'লে যে সুস্থৰ কথা কোৱা হয় বা সুস্থ জীৱনৰ কথা কোৱা হয়, তেতিয়া সদায় যোগাৰ কথাটো আহে। যোগা আৰু আয়ুৰ্বেদৰ কিবা সম্পৰ্ক আছে নেকি?
0: হয়, যোগা আৰু আয়ুৰ্বেদৰ এটা খুব অন্তৰ্নিহিত দুয়োটাৰ মাজত এটা সামঞ্জস্য আছে। যোগ আৰু আয়ুৰ্বেদ যদি আমি লগ লগাই দিওঁ, তেতিয়া বেমাৰটো চিকিৎসা কৰিবৰ কাৰণে যথেষ্ট আৰু সুবিধা হয়। কাৰণ যোগাসনত কোনো মেডিচিন ব্যৱহাৰ নহয়, আৰু যিবিলাক আমাৰ কিছুমান বেমাৰ আছে, যেনেকুৱা আমাৰ মাস্কুলোস্কেলেটাল যিবিলাক আমাৰ ডিজিজ আছে, যেনেকুৱা স্পণ্ডাইলাইছিছ বা আমাৰ ৰাইজাৰৰ বিষ, এই ধৰণৰ বেমাৰবিলাক, বা কোনোবা মানুহ দুখ পালে তাৰ যিবিলাক, সেইবিলাকত যদি আমি কিছু পৰিমাণে যোগাসন কৰাই দিওঁ, বা আমাৰ যিটো আমাৰ কিছুমান প্ৰব্লেম হয়, যেনেকুৱা আমাৰ শ্বাস প্ৰব্লেম, তাত যদি আমি অনুলম বিলম, প্ৰাণায়াম, তাৰপিছত ওমকাৰ, এনেকুৱা যদি কনচেনট্ৰেশ্যন যিবিলাক ব্যায়াম আছে, এইবিলাকৰ দ্বাৰা আমাৰ আমাৰ মনটো আৰু ইন্দ্ৰিয় সেইটো আমি কণ্ট্ৰল কৰিব পাৰোঁ। আমি যদি ৰেগুলাৰ অনুলম বিলম প্ৰাণায়াম কৰোঁ, আমি যদি ধ্যান কৰোঁ, তেতিয়াহ'লে আমাৰ যিটো এট প্ৰেজেণ্ট অৱস্থাত আমাৰ মানুহৰ যিটো এটা নৈতিকতাৰ যিটো অকণমান আমি এটা স্খলন দেখিছোঁ, তৎক্ষণাত মানুহ এটা যিকোনো মুহূৰ্ত

আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কেইটিমান আধুনিক গীত। প্ৰথমটি গীত শুনক তৰালী শৰ্মাৰ কণ্ঠত, এলবাম সুৰৰ অঞ্জলি।

0: ভয় নকরো নকরো কাকো নিজ হাতে রাঙ খাও রূপতে থাকো
1: মই ভয় না।

0: চিত্ৰগীত অনুষ্ঠানটি আজিলৈ ইমানতেই অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
1: এই আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন 6 নৱেম্বৰ ধাৰ্য কৰিছে। ন্যায়ালয়ে আজি শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰে। আজিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই কয় যে গোচৰটো ফাষ্ট ট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ইপিনে প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাৰ সাক্ষ্য প্ৰদান আজি সম্পূৰ্ণ হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত আজি অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিনৰ শুনানি অনুষ্ঠিত হয়। কাইলৈ অভিযুক্ত অমৃত প্ৰভা মহন্তৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাই চৰকাৰী পক্ষৰ বিৰুদ্ধে পুনৰ যুক্তি প্ৰদৰ্শন কৰিব। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখন কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগত আজি যোৰহাট জিলা আৱৰ্ত ভৱনৰ সভাকক্ষত যোৰহাট চাহ নিলাম কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। এই উপলক্ষে প্ৰথমখন নিলাম বিক্ৰী সফলতাৰে সম্পন্ন হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে জিলা আয়ুক্ত জয় শিৱানী আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমৰ সভাপতি শান্তনু পূজাৰী উপস্থিত থাকে। প্ৰায় 28 গৰাকী বিক্ৰেতা আৰু 22 গৰাকী ক্ৰেতাই এই নিলামত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে। এই নিলাম কেন্দ্ৰ মুকলিয়ে ৰাজ্যৰ চাহ উদ্যোগক নতুন গতি প্ৰদান কৰাৰ লগতে স্থানীয় উৎপাদকসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখনা উন্নয়ন খণ্ডত আজি সেৱা হেতু কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱকুমাৰ দোলে আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। জিলাখনৰে ডিজু আদৰ্শ অংগনবাড়ী কেন্দ্ৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ নিষ্ঠা আৰু অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে অংগন মিলন কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত বিধায়ক ঋষিৰাজ হাজৰিকা, লখিমপুৰ জিলা পৰিষদৰ সদস্য ৰাজু মাহাতো আৰু ৰঙানদী মণ্ডলৰ সভাপতি প্ৰেম বৰা উপস্থিত থাকে। উত্তৰ লখিমপুৰ পৌৰসভাই জনসাধাৰণৰ দুৱাৰদলিত চৰকাৰী সেৱা আৰু বিভিন্ন কল্যাণমূলক আঁচনিৰ সুবিধা সহজতে উপলব্ধ কৰাৰ লক্ষ্যৰে বিশেষ

0: সজাগতামূলক কাৰ্যসূচীও গ্ৰহণ কৰিছে। দৰঙৰ ইতিহাস আৰু ইয়াৰ ঐতিহ্য অন্বেষণ শীৰ্ষক কাৰ্যসূচীৰ অধীনত আজি অসম দক্ষতা বিশ্ববিদ্যালয়ৰ পৰ্যটন বিভাগে দৰং জিলাৰ জলজলী পুখুৰী আৰু ৰাজহাউলী পৰিদৰ্শন কৰে। বিশ্ববিদ্যালয়খনৰ অধ্যাপিকা স্বপ্না মেধিৰ নেতৃত্বত এই পৰিদৰ্শনত পৰ্যটন ব্যৱসায়ী তথা লেখক অৰিজিৎ পুৰকায়স্থ আৰু হেমন্ত দাসে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। সমাজকৰ্মী মহেন্দ্ৰ শইকীয়া আৰু সাংবাদিক ভাৰ্গৱ কুমাৰ দাসে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি জলজলী পুখুৰীৰ ইতিহাস, ইয়াৰ প্ৰত্নতাত্বিক গুৰুত্ব আৰু দৰং জিলাৰ অন্যান্য পৰ্যটন স্থানসমূহৰ বিষয়ে ব্যাখ্যা কৰে। ৰাজ্যৰ ঐতিহ্যসম্পন্ন গন্তব্য স্থানসমূহৰ বহনক্ষম পৰ্যটন বিকাশ আৰু শিক্ষাৰ্থীৰ অভিজ্ঞতামূলক শিক্ষাৰ প্ৰসাৰক উদ্দেশ্য হিচাপে লৈ এই পৰিদৰ্শনৰ আয়োজন কৰা হৈছে বুলি অধ্যাপিকা স্বপ্না মেধিয়ে জানিবলৈ দিয়ে। অসম সাহিত্য সভাই দুৰ্গাধৰ বৰকটকী সোঁৱৰণি বঁটা 2026ৰ বাবে যিকোনো পুৰণি পুথিৰ প্ৰকাশিত আৰু সংকলিত গ্ৰন্থ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে। গ্ৰন্থ প্ৰেৰকসকলে গ্ৰন্থৰ নাম, লেখকৰ নাম, প্ৰকাশৰ বৰ্ষ, প্ৰকাশকৰ নাম, বয়সৰ প্ৰমাণপত্ৰ, যোগাযোগৰ ঠিকনা, পাছপৰ্ট আকাৰৰ ফটো আৰু ফোন নম্বৰৰ তথ্য সংলগ্ন কৰি আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব। এই বঁটাৰ বাবে 2024-25 বৰ্ষত প্ৰকাশিত গ্ৰন্থহে গ্ৰহণ কৰা হ'ব আৰু আবেদনকাৰীয়ে 3খনকৈ গ্ৰন্থ জমা দিব লাগিব। পূৰ্বে বঁটাপ্ৰাপ্ত কোনো গ্ৰন্থ এই বঁটাৰ বাবে গ্ৰহণ কৰা নহ'ব। অহা 20 অক্টোবৰৰ ভিতৰত প্ৰধান সম্পাদক অসম সাহিত্য সভা ভাগৱতী প্ৰসাদ বৰুৱা ভৱন আমবাৰী গুৱাহাটী 1 এই ঠিকনাত দুৰ্গাধৰ বৰকটকী সোঁৱৰণী বঁটা 2026ৰ বাবে বুলি উল্লেখ কৰি সম্পূৰ্ণ তথ্য প্ৰেৰণ কৰিব লাগিব। 3জনীয়া বিশেষজ্ঞ সমিতিৰ দ্বাৰা নিৰ্বাচিত গ্ৰন্থৰ লেখকক কৰ্ণধাৰ সমিতিৰ অনুমোদন মৰ্মে ন্যাসৰ সহযোগত অক্টোবৰ-নৱেম্বৰ মাহত বঁটা প্ৰদান কৰা হ'ব। শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন হৈ থকা অৰণ্য মানৱ যাদৱ পায়েঙক আজি তিয়ক সমষ্টিৰ বিধায়ক বিকাশ শইকীয়াই সাক্ষাৎ কৰে। সাক্ষাৎকালত বিধায়কগৰাকীয়ে শ্ৰীপায়েঙৰ স্বাস্থ্যৰ বুজ লয় আৰু তেওঁৰ দ্ৰুত আৰোগ্য আৰু সুচিকিৎসা নিশ্চিত কৰাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সৌৰভ কটকীৰ সৈতেও আলোচনাত মিলিত হয়। ওদালগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত ওদালগুৰি ক্ৰীড়া ষ্টেডিয়ামত চলি থকা 32 সংখ্যক সৰ্বভাৰতীয় বৰদোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ খেলত ট্ৰাইবেকাৰৰ সহায়ত SSBFC-এ মডাৰ্ণ ফুটবল একাডেমীক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে। কাৰ্বি আংলং জিলাৰ ডিফুৰ নিবাসী কবি, লেখক, ৰাজনীতিবিদ নীলাম্বৰ ৰংপীৰ ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে আজি বিয়লি দেহাৱসান ঘটে। তেওঁ কাৰ্বি আংলং ৰাজ্য দাবী সমিতিৰ চমু ইতিহাস কৰহন জাংৰেছৰ লগতে বহু গ্ৰন্থ ৰচনা কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 72 বছৰ। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব। নমস্কাৰ।
1: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন, পৰিণয় প্ৰস্তুতি।

0: কি হল? উচ পিছাই আছে দেখোন, টোপনি অহা নাই নেকি?
1: মনটোৱে ভাল নহয়, কি টোপনি আহিবহে?
0: মন বেয়া হ'ব লগা একো হোৱা নাই নহয়। মিছাতে আকাশ পাতাল ভাবি টোপনিটো নষ্ট কৰিব নালাগে, দিনটো বৰ কষ্ট কৰিছে। এতিয়া একো নাভাবি শুই থাককচোন, তেহে জিৰণি হ'ব।
1: হেৰা, নাভাবো বুলি একো নভবাকৈ কেনেকৈ থাকিবা? হে, পৰিস্থিতি ভাবিবলৈ বাধ্য কৰাইছে বুজিছা? মানুহে কয় নহয় বোলে ছোৱালীৰ বিয়া পতাৰ দৰে টান কাম একো নাই, ভাল বৰ ভাল ঘৰ বিচাৰি পোৱা বৰ কঠিন হে। কিন্তু কোটা, এজনী এজনীকৈ তিনিজনী ছোৱালী বিয়া দিলোঁ, একো দেখোন গমেই নাপালোঁ। এঘৰতে সোঁৱৰণি নকল দিলোঁ, ৰাখিযোৰা আহিল, তাতে বিয়া হ'ল। কোনোজনীৰ কাৰণেই দ্বিতীয় এখন ঘৰ বিচাৰিবলগীয়া নহয়।

0: হ'ল, সকলো কাম সুকলমে সমাধা হৈ গ'ল। এজনীৰ ক্ষেত্ৰতো একো আওকাল নহ'ল বুজা।
1: এৰা, ভগৱানৰ কৃপাত সিহঁতৰ বিয়াকেইখন ভালে ভালেই হৈ গ'ল। জোঁৱাই তিনিজনো ভাল, দেখাত ভাল, স্বভাৱ চৰিত্ৰ ভাল, চাকৰিও ভাল, আৰু পৰিয়াল তিনিওটাও যে পালোঁ, ভাগ্যৰ বলতহে তেনে পৰিয়াললৈ ছোৱালী বিয়া দিব পাৰি বুজি। হওক দিয়ক, সিহঁত সুখী হ'লে আমিও সুখী নহয়।
0: এৰা, ছোৱালীহঁতৰ কাৰণে চিন্তা কৰা নাই নহয়, চিন্তা কৰিছোঁ ল'ৰাৰ কাৰণেহে।
1: ল'ৰাৰ কাৰণেও চিন্তা কৰিবলগীয়া একো নাই, এটাই মাত্ৰ ল'ৰা, দেখাই শুনাই স্বভাৱে চৰিত্ৰই ভাল, দহজনে প্ৰশংসা কৰে, তাতে আকৌ উকিল, তাৰ কাৰণে আকৌ কিহৰ চিন্তা?
0: অনিৰুদ্ধ মানুহজনক লৈ মোৰ কোনো চিন্তা নাই, চিন্তা হৈছে তাৰ বিয়াখনক লৈহে।
1: আপুনি সিমান নাভাবিবচোন, বিয়াও হ'ব, ভাল পৰিয়ালৰ ভাল ছোৱালীৰ লগতহে হ'ব, আপুনি চাই থাকক।
0: আশাটো সেইটোৱেই, কিন্তু যোৱা ডেৰ বছৰ ধৰি ইমান বিচাৰিলোঁ, ক'তো দেখোন কথাবোৰ আকৌ ভাল লাগি নাহে। নাই বুলিও কিজানি 30জনীমান ছোৱালীৰ প্ৰস্তাৱ আহিল, কিন্তু তাৰ কাৰণে এজনীও ছোৱালী নোলালে।
1: এটাইবোৰ ছোৱালীয়ে ইমান বেয়া নে?
0: মই ছোৱালীবোৰ বেয়া বুলি কোৱা নাই নহয়, ছোৱালী এজনী নিৰ্বাচন কৰিবলৈ হ'লে বহু দিশ বিচাৰ কৰি চাব লাগে বুজিছা। বংশ পৰিয়াল ভাল হ'ব লাগে, ছোৱালীজনী দেখাই শুনাই চাল চলন স্বভাৱ চৰিত্ৰ ফালৰ পৰা ভাল হ'ব লাগিব। সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰাশিযোৰা।
1: ৰাশিযোৰাটোতো আহিবই লাগিব।
0: সমস্যা তাতেই, বেছিভাগৰ লগত যোৰাই নাহে। ক'ৰবাত যোৰা আহিলেও বংশ পৰিয়াল পচন্দৰ নহয়, ছোৱালী পচন্দ হয় কিন্তু ৰাশিযোৰা নাহে। যোৱা ডেৰ বছৰে ত্ৰিলোচন ভট্টৰ ঘৰলৈ ৰাশিযোৰা চোৱাবলৈ কিমান গ'লো, তাৰ লেখ যোগ নাইয়ে।
1: যাবতো লাগিবই, শুৱনি চোৱা, ৰাশিযোৰা চোৱা, এইবোৰ বিষয়ত তেওঁ হ'ল পণ্ডিত মানুহ, তাতে আকৌ আমাৰ শুভাকাংক্ষীও মানুহ নহয়।
0: বুজিছা কণিকা, অনিৰুদ্ধৰ বিয়াৰ বিষয়ে কাৰোবাৰ লগত কথা পাতিবলৈকে লাজ লগা হ'ল। মানুহে কিজানি ভাবে কন্দৰ্প গোস্বামীয়ে অদ্ভুত কিবা এটা বিচাৰিছে। পেটে পেটে কিজানি সকলোৱে হাঁহে, হাঁহিবতো। ডেৰ বছৰে ডেৰ কোটিতকৈ অধিক ছোৱালীৰ মাজত এজনী উপযুক্ত ছোৱালী নাছিল নে? আছিল, ভালেকেইজনী উপযুক্ত ছোৱালী পাইছিলোঁ, কিন্তু আমাৰ কপালেই বেয়া। ত্ৰিলোচন ভট্টই সোঁৱৰণি মিলাই নাকচ কৰে, আমাৰ ল'ৰাৰ সোঁৱৰণিত বেয়া স্থানত পাপ গ্ৰহ আছে, গতিকে যিকোনো ছোৱালী তাৰ লগত ৰাশিযোৰা নাহে। ছোৱালীৰ সোঁৱৰণিতো এনে স্থানত পাপগ্ৰহ থাকিব লাগিব যাতে তাৰ সোঁৱৰণিত থকা পাপগ্ৰহৰ প্ৰভাৱ কাটিব পাৰে।
1: তেনে ছোৱালী এজনীও ওলোৱা নাই নে?
0: ওলাইছে, কেইবাজনীও ওলাইছে, কিন্তু এজনকো পচন্দ কৰিব নোৱাৰিহে। কোনোবাজনীৰ সন্তানৰ স্থান ভাল নহয়, কোনোবাজনী আকৌ চিৰ বেমাৰী হ'ব, আন এজনীৰ আকৌ দৰিদ্ৰ যোগ আছে। এইবোৰ ঠিক থাকিলেও কোনোজনী হয়তো গাৰ গঠন, গাৰ ৰং ইত্যাদি দিশৰ পৰা আমাৰ অনিৰুদ্ধৰ লগত একেবাৰেই নিমিলে, গতিকে কি কৰোঁ কোৱাচোন। একেবাৰে নিৰুপায়ত পৰিছোঁ বুজিছা, ল'ৰাৰ বিয়া এখিকণি দিছে ভালকৈ।
1: আপুনি হতাশ হ'ব নালাগে, বিধাতাই য'ত জোৰা মাৰি থৈছে তাতেহে বিয়া হ'ব, তেওঁ হেনো কণা কুজাৰ কাৰণেও একোজনী ঠিক কৰি থয়, আমাৰ অনিৰুদ্ধৰ কাৰণেও নিশ্চয় এজনী আছে, আমি বিচাৰিহে পোৱা নাই।
0: ময়ো সেইটোকে ভাবিছিলোঁ। সিদিনা পাঞ্জাবাৰী ঘনশ্যাম চক্ৰৱৰ্তী জীয়েকৰ সোঁৱৰণি নকলটো লৈ ত্ৰিলোচন ভট্টৰ ওচৰলৈ গ'লোঁ। আজি 7 দিনমান আগৰ কথা বুজিছা, সকলো দিশ চালি জাৰি চাই ভট্টই ভাল জোৰা অহা বুলি ক'লে, নৱম পঞ্চম জোৰা মোক ছোৱালী চাবলৈ ক'লে।
1: এ হয় নেকি, আপুনিও যে মানুহ, ইমান ডাঙৰ কথা এটা লুকাই ৰাখিছে, মোক কোৱা নাই?
0: এই লুকুৱাবলগীয়া একো নাই, মাত্ৰ অন্তৰৰ পৰা আগ্ৰহ অনুভৱ নকৰিলোঁ কাৰণে কোৱা নাই। আগতেও কেইবাবাৰো ভট্ট আগবাঢ়িব দিছিল, কিন্তু প্ৰতিবাৰে কিবা নহয় কিবা এটা কাৰণত বিফল মনত উভতি আহিছোঁ।
1: এইবাৰ চাব, বিফল নিশ্চয় নহয়, মোৰ মনে কৈছে এইজনী ছোৱালী পচন্দ হ'বই। ভট্টই শুৱনি চাই ছোৱালীজনী কেনে হ'ব বুলি কৈছে বাৰু?
0: ভাল ভাল হ'ব বুলিয়ে কৈছিল, মুখৰ ছবি মৰম লগা হ'ব, স্বভাৱ চৰিত্ৰ ফালৰ পৰা খুব ভাল, মাত্ৰ ক্ষীণাংগী হ'ব বুলি কৈছিল।
1: হ'ব, আমাৰ বোৱাৰী শকতাবত নহ'লেও হ'ব, আচল কথা হ'ল স্বভাৱ চৰিত্ৰ আৰু বংশ পৰিয়ালহে। ঘনশ্যাম চক্ৰৱৰ্তীহঁতৰ বংশ পৰিয়ালৰ খা খবৰ কিবা লৈছেনে?
0: সেইবোৰ তথ্য মই আগতে সংগ্ৰহ কৰিছোঁ, মাতৃবংশ পিতৃবংশ দুয়োটাই নাম থকা।
1: তেনেহ'লে আৰু চিন্তা কৰিবলগা কি আছে, এদিন গৈ ছোৱালীজনী চাই অহাৰ ব্যৱস্থা কৰক। প্ৰথমতে মা, আপুনি আৰু মই যাম, তাৰ পাছত অনিৰুদ্ধ পঠাম।
0: হেৰা, তুমি যিমান সহজভাৱে ক'লা, ছোৱালী চোৱা কামটো সিমান সহজ নহয় বুজিছা। ধৰি লোৱা, আমি বহু আশা কৰি ছোৱালী চাবলৈ গ'লোঁ, ছোৱালীৰ মাক বাপেকেও বৰ আশাৰে আমাৰ পৰা ইতিবাচক ইংগিত পাব বুলি বাট চাই ৰ'ব। ছোৱালী পচন্দ হ'লেতো ভালেই, যদি নহয় তেতিয়া কি হ'ব?
1: পচন্দ নহ'লে পচন্দ নহ'ল বুলি কৈ দিলেই হ'ল।

0: এইয়া এইয়া মই কিন্তু এইষাৰ কথাৰ ঘোৰ বিৰোধী, বুজিছা? ছোৱালী এজনী সকলোৱে জনাকৈ চাই আহি অপচন্দ হোৱা বুলি কোৱা মানে সেইজনী ছোৱালীক অপমান কৰা। অচিনাকি এজনী ছোৱালীক এবাৰ চাই তাইক অপচন্দ হোৱা বুলি কোৱাৰ কোনো অধিকাৰ আমাৰ নাই, বুজিছা? এয়া ঘোৰ অন্যায়।
1: ছোৱালী চাই পচন্দ কৰি বিয়া পতাইতো নিয়ম, নোচোৱাকৈ কইনা এজনী কেনেকৈ ঠিক কৰিব?
0: চাবতো লাগিবই, নোচোৱাকৈ কেনেকৈ হ'ব? কিন্তু ছোৱালীজনী বা তাইৰ পৰিয়ালে গম নোপোৱাকৈ আলেঙে আলেঙে চাব পাৰি। ইয়াৰ আগতে কেইবাজনী ছোৱালী এনেকৈ চাইছিলোঁ, পচন্দ এজনীও নোলাল।
1: তাৰমানে এইজনীকো তেনেকৈ চাব? চাব, এইজনী পচন্দ হ'বই মোৰ মনে কৈছে।
0: আশাটো সেইটোৱে আছিল।
1: মানে?
0: মানে ছোৱালীজনী আজি দেখিলোঁ, বুজিছা, 6 মাইলত এটা ইনষ্টিটিউটত কম্পিউটাৰ শিকিবলৈ আহে বুলি খবৰ পালোঁ। শাওণমহীয়াই গেলা গৰমত চিটি বাছত ঠেলা আছেকৈ উঠি 6 মাইল পালোগৈ পুৱা 10 বজাতে। 6 মাইলতে আমাৰ গাঁৱৰ ধৰ্মেশ্বৰৰ পুতি গোবিন্দৰ মিঠাইৰ দোকান, বৰ ডাঙৰ আৰু নামী দোকান, বুজিছা? মোক দেখিয়ে সি চিনি পালে, আঠে বেঠে ভিতৰত বহিবলৈ দিলে। ভাগ্য ভাল, গোবিন্দই ঘনশ্যাম চক্ৰৱৰ্তীহঁতৰ ঘৰখন ভালকৈ জানে, সি ছোৱালীজনীকো জানে। তাৰ দোকানৰ বিপৰীতে ৰাস্তাৰ সিটো পাৰত কম্পিউটাৰ ইনষ্টিটিউটটো। ছোৱালীজনী বোলে নিতৌ 11 বজাত ক্লাছলৈ আহে।
1: অ', তাৰমানে মিঠাই দোকানতে বহি 1 ঘণ্টা বাট চালে?
0: তাৰ বাহিৰে অইন উপায় নাছিলহে। 11 বজাৰ আগে আগে গোবিন্দ ৰাস্তাৰ সিটো পৰা ফুটপাথলৈ আঙুলিয়াই দেখুৱালে। 3জনী ছোৱালীয়ে হাঁহি হাঁহি কথা পাতি আহি আছে। মাজৰ ছোৱালীজনী ঘনশ্যাম চক্ৰৱৰ্তী জীয়েক বুলি ক'লে। বৰ মন দি চালে, বুজিছা?
1: কেনে দেখিলে বাৰু?
0: এই চুলিবোৰ ল'ৰাৰ দৰে চুটিকৈ কটা, টি শ্বাৰ্ট আৰু জিন্সৰ পেণ্ট পিন্ধিছে।
1: সেইটো একো ডাঙৰ কথা নহয়, আজিকালি সেইটো ফেশ্বনেই হৈছে।
0: ছোৱালীজনী বৰ ক্ষীণ হে কণিকা।
1: আজি অলপ ক্ষীণ হৈ আছে যদিও বিয়াৰ পাছত অলপ শকত হ'বই নহয়, সেইটোৱেই নিয়ম। আমাৰ গায়ে মানুহে মিলা হ'লেই হ'ব।
0: সমস্যা তাতেই, ত্ৰিলোচন ভট্টই ক্ষীণাংগী হ'ব বুলি কৈছিল যদিও ইমান ক্ষীণ হ'ব বুলিতো মই ভবা নাছিলোঁ। যে নচতা কামিহে, শৰীৰটোত নাৰী সুলভ কমনীয়তাৰ লেখ মানো নাইহে, মাতটো নুশুনিলে ল'ৰা নে ছোৱালী ধৰাই টান।
1: হে ভগৱান, সেইটোহে হ'লগৈনে?
0: যিমান গুণৱতী নহ'লেও এনে এজনী ছোৱালীয়ে কোনো পধ্যে অনিৰুদ্ধৰ কাৰণে পচন্দ কৰিব নোৱাৰে, বুজিছা? মা আৰু তুমিয়ে মোক দখিলাহেঁতেন, আৰু অনিৰুদ্ধভাৱে সন্মতি দিলেহেঁতেন কেনেকৈ? মানুহে ক'লেহেঁতেন কন্তব্য গোস্বামীৰ নজৰ ইমান দুৰ্বল নে, দেখনীয়া পুতেকৰ কাৰণে এইজনীহে বোৱাৰী বিচাৰি পালেনে? নিশ্চয় টকা পইচা ধন সম্পত্তিৰ লোভতে এজনী পচন্দ কৰিছে।
1: ৰাম ৰাম ৰাম, তেনে কথা হ'বই নোৱাৰে। ভগৱানৰ কৃপাত আমাৰ যিখিনি আছে সেয়াই যথেষ্ট। আপুনি অযথা চিন্তা কৰি মনটো বেয়া নকৰিব, বুজিছে? তাৰ বিয়াৰ নমাই নাই কিজানি।
0: ভট্টৰ মতেতো বিয়া নামিছে, এই আঘোণৰ ভিতৰতে বিয়া হ'ব লাগে তেওঁৰ মতে। কিন্তু কইনা নাপালে বিয়া পাতা কেনেকৈ?
1: বিয়া যদি সঁচাকৈ নামিছে তেনেহ'লে সোনকালে কইনাও পাম, চাই থাকক।
0: জানো কি হয়গৈ ক'বই পৰা নাই, যোৱা 1.5 বছৰে য'তে হাত দিছোঁ তাতেই বিফল হৈছোঁ দেখোন।
1: সদায় বিফল হৈ থাকিবনে? সিমান চিন্তা নকৰিব, বুজিছে?
0: এৰা, মাৰ আগত ওলাবলৈকে ভয় লগা হ'লহে, বিয়াৰ কথা সুধিলে কি ক'ম কোৱাচোন? মাৰ ভয়, কিজানিবা মৰাৰ আগতে তাৰ বিয়াখন চাবই নাপায়।
1: বয়স হৈছেতো, 80 পাৰেই হ'ল, বিয়াখন চাবৰ বৰ মন। হ'ব, সকলো ঠিক হ'ব, ভগৱানৰ ওপৰত সকলো এৰি দিয়ক, তেওঁৰ ইচ্ছা অনুসৰিহে সকলো হ'ব। আমি 1000 চেষ্টা কৰিও একো কৰিব নোৱাৰোঁ যদিহে তেওঁৰ কৃপা দৃষ্টি নাথাকে।
0: তাৰ বাহিৰে উপায়ো নাই, চাওঁ দিয়াচোন কি হয়।
1: যি হয় ভালেই হ'ব,
2: এতিয়া শুই থাকোঁ, কথাই কথা বহুত ৰাতি হ'ল।
0: হেৰা হেয়া দিয়া, শুই থাকা।

0: আইতা, আজি গা কেনে পাইছা আইতা?
1: কেনে আৰু পাম, অকণো দেখোন লৰচৰে হোৱা নাই অ বোপাই।
0: আজি কিবা অলপ খাইছানে?
1: কেনেকৈ খাবি, গোটেইখন তিতা, যিহকে মুখত দিওঁ সেয়াই তিতা, একোকে খাব নোৱাৰো, কালি আহিব খোজে মোৰ।
0: নেখালেতো নহ'ব আইতা, জোৰ কৰি হ'লেও অলপ খাবলৈ চেষ্টা কৰিবই লাগিব, নহ'লে দুৰ্বলহে হ'বা বেছিকৈ।
1: এই বয়সত দুৰ্বল নহৈ সবল কেনেকৈ হ'ম? আশীৰ দেওনা পাৰ হ'লোঁ, তাতে আকৌ বেমাৰ, এইবাৰ বোধহয় চকু মুদাৰ সময় কাহ চাপি আহিছে।
0: নাই নাই আইতা, এতিয়াই চকু মুদাৰ সপোনো দেখিব নোৱাৰিবা।
1: এদিন চকু মেলিলে আন এদিন মুদিবও লাগিব, এয়াই সংসাৰৰ নিয়ম। কোনেও জমৰ দুৱাৰ বান্ধি আহিব নোৱাৰে অ বোপাই, ময়ো নোৱাৰোঁ।
0: তুমি পাৰিবই লাগিব, মোৰ বিয়াখন নোচোৱাকৈ কলৈকো যাব নোৱাৰিবা। তোমাৰ আশীৰ্বাদ নোলোৱাকৈ সংসাৰ পাতিম কেনেকৈ? নাই নাই, মইতো ভাবিবই নোৱাৰোঁ।
1: হেৰা, তোৰ বিয়াখনৰ আশাতে আজিলৈ জীয়াই আছোঁ, এই আশা বোধহয় মোৰ লগতে যাব, পূৰ নহ'ব।
0: আশা হ'ব আইতা, নিশ্চয় হ'ব, তোমাৰ সকলো আশাই পূৰণ হ'ব, তুমি মাথো সোনকালে ভাল হৈ উঠা।
1: ভাল হৈ উঠিনো কি কৰিম, একো লাভ নহ'ব, তোৰ মাৰ বাপেৰে শপত খাই থৈছে মই নমৰালৈকে সিহঁতে তোৰ বিয়া নাপাতে।
2: মা তেনেকৈ কিয় কয়?
1: কিয় নকম, আজি ডেৰ বছৰে তহঁতে এই কাৰ্তিকহেন ল'ৰাটোৰ কাৰণে ছোৱালী এজনী বিচাৰি নাপালিনে? নে মানুহৰ ঘৰত বিয়াৰ উপযোগী ছোৱালী নাইকিয়া হ'ল?
2: প্ৰস্তাৱটো বহুত আহিছে মা, বোধহয় আমাৰে ভাগ্য বেয়া, এতিয়ালৈকে উপযুক্ত ছোৱালী এজনীও পোৱা নাই, বেছিভাগৰ লগত হেনো ভালদৰে ৰাখি জোৰাই অহা নাই, সোঁৱৰণিত হেনো পাপগ্ৰহ আছে, গতিকে সতকাই ভাল ৰাখি জোৰাই অহা টান, ছোৱালী বিচাৰি দেউতাকেও কম হাবাথুৰি খোৱা নাই মা।
1: জানো নহয়, এই ৰাহু কেতু দুয়ো লগ লাগিছে, যেতিয়া সহজতে কইনা পোৱা টান হ'ব।
0: কি ৰাহু কেতুৰ কথা কৈছা এটা?
1: তোৰ বাপেৰ আৰু ত্ৰিলোচন পণ্ডিত, ৰাহু আৰু কেতু দুয়োৰে এটাই কাম, সোঁৱৰণিত খুদ বিচৰা। কইনা সিহঁতে ক'ত পাব এনেকৈ? ভগৱানে কাকো নিখুঁত কৰি স্বজন কৰা নাই নহয়, ইহঁতে এইটো বুজিলেহে। সেইকাৰণে কৈছোঁ, মই চকু মুদাৰ আগতে তোৰ বিয়া নহয়।
0: নিশ্চয় হ'ব, মোৰ কাৰণে কইনা পচন্দ কৰিবা তুমি, তোমাৰ পচন্দমতেহে মোৰ বিয়া হ'ব। অঁ, এয়াই মোৰ শেষ কথা।
2: আপুনি একো নেখাই নবৈ নৰিয়া পাতিত পৰি থাকিলে কেনেকৈ হ'ব? খোৱা বস্তু দেখিলেই মুখ ঘূৰালে নহ'ব নহয়, কালিৰে পৰা পেটলৈ খুটকণ এটাও যোৱা নাই। চাওঁ, অকণমান মূৰটো দাঙি দিয়কচোন মা, চাওঁ। অঁ অনিৰুদ্ধ, এই গাৰুটো ভালকৈ দেচোন। অঁ অঁ, এতিয়া এই গাৰুটোতে আওজি অলপ বহকচোন, আৰাম পাব।
1: সেই বাতিটো সেইসোপা কি আনিছ? মই হ'লে একো নাখাওঁ, নোৱাৰিলে কেনেকৈ খাম?
0: আইতা, কিবা অলপতো খাবই লাগিব।
2: তিতা লগা বস্তু একো অনা নাই মা, এয়া ডালিমৰ ৰসহে খাব পাৰিব।
0: চাওঁ মা, চামুচখন মোক দিয়া। লোৱা আইতা, এচামুচ মোৰ হাতেৰে খোৱাচোন। চাওঁ, বঢ়িয়া, তিতাটো লগা নাই আইতা, আহা বেছি নহয়, এইখিনি খাব পাৰিবা।
2: চাওঁ মোক দেচোন, মই খুৱাই দিম, তোৰ কাছাৰীলৈ যোৱাৰ সময় হোৱা নাই জানো।
0: যাবলৈ সাজু হৈছোঁ মা, কোটটো ল'লেই হ'ল। মা, আইতাৰ জ্বৰটো এৰা ধৰা কৰেনে নাই?
2: উঠা নমাহে কৰে, একেবাৰে নেৰে, আজি তিনিদিন হ'ল, এনেকৈ আৰু চাই থাকিব নোৱাৰি বুজিছ, কিবা এটা সোনকালে কৰ। চাওঁ মা, এই চামুচ খালেই হ'ব। ৰ'ব ৰ'ব, ওঠ দুটা অকণমান ৰ'বচোন, ওঠ দুটা মুচি দিছোঁ।
0: মা, মই বীৰেণৰ লগত আজি কথা পাতিম, সময় উলিয়াই পাৰিলে আজিয়ে এবাৰ আইতাক চাই যাবহি।
1: কোন বীৰেণৰ কথা কৈছ, মই দেখোন ধৰিবই পৰা নাই।
0: আইতা, ডাক্তৰ বীৰেণ মিশ্ৰ, মোৰ ক্লাছ ফ্ৰেণ্ড আছিল, আজিও আমি ভাল বন্ধু। ভাল ডাক্তৰ, বেছ নাম কৰিছে। আজি বুধবাৰ, এতিয়া সি অপিডিত ব্যস্ত থাকিব, আবেলিহে আহিব চাগৈ। মই আহোঁ আইতা, ডাক্তৰ আহিব যেতিয়া কোনো চিন্তা নাই, সোনকালে ভাল হৈ উঠিবা।
1: অঁ, যা গৈ বোপাই, যা, উকিল মানুহ, সময়ত কাছাৰী পাবই লাগিব। তহে আকৌ ক'লৈ যাব বোৱাৰী? বচোন অলপ অলপ অলপ মোৰ কাষত বহ, মূৰটোত অলপ আঙুলি বুলাই দেচোন, অলপ কিজানি টোপনি আহেই, কালি ৰাতি ভালকৈ শুবই নোৱাৰিলোঁ।
2: আপুনি চকু মুদি পৰি থাকক, মই মূৰত আঙুলি বুলাই দিছোঁ।
1: মই তাৰ বিয়াখন দেখা পাম নহয় আই, এটাই ল'ৰা, ভগৱানে চকু মেলি চালেই হয়।
2: আপুনি একো চিন্তা নকৰিব মা, সকলো ঠিক হৈ যাব।

0: অ' বীৰেণ, আহা আহা, ঘৰৰ পৰা নে হস্পিটেলৰ পৰা বাহিৰে বাহিৰে আহিলা?
1: হস্পিটেলৰ পৰা আহিছোঁ, ইয়াৰ পৰাহে ঘৰলৈ যাম। ভাবিলোঁ আইতাক এবাৰ চায়েই যাওঁ।
0: ভালেই কৰিলা।
1: এতিয়া আইতাই কি কৰিছে মাহী?
0: মাৰ বেডৰুমত অনিৰুদ্ধ টিভি এটা লগাই দিছে। আজিকালি দুপৰীয়া খাই বৈ উঠি সেইখিনি সময়ত টিভি চাই থাকে বিচনাত পৰি। কিছু পাছত টোপনি যাব।
1: হয় নেকি? বৰ ভাল কথা হৈছে। বাৰু বলকচোন, এবাৰ চাই লওঁ।
0: আহা।

0: সেয়েছো আৰু আজিলৈ টিভি চাই হাঁহি আছে।
1: আইতা আইতা, এতিয়া কেনে আছে?
2: কোন? অ, ডাক্তৰ
1: হয়।
2: চাওঁ আই, টিভিটো বন্ধ কৰি দে।
1: গা কেনে আছে এতিয়া? জ্বৰটো উঠা নাই আৰু?
2: নাই নাই, যোৱা দুদিন জ্বৰ উঠা নাই
1: আৰু নুঠেও। আইতা চাওঁ জিভাখন অকণমান। হ'ব হ'ব, চকু দুটাও দেখোন ঠিকেই আছে। ৰ'ব আইতা, একেলগে প্ৰেচাৰটো চাই দিছোঁ। বঢ়িয়া, একদম ফিট।
2: কি একদম ফিট? গাটোত বল শক্তি অকণ নাই, বিছনাৰ পৰা উঠি বাথৰুমলৈকে যাব নোৱাৰো, কি ফিট?
0: বল শক্তি হ'ব ক'ৰ পৰা মা? খোৱাৰ নাম ওলালেই দেখোন নাক কোচাই, বেমাৰৰ পৰা উঠিছেহে মাত্ৰ। নিয়মীয়াকৈ খোৱা লোৱা কৰিলেহে গাটোত বল পাব।
1: আইতা, খাবতো লাগিবই, নহ'লেতো নচলিব।
2: কেনেকৈ খাওঁ তয়ে কচোন বোপাই, ৰুচি একেবাৰে নাই, একেবাৰে সোৱাদ বোৱাদ মুঠেও নাপাম, মুখৰ ভিতৰখনত সকলো সময়তে কিবা এটা তিতা তিতা ভাৱ দেখোন লাগি থাকে। অ,
1: হ'ব হ'ব, চব হ'ব, ৰুচিও হ'ব সোৱাদো পাব। এয়া চাওক, এই দুবটল ঔষধ দিলোঁ, এইটো এক নম্বৰ, এইটো নিতৌ খোৱাৰ আধা ঘণ্টা আগতে দুচামুচ খাব, দিনে দুবাৰ, আৰু এইটো দুই নম্বৰ, এইটো খোৱাৰ পিছত এচামুচ, এইটো দিনে দুবাৰ। ইয়াৰ পাছত চাব ৰুচিও হ'ব সোৱাদো পোৱা হ'ব। অৱশ্যে পেট ভৰাই কেইদিনমান খালেই সকলো ঠিক হৈ যাব, টোপনিটোতো ঠিকেই আছে।
0: মাৰ টোপনিটো ভাল।
2: বোৱাৰী যাচোন, ল'ৰাটোৱে গৰমত দুপৰীয়াখন হেলা নকৰি আহিছে, কিবা অলপ খাবলৈ দে।
1: এই নালাগে নালাগে আইতা, ইয়াৰ পৰা গৈ ঘৰত ভাতকেই খাম, মিছাতে কষ্ট কৰিব নালাগে।
0: একো কষ্ট নহয় ৰবা, চাহ একাপ কৰোঁতেনো কি কষ্ট হ'ব?
1: নহয় মাহীদেউ, এই গৰমত চাহ খাব একেবাৰেই মন নাই, অগত্যা একো নেখালে যদি নহয় পানী এগিলাচকে দিয়ক।
2: পানী নহয়, চৰবতেই দে, নেমু আছে নহয়, নেমু চৰবতেই ভাল হ'ব।
0: হ'ব মা, বীৰেণ তুমি মাৰ লগত বহা, মই এতিয়াই আহিছোঁ।
1: হ'ব মা।
2: ডাক্তৰ, তই বোলে আমাৰ অনিৰুদ্ধৰ ভাল বন্ধু।
1: হয়,
2: সৰুৰে পৰা হেনো দুয়ো একেলগে পঢ়িছিলোঁ।
1: হয় আইতা, হায়াৰ ছেকেণ্ডেৰীলৈকে দুয়ো একেলগে পঢ়িছিলোঁ।
2: তেনেহ'লে ইয়াৰ আগতে তোক দেখা মনত নপৰে দেখোন, আমাৰ ঘৰলৈ অহা নাছিলি নেকি?
1: আহিছিলোঁ, মাহত দুই তিনিবাৰকৈ আহিছিলোঁ দেখোন। অৱশ্যে যোৱা বাৰ বছৰমানহে অহা যোৱা বৰ পাতল হৈছে, মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি উঠি মেডিকেল পঢ়িবলৈ ডিব্ৰুগড়লৈ গ'লোঁ, পঢ়া শেষ কৰি প্ৰথমতে ডিব্ৰুগড়তে চাকৰিত সোমালোঁ। গুৱাহাটীলৈ বদলি হৈ অহাৰ তিনি বছৰমানহে হৈছে, মানে দেউতা ঢুকোৱাৰ এবছৰ পাছত আহিলোঁ।
2: ইছৰাম, মইতো জনাই নাছিলোঁ, বৰ কম বয়সতে ঢুকাল নিশ্চয়।
1: হয়, পঞ্চাছ বছৰমানহে হৈছিল।
2: ইমান কম বয়সতে, ভগৱানৰো যে বিচাৰ। ঘৰত আৰু কোন কোন আছে বোপাই?
1: মা আৰু আৰতী, মানে মোৰ ভনীজনী আছে।
2: তাই পঢ়ি আছে নেকি?
1: ঘৰৰ ওচৰতে নতুনকৈ প্ৰাইভেট কলেজ এখন হৈছে নহয়, ইংৰাজীত এম এ পাছ কৰি উঠি তাতে লেকচাৰাৰ হৈ সোমাইছে। পইচা পাতি নাই, ব্যস্ত হৈ আছে আৰু।
0: লোৱা চৰবতখিনি খোৱাচোন।
1: দিয়ক মাহীদেউ, চৰবতৰ লগত এয়া আকৌ কি?

0: একো নহয় দিয়া, নাৰিকলৰ লাড়ুহে দিছোঁ দুটা, তুমি ভাল পোৱা কাৰণেহে দিছোঁ, খোৱা।
1: আপোনাৰ আজিও মনত আছে নহয়, জানে আইতা, মাহীদেৱে লাড়ু বান্ধিলেই অনিৰুদ্ধই ক'ব, বোলা মাই আজি লাড়ু বান্ধিছে। কোনো কথা নাই, স্কুল ছুটিৰ পাছত আহি হাজি। ঘৰ গৈ পাওঁতে পলম হোৱা কাৰণে মাৰ পৰা যে কিমান দিন বকনি খালোঁ।
2: হয় নেকি, মোৰ দেখোন মনতে পৰা নাই অ', বুঢ়ী হ'লো নহয়, আজিকালি কথাবোৰ বৰ সোনকালে পাহৰোঁ। খা চৰবত গিলাচ খাই ল, অলপ জোৰ পৰিব।
1: সঁচাকৈ আইতা, আপুনি একদম ঠিক কৈছিল, চৰবত গিলাচ খাই বৰ আৰাম পাইছোঁ। বাৰু আইতা, আজিলৈ উঠোঁ।
2: ডাক্তৰ, মই আগৰ দৰে উঠি লৰি ফুৰিব পাৰিমনে? উপায়
1: নোৱাৰিলে কেনেকৈ হ'ব, অনিৰুদ্ধৰ বিয়াখন হৈ নোযোৱালৈকে আপোনাৰ সকাহ নাই, কইনা নিৰ্বাচন কৰাৰ দায়িত্ব হেনো আপোনাকেই দিছে, গতিকে আপোনাক সুস্থ সবল কৰি ৰখাৰ দায়িত্বটো মোকেই দিছে। একো চিন্তা নকৰিব, সকলো সুকলমে চলি যাব। আইতা এতিয়া আহোঁ।
2: আকৌ আহিবি বোপাই, এইবাৰ আৰু 12 বছৰ নলগাবি।
0: আহিবা আহিবা।

0: এই গোহাই দেখোন, আহক আহক আহক, ভিতৰ সোমাই আহক। এই বাহিৰত বৰ প্ৰখৰ ৰ'দ,
1: ভাদমহীয়া ৰ'দ, অতি প্ৰখৰ, বৰষুণো নাই, বৰ গৰম পৰিছে।
0: হেৰা, সেই গৰমৰ কথা ভাবিলে সেই ঘৰৰ বাহিৰ ওলাবলৈকে ভয় লাগে। চাওঁ বহকচোন, এই ফেনখন অলপ বঢ়াই দিম নেকি?
1: নালাগে, এ বৰ পিয়াহ লাগিছে বুইছে, পানী এগিলাচকে দিয়ক।
0: ৰ'ব ৰ'ব, এই ৰত্না, এই চাওঁ আই, এই গোঁসাইৰ কাৰণে ঠাণ্ডা পানী এগিলাচ আনচোন। এই মোৰ মাজু ছোৱালীজনী বিধৱা হোৱা ছমাহ হ'ল নহয়, এই শহুৰেকৰ ঘৰত কেতেৰা জেঙেৰা বৰকে সহিব লাগে। দুবছৰীয়া কেঁচুৱাজনীৰ সৈতে সেই তাই যেন তেওঁলোকৰ একেবাৰে অদৰকাৰী বুজাহে, মই বাপেকটো হৈ কেনেকৈ চাই থাকোঁ। সেই যোৱা মাহতে গৈ হেলৈ আহিলোঁগৈ আৰু, এই ইয়াতে পাৰিলে ইয়াক তাক ধৰি সৰু সুৰা চাকৰি এটাত সোমোৱাই দিয়াৰ মন, জানো কি হয়গৈ।
1: যি হয় ভালেই হ'ব, ভগৱানে নিশ্চয় ন্যায় বিচাৰ কৰিব,
0: তেওঁৰেই ভৰসা আৰু। অঁ দে, পানী গিলাচ গোঁসাইলৈ আগবঢ়াই দে।
1: দিয়া,
0: হ'ব, যা যা, এই গোঁসাই অলপ বহিব, এই কিছু সময়ৰ পাছতে এই চাহ জলপানৰ দিহা কৰিবি আকৌ দেই। অঁ যা।
1: নাই নাই, সেই মিছাতে সেইবোৰ একো কৰিব নালাগে।
0: হে, আপুনি ক'লেই মই শুনিম নে, হে আজি কিমান দিনৰ মূৰত আহিছে, এই ছমাহ মানেই হ'ল নেকি?
1: যোৱা বহাগত আহিছিলোঁ।
0: অঁ হয়তোন, পিছে সেই বোপাৰ বিয়াৰ কথা কিবা আগবাঢ়িছেনে কোনোবা ফালে?
1: নাই, কোনোফালে একো আগবঢ়া নাই, মানুহৰ আগত কথাষাৰ উলিয়াবলৈকে লাজ লগা হ'ল বুজিছেনে। আজি ডেৰ বছৰে ডেৰ কোৰিৰো বেছি প্ৰস্তাৱ আহিল, কিন্তু ক'তো একো নহ'লগৈ, কিবা নহয় কিবা এটা কাৰণ লাগিবই।
0: এ হ'ব হ'ব, সেই প্ৰজাপতিয়ে য'ত জোৰা মাৰি থৈছে তাতেহে হ'ব।
1: জানো বিয়া নমা নাই নেকি তাৰ?
0: নাই, নামিছে নামিছে, আপুনি ইয়াৰ আগৰ পৰা আহোঁতেই মই কৈছিলোঁ নহয়, এই বছৰ আঘোণৰ ভিতৰতে সেই বোপাৰ বিয়া হ'বই।
1: কি হয়গৈ জানো, কইনাই দেখোন নাপাওঁ।
0: পাব পাব, এই ভাল বংশৰ গুণৱতী ৰূপৱতী বিদুষী কইনা পাব, এই কথা সেই বোপাৰ সোঁৱৰণীত লিখা আছে নহয়।
1: আজিও তিনিখন সোঁৱৰণী নকল লৈ আহিছোঁ, বংশ পৰিয়াল ভাল বুলি শুনিছোঁ, বিদ্যা বুদ্ধিও আছে, আচল কথা হ'ল যোৰা বা আহে নে নাহে।
0: চাওঁ চাওঁ দিয়কচোন, বোপাৰ সেই সোঁৱৰণীখনৰ লগত মিলাই চাওঁ।
1: প্ৰথমতে এইখন চাওকচোন, নমাটি প্ৰভাত গোস্বামী ছোৱালী, ইয়াত শ্ৰেণীকোঠিত থাকে।
0: অঁ চাওঁ ৰ,

0: বিছনাৰে আগ নবঢ়ায় ভাল নেকি?
1: বাৰু, তেনেহ'লে এইখন চাওকচোন, নলবাৰীৰ হোমেশ্বৰ ভট্টাচাৰ্যৰ জীয়ে।
0: তেখেতক মই ভালকৈ চিনি পাওঁ নহয়, মোকো জানে, মোকো জানে, হে একেবাৰে বিখ্যাত কবিৰা।
1: হয়, তেওঁৰে জীয়েক এইবাৰ MBBS ফাইনেল পৰীক্ষা দিব।
0: হয় নেকি? বৰ ভাল কথা। এই ল'ৰা উকিল, বোৱাৰী ডাক্তৰ, কোনো চিন্তা নাথাকিব। এই চাওঁচোন বাৰু, কন্যাৰ তুলাৰাশি, সমসপ্তম যোৰা, বৰ ভাল, বিয়া পাতিব পাৰি। হেই ৰ'বচোন, পাপা পাপখিনিও চাই লওঁ। কন্যাৰ লগ্নৰ পৰা 1, 2, 3 তৃতীয় স্থানত শনি আছে। লগ্নত দ্বিতীয়ে অথবা তৃতীয়ে কুৰ্যক ৰাহুৰ অভিনন্দনং বা, অৰ্থাৎ কন্যাৰ সোঁৱৰণিত যদি লগ্নৰ দ্বিতীয় বা তৃতীয় স্থানত মংগল, ৰবি, ৰাহু বা শনি, ইয়াৰে যিকোনো এটা পাপ গ্ৰহ থাকে, তেনেহ'লে কন্যা অকালতে বিধৱা হ'ব। হয় গোসাঁই, নহ'ব, এইজনী ছোৱালীৰ বৌদ্ধব্য যোগ আছে দেই।
1: আপুনি কৈছিল আমাৰ অনিৰুদ্ধৰ পত্নী বিয়োগ যোগ আছে।
0: আছে, বোপাৰ লগ্নৰ পৰা সপ্তম স্থানত ৰাহু আছে। লগ্ন পাপ, বিধু পাপ, পাপ সপ্তম ৰাখি গ, পুতিহাস ভৱেত কন্যা পত্নীহাস বৰো ভৱেত, অৰ্থাৎ কন্যাৰ লগ্ন ৰাখি বা লগ্নৰ পৰা সপ্তম স্থানত যদি পাপ গ্ৰহ থাকে, তেনেহ'লে সেই কইনা বিধৱা হ'ব। আৰু সেই একেদৰে বৰৰ সোঁৱৰণিটো যদি সেইকেইটা স্থানত কোনো পাপ গ্ৰহ থাকে, তেন্তে সেই বৰৰো পত্নী বিয়োগ হ'ব। এতিয়া এই দুয়োটা ৰাশি চক্ৰ মিলাই চালে দেখা যায় যে বৰ কন্যা দুয়োৰে ওপৰত পাপ গ্ৰহৰ প্ৰভাৱ আছে। গতিকে এজনৰ পাপে আনজনৰ পাপ কাটিব।
1: তেনেহ'লে যদি পাপ কটাকটি যায়, এই ক্ষেত্ৰত বিয়া হ'ব পাৰে নে কি কয়?
0: এইফালৰ পৰা চালে হয় বিয়া হ'ব পাৰে, তন ধন সহোদৰ বন্ধু সুত। গোসাঁই, এই ছোৱালীজনীৰ বাকীবোৰ কথা মই ঠিকেই পালোঁ, কিন্তু কিবা এটা কথাতহে থমকি ৰ'বলগা হ'ল।
1: খুলি কওকচোন।
0: খুলিয়েই কৈছোঁ, আপোনাৰ পৰা আৰু কথা নুলুকাওঁ। লগ্নৰ পৰা পঞ্চম স্থানলৈ হৈছে সন্তানৰ স্থান, এই স্থানত ৰবি আছে, ভাল নহয়, নিসন্তান হোৱাৰ সম্ভাৱনাই বেছি। সেই গতিকে এইজনী ছোৱালীৰ ক্ষেত্ৰত আগ নবঢ়াই ভাল নেকি গোসাঁই?
1: এইয়া চাওকচোন বিধিৰ কি বিড়ম্বনা, বংশ পৰিয়াল ভাল, জোৰা উৎকৃষ্ট, পাপ কটাকটি যায়, বিয়া নিঃসন্দেহে হ'ব পাৰে, কিন্তু তাতো কাৰণ সন্তানৰ মুখ দেখাৰ সম্ভাৱনাই যদি নাথাকিল, তেনেহ'লে সংসাৰ কৰি কি লাভ হ'ব? যোৱা 1.5 বছৰে এইদৰে বিমুখ হৈ আহিছে, বুজিছে, হাজাৰ ক'লেও মানুহেতো নুবুজিব। মই বৰ নিৰুপায়ত পৰিছোঁ হে ভক্ত।
0: অ' গোসাঁই, হতাশ নহ'ব, বোপাৰ কাৰণেও ক'ৰবাত উপযুক্ত ছোৱালী এজনী আছে, নিশ্চয় আছে।
1: জানো ক'ত বা আছে, আৰু এখন সোঁৱৰণি নকল আছে, একেলগে এইখনো চাই দিয়ক।
0: চাওঁ দিয়কচোন, এইখন মেষ ৰাশি, দৰা কইনা উভয়ৰে একে ৰাশি, ভিন্ন নক্ষত্ৰ, অতি উত্তম ৰাজযোৰা, নাই নাই, ক্ষতিকাৰক স্থানত কোনো পাপ গ্ৰহ নাই, এটাই মাত্ৰ চিন্তাৰ বিষয় হ'ব, সদায় এটা নহয় এটা কিন্তু বেমাৰ লাগি থাকিব দেই, সুশান্তি কিন্তু অলপ কম হ'ব।
1: কিন্তু অনিৰুদ্ধৰ যে পত্নী বিয়োগ যোগ আছে, সেইটোৰ কি হ'ব? সেই পাপ কাটিব পৰা ছোৱালীজনীৰ ৰাশি চক্ৰত কিবা আছেনে?
0: এই তেনেকৈ একো নাই গোসাঁই, পিছে বৃহস্পতি সপ্তমত আছে, পূৰ্ণ দৃষ্টি লাভ কৰিছে, গতিকে চিন্তাৰ বিশেষ একো কাৰণ নাই। কিংকৰ বন্তু গ্ৰহা সৰ্বে যস্য কেন্দ্ৰে বৃহস্পতি, বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিলে অন্য গ্ৰহৰ কুদৃষ্টিয়ে একো ক্ষতি কৰিব নোৱাৰে, একো ক্ষতি কৰিব নোৱাৰে, এইজনী ছোৱালীৰ লগত বিয়া পতাৰ কথা কিন্তু বিবেচনা কৰিব পাৰে দেই গোসাঁই।
1: কিন্তু কেনেকৈ, মোৰ ল'ৰাৰ পত্নী নিধন যোগ খণ্ডন যোৱা কোনো পথটো নেদেখিলোঁ, তেনেস্থলত সকলো জানি শুনি লোকৰ ছোৱালীজনীক নিশ্চিত মৃত্যুৰ মুখলৈ কি সতে ঠেলি দিওঁ আপুনিয়ে কওকচোন? মোৰ ল'ৰাৰ ক্ষতি হ'ব পৰা কিবা দুখ থকা বুলি জানিলে যিমানেই ভাল ছোৱালী নহওক লাগিলে, সেই ছোৱালীৰ লগত বিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰোঁ, সেই

0: দৰে সেই ছোৱালীজনীৰ মাক বাপেকেও মোৰ ল'ৰাৰ লগত তাইক বিয়া দিয়াৰ কথা ভাবিবই নোৱাৰে। মইতো কোনোপধ্যেই নোৱাৰোঁ। সন্তান সদায় সন্তানেই ভক্ত, ল'ৰাই হওক বা ছোৱালীয়ে হওক, মাক বাপেকৰ কাৰণে দুয়ো এক, অতি আদৰৰ। নাই নাই নাই ভক্ত, নিজে পিতৃ হৈ এই ছোৱালীজনীৰ দুৰ্ভাগ্যক মই আদৰণি জনাব নোৱাৰোঁ।
1: মইনো কি ক'ম গোসাঁই, যি উচিত বিবেচনা কৰে তাকেই কৰিব। কপালৰ লিখন কোনেও খণ্ডাব নোৱাৰে, যি হ'বলগা আছে সি হ'বই। মোৰ ঘৰতে উদাহৰণ আছে নহয়, যোৰা চাওঁতে মই দেখিছিলোঁ 36 বছৰ বয়সত ল'ৰাজনৰ বৰ ডাঙৰ ইষ্ট এটা আছে। মই সেইটো অলপ হেয়ক জ্ঞান কৰিলোঁ। মোৰ ছোৱালীৰ সোঁৱৰণিত বৃহস্পতি একেবাৰে তুংগত। ভাবিলোঁ পত্নীৰ ভাগ্যৰ জোৰত পতিৰ আপদ মোচন হ'ব, কিন্তু নহ'ল। ছমাহ আগতে বাস্তুৰ ঘটনাত জোঁৱাইৰ মৃত্যু হ'ল। বুজিছে, জন্ম, মৃত্যু, বিবাহ মানৱ জীৱনৰ তিনিটা ৰহস্যময় ঘটনা। এই তিনি বিষয়ত জ্যোতিষে আজি কুপতি খাটাংকৈ একো ক'ব পৰা নাই। বিধিৰ বিধান গোসাঁই, আমি নৰমনিছে আমি তাৰ কি পাৰা পাৰ পাম? নাই, একো নাপাওঁ।
0: সঁচাকে বৰ ৰহস্যময় আমাৰ জীৱন, নহ'লেনো নানা ঘাত প্ৰতিঘাত সত্ত্বেও মানুহে আশাৰ পাছ নেৰাকৈ থাকেনে? হা, আশাই বোধহয় আমাৰ সঞ্জীৱনী শক্তি।
1: হেৰা, হয় কি জানি গোসাঁই।
0: বাৰু, সেই বহুত দেৰি হ'ল, আজিলৈ উঠো দিয়ক। এইয়া এইখিনি আপোনাৰ মাননি লওক।
1: নাই নাই নাই নাই গোসাঁই, আজি মাননি নলওঁ, মানে মনে কোৱা নাই দেখোন, বেয়া নাপাব। এইয়া গ'লে কেতিয়াবা বাৰু থাকচোন আজি।
0: আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে জোৰ কৰি মাননি নাযাছো বাৰু, আহোঁ তেনেহ'লে।
1: ভাল
0: ভাল
1: ভাল বাৰু।

0: ৰতন ৰতন
1: আইতা
0: আই গাড়ী উলিয়ালি নে
1: গাড়ী উলিয়াই মই কেতিয়াবা ৰেডি হৈ আছোঁ আইতা
2: অঁ মা সাজি কাছে ওলাইছা দেখোন ক'ৰবালৈ যোৱা নেকি
0: অঁ অলপ ফুৰি আহোঁগৈ কণিকা হ'ল নে তোৰ
3: হ'ল মা গৈছোঁ গৈছোঁ
4: বা এয়াহে কথা আজিহে তোমাৰ আচল ৰূপটো ওলাইছে দেই আইতা তুমি যে ইমান ধুনীয়া মই পাহৰিয়ে গৈছিলোঁ নাই আজিৰ আধুনিকাই তোমাৰ লগত ফেৰ মাৰিব নোৱাৰে ক'ৰবাতে পৰি থাকিব
0: যা চুপতি মাৰিবলৈ নাহিবি
4: হা চুপতি নহয় আইতা সঁচা কথা পিছে এনেদৰে যে পাটৰ ছেট পিন্ধি সাজি কাচি ওলাইছা মতলব কি
0: তোকনো কেলৈ
4: আহ টেম্পাৰ চোৱা
3: কিয় আমি ক'ৰবালৈ অলপ ওলাই যাব খুজিলে তহঁতৰ চকু পৰে নহয় জানো
2: নহয় মানে বহুত দিনৰ মূৰত তোমালোক দুয়োকৈ একেলগে সাজি কাচি ওলোৱা দেখিছোঁতো সেইকাৰণে অলপ কৌতূহল হৈছে
0: আমি তিৰোতা মানুহ নহয় ঘৰৰ চাৰিবেৰৰ মাজত থাকিলে ইহঁতে বৰ ভাল পায় বাহিৰ ওলাব খুজিলেই ইহঁতৰ চিন্তা হয়
4: আহা কলৈ যাবলৈ ওলাইছা ক'বা নেকি
0: নকওঁ
4: বা কি গপচ
0: ৰতন বল আহ কণিকা আহ
3: বহকচোন

0: মা, আমিনো ক'লৈ গৈ আছো?
1: বীৰেণহঁতৰ ঘৰলৈ।
0: কোন বীৰেণ মা?
1: ডাক্তৰৰ কথা কৈছোঁ।
0: ঘৰ জানো চিনি পায়?
2: মই চিনি পাওঁ বৰমা, দুৰ্গা সৰোবৰত থাকে। দাদাৰ লগত বহুদিন আহিছোঁ নহয়।
1: ৰতন, মিঠাই কিনিছ নহয়?
2: কিনিছোঁ আইতা, এয়া মোৰ কাষতে ৰাখিছোঁ।
0: মিঠাই? মিঠাই আকৌ কেলে?
1: তোৰো যে কথা আৰু, তাৰ কাৰণে আজি উঠি লৰি ফুৰিছোঁ। তোৰ লগত এনেদৰে ওলাই আহিব পাৰিছোঁ, এটা নতুন জীৱন পাইছোঁ।
0: হয় মা, বৰ নাম কৰা ডাক্তৰ, হাতখন ভাল বুলি সকলোৱে কয়। পইচা পাতিৰো বোলে তেনেকৈ লোভ নাই।
1: মোৰ বেমাৰৰ কথাটোকে লচোন, অইন ডাক্তৰ হোৱা হ'লে কিমান টকা ল'লেহেঁতেন? অথচ অনিৰুদ্ধৰ আইতাৰ কাৰণে আমাৰ পৰাতো সি ফিজ বুলি এটা পইচাও নল'লে।
0: লোৱাৰ দূৰৰে কথা, ফিজৰ নাম ল'বই নিদিলে।
1: সেইকাৰণেই ভাবিলোঁ মিঠাই অলপকে দি আহোঁগৈ, অকলে আহিব ভাল নালাগে কাৰণে তোক।

0: লগ ধৰিলোঁ। অইনেকো কৰিব নোৱাৰিলেও থেংকু এটাটো ক'ব পাৰিম। হাঁহিলে যে মই কিবা ভুল ক'লোঁ নেকি?
1: নাই নাই নাই কোৱা মা।

0: আইতা, ডাক্তৰৰ ঘৰ পালোহি, নামক। সেই যে সেউজীয়া ৰঙৰ গেটটো, সেই গেটটোৰে সোমাই গৈ আছাম টাইপৰ ঘৰটোৱে ডাক্তৰ দাদাহঁতৰ ঘৰ।
1: এইটো ডাক্তৰ বীৰেন মিশ্ৰৰ ঘৰ নহয়নে বাৰু?
2: হয়।
3: তুমি হ'বলা ডাক্তৰৰ মাক?
2: হয়।
1: মই কিন্তু আমি কোন ধৰিব পৰা নাই নহয় জানো।
3: তোৰো যে কথা আৰু, আগতে কোনোদিনে লগ নাপালে আজি কেনেকৈ চিনি পাব? মই ডাক্তৰৰ ৰোগী।
1: ভিতৰলৈ আহক, দুৱাৰ মুখত থিয় হৈ থাকিয়ে চিনাকি দিবনে? আহক বহক।
2: অঁ, ভাল পাৰে।
1: মই অনিৰুদ্ধৰ মাক কণিকা, এয়া মা মানে মোৰ শাহু।
2: অঁ, বীৰেণৰ মুখত আপোনালোকৰ প্ৰশংসা শুনিয়েই থাকোঁ। তাক হেনো নিজৰ ল'ৰাৰ দৰে মৰম কৰে। অনিৰুদ্ধও বৰ ভাল ল'ৰা, তাকতো মই সৰুৰে পৰাই পাইছোঁ। ইহঁত দুয়ো বৰ ভাল বন্ধু। কৰ্মক্ষেত্ৰ দুয়োৰে পৃথক হ'লেও ল'ৰালিৰ বন্ধুত্ব কিন্তু অক্ষুণ্ণ আছে।
3: তোমাৰ ল'ৰাও কিন্তু বৰ গুণী ডাক্তৰ, মোক মৰা মানুহজনীক বচাইছে। আমাৰ পৰাতো ফিজ দি একো নলয়, সেয়ে ভাবিলোঁ অলপ মিঠাইকে লৈ যাওঁ। সি মিঠাই খাই ভাল পায় বুলি মই জানো।
1: ইছ ৰাম, এইবোৰ নানিলেও হ'লহেঁতেন।
4: মা, কাৰ লগত কথা পাতিছা মা?
1: অঁ, ওচৰলৈ আছোন, চিনাকি কৰি দিওঁ। এয়া অনিৰুদ্ধৰ আইতাক আৰু এয়া মাক। এইজনী মোৰ ছোৱালী আৰতি,
3: মাষ্টৰণী নহয় জানো?
4: আপুনি কেনেকৈ জানিলে?
3: চিনাকি মানুহৰ মুখত শুনি জানিলোঁ আকৌ।
1: সিদিনা কথা প্ৰসংগত বীৰেণেই ক'লে তুমি হেনো ওচৰৰে নতুন কলেজ এখনত সোমাইছা।
3: মানে ডাক্তৰ ঘৰত নাই নেকি? মাত শুনা নাই যে।
4: ৰবিবাৰে দাদাক লগ পোৱা বৰ টান। আপোনালোক অহাৰ এঘণ্টামান আগতে মালিগাঁৱলৈ গ'ল। তাতে তেওঁৰ বন্ধু এজনৰ ফাৰ্মাচীত বহি বেমাৰী চাব। উভতি ঘৰ পাওঁতে ৰাতি প্ৰায় 10 বাজে।
1: বৰ কষ্ট কৰে ল'ৰাটোৱে। দেউতাক ঢুকোৱাৰ পাছৰে পৰা ঘৰখনৰ সকলো দায়িত্ব তাৰ মূৰতে পৰিছে।
4: আপোনালোকে কথা পাতক, মই চাহৰ ব্যৱস্থা কৰোঁ। চেনি খাব নহয় চাহত?
1: ঠিক ডাক্তৰ ভনীয়েক, চেনি খাওঁ, কিন্তু কমাই দিবা।
3: আমাৰ অনিৰুদ্ধৰ দৰে তোমাৰো ল'ৰা ছোৱালীহালৰ বিয়াৰ বয়স হৈছে, ক'ৰবাত কিবা কথা বতৰা আগবাঢ়িছেনে?
1: নাই, ক'তো একো আগবঢ়া নাই। পৰিয়ালৰ মূল মানুহজন নহ'লে কোনে এইবোৰ বিষয়ত আগভাগ ল'ব? বংশ পৰিয়াল বুলিবলৈ যি আছিল বৰপেটাতে থাকিল, কোনে দিহা পৰামৰ্শ দিব? দেউতাক থকা হ'লে এতিয়ালৈ অন্ততঃ এখনমান বিয়া হৈয়ে গ'লহেঁতেন। বীৰেণো ল'ৰা মানুহ, এইবোৰ কথাৰ বেছি ভুৱেই নাপায়। মই তিৰোতা মানুহজনীয়েনো কি কৰিব পাৰোঁ? ভাবি চিন্তি পাৰ নোপোৱা হৈছোঁ।
5: এৰা, বিয়া বাৰু পতা বৰ জটিল কাম। সময়ত লাগ বুলিলেই মনে বিচৰা ল'ৰাজন বা ছোৱালীজনী পাবলৈ বৰ টান।
1: সেই অনিৰুদ্ধৰ বিয়াৰ কথাও চিন্তা কৰা বুলি শুনিছিলোঁ। ছোৱালী ক'ৰবাত ঠিক হ'লনে?
5: নাই, ক'ত ঠিক হ'ল। দেউতাকে হাবাথুৰি খাই ফুৰিছে ছোৱালী বিচাৰি। পচন্দৰ ছোৱালী পোৱাই মুস্কিল।
4: মা, চাহ ডাইনিং টেবুলতে দিছোঁ।
1: উঠকচোন, প্ৰথমবাৰৰ কাৰণে আহিছে, চাহ একাপকে খাব।
3: প্ৰথমবাৰ আহিলেহে দ্বিতীয়বাৰ অহাৰ বাট মুকলি হয়। কোনে জানে, ইয়াৰ পাছত কিজানি সঘনাই অহা যোৱা কৰিব লগা হয়। সকলো নিৰ্ভৰ কৰিব এই চাহ কাপৰ ওপৰত।
4: হয়নে? কিয় বা?
3: কাৰণ ভাল চাহ একাপৰ প্ৰতি মোৰ দুৰ্বলতা আছে।
4: মোৰ হাতৰ চাহ কাপ বা ভাল হয়নে নাই খাই চাওকচোন।
5: মই হ'লে ভাল পাইছোঁ।
3: যি দেখিছোঁ আকৌ আহিবই লাগিব।
4: তাৰমানে চাহকাপ ভাল হৈছে?
3: এৰা, বৰ ভাল হৈছে।
1: লুচি মিঠাই একো দেখোন চোৱাই নাই, খাওকচোন।
5: আবেলি মায়ে কেৱল চাহ একাপহে খায়, লগত একো নেখায়।
3: বয়স হ'ল নহয়, নুসুধে। মই নাখালেও তই পাৰিবি, খা খা।
4: হয়, অন্ততঃ আপুনিতো অলপ খাওক, নহ'লে মোৰ কষ্টখিনি অথলে যাব।

0: ঠিক আছে বাৰু, লুচি এখন দিয়া, মাত্ৰ এখনহে
1: নহ'ব দেই, এই দুখন খাবই লাগিব।
2: এৰা, বোৱাৰী হ'লে এনেহে হ'ব লাগে।
1: কি ক'লে?
2: নাই ঐ, একো কোৱা নাই। অলপ আগতে আমি বীৰেন অনিৰুদ্ধৰ বিয়াৰ কথা আলোচনা কৰি আছিলোঁ। কি জানো হৈছে আজিকালি ভাল ছোৱালীৰ বৰ আকাল। আমি তোৰ স্বৰ্গৰ অপেশ্বৰী এজনী বিচৰা নাই, এই ধৰা তোমাৰ নিচিনা এজনী, বাছ আৰু কি লাগে। অলপ খা খবৰ ৰাখিবাচোন, তোমালোকৰ লগৰে তেনে এজনী ছোৱালী আমাৰ অনিৰুদ্ধৰ কাৰণে।
1: মই এতিয়া আহিছোঁ।
0: আজিলৈ উঠো তেনেহ'লে, বহুত সময় বহিলোঁ।
3: বল, আপোনালোকক পাই বৰ ভাল লাগিল। সময় পালে এনেকৈ পাক এটা মাৰিবচোন মাজে সময়ে।
2: আমাৰো বৰ ভাল লাগিছে, তুমিও আহিবাচোন আমাৰ ফালে। ইয়াৰ মাজতে সময় সুবিধা উলিয়াই অহা যোৱা কৰিব লাগিব, তেনেকৈয়ে সম্বন্ধবোৰে গঢ় লয়। আৰু টিকো আনিবা,
3: চাওঁচোন কি কৰিব পাৰোঁ।
0: আহোঁ তেনেহ'লে। আৰতি জানো ক'লৈ গ'ল?
1: এয়া মই ইয়াতে আছোঁ, আকৌ আহিব দেই।
0: বাৰু,
2: মই হ'লে নাহোঁ।
1: কিয়?
2: বীৰেনে মোক আইতা বুলি মাতিলে মই তোমাৰ কি হওঁ?
1: আইতা?
2: এবাৰোতো মোক আইতা বুলি মতা নাই।
3: যা, ভৰি চুই আশীৰ্বাদ ল।
1: আইতা আকৌ আহিব।
2: হ'ব আই, আইতা যে বুলিলা সেয়ে হ'ব। নালাগে নালাগে, ভৰি চুব নালাগে, এনেই মই আশীৰ্বাদ কৰিছোঁ। শীঘ্ৰে কাৰ্তিকৰ তুল্য বৰ এজনৰ লগত তোমাৰ বিয়া হওক।
1: আইতাৰো যে কথা।
0: আজিলৈ আহোঁ দেই
2: আৰতি। আহোঁ?
1: হয় আইতা।
2: তেনেহ'লে কথা থাকিল, মই তোমাৰ কাৰণে ল'ৰা বিচাৰিম আৰু তুমি অনিৰুদ্ধৰ কাৰণে ছোৱালী বিচাৰিম।
0: আহিছোঁ দেই।
1: হয়,
2: আহোঁ।

0: ৰতন, গাড়ী ৰখাচোন, গাড়ী ৰখা।
1: মা, এয়া দেখোন শুক্ৰেশ্বৰ মন্দিৰ, ইয়াত গাড়ী ৰখালে যে।
0: মন্দিৰলৈ যাম, আহ চাওঁ ৰতন। এয়া পইচা নে, বেগেতে এগচি ঘিউ চাকি, অলপ বেলপাত আৰু এপেকেট ধূপ লৈ আহ।

0: দেও, এইখিনি মোৰ নাতিটোৰ নামত ভগৱান সদাশিৱলৈ আগবঢ়াওক। নাম অনিৰুদ্ধ গোস্বামী, গোত্ৰ পৰাশৰ। হয়, আমি ইয়াৰ পৰাই সেৱা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। দিয়ক, নিৰ্মালীখিনি মোৰ হাততে দিয়ক, অলপ দক্ষিণা দিছোঁ, আশীৰ্বাদ কৰিব।
1: কণিকা, এইবাৰ ঘৰলৈ যাম।

0: মা হঠাতে মন্দিৰত সোমাল, অনিৰুদ্ধৰ নামত ঘিউ চাকি জ্বলালে, মই একো বুজা নাই মা।
1: নকলে কেনেকৈ বুজিবি?
0: কওক মা, জানিবলৈ মোৰ বৰ কৌতূহল হৈছে।
1: কম ৰবি, বিয়েনতৰ ঘৰখন তোৰ কেনে লাগিল?
0: বৰ ভাল লাগিল, মাকজনী বৰ সাদুৰী।
1: আৰু এতিয়া কেনে দেখিলি?
0: ভাল, বৰ ভাল ছোৱালী, দেখিবলৈও ধুনীয়া।
1: তাৰমানে তোৰ পচন্দ হৈছে?
0: কি পচন্দৰ কথা কৈছে মা?
1: বোৱাৰী ৰূপত আৰতি তোৰ পচন্দ হৈছে, মোৰো পচন্দ হৈছে। বৰ সুন্দৰ মিলিব, ৰাম সীতাৰ জোৰা হ'ব।
0: কিন্তু মা, আমাৰ পচন্দ হ'লে কি হ'ব? দেউতাক আৰু অনিৰুদ্ধৰতো পচন্দ হ'ব লাগিব, তাৰোপৰি ৰাখীজোৰাওতো আহিব লাগিব।
1: সেইবোৰৰ দায়িত্ব মই লৈছোঁ, তই চিন্তা নকৰিবি। তাৰ কাৰণে উপযুক্ত ছোৱালী এজনী পালে শুক্ৰেশ্বৰ মন্দিৰত ঘিউ চাকি এগচি জ্বলাম বুলি মানস কৰি থৈছিলোঁ। প্ৰভু সদাশিৱৰ অশেষ কৃপা।
0: কিন্তু মা, আৰতিহঁতে বা কথাটো কেনেদৰে লয়?
1: বীৰেণ আৰু মাকে বৰ সুখ পাব। আৰতি আৰু অনিৰুদ্ধইতো আনন্দতে হাত জাপ মাৰিব। সিহঁত দুয়োৰে মাজৰ সম্পৰ্ক বৰ গভীৰ, মনৰ আদান প্ৰদান কেইবা বছৰো আগত।

0: গতে হৈ গৈছে।
1: কি আচৰিত, ইমান ডাঙৰ কথাত অথচ আমি একোৰে উমান নাপাওঁ, আপুনি কেনেকৈ জানিলে?
0: ৰতনে ক'লে, আৰম্ভণিৰ পৰা সি সকলো জানে।
1: ৰতন, তেনেহ'লে ইমান দিনে আমাক একো জনোৱা নাছিলে কিয়?
2: দাদাৰ ভয়ত মোক মুখ নুখুলিবলৈ সাৱধান কৰি দিছিল।
1: তেনেহ'লে এতিয়া কিয় মুখ খুলিলি?
2: বৰদেউতাৰ বিলৈ আৰু আইতাৰ কষ্ট দেখি ৰ'ব নোৱাৰিলোঁ, যি হয় হ'ব আইতাক সকলো কৈ দিলোঁ।
1: জানো পাই এতিয়া বা কি হয়গৈ।
0: ভালেই হ'ব, তই চিন্তা নকৰিবি, মই সকলো চম্ভালি ল'ম।
1: কিবা কাৰণত যদি ৰাখি যোৰা নাহে তেতিয়া কি হ'ব মা? দেউতাকেতো তেনে পৰিস্থিতিত কেতিয়াও সন্মত নহ'ব।
0: মই তাৰ মা, মই সন্মত হৈছোঁ যেতিয়া সিও সন্মত হ'বলৈ বাধ্য। যি কৰিব লাগে মই কৰিম, তই মাথো চুপচাপ থাকিবি, একদম মুখ নুখুলিবি।

0: মা
1: মা মোক মাতিছিলে বোলে?
2: অঁ বচোন।
1: এনেই মাতিলা নে কিবা কথা আছে?
2: এনেই মতা নাই, জৰুৰী কথা আছে। অলপ বহ। এই কণিকা জানো ক'ত সোমাই থাকিল?
3: আইতা, ৰতনে ক'লে তুমি বোলে মোক মাতি পঠাইছা, কিবা হেনো গুৰুত্বপূৰ্ণ কথা আছে?
2: মতাই যে আনিব লাগে, এনেই আইতাৰ ওচৰলৈ আহিব নোৱাৰ নেকি, নে তোৰ সময় নাই?
3: নহয়, মানে আজি এটা বৰ জটিল কেছ পাইছোঁ, সেই বিষয়ে কিছু পঢ়া শুনা কৰিবলগীয়া আছে। হ'লেও সকলো পাছ, আইতাহে আগ, কোৱা কি কথা আছে?
2: ক'বলৈকে ঠিক নহয়, এটা আলোচনাৰ কাৰণেহে মাতিছোঁ। মাৰো আহক ৰবি।
4: আহিছোঁ মা, একেলগে চাহ কেইকাপো লৈ আহিলোঁ, সেইকাৰণেহে অলপ পলম হ'ল।
1: ভালেই কৰিলে বুইছা, চাহ একাপ খাবলৈ মনো গৈছিল দিয়া।
2: হেৰি নহয় অ কন্দৰ্প, ইয়াৰ বিয়াখনৰ কি কৰিম বুলি ভাবিছ? সি আৰু সৰু ল'ৰাটো হৈ থকা নাই, 30 বছৰ পূৰ হ'ল।
1: জানো মা, মই একেবাৰে নিৰুপায়ত পৰিছোঁ, তুমিতো সকলোখিনি জানাই, এজনী উপযুক্ত ছোৱালী নাপালে বিয়াখন পাতোঁ কেনেকৈ?
4: হয় মা, দেখাটোতো তাৰ লগত মিলা হ'ব লাগিব, অতি ৰূপৱতী নহ'লেও অন্তত মানুহে বেয়া নোবোলা হ'ব লাগিব, নহয় জানো?
1: ৰূপ লাৱণ্যত মইতো গুৰুত্বই দিয়া নাই, গুৰুত্ব দিছোঁ কইনাৰ সোঁৱৰণীখনত, ৰাখি যোৰাত। কিবা নহয় কিবা এটা কাৰণ থাকিবই, কাৰোবাৰ বৈধব্য যোগ আছে, কাৰোবাৰ আকৌ সন্তানস্থান বেয়া, কোনোবাজনীৰ আকৌ ৰাক্ষসগণ, ৰাহু কেতু শনি মংগলে যেন গোটেইখন চানি ধৰিছে, মই বিভূষিত পৰিছোঁ।
2: তাৰ মানে ত্ৰিলোচন পণ্ডিতে তোক শনি মংগলৰ পাছত বাৰুকৈয়ে দৌৰাইছে, এনেকৈ হ'লেতো এই জনমত ল'ৰাটোৰ বিয়া পতাই নহ'ব।
1: তেনেহ'লে তুমি কোৱাচোন মা, কি কৰোঁ?
2: পাপ গ্ৰহৰ চক্ৰব্যূহৰ পৰা ওলাই অহাৰ বাট উলিয়াব লাগিব, তেতিয়াহে বিয়াখন পাতিব পৰা হ'ব। বাৰু অনিৰুদ্ধ, মোৰ বেমাৰৰ সময়ত তই কৈছিলি নহয় বোলে মোৰ পচন্দৰ ছোৱালীহে তই বিয়া কৰাবি, সঁচাকৈ তেনেকৈ কৈছিলি নে বেমাৰী বুঢ়ীজনীৰ মন ৰাখিবলৈহে তেনেকৈ কৈছিলি?
3: কথাষাৰ অন্তৰৰ পৰাই কৈছিলোঁ আইতা, তোমাৰ পচন্দ যে নিখুঁত হ'ব মই জানো।
2: বাৰু কোনো লোক ঢাক নকৰাকৈ সঁচা কথা এষাৰ কবিনে?
3: কি কথা আইতা?
2: তোৰ নিজৰ পচন্দৰ ছোৱালী কোনোবা আছে নেকি?
3: কি মোৰ পচন্দৰ? নাই নাই আইতা, তেনে কোনো কথা নাই, তোমাৰো যে কথা আৰু।
2: কিবা থাকিলে এতিয়াই খুলি ক, নহ'লে পিছত পস্তাবি কিন্তু।
3: নাই আইতা, খুলি ক'ব লগা একো নাই, একো থাকিবই নোৱাৰে।
2: কণিকা, 1.5 বছৰে পৃথিৱীখন চলাত কৰিও বাপেকে বোৱাৰী এজনী বাছি উলিয়াব নোৱাৰিলে, পুতেকেও নিজৰ কাৰণে আজি পৰ্যন্ত এজনী ঠিক কৰিব নোৱাৰিলে, গতিকে ময়েই কিবা এটা কৰিব লাগিব, নে কি ক?
4: এই 80 বছৰ বয়সতনো কলৈ যাব ছোৱালী বিচাৰি, এনেই দেহাটো ইটো সিটো লাগিয়ে থাকে। নেলাগে মা, লাগিলে ল'ৰাৰ বিয়াই নাপাতোঁ।
2: মইতো একমাত্ৰ নাতিৰ বিয়াখন নোচোৱাকৈ নমৰোঁ, ছোৱালী বাৰু মই ঠিক কৰিম, কিন্তু মোৰ পচন্দত কোনেও আপত্তি কৰিব নোৱাৰিব, মই কাৰো আপত্তি নুশুনো, হ'বনে?
4: কোনেনো কি আপত্তি কৰিব মা, আপুনিতো কৰো পেলনীয়া এজনী পচন্দ নকৰে।
2: তেনেহ'লে শুন, ছোৱালী এজনী মই পচন্দ কৰিছোঁ।
3: হে আইতা,
1: কি ক'লা মা, পচন্দ কৰিছা?
2: অঁ, মোৰ নিৰ্বাচনত তহঁতে কোনো খুঁত উলিয়াব নোৱাৰিবি, বংশ পৰিয়াল ভাল, ছোৱালীৰ ৰূপৱতীও গুণ

0: পুতিও পঢ়া শুনাও ভালেখিনি কৰিছে, আমাৰ ঘৰৰ বোৱাৰী হোৱাৰ যোগ্য ছোৱালী।
1: কিন্তু মা
0: আৰু কিহত, কিন্তু
1: ৰাখি যোৰা নোচোৱাকৈ সিদ্ধান্ত এটা ল'ব নোৱাৰি নহয়।
0: মই কৈছোঁ নহয়, সেইবোৰ একো চাব নালাগে, মাত্ৰ এদিন গৈ আঘোণতে বিয়াৰ দিন এটা ঠিক কৰি আহগৈ।
1: মা, এটাই ল'ৰা, তাৰ ভৱিষ্যত সুখ শান্তি আৰু মংগলৰ দিশটো বিবেচনা কৰিহে বিয়াখন পাতিব পৰা যাব। ছোৱালীজনী সোঁৱৰণীখন নেদেখাকৈ বিয়াৰ দিন ঠিক কৰিব নোৱাৰি নহয়।
2: আইতা, দেউতাই ঠিকেই কৈছে নেকি, খৰখেদাকৈ সিদ্ধান্ত এটা ল'লে ক্ষতিও হ'ব পাৰে।
0: তই মনে মনে থাক, তই এইবোৰ একো নুবুজ। অনিৰুদ্ধ, যদি তহঁতৰ একমাত্ৰ ল'ৰা, মোৰো একমাত্ৰ নাতি, আমাৰ বংশৰ সেই ভৱিষ্যত, তাৰ ক্ষতি বা অমংগল হ'ব পৰাকৈ মই কিবা এটা কৰিম বুলি তহঁতে ভাবিলি কেনেকৈ?
1: হ'লেও মা, ৰাখি যোৰা চাবই লাগিব, দুয়োখন সোঁৱৰণী মিলাই নোচোৱাকৈ বিয়া পতা সম্ভৱ নহ'ব। মইতো কোনো পধ্যে মান্তি নহওঁ।
0: কিয়, জ্যোতিষত ইমানেই বিশ্বাস নে, নে ত্ৰিলোচন পণ্ডিতৰ ওপৰত জনা মানুহ আৰু কোনো নাই বুলি ভাবিছ? জ্যোতিষৰ জ্ঞান মোৰো একেবাৰে নথকা নহয়। মোৰ দেউতাৰ জ্যোতিষৰ বিদগ্ধ পণ্ডিত আছিল, মোৰ বিয়াৰ ৰাখি যোৰা তেওঁ নিজেই চাইছিল, নিখুঁত উৎকৃষ্ট যোৰা, কোনো এখন সোঁৱৰণীতে ক্ষতিকাৰক স্থানত পাপ গ্ৰহ নাই, তেওঁৰো পত্নী বিয়োগ যোগ নাই আৰু মোৰো বৈধব্য যোগ নাই। কিন্তু ভাগ্যৰ বিড়ম্বনা চা, মই বিধৱা হোৱাৰ 15 বছৰ হ'ল, কিয় এনে হ'ল কিবা ক'ব পাৰিবিনে? তেওঁৰ পৰমাণু সিমানেই আছিল, সময় হ'ল গ'লগৈ, তাৰ বাবে মই জগৰীয়া নহয়। পতি পত্নীৰ ভিতৰত কোনোবাজনৰ আগতে কোনোবাজনৰ কিছুদিন পাছত মৃত্যু হ'ব, তাৰ বাবে পত্নী বিয়োগ বা বৈধব্য যোগ থকা নথকাৰ কোনো গুৰুত্ব নাই।
2: আইতা, তুমি বৰ মূল্যৱান কথা এটা কৈছা, সঁচাকৈ চিন্তা কৰিবলগীয়া বিষয়। সমগ্ৰ বিশ্বতে যিমানবোৰ বিয়া হয়, তাৰে শতকৰা কিমান বিয়া সোঁৱৰণী মিলাই পতা হয় বাৰু, একেবাৰে নগণ্য সংখ্যক। ইউৰোপ, আমেৰিকা, জাপান, চীন আদিৰ মানুহবোৰে হয়তো ৰাখি যোৱা চোৱাৰ বিষয়ে শুনাই নাই।
0: জ্যোতিষ শাস্ত্ৰৰ মহত্ব মই নুই কৰা নাই অনিৰুদ্ধ, কিন্তু গুণী জ্ঞানী জ্যোতিষৰ পণ্ডিতেই কৈছে মন যোৰাইহে আচল যোৰা। তাৰোপৰি জন্ম, মৃত্যু, বিবাহ, জীৱনৰ 3টা মহত্বপূৰ্ণ ঘটনা হেনো বিধাতাই পূৰ্বেই নিৰ্ধাৰণ কৰি থয়। জ্যোতিষত আস্থা থকাটো বেয়া নহয়, সেইবুলি যুক্তিযুক্ততা আওকাণ কৰি অন্ধ অনুকৰণ কৰিব নালাগে, ক্ষতি হয়।
3: মায়ে ঠিকেই কৈছে, মোৰ বোধেৰে কোনেও আৰু আপত্তি কৰিব নালাগে, আঘোণতে বিয়াখন হৈ যাওক।
0: ভাবিছা, মই জোৰ নকৰোঁ, মোৰ বাধ্যত পৰি কোনেও একো কৰিব নালাগে।
1: হ'ব মা, তোমাৰ কথামতে কাম হ'ব, ৰাহুকেতুৰ পাছত বহুত দৌৰিলোঁ আৰু নালাগে। তুমি ঠিকেই কৈছা, ভাগ্যৰ লিখন কোনেও খণ্ডাব নোৱাৰে, আঘোণতে বিয়া হ'ব খাটাং।
0: তেনেহ'লে এটা কাম কৰ, পলম কৰিব নালাগে, আহিনৰ মাত্ৰ আৰু 4 দিনহে বাকী আছে, মাজত কাতি মাহটো থাকিল, আঘোণত বিয়া, মাজত এইখিনি সময় লাগিবই, গতিকে পৰহি বুধবাৰ সেইদিনা কণিকাৰ সৰু ভায়েকটো কি নাম আছিল জানো তাৰ, অ হিতেশ, তাক লগত লৈ ছোৱালীৰ ঘৰলৈ যাগৈ, একেবাৰে দিনবাৰ খাটাং কৰি আহিবি, কিন্তু বুধবাৰৰ যাত্ৰা ভালেই হ'ব, যা, কথাতে কয় নহয় বোলে মঙলে যাত্ৰা বুধে পাওঁ, যাহা মন তাহা যাওঁ।
1: হ'ব বাৰু, হিতেশৰ লগত আজিয়ে যোগাযোগ কৰি ল'ম, পিছে বিয়াৰ দিন ঠিক কৰিবলৈ কাৰ ঘৰলৈ যাম নকলা দেখোন।
0: অনিৰুদ্ধ, তই দেখোন একো নামাতিলি।
2: মই আৰু কি মাতিম, তুমিতো সকলো ফাইনেল কৰিয়ে পেলালা।
0: বৰ দুখ মনেৰে কলি দেখোন কথাষাৰ, দুখ কৰিব নালাগে, মই আৰতিকে পচন্দ কৰিছোঁ।
2: আৰতি, কি ক'লা, আৰতি
1: কোন? আৰতি
0: বীৰেণ ডাক্তৰৰ ভনীয়েক আৰতি,
3: দুৰ্গা সৰোবৰত ঘৰ, বৰ মৰম লগা ছোৱালী, মাকজনীও সাদৰী।
1: অ', তাৰমানে মাৰ লগতে তুমিও?
3: ছোৱালী দেখিছোঁ, পচন্দও কৰিছোঁ, মাৰ লগত ময়ো একমত।
0: একমত, ভয় কৰিব নালাগে, ৰাজযোৰা হ'ব অনিৰুদ্ধ আৰু আৰতি মেষ ৰাখি।
1: বাৰু, শেষ ভালেই, সকলো ভাল, মই আহোঁ মা, হিতেশক লগ ধৰা দিহা কৰোঁ।
2: তোমালোকৰো যে কাণ্ড আৰু,
0: ইমান ডাঙৰ কথা এটা এনেকৈ লুকাই ৰাখিছিলি কিয় বাৰু?
2: ত্ৰিলোচন পণ্ডিতৰ ভয়ত, যদি ৰাহিযোৰা নাহে বুলি কয়, পিছে তুমি কেনেকৈ জানিলা?
0: তই নক'লেও কোৱা মানুহ আছে নহয়।
2: জানো নহয়, এইটো ৰতনৰে কাম হ'ব, পাব সেইকণি। অ' মা, কাণখন ছিঙিব এতিয়া, আইতা প্লিজ।
0: অঁ, এই কাণমলাটো কথাটো মোৰ পৰা গোপনে ৰখা কাৰণে, আৰু ৰতনে এশিকনি নহয়, বিয়ালৈ এযোৰ ভাল দামী পেণ্ট চাৰ্টহে পাব বুলি।

0: পরিণয় প্রস্তুতি যামিনী কুমার গোস্বামী রচিত নাটকখনি শুনিলে বিভিন্ন চরিত্রত আছিল সুভদ্রা, বীণা প্রসাদ, কণিকা, রুণু দেবী, কন্দর্প, নিপন গোস্বামী, বীরেন, প্রাণকৃষ্ণ মহন্ত, ত্রিলোচন পণ্ডিত, কৌস্তুভমণি শইকীয়া, রতন, প্রবাল কুমার শর্মা, অনিরুদ্ধ, চিন্ময় ভট্টাচার্য, সবিতা, প্রিয়ঙ্কা শর্মা আর আরতি জলি লস্কর। প্রবাল কুমার শর্মার সহযোগত নাটখনি প্রযোজনা করলে নয়ন প্রসাদে।
1: আলাপ অনুরাগ আভরণ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া নিশা 10:30 বাজি যোৱাৰ লগে লগেই অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।